এফএম বেণ্ডৰ 102.7 মেগাহাৰ্টজতে এয়া আকাশবাণী নগাঁও। এতিয়া মোৰ ষ্টুডিঅ' ঘড়ীত পুৱা 5:55 যোৱাৰ লগে লগেই শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আজিৰ অনুষ্ঠান প্ৰচাৰ মুকলি কৰা হৈছে। কৰ্তব্য কক্ষত

কৰ্তব্যকক্ষত ৰীতা শইকীয়া আৰু নিয়ন্ত্ৰণ কক্ষত আশীষ মজুমদাৰৰ সৈতে ষ্টুডিঅ'ত মই দিব্যজ্যোতি বৰুৱা। আজি 1948 চনৰ আহাৰ মাহৰ 17 তাৰিখ আৰু ইংৰাজী 2026 চনৰ জুলাই মাহৰ 2 তাৰিখ। আজি বৃহস্পতিবাৰ। আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক।

এয়া আকাশবাণী নগাঁও। এতিয়া 6 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ হিন্দী বাতৰি আৰু 6:05 ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰযোগে ৰিলে কৰি শুনোৱা হ'ব।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এইখিনিতে আমাৰ কেন্দ্ৰযোগে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ বিষয়ে জনাইছোঁ। এতিয়াৰ পৰা কিছু সময়ৰ পিছতেই অৰ্থাৎ 6:15 আগবঢ়োৱা হ'ব ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা। চাৰে 9:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত উস্তাদ ছাবিৰ খাই পৰিৱেশন কৰা মেণ্ডোলিন বাদন শুনিবলৈ পাব। আৰু ইয়াৰ পিছতেই নিৰুলেখা ৰাজখোৱাৰ কণ্ঠৰ বৰগীত শুনিবলৈ পাব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়োগ বাতৰি আৰু অসমীয়া বাতৰি প্ৰচাৰ কৰা হ'ব ক্ৰমে 7:00 আৰু 7:05। সুপ্ৰভাত অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব 7:15। 7:30 গীতৰ অনুষ্ঠান মূৰ্ছনা। আকাশবাণী দিল্লী কেন্দ্ৰৰ সমাচাৰ প্ৰভাত আৰু মৰ্ণিং নিউজ শুনিবলৈ পাব ক্ৰমে 8:00 আৰু 8:15। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ গীতিমালিকা পুৱাৰ আঞ্চলিক বাতৰি আৰু জিলাৰ ৰেহৰূপ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব ক্ৰমে 8:30, 9:00 আৰু 9:15। 9:20 ৰেডিঅ' আত্মকথা সোঁৱৰণীৰ বালিচৰ এই শিতানত অৰুণ শৰ্মাৰ সৈতে হোৱা কথা বতৰা শুনিবলৈ পাব। আজি অনুষ্ঠানটিৰ ষষ্ঠ খণ্ডটি আগবঢ়োৱা হ'ব। 9:50 কেইটিমান অসমীয়া গীত শুনিবলৈ পাব। দিনৰ 10:00 জনগোষ্ঠীয় গীতৰ অনুষ্ঠান। 11:00 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। আৰু 11:05 পৰা বিবিধ ভাৰতীৰ বিভিন্ন অনুষ্ঠানসমূহ শ্ৰোতাই আমাৰ কেন্দ্ৰযোগে শুনিবলৈ পাব। ইয়াৰ মাজতে দিনৰ 12:00 হিন্দী বাতৰি, 1:50 মিড ডে' নিউজ ইন ইংলিছ আৰু 2:00 মিড ডে' নিউজ ইন হিন্দী, ক্ৰমে 12:05, 1:40 আৰু 3:00 অসমীয়া বাতৰি, ক্ৰমে আকাশবাণী দিল্লী আৰু গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 4:30 যুৱ তৰংগ, 5:00

লেখক বাণী। আজি সন্ধ্যা 7:20 আধুনিক গীতৰ অনুষ্ঠানটি ৰূপায়িত কৰিব নয়নমণি ডেকাই, 7:30 হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰ লহৰী, নিশা 8:02 প্ৰচাৰ কৰা হ'ব যুৱ ৰাগিনী শীৰ্ষক এটি বিশেষ অনুষ্ঠান, 8:32 কেইটিমান অসমীয়া বোলছবিৰ গীত শুনিবলৈ পাব, আকাশবাণী দিল্লী কেন্দ্ৰৰ সমাচাৰ সন্ধ্যা আৰু News@9 শুনিবলৈ পাব ক্ৰমে 8:45 আৰু 9:00, নিশা 9:15 একেজন লিখকৰ কেইটিমান অসমীয়া গীত শুনিবলৈ পাব, 9:30 আগবঢ়োৱা হ'ব নাটক শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্ট, ৰচনা ভৱেন্দ্ৰনাথ শইকীয়াৰ, আজি নাটখনিৰ ষষ্ঠখণ্ডটি শুনিবলৈ পাব, নিশা 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইউ শ্ৰীনিবাসে পৰিৱেশন কৰা মেণ্ডোলিন বাদন আৰু উস্তাদ ৰচিত খাঁৰ কণ্ঠৰ খিয়াল শুনিবলৈ পাব, 10:30 ICC মহিলা T20 ক্ৰিকেট বিশ্বকাপৰ ইংলেণ্ড আৰু ছাউথ আফ্ৰিকাৰ মাজত হ'বলগীয়া খেলখনিৰ চলন্ত বিৱৰণী আকাশবাণী দিল্লী কেন্দ্ৰৰ যোগে শুনিবলৈ পাব, আৰু খেলখনি শেষ হোৱাৰ লগে লগেই আজিৰ দিনটোৰ আমাৰ কেন্দ্ৰৰ অনুষ্ঠান প্ৰচাৰৰ অন্ত পৰিব।

ইমান পৰে শ্ৰোতাই উপাসনা অনুষ্ঠানত ক্ৰমে নিত্যানন্দ ডেকাৰ কণ্ঠৰ বৰগীত, কমল নাৰায়ণ চৌধুৰীৰ কণ্ঠৰ ভক্তিমূলক গীত আৰু শেষত দেৱযানী চক্ৰৱৰ্তীয়ে পৰিৱেশন কৰা ভজন শুনিলে। এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ শাস্ত্ৰীয় যন্ত্ৰ সংগীতৰ অনুষ্ঠান। অনুষ্ঠানত উস্তাদ ছাবিৰ খাই পৰিৱেশন কৰা সারেঙ্গী বাদন, আগবাইছো রাগ মুলতানী।

ইমান পৰে শ্ৰোতাই উস্তাদ ছাবিৰ খাইক পৰিৱেশন কৰা চাৰিংগী বাদন ৰাগ মুলতানী শুনিলে। এয়া আকাশবাণী নগাঁও। এতিয়া শুনো আহক নিৰুলেখা ৰাজখোৱাই পৰিৱেশন কৰা দুটি বৰগীত। প্ৰথমে শিল্পীয়ে গাবলৈ লৈছে শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত এটি বৰগীত।

ইমান পৰে শ্ৰোতাই বৰগীত শুনিলে নিৰুলেখা ৰাজখোৱাৰ কণ্ঠত। এয়া আকাশবাণী নগাঁও। ক্ষন্তেক পিছতেই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আমাৰ কেন্দ্ৰযোগে ৰিলে কৰি শুনোৱা হ'ব।

0: আছে উৎপল বৰাই।
1: অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত বিই বা বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত এমএছচি ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে bsnl.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। নিয়োগ বাতৰি ইমানেই।
2: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতিপুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি কৈছো মঞ্জিত গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টেকাইছিৰ সৈতে নতুন দিল্লীত বাৰ্ষিক উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কালি ধেমাজিৰ বান পৰিস্থিতিৰ বুজ লয়। ভগৱতী নগৰ বেছ কেম্পৰ পৰা অমৰনাথ যাত্ৰীৰ প্ৰথমটো দলৰ যাত্ৰা জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই আজি পুৱা শুভাৰম্ভ কৰে। ভেনিজুৱেলাৰ ভূমিকম্পৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 2295লৈ বৃদ্ধি হৈছে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ৰ এখন খেলত বেলজিয়ামে ছেনেগালক 3-2 গ'লত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টেকাইছিৰ সৈতে নতুন দিল্লীত বাৰ্ষিক উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। এই আলোচনাই দুয়ো দেশক দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন দিশ চালি জাৰি চোৱাৰ লগতে সম্পৰ্ক অধিক শক্তিশালী কৰা আৰু পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ সন্দৰ্ভত মত বিনিময়ৰ সুযোগ দিব। আলোচনাকালত দেশ দুখনৰ মাজত কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে তিনিদিনীয়া ভ্ৰমণসূচীৰে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী কালি বিয়লি নতুন দিল্লীত উপস্থিত হয়। এয়া প্ৰধানমন্ত্ৰী টাকাইছিৰ ভাৰতলৈ প্ৰথম চৰকাৰী ভ্ৰমণ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে এই ভ্ৰমণে ভাৰত আৰু জাপানৰ বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্ব শক্তিশালী কৰাত সহায় কৰিব। উল্লেখযোগ্য যে 2024 চনৰ নৱেম্বৰত টকিঅ'ত অনুষ্ঠিত প্ৰথম অৰ্থনৈতিক সুৰক্ষা বিষয়ক আলোচনাত দুয়ো দেশে কৌশলগত অংশীদাৰিত্ব বৃদ্ধিৰ ক্ষেত্ৰত 5টা অগ্ৰাধিকাৰৰ ক্ষেত্ৰ চিনাক্ত কৰিছিল। এই ক্ষেত্ৰসমূহ আছিল ছেমি কণ্ডাক্টৰ, অত্যাৱশ্যকীয় খনিজ পদাৰ্থ, ভেষজ, স্বচ্ছ ইন্ধন, তথ্য আৰু যোগাযোগ প্ৰযুক্তি। শেহতীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সত অনুষ্ঠিত G7 শীৰ্ষ সন্মিলনৰ সময়ত জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হৈছিল। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কালি ধেমাজিৰ বান পৰিস্থিতিৰ বুজ লয়। অসম আৰু অৰুণাচল প্ৰদেশৰ শেহতীয়া বান পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে উত্তৰ পূৰ্বাঞ্চললৈ অহা কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে ইটানগৰৰ পৰা পোনে পোনে ধেমাজিৰ চিমেণ্ট চাপৰিত হেলিকপ্টাৰযোগে অৱতৰণ কৰে আৰু বান ক্ষতিগ্ৰস্ত অৰুণ চাপৰিৰ এলেকাসমূহ পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত শ্ৰীচৌহানে বানত ক্ষতিগ্ৰস্ত ৰাইজৰ ক্ষয় ক্ষতিৰ জৰীপ চলাই শীঘ্ৰে ক্ষতিপূৰণ আদায় দিয়া হ'ব বুলি আশ্বাস দিয়ে। তেওঁ লগতে বান সমস্যা সমাধানৰ বাবে দীৰ্ঘম্যাদী আঁচনিৰো পোষকতা কৰে। ইয়াৰ পূৰ্বে শ্ৰীচৌহান আৰু ৰিজিজুৱে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সৈতে ৰাজ্যখনৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ আকাশমাৰ্গেৰে পৰিদৰ্শন কৰে। দলটোৱে প্ৰথমে পূব ছিয়াং জিলাৰ সৰ্বাধিক ক্ষতিগ্ৰস্ত পাছিঘাট অঞ্চল পৰিদৰ্শন কৰে। ইয়াৰ পাছত তেওঁলোকে বয়িং গাঁৱৰ বান পৰিস্থিতিৰ বুজ লয়। আকস্মিক বান আৰু ভূমিস্খলনৰ ফলত এই গাঁওখনৰ 20টাৰো অধিক বাসগৃহ পানীত বুৰ যোৱাৰ লগতে বহু পৰিমাণৰ শস্য আৰু পশুধনৰ হানি হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বানত গৃহহীন হোৱা গাঁওবাসীৰ সৈতে মত বিনিময় কৰে। তেওঁ এই লোকসকলক কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আৰ্থিক আৰু আন্তঃগাঁথনিমূলক সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে ৰাজ্যিক প্ৰশাসনৰ সহযোগত উদ্ধাৰ অভিযান শীঘ্ৰেই সম্পন্ন কৰাৰ নিশ্চয়তা প্ৰদান কৰে। ইয়াৰ পাছত তেওঁলোকে নতুনকৈ গঠন হোৱা কেই পান্যৰ জিলাৰ নিপকো কলনী পৰিদৰ্শন কৰে। জম্মুৰ ভগৱতী নগৰ বেছ কেম্পৰ পৰা অমৰনাথ যাত্ৰীৰ প্ৰথমটো দলৰ যাত্ৰা জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল তথা অমৰনাথ দেৱোত্তৰ বোৰ্ডৰ অধ্যক্ষ মনোজ সিনহাই আজি পুৱা শুভাৰম্ভ কৰে। এইবাৰ 55,000 তীৰ্থযাত্ৰীক অমৰনাথ যাত্ৰাৰ সুবিধা দিয়া হ'ব। 57 দিন ধৰি চলিবলগীয়া এই যাত্ৰা কাইলৈ পৰম্পৰাগতভাৱে অনন্তনাগ জিলাৰ নুনুৱান পেহেলগাম পথেৰে আৰু গণ্ডৰৱাল জিলাৰ চমু বালতাল পথেৰে আৰম্ভ হ'ব। যাত্ৰীসকলৰ থকা খোৱা, অনাময়, স্বাস্থ্যসেৱা, পৰিবহণকে ধৰি সকলো দিশতেই দৃষ্টি ৰখা হৈছে। যাত্ৰীসকলে 44 নম্বৰ জম্মু কাশ্মীৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা কৰিব লাগিব। বিকল্প পথ যেনে মোগল ৰোড আৰু ধাৰ ৰোডেৰে যাত্ৰাৰ সুবিধা দিয়া নহ'ব। পুৱা 6 বজাৰ পৰা 8 বজাৰ ভিতৰত লক্ষণপুৰত উপস্থিত হোৱা যাত্ৰীসকলক সুৰক্ষাৰ সৈতে জম্মুলৈ আগবঢ়াই নিয়া হ'ব। আনহাতে পলমকৈ উপস্থিত হোৱা লোকসকলে নিৰাপত্তাজনিত নীতি নিৰ্দেশনা মানি অপেক্ষা কৰিব লাগিব। জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইছিৰ সৈতে আজি হ'বলগীয়া বিস্তৃত আলোচনাই ভাৰত জাপান বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্ব বৃদ্ধিত সহায় কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশা প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে প্ৰধানমন্ত্ৰীয়ে কয় যে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী ভাৰতলৈ প্ৰথম চৰকাৰী ভ্ৰমণত তেওঁক আতিথ্য কৰিবলৈ পাই তেওঁ সুখী হৈছে। দুয়োগৰাকী নেতাৰ যৌথ প্ৰচেষ্টাত ভাৰত আৰু জাপান ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ লগতে বিশ্বৰ প্ৰেক্ষাপটত শান্তি, সুস্থিৰতা আৰু সমৃদ্ধিৰে উজ্জ্বলি উঠিব বুলি শ্ৰীমোদীয়ে আশা প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভেনিজুৱেলাৰ ৰাষ্ট্ৰীয় সংসদৰ অধ্যক্ষ জৰ্জ ৰড্ৰিগজে কৈছে যে দেশখনত হোৱা ভূমিকম্পৰ ফলত মৃত লোকৰ সংখ্যা 2295লৈ বৃদ্ধি হৈছে। আনহাতে 11,000তকৈ অধিক লোক আহত হৈছে। অগা পিছাকৈ হোৱা দুটা ভূমিকম্পৰ ফলত কমেও 13,000 লোক গৃহহীন হৈছে বুলি অধ্যক্ষগৰাকীয়ে কয়। তেওঁ লগতে কয় যে এটা শতিকাৰ ভিতৰত দেশখনত কেইবাটাও শক্তিশালী ভূমিকম্প সংঘটিত হৈছে। আৱদ্ধসকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে বুলিও তেওঁ জানিবলৈ দিয়ে। ইপিনে ভেনিজুৱেলাৰ অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগজে প্ৰলয়ংকাৰী ভূমিকম্পৰ ফলত 2,000+ লোকৰ প্ৰাণহানিৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত দেশখনত কালিৰে পৰা 7 দিনৰ বাবে শোক ঘোষণা কৰিছে। উল্লেখযোগ্য যে দক্ষিণ আমেৰিকাৰ ৰাষ্ট্ৰখনত যোৱা 25 জুনত 7.2 আৰু 7.5 প্ৰাবল্যৰ দুটা শক্তিশালী ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল। ইয়াৰ ফলত অসংখ্য বাসগৃহ আৰু প্ৰতিষ্ঠান ধবংস হৈছিল। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই কালি নতুন দিল্লীত এখন উচ্চ পৰ্যায়ৰ বৈঠকত ডেংগুৰ ৰোগ প্ৰতিৰোধৰ প্ৰস্তুতিৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা পৰ্যালোচনা কৰে। বৈঠকত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰ আৰু পৌৰ নিকায়সমূহক প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ এই ৰোগ প্ৰতিৰোধৰ বাবে নিৰ্বাচিত জনপ্ৰতিনিধি, ৱাৰ্ড কমিশনাৰকে ধৰি সংশ্লিষ্টসকলক কাৰ্যকৰী ব্যৱস্থা ল'বলৈও পৰামৰ্শ দিয়ে। কালিৰ বৈঠকত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে দেশত বিশেষকৈ ৰাজধানী দিল্লীত ডেংগু ৰোগৰ প্ৰাদুৰ্ভাৱ সন্দৰ্ভত অৱগত কৰা হয়। মণিপুৰত কালি কেন্দ্ৰীয় চৰকাৰৰ এক পেৰ মা কে নাম অভিযানৰ সৈতে সংগতি ৰাখি 77 সংখ্যক বন মহোৎসৱৰ শুভাৰম্ভ কৰা হয়। ইম্ফল পূব জিলাত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত ৰাজ্যখনৰ প্ৰধান মুখ্য বন সংৰক্ষক আৰু বন বিভাগৰ মুৰববী অনুৰাগ বাজপেয়ীয়ে কাৰ্যসূচী শুভাৰম্ভ কৰে। এই উপলক্ষে ৰাজ্যজুৰি সেউজ আৱৰণ সৃষ্টিৰ লক্ষ্যৰে গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীবাজপেয়ীয়ে মণিপুৰক সেউজ কৰি তোলাৰ লগতে বনাঞ্চল সংৰক্ষণৰ বাবে জনসাধাৰণৰ ব্যাপক অংশগ্ৰহণ আৰু সহযোগিতা কামনা কৰে। তেওঁ কয় যে বনাঞ্চলক লৈ এই উদযাপনে প্ৰকৃতিক সুন্দৰ ৰূপত ভৱিষ্যৎ প্ৰজন্মৰ বাবে সংৰক্ষণ কৰাৰ প্ৰতি দায়বদ্ধতাৰ সৃষ্টি কৰে। ৰাজ্যখনত বন মহোৎসৱ সপ্তাহত 15,00,000 গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। বিভিন্ন চৰকাৰী বিভাগ, কৃষক, নাগৰিক সমাজ, ছাত্ৰ ছাত্ৰী আৰু সংগঠনৰ সহযোগত গছপুলি ৰোপণৰ কাৰ্যসূচী লোৱা হৈছে। অসমতো কালি বন মহোৎসৱ সপ্তাহৰ শুভাৰম্ভ কৰা হয়। ফিফা বিশ্বকাপ ফুটবলত নকআউট পৰ্যায়ৰ এখন খেলত বেলজিয়ামে ছেনেগালক 3-2 পৰাস্ত কৰে। ইয়াৰ পূৰ্বে কালি নিশা আটলাণ্টাত কংগোৰ বিৰুদ্ধে ৰাউণ্ড অফ 32ৰ এখন খেলত হেৰী কেনে শেষৰ 15 মিনিটৰ ভিতৰত 2 গ'ল দি ইংলেণ্ডক উদ্ধাৰ কৰে। এই জয়ৰ জৰিয়তে ইংলেণ্ডে ৰাউণ্ড অফ 16ত প্ৰৱেশ কৰিছে। ইয়াৰ পাছত দলটোৱে অহা 6 জুলাইত সহায়োজক মেক্সিকোৰ বিৰুদ্ধে খেলিব। আজি পুৱা 5:30 বজাত কেলিফৰ্ণিয়াত আয়োজিত নকআউট পৰ্যায়ৰ আন এখন খেলত সহ আয়োজক আমেৰিকাই বস্নিয়া আৰু হাৰ্জেগোভিনাৰ বিৰুদ্ধে খেলিব। ইয়াৰ পূৰ্বে মেক্সিকো চিটি ষ্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত মেক্সিকোৱে ইকুৱেডৰক 2-0 পৰাস্ত কৰি ৰাউণ্ড অফ 16ৰ বাবে যোগ্যতা অৰ্জন কৰে। টেক্সাছত আইভৰিকোষ্টক 2-1 পৰাস্ত কৰি নৰৱে আৰু ছুইডেনক 3-0 পৰাস্ত কৰি ফ্ৰান্সেও ৰাউণ্ড অফ 16ত প্ৰৱেশ কৰিছে। টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কালি চেষ্টাৰ লে ষ্ট্ৰীটত বৰষুণৰ বাবে ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত প্ৰথমখন মেচ অমীমাংসিত হৈ ৰয়। প্ৰথমে বেটিং

0: শৃংখলাৰ দ্বিতীয়খন টি টুৱেণ্টিত মুখামুখি হ'ব। শৃংখলাৰ তৃতীয়খন মেটচ 7 জুলাইত নটিংহামত অনুষ্ঠিত হ'ব। অহা 11 জুলাইত সমাপ্ত হ'বলগীয়া অন্তিম দুখন মেটচ ব্ৰিষ্টল আৰু ছাউথহাম্পটনত অনুষ্ঠিত হ'ব। বাতৰি শেষ হোৱাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকাইচিৰ সৈতে নতুন দিল্লীত বাৰ্ষিক উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে কালি ধেমাজিৰ বান পৰিস্থিতিৰ বুজ লয়। ভগৱতী নগৰ বেছ কেম্পৰ পৰা অমৰনাথ যাত্ৰীৰ প্ৰথমটো দলৰ যাত্ৰা জম্মু কাশ্মীৰৰ উপৰাজ্যপাল মনোজ সিনহাই আজি পুৱা শুভাৰম্ভ কৰে। ভেনিজুৱেলাৰ ভূমিকম্পৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 2295লৈ বৃদ্ধি হৈছে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ৰ এখন খেলত বেলজিয়ামে ছেনেগালক 3-2 গ'লত পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
1: FM বেণ্ডৰ 102.7 মেগাহৰ্টজতে আকাশবাণী নগাঁও সুপ্ৰভাত।

0: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মুকলি কৰিছোঁ আজিৰ সুপ্ৰভাত অনুষ্ঠান। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই কৈছে, জীয়াই থকাৰ যুদ্ধখনত আমি ইমানকৈ মগ্ন হৈ পৰিব নালাগে যে আমি কিয় জীয়াই আছোঁ তাকো পাহৰি যাওঁ। আজি বৃহস্পতিবাৰ, 1948 শতাব্দীৰ আহাৰ মাহৰ 17 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 2 তাৰিখ। আজি সূৰ্যোদয়ৰ সময় আছিল পুৱা 4:58 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:15:07। আজি কৃষ্ণা দ্বিতীয়া। এগৰাকী চিত্ৰশিল্পী কবি ভোলানাথ দাস নগাঁও জিলাৰ পুৰণি গুদামৰ বিখ্যাত বাখৰবৰাৰ বংশত জন্মগ্ৰহণ কৰা ভোলানাথ দাস ছাবৰ্ডিনেট চিভিল ছাৰ্ভিচ, ডেপুটি কালেক্টৰ, এছিষ্টেণ্ট ছেটেলমেণ্ট অফিচাৰ আদি বিভিন্ন পদত নিযুক্ত আছিল। ভোলানাথ দাস প্ৰাক জোনাকী যুগৰ এগৰাকী উল্লেখযোগ্য কবি আছিল। অসমীয়া কবিতাত অমিত্ৰাক্ষৰ ছন্দ প্ৰয়োগৰ ক্ষেত্ৰত তেখেতৰ কবিতাৰ গুৰুত্ব অপৰিসীম আছিল। তেওঁৰ কবিতা পুথি মুঠ 5খন, কবিতামালা প্ৰথম আৰু দ্বিতীয় খণ্ড, চিন্তাতৰংগিনী প্ৰথম আৰু দ্বিতীয় খণ্ড আৰু 7টা খণ্ডত বিভক্ত সীতাহৰণ কাব্য। উল্লেখ্য যে প্ৰতিখন কিতাপৰ বাবে চৰকাৰ আৰু টেক্সটবুক কমিটিৰ পৰা তেওঁ মাননি পাবলৈ সক্ষম হৈছিল। নীতিকথা, উপদেশ বা সহজচিত্ৰৰ প্ৰকাশ আছিল তেওঁৰ কবিতাসমূহৰ ঘাই বৈশিষ্ট্য। ভোলানাথ দাসে গল্পও লিখিছিল, লংকাৰ সংবাদ কি, মঞ্জুৰ, মেটুৰৰ সাধু আৰু হুজা বেঙা সিং আছিল তেওঁৰ বহুপঠিত গল্প। ভোলানাথ দাস এগৰাকী চিত্ৰশিল্পী তথা কাৰুশিল্পীও আছিল। তেওঁ সৰস্বতী, সতীবেউলা, ৰাম লক্ষ্মণ আদি ভালেকেইখন ছবি অংকন কৰিছিল। তেওঁ হাতীদাঁতৰ কাম, মহৰ শিঙৰ কাম আৰু কাঠবাঁহৰ বিভিন্ন কামত পাকৈত আছিল। তেওঁ সূতাৰেও ভালেমান সৃষ্টিমূলক কাম কৰি চমক তুলিছিল। অসমীয়া সাহিত্যক অন্য ধৰণৰ আলোকেৰে উজ্বলাবলৈ সক্ষম হোৱা সাহিত্যিক, দক্ষ প্ৰশাসনিক বিষয়া, শিল্পী ভোলানাথ দাসৰ মৃত্যু হৈছিল 1929 এই 2 জুলাই তাৰিখতে। প্ৰতিবছৰে জুলাই মাহৰ প্ৰথম সপ্তাহত অৰ্থাৎ 1 জুলাইৰ পৰা 7 জুলাইলৈ সমগ্ৰ ভাৰতবৰ্ষত উদযাপিত হয় এক বাৰ্ষিক বৃক্ষৰোপণ উৎসৱ। ইয়ে হ'ল বন মহোৎসৱ সপ্তাহ। পৰিৱেশ সংৰক্ষণ, বন ধ্বংস ৰোধ কৰা আৰু সেউজ আৱৰণ বৃদ্ধি কৰাৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ এই উৎসৱ পালন কৰা হয়। আজি বন মহোৎসৱ সপ্তাহ সম্পৰ্কত আমাক কিছু কথা জনাইছে অসম বন বিভাগৰ অৱসৰপ্ৰাপ্ত বনাঞ্চলিক বিষয়া মহেশ চন্দ্ৰ নাথে।
1: আজি বন মহোৎসৱৰ 2nd দিন, 1950 চনৰ পৰা

0: বন মহোৎসৱ আৰম্ভ হৈছিল। সেই সময়ৰ কেন্দ্ৰীয় কৃষিমন্ত্ৰী ডক্টৰ কানহাইলাল মানিকলাল মুন্সীদেৱৰ সবল নেতৃত্বত এই বন মহোৎসৱটো অনুষ্ঠিত হৈছিল আৰু তেতিয়াৰ পৰা সমগ্ৰ দেশতে এই জুলাই মাহৰ 1-7 তাৰিখলৈকে এই সপ্তাহটো বন মহোৎসৱ আয়োজন কৰা হৈ আহিছে। দৰাচলতে অসমৰ ভৌগোলিক পৰিস্থিতিত মে মাহৰ প্ৰথম জাক বৰষুণৰ পৰাই মৌচুমী বতাহৰ আৰম্ভ হয় আৰু তেতিয়া অসমত যিবোৰ গছ গছনি পুলি আছে সেইবোৰ বৃক্ষ ৰোপণ কৰিলে সেইবোৰ সুস্বাস্থ্যৱান হৈ উঠে। কিন্তু আমাৰ বৈচিত্ৰময় ভাৰতত সকলো ঠাইতে সমানে মৌচুমীৰ আগমন নহয়। সেয়ে 1-7 জুলাই এই সময়খিনিত অৰ্থাৎ জুলাই মাহটোত কম বেছি পৰিমাণে সমগ্ৰ দেশতে মৌচুমীৰ প্ৰভাৱ পৰে আৰু সেয়ে এই মাহটোৰ এই প্ৰথম সপ্তাহটোকে বৃক্ষৰোপণৰ উপযুক্ত সময় হিচাপে বন মহোৎসৱ আৰম্ভ কৰা হৈছে। এই বৃক্ষৰোপণৰ মূল উদ্দেশ্য হৈছে আমাৰ সমূহ জনসাধাৰণৰ মাজত এক সজাগতা অনা, যাতে বৃক্ষ ৰোপণ, বৃক্ষ সংৰক্ষণ আৰু বৃক্ষৰ পৰিৱৰ্ধন কৰি আমাৰ প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাত প্ৰতিজন নাগৰিকে সমানে নিজৰ পাৰদৰ্শিকতা দেখুৱাব পাৰে আৰু নিজকে এজন প্ৰকৃতিৰ সৈনিক হিচাপে এই বিশ্বব্ৰহ্মাণ্ডৰ এই আমাৰ নীলা গ্ৰহটোক যাতে সেউজীয়া কৰি তুলিব পাৰে তাৰে এটা মূল লক্ষ্য স্থিৰ কৰা হৈছে। এই দিৱসৰ উপলক্ষে অকল বন বিভাগ বা সাধাৰণ জনসাধাৰণতে সীমাবদ্ধ থকা নাই, ই স্কুল কলেজ পৰ্যন্ত চৰকাৰী বিভিন্ন দপ্তৰসমূহত কাৰ্যালয়সমূহত ই সম্প্ৰসাৰিত হৈছে। সেয়ে মই দেশৰ প্ৰতিজন নাগৰিকলৈ অনুৰোধ কৰিম, আহ্বান জনাম, যাতে এই দিৱসৰ লগত সংগতি ৰাখি প্ৰতিজন নাগৰিকে জীৱনত কমপক্ষে হ'লেও 100টিকৈ গছপুলি ৰোপণ কৰক আৰু আমাৰ পৰিৱেশ পৰিস্থিতি তন্ত্ৰ আৰু পাৰিপাৰ্শ্বিকতা আৰু প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত সকলোৱে যাতে এজন সৈনিক হিচাপে নিজৰ অংশীদাৰিত্ব প্ৰতিপন্ন কৰিব পাৰে সেয়ে মোৰ অনুৰোধ। ধন্যবাদ।
1: প্ৰিয় শ্ৰোতা, আহকচোন এইখিনিতে শুনো অনিমা চৌধুৰীৰ কণ্ঠত এটি গীত।

0: আজি বিশ্ব ক্ৰীড়া সাংবাদিক দিৱস। প্ৰতি বছৰে 2 জুলাই তাৰিখে এই দিৱস পালন কৰা হয়। ক্ৰীড়া সাংবাদিকতাৰ প্ৰসাৰ আৰু এই পেছাত জড়িতসকলৰ অৱদানক স্বীকৃতি জনোৱাৰ উদ্দেশ্যে এই দিৱস উদযাপন কৰা হয়। 1924 চনৰ 2 জুলাইত ফ্ৰান্সৰ পেৰিছত আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া সাংবাদিক সংস্থা বা AIPS প্ৰতিষ্ঠা কৰা হয়। এই প্ৰতিষ্ঠা দিৱসক স্মৰণ কৰি 1995 চনৰ পৰা সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰিবলৈ আৰম্ভ কৰা হয়। খেলুৱৈ আৰু ক্ৰীড়াপ্ৰেমীসকলৰ মাজত সাঁকো গঠন কৰা, ক্ৰীড়া সাংবাদিকসকলক তেওঁলোকৰ উৎকৃষ্ট কামৰ বাবে উৎসাহিত কৰা আৰু খেলৰ জৰিয়তে বিশ্ব শান্তি প্ৰতিষ্ঠাত গুৰুত্ব আৰোপ কৰাই হৈছে এই দিৱস পালনৰ মূল উদ্দেশ্য। আজি এই দিৱসটোত সমূহ ক্ৰীড়া সাংবাদিকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এগৰাকী আমেৰিকান সাংবাদিক, ঔপন্যাসিক, চুটিগল্প লেখক আৰু খেলুৱৈ আৰ্নেষ্ট হেমিংৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইলিনয় প্ৰদেশৰ ওক পাৰ্কত জন্মগ্ৰহণ কৰা হেমিংৱে শৈশৱৰ কালচোৱাত অধিক সময় কান্ধত বন্দুকটো লৈ হাবিয়ে বননি আৰু কেতিয়াবা ডাঙৰ মাছ বিচাৰি হ্ৰদ এটাত নাও বাই কটাইছিল। মাত্ৰ 16 বছৰ বয়সতেই তেওঁ গল্প লিখিবলৈ আৰম্ভ কৰিছিল। ডিপ্ল'মা লোৱাৰ আগতেই তেওঁ সেনাবাহিনীত যোগ দিব বিচাৰিছিল, কিন্তু বাওঁ চকুটো বেয়া হোৱা বাবে তেওঁক সেনাবাহিনীত ভৰ্তি হ'বলৈ দিয়া নহ'ল। কিন্তু পৰৱৰ্তী সময়ত এজন সাংবাদিক বন্ধুৰ সহায়ত তেওঁ সেনাবাহিনীত সোমায়। 1923 চনত হেমিংৱেৰ প্ৰথম গ্ৰন্থ 3 Stories and 10 Poems নামৰ এক চুটিগল্প সংকলন প্ৰকাশিত হয়। প্ৰথম অৱস্থাত হেমিংৱে গল্প লিখি আলোচনীলৈ পঠিয়ালেও সেইবোৰ প্ৰকাশ হোৱা নাছিল। পৰৱৰ্তী সময়ত এইজন লিখকে 1952 চনত বিশ্ব সাহিত্যৰ এখন উল্লেখযোগ্য উপন্যাস দ্য অল্ড মেন এণ্ড দ্য চি ৰচনা কৰি উলিয়ায়। এইখন উপন্যাসে বিশ্বজুৰি জনপ্ৰিয়তা লাভ কৰে। 1954 চনত এই উপন্যাসখনৰ বাবেই তেখেতে লাভ কৰে সাহিত্যৰ নোবেল বঁটা। সমালোচকসকলৰ মতে দ্য অল্ড মেন এণ্ড দ্য চি উপন্যাসখন গদ্যত লিখা এখন কাব্যিক উপন্যাস। হেমিংৱে তেখেতৰ সাহিত্যিক জীৱনৰ অন্যান্য সাহিত্যকৰ্মৰ লগতে মুঠতে 10খন উপন্যাস আৰু 19খন চুটিগল্পৰ সংকলন ৰচনা কৰি থৈ গৈছে। প্ৰখ্যাত ঔপন্যাসিক আৰ্নেষ্ট হেমিংৱেৰ মৃত্যু হৈছিল 1961 চনৰ আজিৰে 2 জুলাই তাৰিখতে। অৰুণাচলত ডাৱৰ বিস্ফোৰণ হৈ বহুতো ধন জন ক্ষতি হোৱাৰ বাতৰি আমি জানিবলৈ পাইছোঁ। ডাৱৰ বিস্ফোৰণ হৈছে অতি কম সময়ৰ ভিতৰতে কোনো এক নিৰ্দিষ্ট অঞ্চলত হোৱা অতি প্ৰচণ্ড আৰু মুখলধাৰ বৰষুণ। এই প্ৰাকৃতিক পৰিঘটনাৰ ফলত সাধাৰণতে মাত্ৰ কেইমিনিটৰ পৰা কেইঘণ্টাৰ ভিতৰত অভাৱনীয়ভাৱে বৃহৎ পৰিমাণৰ পানী একেলগে সৰি পৰে। বায়ুমণ্ডলত অধিক পৰিমাণে জলীয় বাষ্প জমা হয়। পাহাৰ বা ওখ পৰ্বতে এই বাষ্পপূৰ্ণ ডাৱৰসমূহক বাধা দিয়ে আৰু ওপৰলৈ ঠেলি পঠিয়ায়। ওপৰৰ ঠাণ্ডা বতাহৰ সংস্পৰ্শলৈ অহাৰ লগে লগে ডাৱৰবোৰ অতি দ্ৰুতগতিত পানীৰ টোপাললৈ সলনি হয় আৰু ধাৰাসাৰ বৰষুণৰ ৰূপত সৰি পৰে। একেলগে বৃহৎ পৰিমাণৰ পানী পৰাৰ ফলত পাহাৰীয়া নদীৰ পানী হঠাতে বাঢ়ি যায়। প্ৰচণ্ড বৰষুণৰ বাবে পাহাৰৰ মাটি খহিও পৰে। ইয়াৰ ফলত ঘৰ দুৱাৰ উটি যায়, মানুহ আৰু জীৱ জন্তুৰ প্ৰাণহানি ঘটে আৰু বিস্তীৰ্ণ অঞ্চল প্লাবিত হয়। অসম আৰু কাষৰীয়া উত্তৰ পূৰ্বাঞ্চলৰ লগতে উত্তৰ ভাৰতৰ পাহাৰীয়া ৰাজ্যসমূহত যেনে অৰুণাচল প্ৰদেশ, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ আদিত এই পৰিঘটনা প্ৰায়েই দেখা পোৱা যায়। মূলতঃ পাহাৰীয়া অঞ্চলবোৰত হোৱা এই পৰিঘটনাৰ কাৰণ বতৰ বিজ্ঞানীসকলে এইদৰে বিশ্লেষণ কৰিছে, পানীৰ টোপালেৰে ভৰা মৌচুমী ডাৱৰ কেতিয়াবা সমতলেৰে প্ৰবাহিত হয় আৰু ঊৰ্ধমুখী গৰম বায়ুৰ সোঁতে এই মেঘবোৰক বৰষুণ দিয়াত বাধা দিয়ে। ফলত ডাৱৰত থকা পানীৰ টোপালবোৰ বহুগুণে ডাঙৰ হৈ কাষৰীয়া পৰ্বত বা পাহাৰৰ ওপৰত অৱস্থান কৰে। ইয়াৰ মূল কাৰক হ'ল কম পৰিমাণৰ বায়ুৰ চাপ, ফলত পাহাৰীয়া অঞ্চলটো প্ৰবল বৃষ্টিপাতৰ মুখামুখি হয়। প্ৰিয় শ্ৰোতা, এতিয়া আহিছোঁ ইতিহাসত আজিৰ দিনটো এই প্ৰসংগলৈ। 1698 চনৰ আজিৰ এই তাৰিখতেই থমাছ চাভেৰিয়ে তেওঁৰ প্ৰথম ভাপ ইঞ্জিনৰ পেটেণ্ট লাভ কৰিছিল। 1940 চনৰ এই 2 জুলাই তাৰিখতে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী নেতা সুভাষ চন্দ্ৰ বসুক গ্ৰেপ্তাৰ কৰি কলিকতা কাৰাগাৰত বন্দী কৰা হয়। 2002 চনৰ আজিৰ এই তাৰিখতে অকলশৰে বেলুনত উঠি পৃথিৱী পৰিভ্ৰমণ কৰা প্ৰথম ব্যক্তি হিচাপে পৰিগণিত হয় ষ্টিভ ফচেট। ফৰাচী বিপ্লৱৰ পিতৃপৰু ছুইজাৰলেণ্ড আৰু ফ্ৰান্সৰ দাৰ্শনিক জ্যাঁ জাক ৰুছোৰ মৃত্যু হৈছিল 1798 চনৰ আজিৰ এই তাৰিখতে। অসমীয়া লোককৃষ্টিৰ সাধক ঢোলৰ ওজা তথা প্ৰতিমা পাণ্ডে বঁটা প্ৰাপক তুলসী ওজাৰ মৃত্যু হৈছিল 2022 চনৰ আজিৰ এই 2 জুলাই তাৰিখতে। প্ৰিয় শ্ৰোতা, আত্মবিশ্বাস যিজনৰ নাই তেওঁ কোনো কামতেই সফল হ'ব নোৱাৰে। আজিৰ দিনটো সকলোৰে বাবে শুভ হোৱাৰ কামনাৰে মই জুৰিমণি গোস্বামী সুপ্ৰভাত অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। আজিৰ দিনটো সকলোৰে বাবে শুভ হোৱাৰ কামনাৰে মই জুৰিমণি গোস্বামী সুপ্ৰভাত অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।
1: সুপ্ৰভাত অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী নগাঁও আৰম্ভ কৰিছোঁ গীতৰ অনুষ্ঠান মূৰ্ছনা। প্ৰথমেই শুনাবলৈ লৈছোঁ লতা মংগেশকৰৰ কণ্ঠত পাখি বুল ছবিৰ এটি গীত। সংগীত নৌচাদৰ, গীতিকাৰ শাকিল বাদৱানী।

শংকৰ জয়কিষাণৰ সংগীত আৰু হসৰত জয়পুৰীৰ কথাৰে এইবাৰ কিশোৰ কুমাৰৰ কণ্ঠত শুনোৱা হওক কাল আজ ঔৰ কাল বুলছবিৰ এটি গীত।

0: ভিডিঅ' লাইক কৰিলে পইচা পাম, ইমান সহজ।
1: অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়,
2: জানি ৰক, সতৰ্ক হৈ ৰক।
3: আপুনি বাৰু চকুৰ বিভিন্ন সমস্যাত ভুগি আছে নেকি?
4: তেন্তে চিন্তাৰ কোনো কাৰণ নাই। সুস্থ চকু, স্পষ্ট দৃষ্টি, এতিয়াৰে পৰা নগাঁৱত উপলব্ধ চকুৰ উন্নত চিকিৎসাৰ নতুন ঠিকনা অকিউলাছ আই হস্পিটেল।
3: আধুনিক মেচিনেৰে চকু পৰীক্ষা আৰু ফেকো মেচিনেৰে ছানি অপাৰেশ্যনৰ বিশেষ সুবিধা মাত্ৰ 4000 টকাৰ পৰা।
4: গতিকে এতিয়াৰে পৰা চকুৰ সমস্যাৰ বাবে বহিৰাজ্যলৈ নগৈ চিকিৎসা কৰাওক, স্পষ্টকৈ চাওক, সুন্দৰকৈ জীয়াই থাকক আৰু আজিয়েই বুকিং কৰক
5: অকিউলাছ আই হস্পিটেল।
4: খুটিকটীয়া হয়মৰ গাঁও নতুন জি ডি হস্পিটেলৰ বিপৰীতে। যোগাযোগৰ নম্বৰ 6000-6783-83।
3: পুনৰ কৈছো 6000-6783-83।
4: মনত ৰাখিব, প্ৰতি সোমবাৰৰ পৰা দেওবাৰলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে চকুৰ সকলো চিকিৎসা সেৱা উপলব্ধ কেৱল অকিউলাছ আই হস্পিটেলত।
6: CP Grams, Centralized Public Grievance Redressal and Monitoring System.
7: ये है हर भारतीय नागरिक की शिकायत पर त्वरित कार्यवाही की गारंटी का पोर्टल। CP Grams एक ऐसी विश्वसनीय प्रणाली जो प्रत्येक नागरिक को सशक्त बनाती है
6: और सुशासन के हर स्तर पर अधिकारियों के जवाबदेही सुनिश्चित करती है। CP Grams, संवेदनशील, असरदार, जवाबदेह। आज ही लॉग इन करें CP Grams।
8: মূৰ্চৰা অনুষ্ঠানত এবাৰ চাহেব বিবি অৰ গোলাম বুল ছবিৰ এটি গীত শুনাবলৈ লৈছোঁ। আশা ভোচলেৰ কণ্ঠত, সংগীত হেমন্ত কুমাৰৰ, গীতিকাৰ শাকিল বাদাউনী।

হসৰত জয়পুৰীৰ কথা আৰু এছ ডি বৰ্মনৰ সংগীতেৰে মহম্মদ ৰফিৰ কণ্ঠত শুনোৱা হওক তেৰে ঘৰকে সামনে বুলছবিৰ এই গীতটি।

অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ লতা মংগেশকাৰ আৰু সুৰেশ ওৱাটকাৰৰ কণ্ঠৰ এটি গীত। গীতটি লোৱা হৈছে প্ৰেম ৰোগ বুল ছবিৰ পৰা, সংগীত লক্ষ্মীকান্ত প্যাৰেলালৰ, গীতিকাৰ সন্তোষ আনন্দ।

মূৰ্ছনা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী নগাঁও। এতিয়া আনপূজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ সমাচাৰ প্ৰভাত আৰু আনপুজি 15 মিনিটত মৰ্ণিং নিউজ আমাৰ কেন্দ্ৰযোগে ৰিলে কৰি শুনোৱা হ'ব। ইয়াৰ পিছতেই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ গীতি মালিকা, পুৱাৰ আঞ্চলিক বাতৰি আৰু জিলাৰ ৰেহৰূপ অনুষ্ঠান শুনিবলৈ পাব ক্ৰমে 8:30, 9:00 আৰু 9:15।

0: 3-2 in extra time thriller at FIFA World Cup. And in men's cricket, first T20 international between India and England abandoned due to rain. For details of these stories and more, log on to our website www.newsonair.gov.in and News on AIR app. And with that, we end the morning news. Have a nice day.
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন এ আই আৰ মোবাইল এপতো শুনিব পাৰে। আগবঢ়োৱা হৈছে গীতি মালিকা।

গীতিমালিকাত পুনতে শুনো আহক কুইন দাসৰ কণ্ঠৰ গীত। গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ, প্ৰযোজনা মুকুল বৰুৱাৰ।

0: কুইন দাসৰ কণ্ঠত নিৰ্মল প্ৰভা বৰদলৈ ৰচিত গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানত এবাৰ এয়া কীৰ্তিকমল ভূঞাৰ ৰচনাৰে অসীম হাজৰিকাৰ কণ্ঠৰ গীত।

0: সেয়া আছিল কীৰ্তিকমল ভূঞাৰ ৰচনাৰে অসীম হাজৰিকাৰ কণ্ঠৰ গীত।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক মমতা বৰঠাকুৰৰ কণ্ঠৰ মহানন্দ গগৈৰ ৰচিত গীত, প্ৰযোজনা জ্যোতিপ্ৰকাশ দাসৰ।

মমতা বৰঠাকুৰৰ কণ্ঠৰ মহানন্দ গগৈ ৰচিত গীতটি শুনিলে। গীতিমালিকাত এইবাৰ এয়া শিল্পী নীলোৎপল গায়ন, গীতিকাৰ কেশৱ দত্ত।

0: সেয়া আছিল কেশৱ দত্তৰ ৰচনাৰে নীলোৎপল গায়নৰ কণ্ঠৰ গীত।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানৰ শেষত এয়া নগেন বৰাৰ কথাৰে নিৰুপমা বৰুৱাৰ কণ্ঠৰ গীত, প্ৰযোজনা অনুপম চৌধুৰীৰ।

আজি সন্ধিয়া 7:20 পৰা প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি কণ্ঠশিল্পী হিমাংশু তালুকদাৰ, আঁত ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব হেল্ল' যুৱবাণী আজি সন্ধিয়া 7:20 পৰা।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 বজাত জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, অসমৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস, অসম চৰকাৰ আৰু জাপান ফাউণ্ডেচনৰ উদ্যোগত গুৱাহাটীত জাপানী ভাষাৰ প্ৰথমটো শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ মুকলি, অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ, 19 কিলোগ্ৰাম ওজনৰ বাণিজ্যিক ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য 183 টকাকৈ হ্ৰাস, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত বস্নিয়া আৰু হাৰ্জেগোভিনাক 2-0 গ'লত পৰাস্ত কৰি আমেৰিকাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। কেন্দ্ৰীয় চৰকাৰে অসমৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিছে। ৰাজ্যখনৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে কালি সন্ধিয়া দিছপুৰত এখন পৰ্যালোচনা বৈঠকত মিলিত হৈ কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই আশ্বাস দিয়ে। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকীয়ে চলিত বছৰৰ প্ৰথমটো বানৰ কবলত পৰা ধেমাজিকে ধৰি ৰাজ্যৰ 13খন জিলাৰ শেহতীয়া পৰিস্থিতিৰ পৰ্যালোচনাৰ লগতে ক্ষয় ক্ষতিৰ বুজ লয়। শ্ৰীচৌহানে দুৰ্যোগৰ সময়ত চৰকাৰৰ শক্তিশালী স্থিতি তথা বানত ক্ষতিগ্ৰস্তসকলৰ প্ৰতি আগবঢ়োৱা সমৰ্থনৰ শলাগ লয়।
1: क्षति का पूरा आकलन नहीं हुआ है। असम की सरकार भी अभी पूरा हमारी टीम पूरा आकलन कर रही है और अरुणाचल में भी आकलन का काम हो रहा है, लेकिन असम की सरकार ने भी जो तत्परता दिखाई, जो रिस्पांस था मुख्यमंत्री जी का पूरी टीम का, उसके कारण कई लोगों की जिंदगी बच पाई, रेस्क्यू भी लोग किए गए। मुख्यमंत्री जी भी लगातार स्थिति पर नजर रखे हुए हैं, तो एक बार पूरा आकलन हो जाएगा तो उसके बाद अभी तो SDRF की जो राशि है उससे भी रिलीफ के काम चल रहे हैं, तत्काल रिलीफ के काम यहां लगातार जारी है। उसके बाद जो NDRF की बैठक होती है, NDRF से जो पैसा देते हैं, HM की अध्यक्षता में बैठक होती है, तो उससे भी असम को भी और अरुणाचल को भी दोनों को पूरा सहयोग किया जाएगा और कोशिश ये होगी कि इतने व्यापक संकट के बाद भी हम जनता को इस संकट के पार निकाल के ले जाएं।
0: মুখ্য সচিব ৰবি কোটা আৰু ৰাজ্য আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব LS Sangsone বানৰ ক্ষয় ক্ষতিৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকীক বিতংভাৱে অৱগত কৰে। মুখ্য সচিবগৰাকীয়ে দেশৰ প্ৰাকৃতিক দুৰ্যোগত প্ৰভাৱিত মুঠ এলেকাৰ 10% এলেকাই অসমৰ বুলি উল্লেখ কৰি ৰাজ্যত বৰ্তমানলৈকে 75,000 লোক বানত ক্ষতিগ্ৰস্ত হোৱা বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে ইয়াৰে সৰ্বাধিক ক্ষতিগ্ৰস্ত ধেমাজি জিলাত প্ৰায় 50,000 লোক বানৰ কবলত পৰাৰ লগতে বানত 1 লোকৰ মৃত্যু হৈছে। তদুপৰি জিলাখনত 8 লোক এতিয়াও সন্ধানহীন হৈ আছে বুলি মুখ্য সচিবগৰাকীয়ে উল্লেখ কৰে। ইপিনে উদ্ধাৰ আৰু সাহায্য অভিযান চলোৱাৰ বাবে NDRF আৰু SDRFৰ দল নিয়োগ কৰা হৈছে। তেওঁ লগতে কয় যে বানত ক্ষতিগ্ৰস্ত জিলাসমূহত জৰুৰী সময়ত সহায় কৰিব পৰাকৈ ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীকে ধৰি অতিৰিক্ত বাহিনী সাজু কৰি ৰখা হৈছে। ধেমাজি জিলাত স্থাপন কৰা 6টা আশ্ৰয় শিবিৰত বৰ্তমানেও প্ৰায় 1,000 লোকে আশ্ৰয় লৈ থকাৰ উপৰি ৰাজ্যৰ প্ৰায় 59টা স্থানত জৰুৰী বান সাহায্য বিতৰণ কেন্দ্ৰৰ জৰিয়তে ক্ষতিগ্ৰস্ত লোকলৈ খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হৈছে। বানত ক্ষতিগ্ৰস্ত কৃষিভূমিৰ তথ্য সদৰি কৰি মুখ্য সচিবগৰাকীয়ে কয় যে ধেমাজি আৰু লখিমপুৰ জিলাকে ধৰি ৰাজ্যৰ প্ৰায় 7,000 হেক্টৰ কৃষিভূমি বানত ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে বিশ্বনাথ আৰু গোলাঘাট জিলাৰ প্ৰায় 1,380 হেক্টৰ ভূমি খৰাঙৰ কবলত পৰিছে। বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত, কৃষিমন্ত্ৰী পীযুষ হাজৰিকা, জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁইকে ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীচৌহান আৰু ৰিজিজুৱে কালি অৰুণাচলৰ বান পৰিস্থিতি পৰ্যবেক্ষণৰ পাছত ইটানগৰৰ পৰা পোনে পোনে ধেমাজিৰ চিমেণ্ট চাপৰিত হেলিকপ্টাৰযোগে অৱতৰণ কৰে আৰু বান ক্ষতিগ্ৰস্ত অৰুণ চাপৰিৰ এলেকাসমূহ পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত শ্ৰীচৌহানে বান ক্ষতিগ্ৰস্ত ৰাইজৰ ক্ষয় ক্ষতিৰ জৰীপ চলাই শীঘ্ৰে ক্ষতিপূৰণ দিয়া হ'ব বুলি আশ্বাস দিয়ে। তেওঁ লগতে বান সমস্যা সমাধানৰ বাবে দীৰ্ঘম্যাদী আঁচনিৰো পোষকতা কৰে। অসম চৰকাৰ আৰু জাপান ফাউণ্ডেচনৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ বীৰুবাৰীৰ অসম দক্ষতা বিশ্ববিদ্যালয়ত কালি জাপানী ভাষাৰ প্ৰথমটো শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হয়। অসমৰ যুৱক যুৱতীসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সংস্থাপন লাভৰ বাট মুকলি কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই দক্ষতা বিকাশ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। কালিৰ অনুষ্ঠানত জাপান ফাউণ্ডেচনৰ সঞ্চালক কোজি ছাটো আৰু ৰাজ্যৰ দক্ষতা নিয়োগ তথা উদ্যমিতা বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ লগতে ভাৰত জাপান ব্যৱসায়িক পৰিষদৰ অধ্যক্ষ সিদ্ধাৰ্থ দেশমুখ উপস্থিত থাকে। উল্লেখযোগ্য যে জাপানী ভাষা প্ৰশিক্ষণ গ্ৰহণৰ প্ৰথমটো দলত 29 গৰাকী শিক্ষক থাকিব। 8 মাহ ধৰি চলিবলগীয়া এই শিবিৰত শিক্ষকসকলক জাপানৰ বিশেষজ্ঞ প্ৰশিক্ষকে প্ৰশিক্ষণ দিব। প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকসকলে পৰৱৰ্তী সময়ত বিভিন্ন শিক্ষানুষ্ঠান আৰু দক্ষতা বিকাশ কেন্দ্ৰত ছাত্ৰ ছাত্ৰীসকলক জাপানী ভাষাৰ বিষয়ে জ্ঞান দিব। জাপানী ভাষাৰ প্ৰশিক্ষণৰ দিশত এয়া যুগান্তকাৰী পদক্ষেপ বুলি উল্লেখ কৰি শ্ৰীদৈমাৰীয়ে এই কাৰ্যসূচীত শিক্ষকসকলক জাপানী ভাষাৰ উচ্চাৰণ, যোগাযোগৰ কৌশল আদিৰ বিষয়ে প্ৰশিক্ষণ দিয়া হ'ব বুলি জানিবলৈ দিয়ে। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় কালি নতুন দিল্লীত লোকসভার অধ্যক্ষ ওম বিড়লাক সাক্ষাৎ করে। সাক্ষাতের অন্তত মুখ্যমন্ত্রীগুলো সামাজিক মাধ্যমযোগে কয় যে সংসদীয় গণতন্ত্রক অধিক ফলপ্রসূ আর আধুনিক রূপ দিয়ার ক্ষেত্রে অধ্যক্ষগীর দৃষ্টিভঙ্গী আর নেতৃত্ব সচাক প্রশংসনীয়। বিশেষ সংসদীয় কার্যক্রমণিকার ডিজিটেল রূপ প্রদানের ক্ষেত্রে লওয়া পদক্ষেপের বিধানসভাও যথেষ্ট উপকৃত হয়েছে বলে কয়। ডক্টর শর্মায় গণতান্ত্রিক ব্যবস্থা অধিক স্বচ্ছ গতিশীল আর জনমুখী করে তোলার ক্ষেত্রে শ্রীবিড়লার প্রচেষ্টা সচাক প্রেরণাদায়ক বলে উল্লেখ করে। বিটিসির মুরব্বী হাগ্রামা মহিলারিয়ে কালি বিভাগীয় পর্যবেক্ষণ বৈঠকত অংশ লৈ কাম কাজ সমূহের পর্যালোচনা করে। মুসলপুরত অনুষ্ঠিত এই বৈঠকত পঞ্চদশ বিত্ত আয়োগ আর ষষ্ঠ রাজ্যিক বিত্ত আয়োগের দ্বারা বিটিসিলে অনুমোদন, লোক নির্মাণ বিভাগ, পঞ্চায়েত আর গ্রামোন্নয়ন, পৌরসভাকে ধরে কেবাটাও বিভাগের অধীনের কাম কাজ আর বিভিন্ন আঁচনির অধীনত কার্যসূচী রূপায়ণের অগ্রগতি বুঝ লওয়া হয়। শ্রীমহিলারিয়ে জনসাধারণে সর্বাধিক সুবিধা লাভ করবরক সকল প্রকল্প নির্ধারিত সময় সম্পূর্ণ করার কাম কাজ সমূহ স্বচ্ছ হওয়া নিশ্চিত করবলে আহ্বান জানায়। বিটিসির সকল বিষয়া কর্মচারীক উৎসর্গিত মনোভাব, দায়বদ্ধতা আর সমন্বয় রক্ষা করে কাম করবলে আহ্বান জানায়।
2: আমার যেহেতু রিভিউ মিটিং ডিপার্টমেন্টাল PWD আর আমার ফাইন্যান্স কমিশনের 24-25-26-26 ফাইন্যান্স কমিশনের যেখানে গভর্নমেন্ট অফ ইন্ডিয়ার পর যে এলোকেশন আছে বাদশাহ হিসাবে ইয়ার উপর রিভিউ লইছো। আমি প্রোগ্রেস তো ভাল বেয়া নহয়, তো আমার ডিপার্টমেন্টালি অফিসার সকলে যেখানে প্রোগ্রেস আমাক দিলে রিভিউ যেখানে পাইছো ইয়ার উপর আমার ফিল্ড সার্ভে হব যেন বা কোনবা 80% কোনবা 90% বা 100% কমপ্লিশন এনেকুৱা রিপোর্ট দেখাইছে, তো সেটা আমি ফিল্ড সার্ভে করব আপনার। তো সেইখানে কথা খুব ভাল হয়েছে বাদশাহ হিসাবে, FC তো খুব ভাল প্রোগ্রেস আর PWD হিসাবেও আসাম মালা হোক, ইনফ্রাস্ট্রাকচার হোক বা নাবার্ডর হোক বা ওয়ার্ল্ড ব্যাংকর ব্রিজ রাস্তা এগুলো প্রোগ্রেস সময়মতে হয়ে আছে, কিছু 100% কমপ্লিট হয়েছে। তো লিখিত হিসাবে আমাক দিছে দেখাইছে, সেটা আমি ফিল্ড সার্ভে করব আর এইখানে কথা।
0: অহা 5 জুলাইত হবলগীয়া অসম লোকসেবা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা লৈছে। কামৰূপ জিলাৰ দণ্ডাধীশ দেৱকুমাৰ মিশ্ৰই এই পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰীক্ষাৰ্থী আৰু পৰীক্ষা পৰিচালনাৰ বাবে অনুমোদিত বিষয়াসকলৰ বাহিৰে আন লোকৰ সমাৱেশ নিষিদ্ধ কৰা হৈছে। কোকৰাঝাৰ জিলাতো অনুৰূপ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই পরীক্ষা স্বচ্ছ আর শান্তিপূর্ণভাবে অনুষ্ঠিত করার কাছার জেলা প্রশাসনে সকল ব্যবস্থা লৈছে। জেলা প্রশাসন আর লোকসেবা আয়োগের সমন্বয়ত পরীক্ষা সুচারুরূপে অনুষ্ঠিত করার নিরাপত্তা আর প্রশাসনিক ব্যবস্থা শক্তিশালী করে তোলা হয়েছে। প্রশাসনে প্রকাশ করা অনুসরি পরীক্ষার্থী আয়োগের সকল নীতি নির্দেশনা মানি চলিব লাগিব। সকল পরীক্ষার্থীকে কিছু আগতীয় পরীক্ষা কেন্দ্রত উপস্থিত হবলে কোয়া হয়েছে। তেজপুরতো APSC পরীক্ষা নিয়াৰিকৈ অনুষ্ঠিত করার শোণিতপুর জেলা প্রশাসনে ব্যবস্থা গ্রহণ করেছে। দরং মহাবিদ্যালয় আর তেজপুর মহাবিদ্যালয়ত হবলগীয়া এই পরীক্ষার স্বচ্ছতা তথা নিরাপত্তা সুনিশ্চিত করবলৈ জিলা দণ্ডাধীশে নির্দেশ দিছে। নলবাৰী জেলার মহেন্দ্র নারায়ণ চৌধুরী বালিকা মহাবিদ্যালয় আর নলবাৰী কলেজত এই পরীক্ষা সুকলমে অনুষ্ঠিত করার প্রশাসনে যাবতীয় ব্যবস্থা গ্রহণ করেছে। সরকারি খণ্ডৰ তৈল প্ৰতিষ্ঠানসমূহে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ 19 কিলোগ্রাম ওজনৰ বাণিজ্যিক ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য 183 টকাকৈ হ্ৰাস কৰিছে। অৱশ্যে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য অপৰিৱৰ্তিত হৈ আছে। আজি মূল্য হ্ৰাস পোৱাৰ পাছত ৰাজধানী দিল্লীত পূৰ্বে 3,113 টকাত লাভ কৰা বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 2,930 টকালৈ হ্ৰাস পাইছে। উল্লেখযোগ্য যে পশ্চিম এছিয়াৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেইবাবাৰো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধিৰ পাছত আজি প্ৰথমবাৰৰ বাবে মূল্য হ্ৰাস কৰা হৈছে। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ ডিফু বৈদ্যুতিক উপ সংমণ্ডলৰ অধীনত 11 কিলোৱাটযুক্ত মিডিয়াম ভল্টেজ কোভাৰ্ট কণ্ডাক্টৰ অৰ্থাৎ MVCC নিৰ্মাণৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা 30 জুলাইলৈ 11 কিলোৱাটৰ ফিডাৰ কৰ্তন কৰা হ'ব। এই সময়ছোৱাত ডিফুনগৰ, মাটিপুং, দলদলি আৰু ধনশিৰি এলেকাত বিদ্যুতৰ যোগান বন্ধ ৰখা হ'ব বুলি সংশ্লিষ্ট কৰ্তৃপক্ষই জাননী জাৰি কৰিছে। চিৰাং জিলাৰ ঢালিগাঁৱৰ বঙাইগাঁও শোধনাগাৰত কালিৰে পৰা স্বচ্ছ ভাৰত অভিযানৰ অধীনত চাফাই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। শোধনাগাৰৰ মূল প্ৰৱেশদ্বাৰৰ চৌহদৰ পৰা আৰম্ভ কৰি ইয়াৰ সংলগ্ন অঞ্চলসমূহ পৰিষ্কাৰ কৰি ৰখাৰ জৰিয়তে পৰিৱেশ সংৰক্ষণ, স্বাস্থ্যবিধি পালন তথা পৰিচ্ছন্নতাৰ প্ৰতি জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। এই চাফাই অভিযানত চিদলি চিৰাং সমষ্টিৰ বিধায়ক পানীৰাম ব্ৰহ্ম, কাজলগাঁও পৌৰসভাৰ উপসভাপতি ছামাদ আলী আহমেদ, ভাৰতীয় তেল নিগমৰ জ্যেষ্ঠ বিষয়া তথা শোধনাগাৰৰ বিষয়া কৰ্মচাৰীসকলে অংশগ্ৰহণ গ্রহণ করে সকলে হাতে হাতে ঝাড়ু জাবরের বেগ আর অন্যান্য সামগ্রী লো শোধনাগারের চৌহদ আর পথকে ধরে বিভিন্ন রাজহুয়া স্থান পরিষ্কার করে। বিধায়ক পানীরাম ব্রহ্মই পরিচ্ছন্নতা প্রতিজন নাগরিকের নৈতিক দায়িত্ব বলে উল্লেখ করে সমাজের সকল শ্রেণীর লোককে জনকল্যাণমূলক কার্যসূচীত সক্রিয়ভাবে অংশ লোবলে আহ্বান জানায়। ডিব্রুগড় জেলার দুলিয়াজান সমষ্টির অন্তর্গত টেঙাখাত উন্নয়ন খণ্ডত কালি রাজ্যের শ্রম কল্যাণ চাহ জনগোষ্ঠী আর আদিবাসী কল্যাণমন্ত্রী রামেশ্বর তেলী বিভাগীয় কর্তৃপক্ষের সঙ্গে আলোচনায় মিলিত হয়। মন্ত্রীগুলো রাজ্যিক গ্রামীণ জীবিকা অভিযানের কাম কাজও পর্যালোচনা করে। অভিযানের কার্যালয় পরিদর্শন করে মন্ত্রীগুলো সদস্যসকলে কেঁচু সার প্রস্তুত করার কামত নিষ্ঠার নিয়োজিত হওয়াত সন্তোষ প্রকাশ করার লগতে এনে পদক্ষেপে জৈব কৃষি আত্মনির্ভরশীলতা আর পরিবেশ সংরক্ষণের ক্ষেত্রে ইতিবাচক দৃষ্টান্ত দাঙি ধরব বলে মন্তব্য করে। কার্যালয়ের চৌহদর খালি ঠাইসমূহ ফল মূলর গছ রোপণ করার লগতে সেউজ পরিষ্কার আর সুন্দর পরিবেশ গড়ি তুলিবলে আহ্বান জানায়। ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি পুয়া সান ফ্রান্সিস্কো বে এরিয়া স্টেডিয়ামত অনুষ্ঠিত নক আউট পর্যায়ের এখন খেলত সহ আয়োজক আমেরিকায় বোসনিয়া আর হার্জেগোভিনাক 2-0 গোলত পরাস্ত করে। 2002 চনের পশ আমেরিকায় নক আউট পর্যায়ের প্রথম খেলত জয়লাভ করেছে। প্রতিযোগিতাত যা নিশা অনুষ্ঠিত আন এখন খেলত বেলজিয়ামে সেনেগালক 3-2 গোলের ব্যবধানত পরাস্ত করে। খেলখনের অতিরিক্ত সময়ত বেলজিয়ামর ইউরি টাইলেমান্সে পেনাল্টির জড়িয়ে বিজয়সূচক গোলটি দিয়ে। ইয়ার পূর্বে যা নিশা আটলান্টাত অনুষ্ঠিত খেলত ইংল্যান্ডে কঙ্গোক 2-1 গোলের ব্যবধানত পরাস্ত করে। খেলখনের অন্তিম 15 মিনিটত ইংল্যান্ডের হ্যারি কেনে দুটাক গোল দিয়ে দলক জয়ের সাদ দিয়ে। অহা 6 জুলাইত হবলগিয়া প্রি কোয়ার্টার ফাইনেলত ইংল্যান্ড মেক্সিকোর বিরুদ্ধে অবতীর্ণ হব। আপনাদের পুয়ার আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্রৰ পৰা। এতিয়া হোক মঞ্জিত গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
3: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। ৰাজ্যৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জোৱেল ওৰামে কৰা মন্তব্যক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মন্ত্ৰীগৰাকীয়ে জনজাতিকৰণৰ বিষয়টো সুদূৰ পৰাহত বুলি ইংগিত দিয়াৰ পিছতেই বিৰোধী দল আৰু বিভিন্ন সংগঠনে তীব্ৰ সমালোচনা কৰা বুলি অসমীয়া প্ৰতিদিন কাকতে এটা বাতৰিক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে দৈনিক জনমভূমি কাকতেও মুখ্য বাতৰি হিচাপে প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। কেন্দ্রীয় মন্ত্রী শিবরাজ সিং চৌহান আর কিরেণ রিজিজুয়ে বান পরিস্থিতি পরিদর্শন করে বানাক্রান্ত সকল ধরনের কেন্দ্রীয় সহায়ার আশ্বাস প্রদান করে। বুধবারে বান বিধ্বস্ত ধেমাজি জেলার জোনাই অঞ্চলত উপস্থিত হয়ে ক্ষয়ক্ষতির বুজ লয় আর স্থানীয় রাইজের সঙ্গে বার্তালাপ করে। দি সেন্টিনেল কাকতত এই বাতরিটক আলোকচিত্র সহ মুখ্য বাতরি হিসাবে প্রকাশ করা হয়েছে। আহারমহিয়া বানত এই পর্যন্ত রাজ্যত 48,000 অধিক লোক ক্ষতিগ্রস্ত হয়েছে। দি আসাম ট্রিবিউন কাকততো বানর বাতরিটক মুখ্য বাতরির স্থান দিয়া হয়েছে। সংসদের আগন্তুক অধিবেশনত 130 সংখ্যক সংবিধান সংশোধনী বিধেয়ক উত্থাপন হবলগীয়া বাতৰিটোক দৈনিক অসম কাকতে প্রধানমন্ত্রী মুখ্যমন্ত্রীর অপসারণের বাবে আহি আছে কঠোর বিধেয়ক শিরোনামে প্রথম পৃষ্ঠাত স্থান দিছে। একে পরিমাণের মাচুল আদায় দিয়ার পাছতো রাজ্যের ভিতরুয়া তথা পিছপরা অঞ্চলত ব্যাপক হারত লোডশেডিং হওয়া বলে দৈনিক অগ্রদূত কাকতে আছুতিয়াক এটা বাতৰি প্রথম পৃষ্ঠাত প্রকাশ করেছে। কামরূপ মহানগর জিলা ন্যায়াধীশ আদালতে জুবিন গার্গর পত্নী গরিমা শইকীয়া গার্গক সম্পত্তির আইনী উত্তরাধিকারী হিসাবে আনুষ্ঠানিকভাবে ঘোষণা করার পাছত আদালতে 25 জুনের নির্দেশনামর্মে কালি প্রমাণপত্র প্রদান করে। আন কাকতসমূহর দৈনিক অগ্রদূত অসমীয়া খবর দি টাইমস অফ ইন্ডিয়া কাকতেও বাতরিটি গুরুত্ব সহকারে প্রথম পৃষ্ঠাত পরিবেশন করেছে। এতিয়া হক আমি পুনৰ উভতি যাও বাতৰিৰ মাজলৈ।
0: লোকপিল 2027ৰ বাবে শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী কালি সামৰণি পৰে। গৃহ তালিকা গৃহপিয়লৰ বাবে এই 3-দিনীয়া প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2-1 পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি পৰ্যায়ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অসমৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস। অসম চৰকাৰ আৰু জাপান ফাউণ্ডেচনৰ উদ্যোগত গুৱাহাটীত জাপানী ভাষাৰ প্ৰথমটো শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ মুকলি। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ। 19 কিলোগ্ৰাম ওজনৰ বাণিজ্যিক ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য 183 টকাকৈ হ্ৰাস। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত বোসনিয়া আৰু হাৰ্জেগোভিনাক 2-0 গোলত পৰাস্ত কৰি আমেৰিকাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ।

0: পেংলং জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে জিলাৰ পৰা আমাৰ সংবাদদাতা টুটু কোঁৱৰ। হামৰেণত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 75 সংখ্যক প্ৰতিষ্ঠা দিৱস অলপতে উদযাপন কৰা হয়। কেনেদৰেনো 75 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ'ল সেই বিষয়ে আমাক জনাইছে আমাৰ সংবাদদাতাই।
1: কাৰ্বি আৰু ডিমাচা জনগোষ্ঠীৰ স্ব উন্নয়নৰ বাবে 1952 চনৰ 23 জুন তাৰিখে মিকিৰ পাহাৰ আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলা পৰিষদ প্ৰতিষ্ঠা কৰা হৈছিল। কাৰ্বি জনগোষ্ঠীৰ ধ্বজাবাহক তথা পিতৃ হিচাপে চিৰপৰিচিত প্ৰয়াত চেমচন সিং ইংটিৰ বলিষ্ঠ নেতৃত্বত গঠন হোৱা এই জিলা পৰিষদখনে 1995 চনত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু স্থানীয় প্ৰতিনিধিৰ মাজত হোৱা বুজাবুজি চুক্তিৰ জৰিয়তে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদলৈ উন্নীত কৰা হয়। এই কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 75 সংখ্যক প্ৰতিষ্ঠা দিৱসটি বিগত 23 জুন তাৰিখে ডিফুৰ লগতে পশ্চিম কাৰ্বি আংলং জিলাৰো হামৰেণস্থিত শাখা সচিবালয়ৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে উলহ মালহেৰে উদযাপন কৰা হয়। কাৰ্বি আংলং জিলাৰ স্ৰষ্টা প্ৰয়াত চেমচন সিং ইংটিৰ প্ৰতিমূৰ্তিৰ মাল্যাৰ্পণেৰে দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয়। সমান্তৰালকৈ প্ৰথমগৰাকী মুখ্য কাৰ্যবাহী সদস্যৰ প্ৰতিমূৰ্তিটো মাল্যাৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয়। কাৰ্বি পৰিষদৰ প্ৰতিষ্ঠাত জীৱন উচৰ্গা কৰা প্ৰতিগৰাকী প্ৰয়াত ব্যক্তিলৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰাৰ লগতে প্ৰাক্তন পাৰিষদসকলকো সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত কাৰ্বি পৰিষদৰ নৱনিযুক্ত কাৰ্যবাহী সদস্য হেডসিং ৰংফাৰ, স্থানীয় বিধায়ক তথা অসম বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ হাবেতেৰণ, কাৰ্বি ৰজা লনচিং ৰংহাং, পাৰিষদ পৱন কুমাৰ, কাৰ্বি পৰিষদৰ বৰ্ডৰ অধ্যক্ষসকলৰ লগতে পৌৰসভাৰ অধ্যক্ষসকলো উপস্থিত থাকে।
0: পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলং তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত আমৰি পৰিষদীয় সমষ্টিৰ থাৰাকুঞ্চিত অলপতে 900 মেগাৱাট শক্তিসম্পন্ন পাম্প ষ্টৰেজ প্ৰকল্পৰ প্ৰস্তুতিৰ সন্দৰ্ভত ৰাজহুৱা শুনানি হৈ যায়। এই ৰাজহুৱা শুনানিৰ সন্দৰ্ভত আমাক সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
1: এই 900 মেগাৱাট শক্তি অসম PSP চমুকৈ পাম্প ষ্টৰেজ প্ৰকল্প 0-1 বাবে পৰিৱেশ, বন আৰু জলবায়ু মন্ত্ৰণালয়ৰ তৰফৰ পৰা এক ৰাজহুৱা শুনানি গ্ৰহণ কৰা হয়। উক্ত প্ৰকল্পৰ জৰিয়তে প্ৰভাৱিত হ'ব পৰা 800 ৰাজগাঁৱৰ 500 স্থানীয় ৰাইজ উপস্থিত থাকে। শুনানিত পাহাৰীয়া জিলাখনৰ জিলা আয়ুক্তা প্ৰীতি কুমাৰী, অসম বিধানসভাৰ উপাধ্যক্ষ তথা স্থানীয় বিধায়ক ডাক্তৰ হাবেতেৰণ, স্থানীয় পাৰিষদ ডি অফিং মাছলাৰ উপস্থিতিত থাৰাকুঞ্চি প্ৰাথমিক বিদ্যালয় প্ৰাংগণ ৰাজহুৱাকৈ শুনানি গ্ৰহণ কৰা হয়। এই প্ৰকল্পৰ জৰিয়তে প্ৰভাৱিত হ'ব পৰা ক্ৰমে পুটচাৰী হিন্দু গাঁও, লেমৰা ক্ৰামচা গাঁও, থাৰাকুঞ্চি তিৱা গাঁও, মৰ্টি আপাম তিৱা গাঁও, গুমনাচাল তিৱা গাঁও, বালিকুচি তিৱা গাঁও, শ্লাংকুঞ্চি তিৱা গাঁও আৰু 9 মাইল তিৱা গাঁৱৰ সাধাৰণ ৰাইজ উপস্থিত হৈ ৰাজহুৱাকৈ শুনানি প্ৰদানৰ লগতে নিজৰ মতামত প্ৰকাশ কৰে।
0: ৰাষ্ট্ৰীয় পলিঅ' দিৱস তথা ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস উপলক্ষে সমগ্ৰ দেশৰ সমান্তৰালকৈ পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙতো 28 জুনৰ পৰা 3-দিনীয়া কাৰ্যসূচীৰে পলিঅ' প্ৰতিষেধক অভিযানৰ শুভাৰম্ভ কৰা হয়। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতা টুটু কোঁৱৰে।
1: পশ্চিম কাৰ্বি আংলং জিলাৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত সৌভিক দত্তই শুভাৰম্ভণি কৰা এই অভিযানৰ জৰিয়তে জিলাখনৰ 5 বছৰৰ তলৰ প্ৰতিগৰাকী শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰাৰ লক্ষ্য আগত ৰাখি জিলা স্বাস্থ্য বিভাগে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰে। জিলাখনৰ 5 বছৰ তলৰ 41,883 গৰাকী শিশুক এই অভিযানৰ জৰিয়তে সামৰি লোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰে ডংকা মকামত 20,426 গৰাকী, বৈঠালাংচুত 11,713 গৰাকী, উম্পানাইত 7,072 গৰাকী আৰু জিৰিকিনিঙত 2,612 গৰাকী শিশুক সামৰি লোৱা হৈছে। 28 জুন তাৰিখে বুথসমূহত প্ৰতিষেধক প্ৰদান কৰাৰ লগতে 29 আৰু 30 জুনত স্বাস্থ্যকৰ্মীসকলে ঘৰে ঘৰে গৈ ৰৈ যোৱা শিশুসকলক পলিঅ' প্ৰতিষেধক প্ৰদান কৰে। অভিযানটি সফলভাৱে ৰূপায়ণৰ বাবে জিলাখনত মুঠ 245টা পলিঅ' বুথ স্থাপন কৰা হৈছিল। ইয়াৰে ভিতৰত 213টা প্ৰতিষ্ঠানভিত্তিক বুথ, 25টা দুৰ্গম বুথ, 4টা ট্ৰেঞ্জিচ বুথ আৰু 3টা ভ্ৰাম্যমান বুথ হিচাপে সন্নিৱিষ্ট কৰা হয়। আনহাতে সমগ্ৰ অভিযানটি সফলভাৱে ৰূপায়ণ কৰিবলৈ 397 গৰাকী আশাকৰ্মী, 29 গৰাকী আশা ছুপাৰভাইজাৰ, 175 গৰাকী স্বেচ্ছাসেৱিকা আৰু 24 গৰাকী পৰ্যবেক্ষককো নিয়োগ কৰা হৈছে বুলি জিলা স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে।
0: জিলাৰ ৰেহৰূপৰ পৰা আজি আমি বিদায় লৈছো। আপোনালোকক কাইলৈ লগ পাম আন এখন জিলাৰ সৈতে। নমস্কাৰ।

জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি পশ্চিম কাৰ্বি আংলং জিলাৰ ৰেহৰূপ শুনিলে। আজি লগ পালে আমাৰ সংবাদদাতা টুটু কৌৰক।

0: এফএম বেণ্ডৰ 102.7 মেগাহৰ্টজত এয়া আকাশবাণী নগাঁও। আগবাঢ়িছোঁ আমাৰ পৰৱৰ্তী অনুষ্ঠানলৈ।
1: আকাশবাণী নগাঁও ৰেডিঅ' আত্মকথা সোঁৱৰণিৰ পাৰিচৰ এই অনুষ্ঠানত আগবঢ়াইছোঁ নাট্যকাৰ, ঔপন্যাসিক, সাহিত্য একাডেমী, সংগীত নাটক একাডেমী, অসম উপত্যকা সাহিত্য বঁটা, আকাশবাণীৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় একাধিক বঁটা আৰু সন্মানেৰে বিভূষিত অৰুণ শৰ্মাৰ অনাতাঁৰ আত্মকথাৰ ষষ্ঠ তথা অন্তিম খণ্ড। তেখেতৰ সৈতে কথা পাতিছে কমল শৰ্মাই।
2: অৰুণা, কোৱা, আপোনাৰ আকাশবাণীৰ কৰ্মময় জীৱন সম্পৰ্কে ভালেখিনি কথা জানিলোঁ, আৰু এনে কোনো উল্লেখনীয় কথা আছে নেকি যি আপোনাৰ পৰা জানিব পাৰোঁ?
3: এটা কথা যোৱাবাৰি মোৰ মনত পৰিছিলে, সময়ৰ অভাৱত মই সেইটো কোৱা নহ'ল। সেইটো হৈছে কি, মই আকাশবাণীৰ নাটক বিভাগৰ দায়িত্বত থাকোঁতে সেইখিনি সময়ত উভিদিন লতিম বৰুৱা ইয়াৰ সঞ্চালক আছিলে। তেওঁ পৰামৰ্শটো দিছিলে যে আমাৰ যিমানখিনি ইয়াত আমাৰ নাটক গোট খাইছে তাৰে 25 বছৰৰ, ইতিমধ্যে 25 বছৰ সম্পূৰ্ণ হৈ গৈছে, 25 বছৰ এটা সংকলন উলিয়াব লাগে কেনেকৈ পাৰি। তেতিয়া বোলো চৰকাৰ ইয়াৰ আমাৰ ডিৰেক্টৰেটৰ পইচা বোধ কৰোঁ তেনেকৈ নিদিব 25 বছৰৰ নাটকৰ এটা সংকলন উলিয়াবলৈ। মই বাৰু আমাৰ প্ৰকাশন পৰিষদক সুধি চাম। তেতিয়া চন্দ্ৰপ্ৰসাদ শইকীয়া, তেওঁ তাৰ ছেক্ৰেটেৰী আছিলে, সচিব আছিলে, তেওঁৰ লগত কথা হ'লোঁ। তেওঁ বোলে তেওঁতো সদায় চব কথাতে বৰ আগ্ৰহী, লগে লগে ক'লে হৈ যাব হৈ যাব হৈ যাব, আপোনালোকে আপুনিখিনি সংকলনটো আপুনি কৰি দিব। তেতিয়া বৰ চালক বৰুৱাই ক'লে যে সংকলনৰ কামখিনি আপুনিয়ে কৰক। সেইবুলি এটা সংকলনৰ দায়িত্ব ল'লোঁ মই। লৈ পেলাই 2 বছৰ ধৰি পেলাই, কাৰণ 25 বছৰৰ নাটক আকাশবাণী গুৱাহাটীৰ পৰা যিখিনি প্ৰচাৰ হৈছে তাৰ এটা হিচাপ কৰিলোঁ মই, প্ৰায় 6,000মান নাটক প্ৰচাৰ হৈছে। মূল নাট বিভাগৰ উপৰিও বিভিন্ন অন্যবিলাক যিবোৰ বিভাগ আছে, আইদৰ বোলনি বা কৃষি জগত, এইবিলাকতো নাটক হয়, ভাল ভাল নাটক হয়। তাৰ পিছতে মই সেই সংকলনটোৰ নাটকবিলাক গোটাবলৈ কাম হাতত ল'লোঁ, আৰু এই 6,000 নাটক 25 বছৰত যিখিনি প্ৰচাৰ হৈছে তাৰ পৰা গোটাই পেলাই 50খন নাটকৰ এটা সংকলন গোটোৱাটো এটা বৰ দুৰূহ কাম হৈছিলে। তথাপিও মই প্ৰায় 2 বছৰ লাগিল তাৰপৰা গোটাই পেলাই 50খন নাটক গোটাই অনাতাঁৰ নাট্য বুলি চন্দ্ৰপ্ৰসাদ শইকীয়া দিয়া হ'ল, তেওঁলোকে প্ৰকাশন পৰিষদে উলিয়ালে। আৰু সেইখন তাৰ পিছৰ বছৰতে ইয়াত যিখন গ্ৰন্থমেলা হৈছিলে, ৰাষ্ট্ৰপতি আহিছিলে সেইখন গ্ৰন্থমেলা উন্মোচন কৰিবলৈ। সুখৰ বিষয় যে সেই গ্ৰন্থখন অনাতাঁৰ নাট্য বুলি 2টা খণ্ডত ছপা হৈ ওলাইছিলে, 50খন নাটক। সেই নাটকখন ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এখন উন্মোচন কৰিছিলে। এইটো এটা উল্লেখযোগ্য কথা, মই যোৱাবাৰ কোৱা নহ'ল, আজি ক'লোঁ।
2: পিছে সাংবাদিকতা আপোনাৰ তেজত প্ৰবাহিত, আপুনি চাকৰি জীৱন এৰাৰ পিছত আকৌ কাকতৰ সম্পাদনাত হাত দিছিলে, পূৰ্বাচল কাকত?
3: সেইটো হয়, আৰু তেজত আছে বুলি কৈছে সেইটোও হয়, কাৰণ মোৰ দেউতা টাইমছ অফ আছামৰ সম্পাদক আছিলে, ইতিমধ্যে আগৰ কোনোবা এটা খণ্ডত কৈ গৈছোঁ, সেইফালৰ পৰা হয়তো তেজতো আহিছিলে। আৰু সাংবাদিকতা মই স্কুল কলেজত থকাৰ দিনৰ পৰাই মোৰ তেওঁৰ প্ৰতি আগ্ৰহী আছিলোঁ। আৰু এটা সময়ত বিজয় শৰ্মা ইয়াৰ এখন কাকতত, 7-দিনীয়া কাকতত তেওঁ সম্পাদক আছিলে, সম্পাদক তেওঁ নাছিলে, তেওঁ সহকাৰী সম্পাদক আছিলে, দেবেন শৰ্মা কংগ্ৰেছৰ নেতা তেওঁ আছিলে। শৰ্মাৰ লগত মই একেলগে এটা মেচত আছিলোঁ, তেওঁ মোক ক'লে পাৰিবানে, অৱশ্যে মাজে মাজে তেওঁলোকৰ গৈ পেলাই মই প্ৰুফ চুপ চাবলৈ শিকিছিলোঁ, বোলো পাৰিম, সেইবুলি এমাহ সেই কাকতখন মই চলাইছিলোঁ। তাৰপিছতে নিয়মীয়া কাকতৰ সম্পাদক হিচাপে পূৰ্বাচলখনতে মই আকাশবাণী গুৱাহাটী আকাশবাণী নৰ্থ ইষ্ট ছাৰ্ভিচৰ পৰা ৰিটায়াৰ কৰি আহিয়েই সেইখন পূৰ্বাচল কাকতখনৰ সম্পাদনা আৰম্ভ লৈছিলোঁ, আৰম্ভৰ পৰা সেই কাকতখন চলিছিলে। কিন্তু তাৰ উপৰিও সাংবাদিকতা, মই আকাশবাণী গুৱাহাটী কেন্দ্ৰত থাকোঁতেও সাংবাদিকতাৰ কিছু সেৱা আমি কৰিছিলোঁ, মই বুলি নহয়, আমাৰ প্ৰগ্ৰেমৰ যিসকল ব্যক্তি আছিলে এতিয়াও, তেওঁলোকে অকল প্ৰগ্ৰেম কৰাৰ উপৰিও পোনপটীয়াকৈ নহ'লেও আপকীয়াকৈ কিছু সংবাদ সেৱা তেওঁলোকে কৰে। আৰু যিটো আমাৰ সংবাদ সেৱাৰ যিটো ইউনিট আছে তেওঁলোকক সহায় কৰিবলগীয়া হয়। সেই মই সংবাদ সেৱা বুলিয়ে ক'ব খোজোঁ। কেতিয়াবা যেতিয়া কেন্দ্ৰটোৰ কিছুমান সংকট আহি পৰে, সমাজত কিবা কিবি হয়, তেতিয়াহ'লে আমি সেইবিলাক তথ্য আনি পেলাই সেইবিলাক আমি সংবাদ হিচাপে আমি কৰোঁ। তেনেকৈ ধৰা মই তিনিটা বিশেষ মই উল্লেখ কৰিব খোজোঁ, তিনিটা অনুষ্ঠান সেই তথ্যালক্ষ্য সেইখিনি আমি কৰিছিলোঁ। এটা হৈছিলে কি, গুৱাহাটী ষ্টেচনত এটা বম ব্লাষ্ট হৈছিলে, আৰু এটা লতাশিল আম্বাৰীত তাত এটা বজাৰত এটা বম ব্লাষ্ট হৈছিলে। সেইবিলাক আমি লগে লগে গৈ ৰেকৰ্ড কৰি আনি আমাৰ যিটো সংবাদ যিটো বিভাগ আছে তেওঁলোকে বুলেটিন প্ৰচাৰ কৰাৰ পিছতেই তাৰ লগে লগে আমি একেদিনা একে সময়তে আমি একো 20-25 মিনিট তথ্যালক্ষ্য আমি প্ৰচাৰ কৰোঁ। সেইটো সংবাদ সেৱাই বুলি আমি ক'ব খোজোঁ। আৰু সেইফালৰ পৰা আমাৰ এই যে ৰেডিঅ' মাধ্যমটো যে যিটো ইমিডিয়েচি তাৰ যিটো গুণ, সেইটো এইবিলাক বাতৰি কাকতবিলাকে পিছদিনাখন ৰাতিপুৱাহে বাতৰিটো পৰিৱেশন কৰে, কিন্তু আমি ৰেডিঅ'ই যিটো ঘটনা আবেলি 4টা বজাত লতাশিল ফতাশিল আম্বাৰীত হৈ গৈছে, আমি 7:30টাত আমি সেই তথ্যটো দি ভইচ দি পেলাই যিসকল আহত হৈছে তেওঁলোকৰ ভইচ, যিসকল সেই গোটেই ঘটনাটোত জড়িত আছে তেওঁলোকৰ ভইচ দি পেলাই আমি এটা একোটা অনুষ্ঠান প্ৰচাৰ কৰোঁ তথ্যালক্ষ্য। এইবিলাক আমি সংবাদ সেৱা বুলি আমি ধৰি লওঁ, আৰু তেনেকেই তেনেধৰণৰ সংবাদ সেৱাত মই জড়িত আছিলোঁ। আৰু এটা বিশেষকৈ 1983 চনত যেতিয়া গোটেই অসম জুই লাগি গৈছিলে, চাৰিওফালে সাম্প্ৰদায়িক সংঘৰ্ষবিলাক হৈছিলে, তেতিয়া মই অকণমান দীঘলীয়াকৈ ক'ব খুজিছোঁ, আমি প্ৰায় 8 দিনলৈকে আমি কোনো অনুষ্ঠান প্ৰচাৰ কৰা নাছিলোঁ। সংবাদ সেৱাই কোনোবাই স্থানীয় বাতৰি পৰিৱেশকে কিবা পঠিয়াইছে তাৰ পৰা কৰিছে, কিন্তু আমি নিজেই গৈ সমস্যাবিলাকৰ বা সেই ঘটনাস্থলীবিলাকলৈ নিজেই গৈ আমি সংবাদ পৰিৱেশন কৰা নাছিলোঁ। তেতিয়া ইয়াৰ সঞ্চালক আছিলে সুব্ৰহ্মণ্যম, তেখেতক মই ক'লোঁ যে এই কথাটো আমাৰ ভাল হোৱা নাই, BBCয়ে আহি পেলাই গহপুৰৰ পৰা অনুষ্ঠান দি পেলাই BBCয়ে প্ৰচাৰ কৰিছে, কিন্তু আমি আকাশবাণী একো কৰা নাই আৰু কেন্দ্ৰৰ পৰাও তেওঁলোকৰ কোনো বিশেষ সেইটোত গুৰুত্ব দিয়া নাই। তেতিয়া ক'লে যে মই পঠিয়াব নোৱাৰোঁ, কাৰণ সেইখিনি সময়ত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বৈৰিতা মানে সমাজ প্ৰতাৰক বুলিছে, কাৰণ আমি কেন্দ্ৰৰ এটা অনুষ্ঠান আৰু কেন্দ্ৰৰ লগত আমাৰ অসম আন্দোলনৰ যিসকল আছিলে গণসংগ্ৰাম পৰিষদ আছোঁ তেওঁলোকৰ হাতত এটা বিৰোধিতা কৰি আছিলে, গতিকে বোলে মই ৰিস্ক ল'ব নোৱাৰোঁ, মই তেনেকৈ আপোনাক পঠিয়াব নোৱাৰোঁ, আৰু বিশেষ গাড়ী দিব নোৱাৰিম, কাৰণ সেইখিনি সময়ত গাড়ীত যদি বাহিৰত দেখে আকাশবাণী গুৱাহাটী কেন্দ্ৰ লেখা গাড়ী দেখে আছোঁ বা সেইসকলে সেইখনতো তাত জ্বলাই দিব, এনেকুৱা এটা অৱস্থা আছিলে। তেতিয়া মই ক'লোঁ, মই যতীন হাজৰিকা আছিলে হোম ডিপাৰ্টমেণ্টত, তেতিয়া তেওঁক মই ক'লোঁ আমাক এটা যোৱাৰ ব্যৱস্থা কৰি দিব লাগে। তেতিয়া তেওঁলোকে DPR ডিপাৰ্টমেণ্টৰ পৰা এখন গাড়ী দিলে জ্যোতি শইকীয়াই, সেই গাড়ীখন লৈ তেওঁলোকৰ গাড়ীখন লৈ তেওঁলোকে এজন ফটোগ্ৰাফাৰ দিলে, মই গ'লোঁ টেপ ৰেকৰ্ড লৈ পেলাই মেল্টন মেচিন লৈ পেলাই। সেইখিনি সময়ত মই প্ৰায় 10খনমান ঠাই ঘূৰিলোঁ, একেবাৰে গহপুৰৰ কাকলি কি জেগাটোৰ নাম কি আছিলে, গহপুৰৰ সিফালে বড়ো অঞ্চল সেইটো কৰা তালে বিভিন্ন ঠাইলৈ গৈছিলোঁ, বিভিন্ন কমিউনিটি বিভিন্ন সম্প্ৰদায়ৰ মাজত সোমাই পৰিছিলোঁ, আৰু সেই সময়ৰ সেই যিটো তাত সেইখিনি সময়ত যিটো সাম্প্ৰদায়িকতা সংঘৰ্ষ হৈছিলে পিকিউলিয়াৰ, সাধাৰণতে এটা সাম্প্ৰদায়িক তেনেকুৱা এটা ৰায়ত হ'লে হয় কি, এটা কমিউনিটি এটা কমিউনিটিৰ মাজত হয়, কিন্তু সেইখিনি সময়ত সেইটো এটা পেটাৰ্ণটো বেলেগ আছিলে, কাৰণ এটা এটা এঠাইত হয়তো বঙালী লোকসকল বা অসমীয়া লোকসকল লাগি বড়োৰ এগেইনষ্ট উঠিছে, সাম্প্ৰদায়িকতাটো ঘটিছে, সংঘৰ্ষটো ঘটিছে, বা এঠাইত হয়তো বড়ো আৰু অসমীয়া লগ লাগি বঙালী সম্প্ৰদায়ৰ গঢ়ি উঠিছে, এইদৰে মানে য'ত য'ত MLA যি সম্প্ৰদায় উঠিছে, কাৰণ আছুৱে গণসম্প্ৰদায় পৰিষদে তেওঁলোকে এপিল দিছিলে যে ইলেকশ্যন বয়কট কৰিব লাগে, গতিকে তেওঁলোকৰ বিৰোধিতা কৰি পেলাই MLAসকল উঠিছিলে, সেই কমিউনিটিৰ মাজত সংঘৰ্ষবোৰ হয়, গতিকে এইদৰে মই প্ৰায় 10টা কেম্পলৈ গৈ পেলাই, 10টা নহয় 20টা কেম্পলৈ গৈ পেলাই যিবিলাক ভইচ ৰেকৰ্ড কৰি আনিছিলোঁ, অতি হৃদয় বিদাৰক এতিয়াও, আৰু সেইখিনি সময়ত যিবিলাক আনিছিলোঁ সেইখিনি সময়ত যদি প্ৰচাৰ কৰি দিয়া হ'লহেঁতেন আৰু জুই লাগিলেহেঁতেন, মানে এটা সম্প্ৰদায় আৰু ইটো সম্প্ৰদায়ৰ প্ৰতি যিটো বিদ্বেষ ইমান মানে ইমান ষ্ট্ৰং লেংগুৱেজত তেওঁলোকে প্ৰকাশ কৰিছিলে, তে সেইবিলাক ৰেকৰ্ড ঘৰত কৰি আনি ক'ৰবাত মাকে তেওঁ ভাত খাই থাকোঁতে পুতেকহঁতৰ লগত কেনেকৈ আহি পেলাই অন্য এটা সম্প্ৰদায়ৰ লোক আহি পেলাই কেনেকৈ তিনিটা পুতেকক বান্ধি লৈ মাকৰ সন্মুখতে কাটিছে, ক'ৰবাত 10 বছৰীয়া 9 বছৰীয়া ঢোলাত সিহঁত দুটা মেটেকাৰ তলত সোমাই আছে ল'ৰা ছোৱালীহাল আৰু সিহঁতৰ সন্মুখত মাক বুদ্ধিটকক কাটিছে, এনেধৰণৰ বহুত বৰ্ণনা ক'ৰবাত এই কেম্পতে শিবিৰতেই সন্তান জন্ম হৈছে, গিৰিয়েকক গিৰিয়েক গিৰিয়েক মৰিছে, গিৰিয়েকক ইতিমধ্যে কাটিছে, তেওঁ গম নাপায় তেতিয়ালৈকে, তেওঁ আশাবাদী কৰি আশা লৈ আছে যে গিৰিয়েক আহি পেলাই তেওঁক লৈ যাব কেম্পৰ পৰা। শহুৰেক আৰু দেউৰেকে তেওঁ সেই গৰ্ভৱতী অৱস্থাত তেওঁক লৈ আহি পেলাই কেম্পত ৰাখিছে, তাতে কেঁচুৱা জন্ম হৈছে। এনেধৰণৰ অনেক বিচিত্ৰ আৰু হৃদয় বিজাৰক তুমি নেলিলৈ গৈছিলা, যাওঁতে প্ৰথমতে মই ঘূৰি আহোঁতে নেলিটো সোমাইছিলোঁ, সেই সেই দৃশ্যটো তোমাৰ মনত আছে নিশ্চয়। সেইটোক লৈ পেলাই আমি এখন তথ্য আলেখ্য কৰিছিলোঁ, আমি সেই সংঘৰ্ষবিলাক হোৱাৰ 10 দিনৰ দিনা সেইখন প্ৰচাৰ কৰিছিলোঁ। সেইখিনি সেই গোটেই ছবিটো গোটেই চিনেৰিটো আমি সেই তথ্য আলেখ্যখনৰ দ্বাৰা ৰাইজলৈ আগবঢ়াইছিলোঁ। তাৰ নাম দিয়া হৈছিলে
2: স্কুলৰ ছবিৰে
3: ছবিও আছিলে, স্কুলৰ ছবি আছিলে, কেনেকৈ আৰম্ভ কৰিছিলোঁ এইখিনি, আৰু সেইখনৰ নাম দিছিলোঁ আশ্ৰিতজনৰ কণ্ঠত। সেইখিনি মোৰ মনত আছে, যিদিনাখন ব্ৰডকাষ্ট হৈছে ৰাতি 1 ঘণ্টাৰ ব্ৰডকাষ্ট হৈছিলে, পিছত আকৌ চমু কৰিলোঁ। ব্ৰডকাষ্ট হোৱাৰ লগে লগে উবেদুল লতি বৰুৱা তেতিয়া ইয়াত ৰিটায়াৰ কৰি পেলাই ইয়াত আছাম কাৰ্বনত আছিলে, তেওঁ টেলিফোন কৰিছে ষ্টেচন ডাইৰেক্টৰলৈ, আৰু ষ্টেচন ডাইৰেক্টৰে ৰাতি তেতিয়া 11:30 বজাব হৈছে, ষ্টেচন ডাইৰেক্টৰে এখন শ্লিপ লিখি পেলাই মোলৈ পঠিয়াই দিছে যে ইউএল বৰুৱাই এই ৰাতি শুনি পেলাই। এইদৰে আমি এইবিলাক হৈছে কি সংবাদ সেৱাৰে আমি কাম কৰিছিলোঁ, যদিও আমি প্ৰগ্ৰেমৰ মানুহ কিন্তু আমি সংবাদ সেৱাৰ কাম আমি তেনেকৈ কৰিছিলোঁ। আৰু সেইবিলাক কৰি পেলাই আমি এতিয়া সঁচাকৈ মই যে যেতিয়া হোৱা নাই লুক বেক মই ঘূৰি চাওঁ যে সেইবিলাক যে কিছু কৰিছিলোঁ মনটো ভাল লাগে।
2: আপুনি নাট্যকাৰ হোৱাৰ উপৰিও আপুনি সাংগঠনিক দিশতো নাটকৰ লগত জড়িত, যেনে অসম নাট্য সন্মিলন যোৱা 2 বছৰে আপুনি সভাপতিৰ দায়িত্ব বাহন কৰিছিলে,
3: এই বিষয়ে ক'ব লাগে। 2 বছৰ নহয় 4 বছৰ হ'ল, মই 2টা কাৰ্যকাল প্ৰায় সম্পূৰ্ণ হ'ব ৰৈছে। অসম নাট্য সন্মিলনৰ সভাপতি বহুদিনৰ আগতেই এবাৰ তেওঁলোক আহিছিলে আৰু তেতিয়া মই অতি জোৰকৈ নহ'লোঁ, কিবা কাৰণত মই তেতিয়া অসম নাট্য সন্মিলনে বিশেষ কাম কৰা নাই, কিয়নো তাত সোমাব পাৰোঁ তেনেকৈ সেইবাৰ বাদ দিয়া হ'ল। কিন্তু এই মহেন্দ্ৰ বৰঠাকুৰ সভাপতি যিবাৰ ভাঙিছে, তেওঁলোক আহি পেলাই এনেকৈ জোৰ গোটকৈ ধৰিলেহি মই এৰাব নোৱাৰিলোঁ, নাট্য সন্মিলনৰ সৈতে মই জড়িত হৈ পৰিলোঁ। তে যোৱা 4 বছৰৰ সম্পূৰ্ণ হ'ব হৈছে, অহা মাৰ্চৰ শেষত আমাৰ এই অধিৱেশন হ'ব, সেই অধিৱেশনৰ লগে লগে মোৰ 2টা কাৰ্যকাল সম্পৰ্ক হ'ব। তে মই যদি উভতি চাওঁ এই 2টা কাৰ্যকালত, মই কিছু গৰ্ববোধ কৰিব পাৰিলোঁহেঁতেন, কিন্তু মই হেঁতেন বুলি কৈছোঁ এইকাৰণেই যিমানখিনি কাম কৰাৰ মোৰ এটা সংকল্পৰ বা মোৰ এটা উৎসাহেৰে সৈতে মই ইয়াত যোগদান কৰিছিলোঁ, সেই উৎসাহখিনি পিছৰ ফালে কিছু প্ৰশমিত হৈ আহিল এইকাৰণেই যে প্ৰায়খিনি কামেই আৰম্ভহে কৰা হ'ল, সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ বিভিন্ন কাৰণত, আমাৰ সাংগঠনিক দুৰ্বলতাৰ কাৰণেও, যিখিনি ছাপৰ্ট সভাপতিজনে পাব লাগে সেইখিনি মই হয়তো পোৱা নাই, তেনেধৰণৰ কাৰণটো হ'ব পাৰে, আৰু বিভিন্ন কাৰণত নাট্য সন্মিলনৰ এটা যিটো এটা যিটো ষ্টাইলত কাম কৰি আহিছিলে সেই ষ্টাইলত হয়তো মই সোমাই পেলাই যথেষ্ট কাম কৰিব নোৱাৰিলোঁ। কিন্তু যিকেইটা কাম মই কৰিবলৈ হাতত লৈছিলোঁ, যেনে আমাৰ ইমান 47 বছৰ হৈ গ'ল এই অনুষ্ঠানটোৰ, গুৱাহাটীত এটা কাৰ্যালয় নাই, এটা ইয়াৰ আমাৰ 120টা শাখা আছে, আকৌ মই যোৱা বছৰৰ পৰা মোৰ দিনতে আৰম্ভ হৈছে জিলা সমিতি হৈছে, 9খন জিলা সমিতি হৈছিলে, আগে জিলা সমিতি নাছিলে, জিলা সমিতি অতি প্ৰয়োজনীয় কথা, কাৰণ 120টা শাখাক এটা কেন্দ্ৰীয় সমিতিয়ে এতিয়া পৰিচালনা কৰিবলৈ অসুবিধা, সেইকাৰণে মই সভাপতি হোৱাৰ পিছত আমি জিলা সমিতি স্থাপন কৰিলোঁ, এতিয়া 9খন জিলা সমিতি আছে, সেই 9খন জিলা সমিতিয়ে শাখাবিলাকক অভাৰচি কৰে, সেইটো আৰু জিলা সমিতিবিলাকৰ কিছু কাম মই স্পেচিফিক কৰিবলৈ লৈছোঁ, তেওঁলোকক দায়িত্ব দিয়া হৈছে, সেইবিলাক সম্পূৰ্ণ হৈ উঠা নাই। তাৰপিছত এটা কাম মই আৰম্ভ কৰিবলৈ লৈছিলোঁ, কিছু আগবাঢ়িছে মানে এটা, এইটো হৈছে কি 150 বছৰৰ অসমীয়া নাটক, একেবারে গুণাভিরাম বড়ার রামনবমীর পর আরম্ভ করে তোমার এটিালেকে পঙ্কজ্যোতি ভূঁয়া বা মুনীন ভূঁয়ার নাটকলেকে তিন খণ্ডত পঞ্চাশ খনক দেড়শ বছরের অসমিয়ানিক নাটক তার বহু কষ্ট করে পেলায় এটা প্রথম খণ্ডটো প্রায় ওলাব এই অহা আমার অধিবেশনত মার্চর এজন শুভাকাঙ্ক্ষী এজন দাতাই সেইখান ছপাই পেলায় উলিয়াই দিম বলে কইছে আর ইতিমধ্যে সংকলনটো যথেষ্ট কষ্ট করে পেলায় কারণ পুরনি নাটকবিলাক পাবলে নাই লাইব্রেরি কলেজের লাইব্রেরি বিভিন্ন লাইব্রেরি বিভিন্নজনের ঘরের লাইব্রেরি সেইবিলাক বিচারি এই নাটকখিনি গতোয়া হয়েছে গতায় পেলায় আমি ইতিমধ্যে সেইখানে এটা ডিটিপি করবল দিয়া হয়েছে ভাবিছো সেইখানে আর দুটা খণ্ড পিছত ওলাব সেইখানে মূর দিনত নহল মানে তিনটা খণ্ডে উলিয়ার কথা ভাবিছিল পঞ্চাশ খনক তারে তিনটা এটা খণ্ড ওলাব আর যেটা কৈছিল কেন্দ্র কার্যালয়ের কারণে এটুকুরা মাটি এই মাটিটুকুরা যাওয়া চারি বছরে পিলার টু পোস্ট ঘুরি ঘুরি শেষত মুখ্যমন্ত্রী এটুকুরা মাটি দিয়ার ঠিক করেছে বোধ করো মাটিটুকুরা হব আর সেই মাটিটুকুরাত এটা আমি প্রেক্ষাগৃহ নাট্য সম্মেলন এজন দাতা ওলাইছে নামত এটা মঞ্চ তৈরি করে দিয়ে আর কার্যালয় একেলগে করা সেইটা একটা কিছু ইনিশিয়াল কাম আগবাড়িছে এইদরে আর কিছু কিছু কাম হাতত লওয়া হয়েছে যে সাংগঠনিকভাবেও কিছু কাম মনে লাইছে যে মানে কল যে জেলা সমিতি হয়েছে আর কিছু ধরনের কাম কিছু লওয়া হয়েছে কিন্তু সেইবিল সম্পাদন করে শেষ করে পেলে ওলাই যাব নো সেইখানে সেইকারণে গোটেখিনি গৌরবর মানে ভাগ লোব নো এখন ড্রামা ম্যাগাজিন এখন উলিয়াব কারণ ঠিক করেছো
4: শেষ করব নো আপনি অন্তত আরম্ভ করলে আর নাট্য সম্মিলন সেই দিকত আগবাড়ি গেলে নিশ্চয় একটা সফল কাম হব অন্য এইখানে একটা প্রশ্ন সুদিব এখন সার্থক নাটক বা উপন্যাস সম্পর্কে আপনার ধারণা কি
3: হয়েছে যেটু সৃষ্টি হল উপন্যাসেই হোক নাটকেই হোক সেই তার যেটু পড়ি উঠি এখন উপন্যাস ধরা পড়ি উঠিল পড়ি উঠার পিছত সেই উপন্যাসখনের গোটেই কাহিনী বা তার লেখার স্টাইল লেখার রীতি ঘটনা ভাষা এইবিলাক গোটেইবোৰ মিলাই পেলায় সামগ্রিকভাবে মোক ডিস্টার্ব করব লাগিব মোর মনটুক এটা মনটোর মনত একটা আলোড়ন সৃষ্টি করব লাগিব ডিস্টার্ব করব লাগিব মই সেই উপন্যাসখন অন্তত বহুদিনলৈ তার কথাবোৰ তার লেখাবোৰ সেইবোৰ মনত পড়ে থাকিব লাগিব আর তাত কিছু নতুনত্ব পাব লাগিব সেইদরে এখন নাটক নাটকখন তো সম্পূর্ণ হয় মঞ্চ হয়ে যাওয়ার পিছতে নাটক লেখাতেই সম্পূর্ণ নহয় যদিও নাটক নাটক হিসাবেও পড়ি তার একটা তারপর কিছু কথা লব পারি উপভোগ করব পারি কিন্তু নাটক বলে কলে আমি বুঝো যে সেই মঞ্চর প্রক্রিয়াটার পিছতে তার আসল স্বরূপটা ওলায় গতি তেনেক নাটক এখন যেটা মঞ্চত চালো মঞ্চত চাই উঠি সেই একটা কথা সেই নাটকখনে মোর মনটুক ডিস্টার্ব করে পেলাব লাগবে মনত একটা আলোড়ন সৃষ্টি করব মনত নানা ধরনের প্রতিক্রিয়া হব লাগবে হয়ে উঠিলে তেতিয়া বুঝিম যে সেইখন এখন সার্থক একটা সৃষ্টি মই এনেকুৱা হব লাগবে যে নাটকখনের পর যদি কিছু কথা বাদ দিবও নোৱাৰি বাদ দিলেও তার কিছু অসম্পূর্ণ হয়ে থাকবে বা তাত যোগ দিলেও তাত সেইটো বাহুল্য হয়ে যাব এনে ধরনের যদি হয় এখন উপন্যাস বা নাটকের একই কথায় তারপর কিছু কথা বাদ দিব পারি নাকি তার স্কোপ নাই তার থল নাই বা কিছু কিছু যোগ সংযোগ করব পারে নাকি তারও থল নাই সেইটো সম্পূর্ণতা সৃষ্টি হয়ে থাকবে সেই সৃষ্টি তেনে এখন নাটকই সেই মই ভাব এখন সার্থক নাটক
4: আপনার জীবনের প্রাপ্তি অপ্রাপ্তি সম্পর্কে আপনার মতামত
3: এইটো বড় অল্প ফুলিয়া হব বা একেবারে চুটিকেও করে পেলাব পড়ো প্রাপ্তি জীবনত নিশ্চয় হয়েছে কারণ এটা মোৰ 76 বছর হল 76 বছরত একই নাপালো বলে মোৰ কব নোৱাৰো যথেষ্টই পাইছো জীবনত মোৰ সংসার ভালেই মোৰ দুটা লড়া ছালী সিহতর ভালদরে সংস্থান হয়েছে দুইটাই ভাল চাকরি বাকরি করে নাতি নাতিনী হয়েছে সিহতো ভাল পড়াশোনাত বড় ভাল চোকা ফার্স্ট হয় সেকেন্ড হয় আর পরিবার সংসারখন মোৰ সুখর সংসারই হয়ে আছে গতি ব্যক্তিগতভাবে মোৰ প্রাপ্তি হয়েছে বা মোৰ ভাই ককায় সকল লৈ পেলায় যখন সংসার সেইখিনি যিখিনি প্ৰাপ্তি পাইছোঁ সেইখিনি মোৰ প্ৰাপ্তি হৈছে। তাৰোপৰি ধৰা এইবোৰ বঁটাবিলাক পুৰস্কাৰ এনেধৰণৰ এইবিলাকো পাইছোঁ, সেইবিলাকৰ স্বীকৃতি, তাৰ মাজেৰে মোৰ যিটো স্বীকৃতি, মোৰ সৃষ্টি কৰ্মৰ যিখিনি স্বীকৃতি লাভ পাইছোঁ সেইখিনি নিশ্চয় মই প্ৰাপ্তি বুলি ধৰিছোঁ। এখন যেতিয়া তোমাৰ আশীৰ্বাদৰ ৰং উপন্যাসখনৰ ফৰ্মেলি তাৰ মানে তেওঁলোকৰ সঞ্চালকৰ পৰা সচিবৰ পৰা চিঠিখনৰ অহাৰ দুমাহ আগতেই বিচাৰক মণ্ডলীৰ এজনে যেতিয়া মোলৈ টেলিফোন কৰিলে, শৰ্মা আপুনি এইবাৰ সাহিত্য একাডেমি পাইছে, নীলমণি ফুকনে কৈয়ে দিছোঁ আৰু, তেওঁ যেতিয়া মোলৈ টেলিফোনটো কৰিলে যে আপুনি এইবাৰ সাহিত্য একাডেমিৰ বঁটা পাইছে আশীৰ্বাদ ৰঙৰ কাৰণে, সেই প্ৰাপ্তিটো মানে সেই যিটো মোৰ প্ৰাপ্তি সেইটো মোৰ ব্যয়ন, মই কল্পনা কৰা নাছিলোঁ। সেই তেনেধৰণৰ প্ৰাপ্তি যিখিনি জীৱনত ঘটিছে সেইখিনি অতি মোৰ সুখদায়ক। মানে বহুতো মই কিছুমান প্ৰাপ্তি ধৰা মই আশা কৰিছোঁ সেইমতে হৈছে, আৰু কিছুমান প্ৰাপ্তি মই আশা কৰা নাই। মই সাহিত্য একাডেমি বঁটা পাম বুলি একেবাৰেই সমূলি মই কল্পনা কৰা নাছিলোঁ, বা শেহতীয়াকৈ সেইদিনাখন মই যিটো অসম উপত্যকা বঁটা পালোঁ সেইটোও মই একেবাৰে ভবা নাছিলোঁ, আৰু বহুতো পাব লগা মানুহ আছিল। এই যে প্ৰাপ্তিৰ সংবাদটো যেতিয়া আহে আৰু আগতীয়াকৈ পাওঁ আনৰ ফৰ্মেলি ওলোৱাৰ আগতে, সেইখিনি প্ৰাপ্তি সেই মুহূৰ্তটোত যিখিনি মোৰ মনত যিটো প্ৰতিক্ৰিয়া হয় সেই প্ৰাপ্তিখিনি সঁচাকৈয়ে জীৱনৰ প্ৰাপ্তি বুলি, সাৰ্থক প্ৰাপ্তি বুলি ভাবোঁ। আৰু অপ্ৰাপ্তিও আছে যথেষ্ট, আৰু অপ্ৰাপ্তিখিনি মই মোৰ পাৰ্থিৱ জীৱনৰ, মোৰ সাংসাৰিক বা পাৰ্থিৱ জীৱনৰ অপ্ৰাপ্তিত মই গুৰুত্ব দিয়া নাই তেনেধৰণৰ, বা তেনেধৰণৰ অপ্ৰাপ্তিৰ কথাও নাই। কিন্তু ধৰা অপ্ৰাপ্তি এনেধৰণৰ কেতিয়াবা ভাবোঁ যে মই ভাল কেইটামান কবিতা লিখিব নোৱাৰিলোঁ, মই এখন কবিতাৰ সুন্দৰ কিতাপ উলিয়াব পৰা নাই এতিয়ালৈকে, সেইটো এটা অপ্ৰাপ্তি হৈ আছে। ধৰা মই এনেধৰণৰ এজন কবি যদি হ'ব পাৰিলোঁহেঁতেন, আমাৰ নৱকান্ত বৰুৱা, নীলমণি ফুকন, তেওঁলোক দুজনকে ধৰিছোঁ, বাকীসকলৰ মই মানে অসমীয়া সাহিত্যৰ শ্ৰেষ্ঠতম এই দুজনেই কবিক মই আটাইতকৈ গুৰুত্ব দিওঁ বুলি মই স্বীকাৰ কৰোঁ। মই মানোঁ যে নৱকান্ত বৰুৱা আৰু নীলমণি ফুকন, তেওঁলোকৰ নিচিনা মই যদি হ'ব পাৰিলোঁহেঁতেন কেতিয়াবা, এই এনেধৰণৰ কিছুমান চিন্তাৰে সেইবিলাক অপ্ৰাপ্তি বুলি ক'ব পাৰোঁ।
4: অৰুণ দা, সাম্প্ৰতিক ৰাজনীতি সম্পৰ্কে আপোনাৰ মতামত কি?
3: এই সম্পৰ্কে আগেও মই দুই এঠাইত এটা ইয়াৰ উত্তৰ দিব লগা হৈছে। মই নিজৰ ভাষাৰে নকৈ মই এটা উদ্ধৃতিৰে তোমাক উত্তৰটো দিব খুজিছোঁ। ফরাসি অস্তিত্ববাদী লেখক এলবেয়ার ক্যামুর মতে তেওঁ কৈছিলে, পলিটিক্স ইজ শেপড বাই মেন উইদাউট আইডিয়েলস এন্ড গ্রেটনেস অফ মাইন্ড, মেন উইথ গ্রেটনেস ইন মাইন্ড ডু নট গো ইন ফর পলিটিক্স। তারপিছতে ইংলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জন মেজৰে, নিজে এজন তেওঁ ৰাজনৈতিক ব্যক্তি হৈও এজন প্ৰধানমন্ত্ৰী হৈও, তেওঁ কৈছিলে যে তৃতীয় শ্ৰেণীৰ মানসিকতাৰ মানুহে ৰাজনীতিৰ পথ গ্ৰহণ কৰে। এই কথাখিনি সম্পূৰ্ণ সত্য নহ'লেও, কেমুৱে বা জন মেজৰে যিখিনি কথা কৈছে সম্পূৰ্ণৰূপে সত্য নহ'লেও আংশিকভাৱে কিন্তু সঁচা, সেইটো মই ক'ব খোজোঁ।
4: আপোনাৰ মানে ৰাজনীতি সম্পৰ্কে আপোনাৰ মতামত
3: সাম্প্ৰতিক যিটো ৰাজনীতি যিবিলাক
4: চলিছে, এতিয়া সাম্প্ৰতিক অসমৰ পৰিস্থিতিৰ পৰিৱৰ্তন সম্পৰ্কে আপুনি কি কয়?
3: সেইটো বহু ক্ষেত্ৰত ড্ৰয়িং ৰুম ৰাজনীতি চলি আছে, ড্ৰয়িং ৰুম তাৰ সমাধানবিলাক বহুত ড্ৰয়িং ৰুমত চলি আছে, সেইদৰে হ'লে নহ'ব। গোটেই অসমৰ গোটেই ৰাইজখিনি কিছু আভাস পোৱা গৈছে, গোটেই ৰাইজখিনি গোটেই সমাজখনৰ সামগ্ৰিকভাৱে গোটেই সমাজখনৰ মানসিকতাত সেই সচেতনতা বহুতো আহিব লাগিব যে আমাক পৰিৱৰ্তন লাগে, আৰু যিবিলাক পৰিস্থিতি চলি আছে বন্দুকৰ বিপ্লৱৰ নামত বন্দুকৰ যিটো তেওঁলোকে গ্ৰহণ কৰিছে সেইটোৰ পৰিৱৰ্তন হ'বই লাগিব। অৱশ্যে মই ব্যক্তিগতভাৱে ধৰা মোৰ এইখিনিতে মোক লগত তুমি যেতিয়া কথা পাতিছা মোৰ বিষয়ে জানিব খুজিছা, মই এইখিনিতে ক'ব খোজোঁ যে এনেধৰণৰ প্ৰতিকাৰৰ কথা এটা ভাবিয়েই মই এখন নাটক লিখিছিলোঁ, অন্য এক অধ্যায়। তাত এই সমাধানৰ উত্তৰ আছিলে। মই সমাজখনক কেনেকৈ এই সমস্যাৰ লগত জড়িত কৰাৰ কথাটো তাত আনিছোঁ। সমাজখনে বিচাৰিব লাগিব যে বন্দুক লাগে নে নালাগে। দুটামান ডেকা গোট খাই পেলাই বন্দুক কিছু গোটাই পেলাই টকা লৈ পেলাই মানুহৰ পৰা টকা লুট কৰি লৈ পেলাই বন্দুক কিনি পেলাই এটা কেইজনমান ডেকা বা সংখ্যা বহুত হৈছে এতিয়া তেওঁলোকে গৈ তেনেকৈ কৰিলে নহ'ব। যিহেতু আমি বুৰঞ্জীলৈ যদি চাওঁ, ৰাছিয়ান বিপ্লৱ, ফ্ৰান্স ফৰাচী বিপ্লৱ বা আমাৰ ভাৰতৰ বিপ্লৱ, তাৰ প্ৰকৃতিবিলাকলৈ চাওঁ, প্ৰথম ৰাছিয়াৰ বিপ্লৱত বন্দুক লাগিছিলে, কিন্তু পিছত যোৱা 10 বছৰ আগতে যিটো তেওঁলোকৰ সনলি হ'ল তাত তেওঁলোকে বন্দুক লোৱা নাই। ফৰাচী বিপ্লৱত বন্দুক আছিলে, ভাৰতৰ বিপ্লৱত বন্দুক আমি লোৱা নাছিলোঁ। এই এখন গোটেই সমাজখনে বিচাৰিব লাগিব বন্দুক লাগে নে নালাগে, এইদৰে হ'লেহে হ'ব। মই এই কথাটো তাত মোৰ অন্য এক অধ্যায় নাটকখনত কৈছিলোঁ। এই পৰিস্থিতি যেতিয়া আহিব তেতিয়াহে আমাৰ পৰিৱৰ্তন হ'ব। আৰু এই এতিয়া কিন্তু এনে এটা চাকৰুদ্ধ অৱস্থাত আমি গোটেই জাতিটোৰ জীৱন বৰ্তি থাকিব নোৱাৰে।
4: অৰুণদা, আপোনাৰ শেহতীয়াভাৱে ধাৰাবাহিকভাৱে প্ৰকাশ হৈ থকা সংকল্প উপন্যাসখন হয়তো শেষ হৈ আহিছে।
3: অঁ, এই মাহতে, এই অহা মাহত যিটো ইছ্যু ওলাব তাতে শেষ হ'ব।
4: তাৰপিছত আপোনাৰ পৰিকল্পনা কি?
3: পৰিকল্পনা নিশ্চয় আছে, ইমান দিনে লেখা মেলা কৰি আছোঁ যেতিয়া সেইটো এটা অভ্যাসত পৰিণত হৈছে, গতিকে আৰু দুই এখন নাটক বা উপন্যাস লেখাৰ পৰিকল্পনা আছে। বিশেষভাৱে মই এখন নাটক লেখাৰ কথা ভাবি আছোঁ চিত্ৰলেখাক লৈ পেলাই, চিত্ৰলেখাক মূল নায়িকা কৰি পেলাই। জ্যোতি আগৰৱালাৰ চিত্ৰলেখা উষা মূল নায়িকা আছিলে, এইখনত কিন্তু মই চিত্ৰলেখাক অনিৰুদ্ধৰ লগত তেওঁলোকৰ প্ৰেম দেখুৱাই পেলাই এখন কাব্য নাটক লেখাৰ কথা ভাবি আছোঁ। আৰু এখন মোৰ ককা শহুৰ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা, তেওঁৰ জীৱনটো ইমান ঘটনা বহুল, ইমান 32 বছৰ বয়সত তেখেত ঢুকাইছে, কিন্তু অসমৰ ৰাজনীতিক তেওঁ জীয়াই থকা হ'লে একেবাৰে বেলেগ ধৰণৰ এটা ৰূপ দিলেহেঁতেন। যথেষ্ট ঘটনা তেওঁৰ জীৱন, বহুল তেওঁৰ জীৱনটো, নাটকীয় জীৱন, মানে সেইখন এখন নাটক লেখাৰ কথা ভাবি আছোঁ। আৰু উপন্যাসো লেখাৰ কথা ভাবি আছোঁ দুই এখন। কিন্তু কথা হৈছে কমল, মই এটা চাহ দেখিবলৈ আৰম্ভ কৰিছোঁ। তুমি ভাবিছা কিহৰ চাহ? তুমি অনুমান কৰা কিহৰ চাহ মই 76 বছৰ বয়সত কিহৰ চাহ দেখিব পাৰোঁ?
4: সেইটো
3: হৈছে মৃত্যুৰ চাহ। এই চাহটোৱে লাহে লাহে মোক, মই কি লিখিব পাৰিম, মোৰ জীৱনৰ মেঘনামোপাসখন কেতিয়া হ'ব, লিখিব পাৰিম নে, সন্দেহ কৰি পেলাইছে। কাৰণ এতিয়া প্ৰায়ে মোৰ মনলৈ এটা কবিতাৰ পংক্তি মনলৈ আহে, কৈ শুনাওঁ কিটো পংক্তি। দি ইয়াৰ্ছ লাইক গ্ৰেট ব্লেক অক্সন, দি ইয়াৰ্ছ লাইক গ্ৰেট ব্লেক অক্সন থ্ৰিড দ্য ৱৰ্ল্ড এণ্ড আই এম ব্ৰকন বাই দিয়াৰ পাছিং ফিট। বছৰবোৰ ক'লা হাড় গৰুৰ দৰে মোৰ জীৱনক ওপৰেদি খচকি আহিল, আৰু মই সেই ক'লা হাড় গৰুৰ খচকৰ তলত, ভৰিৰ তলত ভাঙি পৰিছোঁ।
4: ইমান নিৰাশ হৈ কথা ক'লে ভাল নালাগে।
3: নহয়, তোমালোকৰ মৰম চেনেহ, আশীৰ্বাদ, সকলোৰে আশীৰ্বাদ লৈ মই নিশ্চয় আশাৰ পৰা, নিজে আশা কৰাৰ পৰা আঁতৰি নাযাওঁ, কিন্তু এনেধৰণৰ ভাব অহাও স্বাভাৱিক। এইটো
4: নহয়, এতিয়া আমি বিচাৰোঁ যে আপোনাৰ যিখিনি পৰিকল্পনা সেইখিনি সম্পূৰ্ণ হওক, তেতিয়া আপুনি আৰু উৎসাহ পাব জীয়াই থাকিবৰ কাৰণে, আপোনাৰ আগ্ৰহ হ'ব, আমি সেইটোহে কামনা কৰোঁ।
3: তোমাৰ মুখত ফুল চন্দন পৰক কমল। মই আশা কৰিছোঁ তোমালোকৰ শুভেচ্ছা, তোমালোকৰ সদিচ্ছাৰে মোৰ জীৱনৰ বাকীকেইটা দিনত মই সৃষ্টিকৰ্মত নিজকে নিয়োজিত কৰি ৰাখিব পাৰিম, আৰু তুমি আশা কৰাৰ দৰে আশাক লৈয়ে মই বাকীকেইটা দিন অতিবাহিত কৰিব পাৰিম।
4: অৰুণদা, আপোনাৰ ইমান কৰ্মব্যস্ততাৰ মাজতো আপোনাৰ জীৱনটো সম্ভৱভাৱে জানিবৰ কাৰণে আমাক ইমানখিনি সময় দিয়াৰ বাবে আপোনালৈ অশেষ ধন্যবাদ জনাইছোঁ।
3: এয়া ধন্যবাদ মই গ্ৰহণ কৰিছোঁ, কিন্তু ধন্যবাদতকৈও এই আকাশবাণী গুৱাহাটী কেন্দ্ৰত মই যিটো কেন্দ্ৰক মই মোৰ দ্বিতীয়খন ঘৰ বুলি ভাবোঁ, এই ঘৰখনৰ লগত মোৰ সম্পৰ্ক, মোৰ আমৰণ মই থাকিব বুলি মই আশা কৰিছোঁ।
4: ধন্যবাদ অৰুণদা।
1: ইমান পৰে ৰেডিঅ' আত্মকথা সোঁৱৰণিৰ বালিচৰ অনুষ্ঠানত নাট্যকাৰ, ঔপন্যাসিক, সাহিত্য একাডেমী, সংগীত নাটক একাডেমী, অসম উপত্যকা সাহিত্য বঁটা, আকাশবাণীৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় একাধিক বঁটা আৰু সন্মানৰে বিভূষিত অৰুণ শৰ্মাৰ অনাতাঁৰ আত্মকথাৰ ষষ্ঠ তথা অন্তিম খণ্ডটি শুনিলে। তেখেতৰ সৈতে কথা পাতিলে কমল শৰ্মাই। এই অনুষ্ঠানটি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা সংগ্ৰহ কৰা হৈছিল।
0: ৰেডিঅ' আত্মকথা সোঁৱৰণিৰ বালিচৰ শুনিলে। এয়া আকাশবাণী নগাঁও। এইখিনিতে কেইটিমান গীত শুনি লওঁ আহক। প্ৰথমে এয়া ইজ্জত সিং।

0: ইমান পৰে শ্ৰোতাই দুটি আধুনিক গীত শুনিলে। এয়া আকাশবাণী নগাঁও, আমাৰ পৰৱৰ্তী অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
1: আকাশবাণী নগাঁও আৰম্ভ কৰিছোঁ এখনি আলেখ্য, সেউজী বনৰ সুৰীয়া কাহিনী, ৰচনা ডক্টৰ ভূপেন হাজৰিকা আৰু ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ। সেউজীৱনৰ সুৰীয়া কাহিনী আলেখ্যখনিৰ আজি শুনক প্ৰথম খণ্ড।

0: শ্যামলী বনৰ মাজে মাজে ফুৰিলে মোৰ দেখোন খৰক খৰক লাগে। আমাৰ দেশত থকা তৰু তৃণবোৰ গ'ল কলৈ?
1: তৰু তৃণ দূৰ

0: পৃথিৱী তৰু আৰু তৃণেৰে সেউজী নহয়, একেবাৰে মৰুসদৃশ মুকলি মাটি হলে জীৱন থাকিলহেঁতেন নে?
1: অসম্ভৱ।
0: হাবি বনে শোধন কৰি এৰি দিয়া নিৰ্মল বতাহ নহলে জীৱনৰ উশাহেই বা পালোহেঁতেন ক'ত?

0: সেই আদিম দিনৰ ঘৰৰ কাষৰে পৰা বিয়পি থকা অটব্য অৰণ্যৰ পৰাই আমি পাইছিলোঁ জীৱন ধাৰণৰ সকলো সমল আৰু সকলো প্ৰেৰণা।
1: জংকী পানীৰ নাও বঠা, ভদিয়াহঁতৰ মাছ পুঠি পুৰি খাবলৈ জুইকুৰা, নৈতিক শিক্ষাৰ আদি পাঠৰ ক্ষেত্ৰ আইতা ককা দেউতাৰ জুইশালখন, জীৱনে মৰণে লগা জুইকুৰাও, বাৰীৰ কাঠনি বাঁহনি নাইবা গাঁৱৰ কাষৰে পৰা বিস্তৃত হৈ থকা সমূহীয়া হাবিখন লুৰিয়েই পোৱা নহৈছিল জানো?
2: এৰা

0: গঞা ৰাইজৰ জীৱন সম্বল কাঠ বাঁহ বেত ইকৰা খেৰ টকৌপাত বিহংগমৰ সুৰীয়া কুকিল কাকলি অহৰ্নিশে অবিৰতভাৱে দি অহা বন্যপ্ৰাণীৰ অলেখ অকৃত্ৰিম সেৱা নৈ নিজৰাৰ ফটিকধাৰ হাবি বননিৰ ফলমূল বনভূমিৰে অৱদান
1: অতীজৰ প্ৰাণ প্ৰাচুৰ্যৰে ভৰা সেউজী বনত আমাৰ তাহানিৰ ঋষিমুনিসকলে আশ্ৰম পাতিছিলে য'ত মহাপৰাক্ৰমী ৰজা দুষ্যন্তৰো ধনুকাৰ অচল হৈছিল।

কি তাহানি গছৰে কাহিনী শুনালে আধানি, সেইবোৰ সাধুকথা হ'ল। এৰা সেইবোৰ সাধুকথা হ'ল। আগতে প্ৰকৃতিৰ কোলাত আছিলোঁ আমি, নিয়তিৰ পৰিহাস প্ৰকৃতিহে এতিয়া আমাৰ জনৰণ্যত আলহী হ'ব লগা হ'ল। এক ডাল পাত কটা লঠঙা ৰূপত আমাৰ দেশত জনসংখ্যা বৰ বেছিকৈ বাঢ়িল। আমাৰ ৰাজ্যত কুৰি শতিকাৰ আৰম্ভণিৰ 3 নিযুত জনসংখ্যা 8টা দশকৰ পিছত 20 নিযুতৰো অধিক হ'ল। বসতিৰ কাৰণে জলসিঞ্চন, জলবিদ্যুৎ আৰু যান্ত্ৰিক উদ্যোগৰ প্ৰসাৰৰ বাবে গছ গছনি দিনক দিনে ধ্বংস হৈ আহিব ধৰিলে। ময়ো বনে যাওঁ স্বামীহে, ও স্বামী নকৰা।

0: লাগে, 14 দিন বাঁচিবলৈকে ফল মূল পাবনে সীতাই? এতিয়া হে ৰামো নাই আৰু অযোধ্যাও নাই, হৰিষতে বিষাদ মিলিল।
1: এৰা, হৰিষতে বিষাদ মিলিলহে হয়। বোলে হুঁচৰিয়ে চ'ত আমি বিহু মাৰো, য'ত দুবৰি নগজে ত'ত।
0: অদূৰদৰ্শী লোকে গোচাৰণ ভূমি, সংৰক্ষিত বনভূমি বেদখল কৰি খন্তেকীয়া লাভৰ বাবে গছ গছনি ক্ষয়ংকৰ কৰিবলৈ লাগি গৈছে। সেই কুঠাৰ জাতিৰ ভৰিত লাগিছেগৈ। পাহাৰ টকলা হ'ল, অসমৰ জলবায়ুৰ সেমেকা সেমেকা গুণ নাইকিয়া হ'লগৈ। শীতৰ জুহালত শুনা আইতাৰ সাধুকথাত আছিল বন বননিৰ প্ৰাচুৰ্যৰ কথা, বন্যপ্ৰাণীৰ বিভীষিকাময় বৰ্ণনা, নানা হাবিতলীয়া ঠাইৰ আহুকালৰ কথা। সেইবোৰ শুনা আমাৰ মনবোৰে আজিৰ বন বননিৰ পুতৌলগা অৱস্থাৰ কথা অনুভৱ কৰিব পৰা নাই। আমি বা শেকৰো ক'ত, গজেই গছ হয় য'ত, হে আমাৰে ভদিয়াই খৰি খেৰৰ অভাৱত সুদা পেটে থাকে হে য'ত।
2: যুগে যুগে আমাৰ পাহাৰী ভাই ভনীসকলে সাতাম পুৰুষীয়া কৃষ্টিৰ এক উপাদানৰূপে কৃষিকৰ্ম কৰি আহিছে জুম খেতিৰ মাধ্যমেৰে।

0: পিছে আমাৰ পাহাৰী জনজাতিসকলৰো জনসংখ্যা বাঢ়ি অহা নাই জানো। ফলত একেটা পাহাৰতে সঘনাই জুম কাটিব লগা হৈছে, পাহাৰ ঘনাই টকলা হৈছে, বৰষুণে মাটি উটুৱাই নিছে, পাহাৰ খহিবলৈ ধৰিছে, পাহাৰৰ নিজৰা শুকাই গৈছে। পাহাৰ খলপীয়াকৈ কাটি শইচ ৰোৱাৰ খৰচো গৈছে বাঢ়ি, জনজাতীয় ভাই ভনীৰ আৰ্থিক অৱস্থাও গ'ল বেয়াৰ ফালে। সেয়ে ভাবোঁ পাহাৰী ভাই ভনীসকলে বিজ্ঞানসন্মতভাৱে কৃষিৰ লগত গছ গছনিৰ তৰপীয়া খেতি কৰক, বেছি থিয় পাহাৰত অকল অৰ্থকৰী শস্যৰ খেতি কৰক, তেতিয়াহে চাগে ধ্বংসমুখী গতিৰোধ কৰিব পৰা যাব। আৰু এই গৰা খহনীয়া আৰু এঢলীয়া মাটিৰ তৰপ খহি আহিল দেখিলে নহয়, নৈ জান জুৰি তৰাং হ'ল, খৰস্ৰোতা নৈ উপনৈবোৰে গতি সলনি কৰি পলসুৱা খেতি মাটিৰ ওপৰেদি শিল বালি পেলাই অনাই পনাই ঘূৰি ফুৰিবলৈ ল'লে।
1: কেতিয়াবা বতৰ প্ৰচণ্ড খৰাং হ'ল, নতুবা সময়ে অসময়ে বতৰে অবতৰে আচম্বিত বানপানী হৈ ৰাইজক জুৰুলা কৰাটো এটা নিয়মত পৰিণত হ'ল।
2: ঐ বান আহিল, ঐ ভাগৰ বান,
3: ধান উটাই নিলে, ঘৰ চালো উটাই নিলে,
2: ঐ বহু উটাই নিয়া বান, নাই ত্ৰাণ, নাই ত্ৰাণ, বান ভাদটো আহে বান, কিয় হয় বারে বারে বান,
1: নৈ হল বাম বালি খহি খহি, মাটি খহি খহি বৰলুই তেনেই তৰাং, গছ নাই খহিবই মাটি, শিলক কোনে রাখে ভেটি, নামিবই হিল দল ভাঙি, বিয়পাই বিপদ বিঘিনি, বাম হল

0: ক্ষয়িষ্ণু সম্পদ, ৰন্ধন গেছ, কেৰাচিন, বিদ্যুৎ, উদ্ভিদৰ পৰা হোৱা কয়লাৰে চহৰীয়া জীৱনে গতি কৰিলেও গাঁৱৰ জনজীৱন হাবি বননিৰ প্ৰতি মুহূৰ্তৰ সহায় অবিহনে সম্পূৰ্ণ অচল।
1: অকল সেয়ে জানো,
2: যান বাহন যন্ত্ৰ উদ্যোগ বাঢ়ি অহাৰ লগে লগে আমাৰ বায়ুমণ্ডল দূষিত হৈছে।
0: দূষিত ভাৱ আৰু বায়ু কেৱল গছেহে শোধন কৰে।

0: জীৱন ধাৰণৰ প্ৰয়োজনীয় সামগ্ৰীখিনি পালেই মানুহৰ প্ৰয়োজন শেষ হয়নে? গাঁৱতেই বা চহৰতেই লাগে এটি সুস্থ পৰিৱেশ। অকল বননিয়েহে এখন সুস্থ সমাজৰ সামগ্ৰিক প্ৰয়োজন পূৰাব পাৰে। এৰি, মুগা, পাটৰ বস্ত্ৰ, পাতি, বিচনী, খৰাহী, পাচি, মাছ মৰা, খেতি কৰা সঁজুলি, ধৰা, পীৰা, খাট, থাপনা, মণিকুট, ভাওনাৰ মুখা, সাঁচিপাত আদিৰ কুটিশিল্প বাচি আছিল আৰু বাচি থাকিব লাগিবই। কিহৰ পৰা? বননিৰ কেঁচা সামগ্ৰীৰ পৰাই।
1: এৰি মুগা পাত পলুৱে খোৱা, কেচেৰু, বৰ কেচেৰু, চোম, শুৱালো, মেজাংকৰি গছ ৰুবলৈ এৰি দিয়াত এৰি পাত মুগা মহঙা হ'লগৈ। অসমৰ কৃষ্টিৰ লগত বন বননি নিবিড়ভাৱে জড়িত।

0: পলাশ বগুড়িতে লাখেতি মইনা জান পুনৰ ধৰি উঠিব থন।
1: পাহাৰী ভাইসবে পুৰণি বিনিময় প্ৰথাৰে ভৈয়ামৰ লোকৰ সৈতে লাখেতিৰ বনিজ কৰি লাভৱান হোৱাৰ লগতে পৰ্বত ভৈয়ামৰ সম্প্ৰীতিৰ এনাজৰি কটকটীয়া কৰা নাছিল নে ককাই?
2: অঁ, আকৌ ইফালে উজনিৰ হলংগছৰ বাবেই প্লাইউড শিল্পত অসম ভাৰতবৰ্ষৰ অগ্ৰণী।
3: শিমলু, অমৰা, কদম, বৰপাতে অকল ধুবুৰীৰ জুইশলা উদ্যোগকে জীয়াই ৰাখিছেনে?
1: তদুপৰি বিজনী, উত্তৰ গুৱাহাটী, ৰহা আদিৰ বহুতো জুইশলাৰ ক্ষুদ্ৰ আৰু কুটিৰ শিল্পক বনে জীয়াই ৰখা নাইনে?
2: সভ্যতাৰ বাহন কাগজ খিলানো আহিছে ক'ৰ পৰা?
1: এই বননিৰ আৰু বাৰীৰ চুকৰ বাঁহ কেইজোপাৰ পৰা নহয়নে?
3: ও মোর দেহার ভরসা নাই রে, কোন দিনার পাগল শরীর কোন দিন যাব চলিয়ে। বাড়িরে পাশরে জাতি বাহ এজুপি।

0: সেউজীৱনৰ সুৰীয়া কাহিনী আলেখ্যখনি শুনিলে। ৰচনা আছিল ডক্টৰ ভূপেন হাজৰিকা আৰু ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ। আলেখ্যখনিৰ শিল্পীসকল আছিল কবিতা বৰুৱা, পম্পা গগৈ, প্ৰাঞ্জল শইকীয়া, চিত্ৰলেখা গগৈ, মনীষা হাজৰিকা, অজন্তা গগৈ, কুল গগৈ, সমৰ হাজৰিকা আৰু ভূপেন হাজৰিকা। এই আলেখ্যখনিৰ দ্বিতীয় খণ্ডটি শুনিবলৈ পাব কাইলৈ এই একে সময়তে।
1: এফ এম বেণ্ডৰ 102.7 মেগাহৰ্টজত শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। আৰম্ভ কৰিছোঁ গীতৰ অনুষ্ঠান। প্ৰথমে এয়া কেশৱ দত্ত ৰচিত এটি গীতেৰে, মিতালী চৌধুৰী।

শ্ৰোতাই গীত শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। এইখিনিতে জনাইছোঁ আজি নিশা 9:15 বন মহোৎসৱ সপ্তাহ উপলক্ষে আগবঢ়োৱা হ'ব এটি বিশেষ অনুষ্ঠান। এই অনুষ্ঠানত আছে জাগীৰোডৰ খণ্ড বন বিষয়া কাৰ্যালয়ৰ বিট অফিচাৰ কল্পজিৎ দত্তৰ এটি সাক্ষাৎকাৰ, আৰু আছে জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অপূৰ্ব দাস আৰু দক্ষিণ সোতাৰ গাঁৱৰ শ্ৰোতা মাধৱ হাজৰিকাৰ মতামত। পুনৰ কৈছোঁ আজি নিশা 9:15 বন মহোৎসৱ সপ্তাহ উপলক্ষে আগবঢ়োৱা হ'ব এটি বিশেষ অনুষ্ঠান। এই অনুষ্ঠানত আছে জাগীৰোডৰ খণ্ড বন বিষয়া কাৰ্যালয়ৰ বিট অফিচাৰ কল্পজিৎ দত্তৰ এটি সাক্ষাৎকাৰ, আৰু আছে জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অপূৰ্ব দাস আৰু দক্ষিণ সোতাৰ গাঁৱৰ শ্ৰোতা মাধৱ হাজৰিকাৰ মতামত। অনুষ্ঠানত এইবাৰ মুন্মি বৰাৰ কণ্ঠৰ এটি গীত শুনাবলৈ লৈছোঁ। গীতৰ কথা প্ৰসন্ন বৰদলৈৰ।

0: শ্ৰোতাই কেইটিমান গীত শুনিলে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। এতিয়া 11 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব আৰু ইয়াৰ পিছতেই বিবিধ ভাৰতীৰ বিভিন্ন অনুষ্ঠানসমূহ শ্ৰোতাই আমাৰ কেন্দ্ৰযোগে শুনিবলৈ পাব।
1: চৰকাৰী খণ্ডৰ তৈল প্ৰতিষ্ঠানসমূহে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ 19 কিলোগ্ৰাম ওজনৰ বাণিজ্যিক ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য 183 টকাকৈ হ্ৰাস কৰিছে। অৱশ্যে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য অপৰিৱৰ্তিত হৈ আছে। আজি মূল্য হ্ৰাস পোৱাৰ পাছত ৰাজধানী দিল্লীত পূৰ্বে 3,113 টকাত লাভ কৰা বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 2,930 টকালৈ হ্ৰাস পাইছে। উল্লেখযোগ্য যে পশ্চিম এছিয়াৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেইবাবাৰো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধিৰ পাছত আজি প্ৰথমবাৰৰ বাবে হ্ৰাস কৰা হৈছে। মণিপুৰত কালি কেন্দ্ৰীয় চৰকাৰৰ এক পেৰ মা কে নাম অভিযানৰ সৈতে সংগতি ৰাখি 77 সংখ্যক বন মহোৎসৱৰ শুভাৰম্ভ কৰা হয়। ইম্ফলৰ পূব জিলাত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত ৰাজ্যখনৰ প্ৰধান মুখ্য বন সংৰক্ষক আৰু বন বিভাগৰ মুৰববী অনুৰাগ বাজপেয়ীয়ে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই উপলক্ষে ৰাজ্যজুৰি সেউজ আৱৰণ সৃষ্টিৰ লক্ষ্যৰে গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীবাজপেয়ীয়ে মণিপুৰক সেউজ কৰি তোলাৰ লগতে বনাঞ্চল সংৰক্ষণৰ বাবে জনসাধাৰণৰ ব্যাপক অংশগ্ৰহণ আৰু সহযোগিতা কামনা কৰে। তেওঁ কয় যে বনাঞ্চলক লৈ এই উদযাপনে প্ৰকৃতিক সুন্দৰ ৰূপত ভৱিষ্যৎ প্ৰজন্মৰ বাবে সংৰক্ষণ কৰাৰ প্ৰতি দায়বদ্ধতাৰ সৃষ্টি কৰে। ৰাজ্যখনত বন মহোৎসৱ সপ্তাহত 15 লাখ গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। বিভিন্ন চৰকাৰী বিভাগ, কৃষক, নাগৰিক সমাজ, ছাত্ৰ ছাত্ৰী আৰু সংগঠনৰ সহযোগত গছপুলি ৰোপণৰ কাৰ্যসূচী লোৱা হৈছে। অসমতো কালি বন মহোৎসৱ সপ্তাহৰ শুভাৰম্ভ কৰা হয়। অহা 5 জুলাইত হবলগীয়া অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা লৈছে। কামৰূপ জিলাৰ দণ্ডাধীশ দেৱ কুমাৰ মিশ্ৰই এই পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰীক্ষাৰ্থী আৰু পৰীক্ষা পৰিচালনাৰ বাবে অনুমোদিত বিষয়াসকলৰ বাহিৰে আন লোকৰ সমাৱেশ নিষিদ্ধ কৰা হৈছে। কোকৰাঝাৰ জিলাতো অনুৰূপ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই পৰীক্ষা স্বচ্ছ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনেও সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসন আৰু অসম লোকসেৱা আয়োগৰ সমন্বয়ত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে নিৰাপত্তা আৰু প্ৰশাসনিক ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি পৰীক্ষাৰ্থীয়ে আয়োগৰ সকলো নীতি নিৰ্দেশনা মানি চলিব লাগিব। সকলো পৰীক্ষাৰ্থীকে কিছু আগতীয়াকৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হবলৈ নিৰ্দেশ দিয়া হৈছে। তেজপুৰতো APSC পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। দৰং মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ত হবলগীয়া এই পৰীক্ষাৰ স্বচ্ছতা তথা নিৰাপত্তা সুনিশ্চিত কৰিবলৈ জিলা দণ্ডাধীশে নিৰ্দেশ দিছে। নলবাৰী জিলাৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয় আৰু নলবাৰী কলেজত এই পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। পৰীক্ষা কেন্দ্ৰৰ বাহিৰত শান্তি শৃংখলা বিঘ্নিত হোৱাৰ আশংকা কৰি জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বৈধ নিযুক্তিপ্ৰাপ্ত বিষয়াসকলৰ বাহিৰে কোনো লোক উপস্থিত থাকিব নোৱাৰিব। তদুপৰি পৰীক্ষা কেন্দ্ৰলৈ মোবাইল ফোন, স্মাৰ্ট ঘড়ীকে ধৰি কোনোধৰণৰ বৈদ্যুতিন আহিলা লৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। যোৰহাট জিলা প্ৰশাসনে নাগৰিকসকলৰ সুবিধাৰ্থে জাগৃতি যোৰহাট নামৰ এটা অনলাইন পৰ্টেল মুকলি কৰিছে। যোৰহাট জিলা দিৱস উপলক্ষে আয়োজিত মুকলি সভাত কালি মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এই পৰ্টেলটো মুকলি কৰে। ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰৰ অধীনৰ যোৰহাট জিলা কেন্দ্ৰই বিকশাই তোলা পৰ্টেলটোৰ জৰিয়তে জিলাখনৰ নাগৰিকসকলে জিলা আয়ুক্তৰ কাৰ্যালয়লৈ নহাকৈয়ে বিভিন্ন বিষয় সন্দৰ্ভত তেওঁলোকৰ মতামত, পৰামৰ্শ তথা আবেদন আৰু অভিযোগ দাখিল কৰিব পাৰিব বুলি জিলা আয়ুক্ত জয় শিৱানীয়ে প্ৰকাশ কৰে। যোৰহাট জিলাবাসীয়ে www.jagritijorhat.assam.gov.in লগ ইন কৰি নিজৰ অভাৱ অভিযোগসমূহ দাখিল কৰিব পাৰিব। জিলা আয়ুক্তৰ কাৰ্যালয়ে এই বিষয়সমূহ সংশ্লিষ্ট বিভাগলৈ অনলাইনযোগে প্ৰেৰণ কৰি সমস্যা সমাধান তথা নিষ্পত্তিৰ প্ৰয়াস কৰিব। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সমষ্টিৰ সৈতে অৰুণাচল সংযোগী জয়পুৰ দেওমালী খুনচা সংযোগী পথছোৱা ভূমিস্খলনৰ বাবে ক্ষতিগ্ৰস্ত হৈছে। নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে কালি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়া আৰু দেওমালীৰ প্ৰশাসনিক বিষয়াসকলৰ সৈতে পথছোৱা পৰিদৰ্শন কৰে। পথছোৱা উপযোগী কৰি তোলাৰ বাবে খৰতকীয়া ব্যৱস্থা লোৱা হ'ব বুলি বিধায়কগৰাকীয়ে কয়। 135 সংখ্যক দুৰাণ কাপ ফুটবল প্ৰতিযোগিতা অহা 25 জুলাইত কলকাতাত আৰম্ভ হ'ব। 23 আগষ্টলৈ চলিবলগীয়া এই প্ৰতিযোগিতাৰ খেলসমূহ ৰাঁচী, ইম্ফল, শ্বিলং আৰু গুৱাহাটীত হ'ব। কলকাতাত উদ্বোধনী খেল অনুষ্ঠিত হোৱাৰ উপৰি বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগন আৰু কিশোৰ ভাৰতী ক্ৰীড়াংগনত দুখনকৈ কোৱাৰ্টাৰ ফাইনেল, এখন ছেমি ফাইনেল আৰু ফাইনেল খেলখন অনুষ্ঠিত হ'ব। ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত এইবাৰ প্ৰথমবাৰৰ বাবে দুৰাণ কাপৰ আয়োজন কৰা হৈছে। ৰাঁচীৰ বিৰচা মুণ্ডা ষ্টেডিয়ামত 26 জুলাইৰ পৰা 16 আগষ্টলৈ লীগ পৰ্যায়ৰ খেলসমূহ অনুষ্ঠিত হোৱাৰ লগতে এখন কোৱাৰ্টাৰ ফাইনেল খেলো অনুষ্ঠিত হ'ব। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।

0: प्रधानमंत्री नरेंद्र मोदी इस समय नई दिल्ली में जापान की प्रधानमंत्री सनाए तकाइची के साथ वार्ता कर रहे हैं। वार्ता के बाद कुछ सहमति पत्रों पर हस्ताक्षर किए जाने की भी संभावना है। आज सुबह प्रधानमंत्री तकाइची का राष्ट्रपति भवन के प्रांगण में औपचारिक स्वागत किया गया। इस अवसर पर प्रधानमंत्री नरेंद्र मोदी भी उपस्थित थे। जापान की प्रधानमंत्री कल शाम 3 दिन के भारत दौरे पर नई दिल्ली पहुंची। प्रधानमंत्री तकाइची का ये भारत का पहला आधिकारिक दौरा है। विदेश मंत्रालय ने कहा है कि यह दौरा भारत और जापान के बीच विशेष रणनीतिक और वैश्विक साझेदारी को आगे बढ़ाने की दिशा में एक महत्वपूर्ण कदम है। प्रधानमंत्री नरेंद्र मोदी ने कहा है कि आज जापान की प्रधानमंत्री तकाइची के साथ व्यापक विचार विमर्श से दोनों देशों की साझेदारी को और प्रगाढ़ बनाने में सहायता मिलेगी। सोशल मीडिया पोस्ट में उन्होंने कहा कि भारत और जापान हिंद प्रशांत तथा अन्य क्षेत्रों में भी शांति, स्थिरता और समृद्धि के लिए साझा प्रयास जारी रखेंगे। भारत ने अपने संकल्प को दोहराते हुए कहा है कि आतंकवाद को किसी भी परिस्थिति में उचित नहीं ठहराया जा सकता है। भारत ने आतंकवाद के खिलाफ लड़ाई में दोहरे मानदंडों की कड़ी आलोचना करते हुए एक मजबूत और एकजुट वैश्विक कार्रवाई का आह्वान किया। संयुक्त राष्ट्र की वैश्विक आतंकवाद विरोधी रणनीति की 9वीं समीक्षा में संयुक्त राष्ट्र में भारत के स्थायी प्रतिनिधि पी हरीश ने ये बात कही। श्री हरीश ने कहा कि भारत दशकों से सीमा पार आतंकवाद का शिकार होता रहा है और इसलिए मानता है कि आतंकवाद के सभी रूपों की स्पष्ट रूप से निंदा की जानी चाहिए। केंद्र सरकार ने असम में बाढ़ की स्थिति से निपटने के लिए पूरे सहयोग का आश्वासन दिया है। कृषि और ग्रामीण विकास मंत्री शिवराज सिंह चौहान और केंद्रीय संसदीय कार्य मंत्री किरेन रिजिजू ने कल गुवाहाटी में राज्य सरकार के साथ समीक्षा बैठक की। श्री चौहान ने कहा कि केंद्र सरकार असम और अरुणाचल प्रदेश में बाढ़ के हालात को लेकर बेहद गंभीर है। असम के मुख्य सचिव रवि कोटा ने बताया कि बाढ़ से 13 जिलों के करीब 72,000 लोग प्रभावित हुए हैं। केंद्र सरकार ने कर्मचारी भविष्य निधि ईपीएफ योजना 2026 को अधिसूचित कर दिया है। ये योजना 29 जून से प्रभावी हो गई है। नई योजना 1952 की कर्मचारी भविष्य निधि योजना का स्थान लेगी। इस योजना का उद्देश्य डिजिटल अनुपालन को मजबूत करना, प्रशासनिक दक्षता में सुधार करना, खातों के स्थानांतरण को आसान बनाना और भविष्य निधि ढांचे को नए श्रम कानून के अनुरूप बनाना है। नई योजना में अनिवार्य ईपीएफ अंशदान कर्मचारी और नियोक्ता दोनों के वेतन का 12% बना रहेगा। केंद्र सरकार द्वारा अधिसूचित प्रतिष्ठानों पर मौजूदा 10% की दर लागू रहेगी। दिल्ली पुलिस के विशेष प्रकोष्ठ ने आईएसआई प्रायोजित अंतर्राज्य आतंकी और हथियार नेटवर्क पर कार्रवाई करते हुए 4 आरोपियों को गिरफ्तार किया है। पुलिस ने बताया कि आरोपी आईएसआई हैंडलर शहजाद भट्टी और उसके साथियों के निर्देश पर राष्ट्रीय राजधानी में आतंकी गतिविधि को अंजाम देने की योजना बना रहे थे। आज जम्मू में भगवती नगर आधार शिविर से कड़ी सुरक्षा के बीच उपराज्यपाल मनोज सिन्हा ने सालाना श्री अमरनाथ जी यात्रा के लिए 4,822 तीर्थयात्रियों के पहले जत्थे को रवाना किया। इस पवित्र यात्रा में शामिल होने के लिए देश के अलग अलग हिस्सों से तीर्थयात्री जम्मू पहुंच रहे हैं। यूक्रेन के कीव में रूस के ड्रोन और मिसाइल हमले में 11 लोग मारे गए और कई लोग घायल हो गए। स्थानीय समाचार एजेंसियों ने बताया कि आज शहर के कई हिस्सों में विस्फोटों की आवाजें सुनी गईं। ये हमले इस सप्ताह की शुरुआत में यूक्रेन द्वारा मॉस्को पर किए गए ड्रोन हमलों के बाद हुए हैं। दक्षिण पश्चिम मानसून आज दिल्ली के सभी इलाकों सहित गुजरात, उत्तर प्रदेश, मध्य प्रदेश, हरियाणा और पंजाब के ज्यादातर हिस्सों और राजस्थान के कुछ इलाकों में आगे बढ़ गया है। राजधानी में बारिश से गर्मी और उमस से भरे मौसम से काफी राहत मिली है। मौसम विभाग ने अगले 2 से 3 दिन में मानसून के उत्तर भारत के कई और इलाकों में आगे बढ़ने की संभावना व्यक्त की है। फीफा विश्व कप के रोमांचक मुकाबले में बेल्जियम ने सेनेगल को अतिरिक्त समय में 3-2 से हराकर राउंड ऑफ 16 में प्रवेश कर लिया है। यूरी टिलमैंस ने 125वें मिनट में पेनल्टी से गोल दागकर बेल्जियम को 3-2 की रोमांचक जीत दिलाई। राउंड ऑफ 32 के मैच में सह मेजबान अमरीका ने आज सुबह बोस्निया और हर्जेगोविना को नॉकआउट राउंड में 2-0 से हराकर अपनी पहली जीत दर्ज की। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে সৰ্বতোপ্ৰকাৰে সহায় আগবঢ়াবলৈ কেন্দ্ৰীয় চৰকাৰৰ আশ্বাস অহা 5 জুলাইত হ'বলগীয়া APSCৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ 19 কিলোগ্ৰাম ওজনৰ বাণিজ্যিক ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য 183 টকাকৈ হ্ৰাস আৰু অহা 25 জুলাইৰ পৰা 135 সংখ্যক ডুৰান কাপ ফুটবল প্ৰতিযোগিতা। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে। বিভিন্ন জিলাত বান কমিছে যদিও ইয়াৰ পাছৰ পৰিস্থিতি অধিক জটিল হোৱা দেখা গৈছে। দিছপুৰত কালি এখন পৰ্যালোচনা বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কিৰেণ ৰিজিজুক ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰি মুখ্য সচিব ড০ ৰবি কোটাই কয় যে ৰাজ্যত বৰ্তমানলৈকে 75,000 লোক বানত ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰে সৰ্বাধিক ক্ষতিগ্ৰস্ত ধেমাজি জিলাত প্ৰায় 50,000 লোক বানৰ কবলত পৰাৰ লগতে বানত 1 জন লোকৰ মৃত্যু হৈছে। জিলাখনত 8 জন লোক এতিয়াও সন্ধানহীন হৈ আছে বুলি মুখ্য সচিবগৰাকীয়ে উল্লেখ কৰে। ইপিনে উদ্ধাৰ আৰু সাহায্য অভিযান চলোৱাৰ বাবে NDRF আৰু SDRFৰ দল নিয়োগ কৰা হৈছে। তদুপৰি বানত ক্ষতিগ্ৰস্ত জিলাসমূহত জৰুৰী সময়ত সহায় কৰিব পৰাকৈ ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীকে ধৰি অতিৰিক্ত বাহিনী সাজু কৰি ৰখা হৈছে বুলি তেওঁ উল্লেখ কৰে। শ্ৰীকোটাই লগতে কয় যে ধেমাজি জিলাত স্থাপন কৰা 6টা আশ্ৰয় শিবিৰত বৰ্তমানেও প্ৰায় 1,000 লোকে আশ্ৰয় লৈ থকাৰ উপৰি ৰাজ্যৰ প্ৰায় 59টা স্থানত জৰুৰী বান সাহায্য বিতৰণ কেন্দ্ৰৰ জৰিয়তে বানত ক্ষতিগ্ৰস্ত লোকলৈ খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হৈছে। একেদৰে ধেমাজি আৰু লখিমপুৰ জিলাকে ধৰি ৰাজ্যৰ প্ৰায় 7,000 হেক্টৰ কৃষিভূমি বানত ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে বিশ্বনাথ আৰু গোলাঘাট জিলাৰ প্ৰায় 1,380 হেক্টৰ ভূমি খৰাঙৰ কবলত পৰিছে বুলি মুখ্য সচিবগৰাকীয়ে প্ৰকাশ কৰে। পৰ্যালোচনা বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীচৌহানে কয় যে অসম আৰু অৰুণাচল প্ৰদেশৰ বান পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অন্তৱৰ্তী প্ৰতিবেদন দাখিল কৰা হ'ব। ৰাজ্য দুখনৰ বানত ক্ষয়ক্ষতিৰ চূড়ান্ত মূল্যায়নৰ পাছত কেন্দ্ৰীয় চৰকাৰে সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে যাৱতীয় সকলো সাহায্য আগবঢ়াব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে। অসম চৰকাৰ আৰু জাপান ফাউণ্ডেশ্যনৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ বিৰুবাৰীৰ অসম দক্ষতা বিশ্ববিদ্যালয়ত কালি জাপানী ভাষাৰ প্ৰথমটো শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হয়। অসমৰ যুৱক যুৱতীসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সংস্থাপন লাভৰ বাট মুকলি কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই দক্ষতা বিকাশ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। কালিৰ অনুষ্ঠানত জাপান ফাউণ্ডেশ্যনৰ সঞ্চালক কোজি ছাটো আৰু ৰাজ্যৰ দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ লগতে ভাৰত জাপান ব্যৱসায় পৰিষদৰ অধ্যক্ষ সিদ্ধাৰ্থ দেশমুখ উপস্থিত থাকে। উল্লেখযোগ্য যে জাপানী ভাষা প্ৰশিক্ষণ গ্ৰহণৰ প্ৰথমটো দলত 29 গৰাকী শিক্ষক থাকিব। 8 মাহ ধৰি চলিবলগীয়া এই শিবিৰত শিক্ষকসকলক জাপানৰ বিশেষজ্ঞ প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰিব। প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকসকলে পৰৱৰ্তী সময়ত বিভিন্ন শিক্ষানুষ্ঠান আৰু দক্ষতা বিকাশ কেন্দ্ৰত ছাত্ৰ ছাত্ৰীসকলক জাপানী ভাষাৰ বিষয়ে জ্ঞান দিব। জাপানী ভাষাৰ প্ৰশিক্ষণৰ দিশত এয়া যুগান্তকাৰী পদক্ষেপ বুলি উল্লেখ কৰি শ্ৰীদৈমাৰীয়ে এই কাৰ্যসূচীৰ শিক্ষকসকলক জাপানী ভাষাৰ উচ্চাৰণ, যোগাযোগৰ কৌশল আদিৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰে। চৰকাৰী খণ্ডৰ তৈল প্ৰতিষ্ঠানসমূহে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ 19 কিলোগ্ৰাম ওজনৰ বাণিজ্যিক ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য 183 টকাকৈ হ্ৰাস কৰিছে। অৱশ্যে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য অপৰিৱৰ্তিত হৈ আছে। আজি মূল্য হ্ৰাস পোৱাৰ পাছত ৰাজধানী দিল্লীত পূৰ্বে 3,113 টকাত লাভ কৰা বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 2,930 টকালৈ হ্ৰাস পাইছে। উল্লেখযোগ্য যে পশ্চিম এছিয়াৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেইবাবাৰো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধিৰ পাছত আজি প্ৰথমবাৰৰ বাবে হ্ৰাস কৰা হৈছে। অহা 5 জুলাইত হ'বলগীয়া অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা লৈছে। কামৰূপ জিলাৰ দণ্ডাধীশ দেৱকুমাৰ মিশ্ৰই এই পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা অনুসৰি 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰীক্ষাৰ্থী আৰু পৰীক্ষা পৰিচালনাৰ বাবে অনুমোদিত বিষয়াসকলৰ বাহিৰে আন লোকৰ সমাৱেশ নিষিদ্ধ কৰা হৈছে। কোকৰাঝাৰ জিলাতো অনুৰূপ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই পৰীক্ষা স্বচ্ছ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসন আৰু অসম লোকসেৱা আয়োগৰ সমন্বয়ত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে নিৰাপত্তা আৰু প্ৰশাসনিক ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি পৰীক্ষাৰ্থীয়ে আয়োগৰ সকলো নীতি নিৰ্দেশনা মানি চলিব লাগিব। সকলো পৰীক্ষাৰ্থীকে কিছু আগতীয়াকৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হবলৈ নিৰ্দেশ দিয়া হৈছে। তেজপুৰতো এ পি এছ চি পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। দৰং মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ত হ'বলগীয়া এই পৰীক্ষাৰ স্বচ্ছতা তথা নিৰাপত্তা সুনিশ্চিত কৰিবলৈ জিলা দণ্ডাধীশে নিৰ্দেশ দিছে। নলবাৰী জিলাৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয় আৰু নলবাৰী কলেজত এই পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। পৰীক্ষা কেন্দ্ৰৰ বাহিৰত শান্তি শৃংখলা বিঘ্নিত হোৱাৰ আশংকা কৰি জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বৈধ নিযুক্তিপ্ৰাপ্ত বিষয়াসকলৰ বাহিৰে কোনো লোক উপস্থিত থাকিব নোৱাৰিব। তদুপৰি পৰীক্ষা কেন্দ্ৰলৈ মোবাইল ফোন, স্মাৰ্ট ঘড়ীকে ধৰি কোনো ধৰণৰ বৈদ্যুতিন আহিলা লৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। যোৰহাট জিলা প্ৰশাসনে নাগৰিকসকলৰ সুবিধাৰ্থে জাগৃত যোৰহাট নামৰ এটা অনলাইন পৰ্টেল মুকলি কৰিছে। যোৰহাট জিলা দিৱস উপলক্ষে আয়োজিত মুকলি সভাত কালি মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এই পৰ্টেলটো মুকলি কৰে। ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰৰ অধীনৰ যোৰহাট জিলা কেন্দ্ৰই বিকশাই তোলা এই পৰ্টেলৰ জৰিয়তে জিলাখনৰ নাগৰিকসকলে জিলা আয়ুক্তৰ কাৰ্যালয়লৈ নহাকৈয়ে বিভিন্ন বিষয় সন্দৰ্ভত তেওঁলোকৰ মতামত, পৰামৰ্শ তথা আবেদন আৰু অভিযোগ দাখিল কৰিব পাৰিব বুলি জিলা আয়ুক্ত জয় শিৱানীয়ে জানিবলৈ দিছে। যোৰহাট জিলাবাসীয়ে www.jagritojorhat.assam.gov.in লগইন কৰি নিজৰ নিজৰ অভাৱ অভিযোগসমূহ দাখিল কৰিব পাৰিব। জিলা আয়ুক্তৰ কাৰ্যালয়ে এই বিষয়সমূহ সংশ্লিষ্ট বিভাগলৈ অনলাইন যোগে প্ৰেৰণ কৰি সমস্যা সমাধান তথা নিষ্পত্তিৰ প্ৰয়াস কৰিব। 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা অহা 25 জুলাইত কলকাতাত আৰম্ভ হ'ব। 23 আগষ্টলৈ চলিবলগীয়া এই প্ৰতিযোগিতাৰ খেলসমূহ ৰাঁচী, ইম্ফল, শ্বিলং আৰু গুৱাহাটীত অনুষ্ঠিত হ'ব। কলকাতাত উদ্বোধনী খেল অনুষ্ঠিত হোৱাৰ উপৰি বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগন আৰু কিশোৰ ভাৰতী ক্ৰীড়াংগনত 2খনকৈ কোৱাৰ্টাৰ ফাইনেল, 1খন ছেমি ফাইনেল আৰু ফাইনেল খেলখন অনুষ্ঠিত হ'ব। ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত এইবাৰ প্ৰথমবাৰৰ বাবে ডুৰাণ্ড কাপৰ আয়োজন কৰা হৈছে। ৰাঁচীৰ বিৰচা মুণ্ডা ষ্টেডিয়ামত 26 জুলাইৰ পৰা 16 আগষ্টলৈ লীগ পৰ্যায়ৰ খেলসমূহ অনুষ্ঠিত হোৱাৰ লগতে 1খন কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাত ইণ্ডিয়ান ছুপাৰ লীগ ক্লাবছ, আই লীগ ছাইডছ, ছাৰ্ভিচেছ দলকে ধৰি কেইবাটাও ঘৰুৱা আৰু বিদেশী দলে অংশ ল'ব। নতুনকৈ অৱতীৰ্ণ হ'বলগীয়া দলসমূহৰ ভিতৰত শ্ৰীলংকাৰ সশস্ত্ৰ বাহিনীৰ ডিফেণ্ডাৰ্ছ ফুটবল ক্লাব, মেঘালয়ৰ প্ৰিমিয়াৰ লীগৰ চেম্পিয়ন নংকেছ স্পৰ্টছ ছ'চিয়েল এণ্ড কালচাৰেল ক্লাব অন্যতম। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা ছান ফ্ৰান্সিস্কোৰ বে এৰিয়া ষ্টেডিয়ামত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত সহ আয়োজক আমেৰিকাই বস্নিয়া আৰু হাৰ্জেগোভিনাক 2-0 গ'লত পৰাস্ত কৰে। 2002 চনৰ পাছত আমেৰিকাই নকআউট পৰ্যায়ৰ প্ৰথমখন খেলত জয়লাভ কৰিছে। প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত আন এখন খেলত বেলজিয়ামে ছেনেগালক 3-2 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনৰ অতিৰিক্ত সময়ত বেলজিয়ামৰ ইউৰি টাইলেমানছে পেনাল্টিৰ জৰিয়তে বিজয়সূচক গ'লটো দিয়ে। ইয়াৰ পূৰ্বে কালি নিশা আটলাণ্টাত অনুষ্ঠিত খেলত ইংলেণ্ডে কংগোক 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনৰ অন্তিম 15 মিনিটত ইংলেণ্ডৰ হেৰিকেনে 2টাকৈ গ'ল দি দলটোক জয়ৰ সোৱাদ দিয়ে। অহা 6 জুলাইত হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ড মেক্সিকোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌবাৰ পঢ়ি দিছো। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত, সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে সৰ্বতোপ্ৰকাৰে সহায় আগবঢ়াবলৈ কেন্দ্ৰীয় চৰকাৰৰ আশ্বাস। অহা 5 জুলাইত হ'বলগীয়া এ পি এছ চিৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ। আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ 19 কিলোগ্ৰাম ওজনৰ বাণিজ্যিক ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য 183 টকাকৈ হ্ৰাস আৰু অহা 25 জুলাইৰ পৰা 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।

0: ने विविध भारती रखा है, वैसे इस फिल्म का नाम है मंजिल। क्या बात है। एक और श्रोता कह रहे हैं कि रफ़ी साहब की आवाज़ है ये तो पहचाने, इन्होंने शायद लव इन शिमला फिल्म के उस गाने की बात की है। कहा बात इसी गाने के लिए हमारे एक और श्रोता ने बताया है कि इस गाने में इलेक्ट्रिकल हवाईयन गिटार स्वर्गीय सरदार हजारा सिंह जी द्वारा बजाया गया है, और बड़ा प्यारा गीत दिल थाम चले हम। जब भी बारिश होती है तो पहले ये गाना होठों पर तैर जाता है, बरखा रानी जरा जम के बरसो, और ये पर्वतों के दायरे ये शाम का समा, ये गाना बहुत पसंद है हमारे एक और श्रोता को। मौसम आधारित गीतों में सबसे ज़्यादा पसंद है ये गाना हमारे एक और श्रोता को, मौसम मौसम ये लवली मौसम, और दूसरा लोफर का आज मौसम बड़ा बेईमान है। और हमारे कुछ श्रोताओं ने दिल थाम चले गीत के बारे में बताया है कि बहुत ही रोमांटिक गाना है। एक श्रोता बता रहे हैं कि सबसे ज़्यादा लुभाने वाला फिल्म गीत है तीसरी कसम का, दुनिया बनाने वाले क्या तेरे मन में समाई। और ये एक और श्रोता ने कहा है कि इस गीत के बारे में केवल ये पता है कि रफ़ी साहब गा रहे हैं। तो चलिए, हमारे जिन श्रोताओं को पता है कि इस फिल्म में रफ़ी साहब की गीत के इस आवाज़ को पर्दे पर कौन अपने होठ हिला रहे हैं, तो अगर आपको पता हो तो हमें ज़रूर लिख भेजें। एक और श्रोता ने केदारनाथ फिल्म के गाने का जिक्र किया है, काफिराना सा है इश्क है या क्या है, ऐसे तुम मिले हो, ऐसे तुम मिले हो जैसे मिल रही हो इत्र से हवा, बहुत सुंदर गाना। हमें तुमसे प्यार कितना ये हम नहीं जानते, मगर जी नहीं सकते तुम्हारे बिना, ये इनका गाना बहुत इन्हें प्रिय है। तमिल भाषा का शब्द है रुम्बा, हमारे एक श्रोता ने बताया है। और एक और श्रोता कह रही हैं कि आपकी दुआ का असर हुआ है, कल बनारस में रात को एक घंटा रिमझिम बारिश हुई थी, हमारे सभी पेड़ पौधे बारिश के पानी से भीग गया था, जैसे खिल गया सब पेड़ पौधे, बनारस में मौसम सहनीय हो गया है, आपको ढेर सारा शुभेच्छा। आप नहीं वर्षा के बाशिंदों को दुआ भेजिए जी, ज़रूर वहाँ बारिश होगा। क्या बात है भाई, हम तो बिल्कुल भेज रहे हैं अपने उन सभी श्रोताओं के लिए, ठंडे ठंडे बादल वहाँ तक पहुँचे। और अब ये गाना आप सबके लिए, ज़रा इस गीत को सुनिए, फिल्म का नाम और प्रमुख कलाकारों के नाम।
1: प्रधान बातरी समूह हैं, প্রধানমন্ত্রী নরেন্দ্র মোদী আজি জাপানের প্রধানমন্ত্রী সানায়ে তাকাইচিৰ সৈতে নতুন দিল্লীত বার্ষিক উচ্চ পর্যায়ের আলোচনাত মিলিত হব। রাষ্ট্রসংঘৰ সাধারণ সভাত আন্তঃরাষ্ট্রীয় সন্ত্রাসবাদ সন্দর্ভত ব্যাপক সম্মিলনের ভারতের দীর্ঘদিনীয়া প্রস্তাবে পূর্ণ সমর্থন লাভ করেছে। সরকারে উন্নয়নের সঙ্গে বহন ক্ষমতার ক্ষমতা স্থাপনের নীতির জড়িয়ে পরিবেশ সংরক্ষণ সুনিশ্চিত করে জীবন ধারণ সুচল করে তুলিছে বলে কেন্দ্রীয় মন্ত্রী ভূপেন্দ্র যাদবে প্রকাশ করেছে। বেঙ্গালুরুর মাদাপাটনা গাঁর একটা শিলর কুয়েরীত সংঘটিত দুর্ঘটনাত সাতজন শ্রমিকে প্রাণ হেরুয়ে, আর ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি নিশা 12:30 বজাত স্পেইন অস্ট্রিয়ার বিরুদ্ধে অবতীর্ণ হব। প্রধানমন্ত্রী নরেন্দ্র মোদী আজি জাপানের প্রধানমন্ত্রী সানায়ে তাকাইচিৰ সৈতে নতুন দিল্লীত বার্ষিক উচ্চ পর্যায়ের আলোচনাত মিলিত হব। এই আলোচনায় দুয়ো দেশক দ্বিপাক্ষিক সহযোগিতার বিভিন্ন দিক চালি জারি চার সম্পর্ক অধিক শক্তিশালী করা আর পারস্পরিক স্বার্থজড়িত আঞ্চলিক আর গোলকীয় বিষয়সমূহ সন্দর্ভত মত বিনিময়ের সুযোগ দিব। আলোচনাকালত দেশ দুখনের মাজত কেবাখনো বুঝাবুঝির চুক্তিত স্বাক্ষর হওয়ার সম্ভাবনা আছে। আজি রাষ্ট্রপতি ভবন প্রাঙ্গণত জাপানের প্রধানমন্ত্রীগীক আনুষ্ঠানিকভাবে আদরণি জানা হয়। এই কার্যসূচীত প্রধানমন্ত্রী নরেন্দ্র মোদী উপস্থিত থাকে। উল্লেখযোগ্য যে তিনিদিনীয়া ভ্রমণসূচীৰে জাপানৰ প্রধানমন্ত্রীগী কালি বিয়লি নতুন দিল্লীত উপস্থিত হয়। এয়া প্রধানমন্ত্রী তাকাইচিৰ ভারতলৈ প্রথম সরকারি ভ্রমণ। বৈদেশিক পরিক্রমা মন্ত্রালয়ের সূত্রই প্রকাশ করা মতে এই ভ্রমণে ভারত আর জাপানের বিশেষ কৌশলগত আর গোলকীয় অংশীদারিত্ব শক্তিশালী করাত সহায় করব। উল্লেখযোগ্য যে 2024 চনৰ নভেম্বৰত টকিঅ'ত অনুষ্ঠিত প্রথম অর্থনৈতিক সুরক্ষা বিষয়ক আলোচনাত দুয়ো দেশে কৌশলগত অংশীদারিত্ব বৃদ্ধির ক্ষেত্রত 5টা অগ্রাধিকারের ক্ষেত্র চিনাক্ত করেছিল। এই ক্ষেত্রসমূহ আছিল সেমিকন্ডাক্টর, অত্যাবশ্যকীয় খনিজ পদার্থ, ভেষজ, স্বচ্ছ ইন্ধন, তথ্য আর যোগাযোগ প্রযুক্তি। শেহতীয়া প্রধানমন্ত্রী নরেন্দ্র মোদিয়ে ফ্রান্সত অনুষ্ঠিত G7 শীর্ষ সম্মিলনের সময়ত জাপানের প্রধানমন্ত্রীর সঙ্গে বৈঠকত মিলিত হয়েছিল। রাষ্ট্রসংঘৰ সাধারণ সভাত আন্তঃরাষ্ট্রীয় সন্ত্রাসবাদ সন্দর্ভত ব্যাপক সম্মিলনের ভারতের দীর্ঘদিনীয়া প্রস্তাবে পূর্ণ সমর্থন লাভ করেছে। ৰাষ্ট্ৰসংঘৰ গোলকীয় সন্ত্ৰাসবাদ বিৰোধী ৰণনীতিৰ সন্দৰ্ভত নৱম পৰ্যালোচনাত 140খন সদস্য ৰাষ্ট্ৰই ভোটদান কৰে। বৈঠকত সদস্য ৰাষ্ট্ৰসমূহক 3 দশক পূৰ্বে ভাৰতে আগবঢ়োৱা এই প্ৰস্তাৱ চূড়ান্ত কৰাৰ বাবে যাৱতীয় প্ৰচেষ্টা ল'বলৈ আহ্বান জনোৱা হয়। ৰাষ্ট্ৰসংঘৰ ভাৰতৰ স্থায়ী প্ৰতিনিধি পি হৰিছে কয় যে সমগ্ৰ বিশ্বই সন্মত হোৱা আইনী পৰিকাঠামো নোহোৱাৰ বাবে গোলকীয় সন্ত্ৰাসবাদ বিৰোধী প্ৰচেষ্টা এতিয়াও দুৰ্বল হৈ আছে। তেওঁ কয় যে সন্ত্ৰাসবাদ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কোনো দ্বৈত স্থিতি থকাটো উচিত নহয়। আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ সন্দৰ্ভত ব্যাপক সন্মিলনে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা, বিচাৰ প্ৰক্ৰিয়া আৰু প্ৰত্যাৰ্পণ শক্তিশালী কৰাৰ লগতে সন্ত্ৰাসবাদৰ বাবে পুঁজি আৰু অস্ত্ৰ শস্ত্ৰৰ যোগান দুৰ্বল কৰিব বুলি তেওঁ উল্লেখ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰ, ইজৰাইল আৰু আৰ্জেণ্টিনাই ইয়াৰ বিৰুদ্ধে ভোটদান কৰে। চৰকাৰে উন্নয়নৰ সৈতে বহন ক্ষমতাৰ ক্ষমতা স্থাপনৰ নীতিৰ জৰিয়তে পৰিৱেশ সংৰক্ষণ সুনিশ্চিত কৰি জীৱন ধাৰণ সুচল কৰি তুলিছে বুলি কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি বৈদ্যুতিক সচলতা বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি কয় যে চৰকাৰৰ এই নীতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰিৱেশ আৰু অৰ্থনীতিৰ সমবিকাশৰ দৃষ্টিভংগীকে প্ৰতিফলিত কৰে। তেওঁ কয় যে দ্ৰুত ঔদ্যোগিক বিকাশ সত্ত্বেও দেশত বনাঞ্চলৰ পৰিধি 2014 চনৰ 7,1,673 বৰ্গ কিলোমিটাৰৰ পৰা 7,15,000 বৰ্গ কিলোমিটাৰলৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় চৰকাৰে প্ৰাক্তন স্থল সেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদী সন্দৰ্ভত সামাজিক মাধ্যমযোগে প্ৰচাৰিত ভিডিঅটো ভুৱা বুলি অভিহিত কৰিছে। উদ্দেশ্য প্ৰণোদিতভাৱে পাকিস্তানৰ একাউণ্টৰ পৰা প্ৰচাৰিত ভিডিঅটো জেনেৰেল দ্বিবেদীয়ে প্ৰতিবাদকল্পে পদত্যাগ কৰা বুলি আৰু জেনেৰেল ধীৰাজ শেঠক দায়িত্ব অৰ্পণ কৰা বুলি দাবী কৰা হৈছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ তথ্য পৰীক্ষা গোটে প্ৰকাশ কৰা মতে ভিডিঅটো ডিপফেক প্ৰযুক্তিৰ সহায়ত কৃত্ৰিম বুদ্ধিমত্তাৰে প্ৰস্তুত কৰা হৈছে আৰু জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ উদ্দেশ্যে প্ৰচাৰ কৰা হৈছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰই এনে কোনো বিবৃতি দিয়া নাই বুলি স্পষ্ট কৰি দিছে। জেনেৰেল দ্বিবেদীৰ অৱসৰ গ্ৰহণৰ পাছত নিৰ্ধাৰিত প্ৰক্ৰিয়া অনুসৰি নতুন স্থল সেনাধ্যক্ষ নিয়োগ কৰা হৈছে বুলি ব্যুৰই প্ৰকাশ কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাষ্ট্ৰীয় বৰ্ষা আধাৰিত অঞ্চল প্ৰাধিকৰণৰ পুঁজিৰে পৰিচালিত অসমৰ বনৰীয়া ধান সংৰক্ষণ প্ৰকল্পই গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিত উপনীত হৈছে। এই প্ৰকল্পৰ অধীনত ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণৰ দ্বাৰা শোণিতপুৰ জিলাৰ বৰজুলি ক্ষেত্ৰক জৈৱ বৈচিত্ৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত কৰা হৈছে। ইন চিটু কনজাৰ্ভেশ্যন এণ্ড মেনেজমেণ্ট অব ৱাইল্ড ৰাইজ শীৰ্ষক এই প্ৰকল্পৰ জৰিয়তে বনৰীয়া ধানৰ প্ৰাকৃতিক বসতিস্থলত সংৰক্ষণৰ লক্ষ্য লোৱা হৈছে। ভাৰতৰ বনৰীয়া ধানৰ বৈচিত্ৰ সংৰক্ষণ আৰু জলবায়ু স্থিতিস্থাপক কৃষি প্ৰসাৰৰ দিশত এই স্বীকৃতি গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে অসম ৰাজ্যিক জৈৱ বৈচিত্ৰ পৰিষদৰ সহযোগত নতুন দিল্লীৰ ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ অন্তৰ্গত ৰাষ্ট্ৰীয় উদ্ভিদ জিনীয় সংশোধন ব্যুৰোৱে 2022 চনৰ পৰা এই প্ৰকল্পত কাম কৰি আহিছে। বেংগালুৰুৰ দক্ষিণ তালুকৰ মাদাপাটনা গাঁৱৰ এটা শিলৰ কুঁৱেৰীত আজি সংঘটিত দুৰ্ঘটনাৰ ফলত 7জন শ্ৰমিকৰ মৃত্যু হয়। কুঁৱেৰীটোৰ ওপৰৰ অংশৰ পৰা এটা বৃহৎ শিল আঁতৰাবলৈ চেষ্টা কৰাৰ সময়তে শিলটো কুঁৱেৰীৰ তলৰ অংশত কাম কৰি থকা শ্ৰমিককেইজনৰ ওপৰত বাগৰি পৰে। দুৰ্ঘটনাত আহতসকলক উদ্ধাৰ কৰি ততালিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আৰক্ষীয়ে ইতিমধ্যে এই ঘটনা সংক্ৰান্তত এটা গোচৰ ৰুজু কৰিছে আৰু কুঁৱেৰীটোৰ মালিকৰ সন্ধান অব্যাহত ৰাখিছে। কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী ডঃ জি পৰমেশ্বৰে এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে। তেওঁ শ্ৰমিকসকলৰ সুৰক্ষা নিশ্চিত কৰাত ব্যৰ্থ হোৱা কুঁৱেৰীটোৰ মালিকৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা লোৱা হ'ব বুলি জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই আজি পুৱা জম্মুৰ পৰা পতাকা জোকাৰি চলিত বৰ্ষৰ অমৰনাথ যাত্ৰাৰ প্ৰথমটো দল ৰাওনা কৰে। ইয়াৰ লগে লগে এই বাৰ্ষিক তীৰ্থযাত্ৰাও আনুষ্ঠানিকভাৱে আৰম্ভ হয়। এই উপলক্ষে সাংসদ যুগল কিশোৰ শৰ্মাই তীৰ্থযাত্ৰীসকলৰ যাত্ৰা সুকলমে সম্পন্ন হ'ব বুলি আশা প্ৰকাশ কৰে। জম্মু কাশ্মীৰ বিধানসভাৰ বিৰোধী পক্ষৰ নেতা বিজেপিৰ সুনীল শৰ্মায়ো তীৰ্থযাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে জম্মু কাশ্মীৰ দেৱোত্তৰ পৰিষদে গ্ৰহণ কৰা ব্যৱস্থাই তীৰ্থযাত্ৰীসকলৰ যাত্ৰা সুচল কৰি তুলিব। ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ আৱাসিক এলেকাত যোৱা নিশা ৰাছিয়াই ড্ৰোন আৰু ক্ষেপণাস্ত্ৰৰে চলোৱা আক্ৰমণত 13জন লোকৰ মৃত্যু হোৱাৰ লগতে ভালেসংখ্যক লোক আহত হয়। স্থানীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি বৃহস্পতিবাৰে নিশা চহৰখনৰ বিভিন্ন অংশৰ পৰা বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা যায়। সমগ্ৰ চহৰখনত ছাইৰেনৰ শব্দই আতংকৰ সৃষ্টি কৰাৰ লগতে বহু লোকে মেট্ ষ্টেচনত আশ্ৰয় লয়। কিয়েভৰ মেয়ৰ ভিটালী ক্লিপছ কৈ জনোৱা মতে ড্ৰোনৰ আক্ৰমণত চেণ্ট্ৰেল ছেভচেনকো বুলৱাৰ্ডৰ এখন হোটেলৰ ছাদত অগ্নিসংযোগ হয়। এই সপ্তাহৰ আৰম্ভণিতে ইউক্ৰেইনে মস্কো ড্ৰোন আক্ৰমণ চলোৱাৰ পাছতে ৰাছিয়াই যোৱা নিশা ড্ৰোন আৰু ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলায়। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা ছান ফ্ৰান্সিস্কো বে এৰিয়া ষ্টেডিয়ামত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত সহ আয়োজক আমেৰিকাই বস্নিয়া আৰু হাৰ্জেগোভিনাক 2-0 গ'লত পৰাস্ত কৰে। 2002 চনৰ পাছত আমেৰিকাই নক আউট পৰ্যায়ৰ প্ৰথমখন খেলত জয়লাভ কৰে। প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত আন এখন খেলত বেলজিয়ামে ছেনেগালক 3-2 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনৰ অতিৰিক্ত সময়ত বেলজিয়ামৰ ইউৰি টাইলেমানছে পেনাল্টিৰ জৰিয়তে বিজয়সূচক গ'লটো দিয়ে। ইয়াৰ পূৰ্বে কালি নিশা আটলাণ্টাত অনুষ্ঠিত খেলত ইংলেণ্ডে কংগোক 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। অহা 6 জুলাইত হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ড মেক্সিকোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত স্পেইন অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা অহা 25 জুলাইত কলকাতাত আৰম্ভ হ'ব। 23 আগষ্টলৈ চলিবলগীয়া এই প্ৰতিযোগিতাৰ খেলসমূহ ৰাঁচী, ইম্ফল, শ্বিলং আৰু গুৱাহাটীত অনুষ্ঠিত হ'ব। কলকাতাত উদ্বোধনী খেল অনুষ্ঠিত হোৱাৰ উপৰি বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগন আৰু কিশোৰ ভাৰতী ক্ৰীড়াংগনত দুখনকৈ কোৱাৰ্টাৰ ফাইনেল, এখন ছেমি ফাইনেল আৰু ফাইনেল খেলখন অনুষ্ঠিত হ'ব। ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত এইবাৰ প্ৰথমবাৰৰ বাবে ডুৰাণ্ড কাপৰ আয়োজন কৰা হৈছে। ৰাঁচীৰ বিৰচা মুণ্ডা ষ্টেডিয়ামত 26 জুলাইৰ পৰা 16 আগষ্টলৈ লীগ পৰ্যায়ৰ খেলসমূহৰ উপৰি এখন কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকাইছিৰ সৈতে নতুন দিল্লীত বাৰ্ষিক উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ সন্দৰ্ভত ব্যাপক সন্মিলনৰ বাবে ভাৰতৰ দীৰ্ঘদিনীয়া প্ৰস্তাৱে পূৰ্ণ সমৰ্থন লাভ কৰিছে। চৰকাৰে উন্নয়নৰ সৈতে বহন ক্ষমতাৰ সমতা স্থাপনৰ নীতিৰ জৰিয়তে পৰিৱেশ সংৰক্ষণ সুনিশ্চিত কৰি জীৱন ধাৰণ সুচল কৰি তুলিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে প্ৰকাশ কৰিছে। বেংগালুৰু মাদাপাটনা গাঁৱৰ এটা শিলৰ কুঁৱৰীত সংঘটিত দুৰ্ঘটনাত 7 জন শ্ৰমিকে প্ৰাণ হেৰুৱায়। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত স্পেইন অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।

ইমানপৰে শ্ৰোতাসকলে বিবিধ ভাৰতীৰ বিভিন্ন মনোৰঞ্জনমূলক অনুষ্ঠানসমূহ শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। শ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ বিয়লিৰ অনুষ্ঠান। নিবেদন কৰিবলৈ লৈছোঁ যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰ কৰা অনুষ্ঠান যুৱ তৰংগ।

গছ গছনি হৈছে আকাশৰ সৈতে পৃথিৱীৰ নিৰন্তৰ কথা কোৱাৰ প্ৰয়াস। বিশ্বকবিগৰাকীৰ এই মহান উক্তিৰেই 102.7 MHz আকাশবাণী নগাঁও কেন্দ্ৰৰ দ্বাৰা যুৱক যুৱতীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱ তৰংগলৈ স্বাগতম জনাইছোঁ। প্ৰকৃতি হৈছে ভগৱানৰ নিজ হাতে অঁকা এক জীৱন্ত ছবি। গছপুলি ৰোৱা মানেই হৈছে ভৱিষ্যতৰ জীৱন আৰু আশা ৰোপণ কৰা। প্ৰকৃতি হৈছে সমস্ত প্ৰাণীকুলৰ আধাৰ। প্ৰিয় শ্ৰোতা, এই প্ৰকৃতিৰ লগত সংগতি ৰাখি ভাৰতবৰ্ষত পালন কৰা বন মহোৎসৱ সপ্তাহ সম্পৰ্কে আজিৰ এই অনুষ্ঠানটি যুগুতাই আকাশবাণী নগাঁও কেন্দ্ৰৰ মজিয়াত মই ভাস্কৰ্যপূৰ্ণ গায়ন। আহকচোন প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ মোহময় ছন্দৰ আলোচনাৰে আমাৰ এই সময়ছোৱা জীপাল কৰি তোলোঁ।

0: প্ৰিয় শ্ৰোতা, বন মহোৎসৱ সপ্তাহ হৈছে ভাৰতত প্ৰতি বছৰে 1 জুলাইৰ পৰা 7 জুলাইলৈ উদযাপন কৰা এক বাৰ্ষিক গছপুলি ৰোপণ উৎসৱ। অৰণ্য ধ্বংস ৰোধ কৰা, পৰিৱেশ সংৰক্ষণ আৰু সজাগতা বৃদ্ধি কৰাই হৈছে এই উৎসৱৰ মূল উদ্দেশ্য। জুলাই মাহৰ প্ৰথম সপ্তাহতে পালন কৰা এই উৎসৱটি কানহায়ালাল মানেকলাল মুন্সীয়ে আৰম্ভ কৰিছিল। দিল্লীৰ ৰাজঘাটত এজোপা গছ ৰোপণ কৰি তেওঁ এই মহোৎসৱৰ শুভাৰম্ভ কৰিছিল আৰু সেই সময়ত তেওঁ আছিল কৃষি আৰু খাদ্য বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী। যুৱবন্ধু, এই বন মহোৎসৱ সপ্তাহ সম্পৰ্কে আমাক বিতংভাৱে জনাইছে পুৰণি গুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জয়ন্ত শইকীয়াই।
1: আমাৰ ভাৰতবৰ্ষত 1950 চনৰ পৰা প্ৰতি বছৰে জুলাই মাহৰ 1 তাৰিখৰ পৰা 7 তাৰিখলৈকে বন মহোৎসৱ পালন কৰা হয়। ইয়াক প্ৰাকৃতিক উৎসৱ বুলিও জনা যায়। এই বন মহোৎসৱ আৰম্ভ কৰিছিলে সেই সময়ৰ কৃষি আৰু খাদ্যমন্ত্ৰী কানাইলাল মানেকলাল মুন্সীয়ে। তেখেতে দিল্লীৰ ৰাজপথৰ ৰাজঘাটত বৃক্ষৰোপণ কৰি এই উৎসৱটি শুভাৰম্ভ কৰিছিলে। প্ৰকৃততে এই সময়তে মৌচুমী বায়ুৰ আগমন হয়, সেয়ে এই সময়ছোৱা গছপুলি ৰোপণৰ বাবে বৰ অনুকূল সময়। এক বৃক্ষ দশপুত্ৰ সম, ইয়াক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও কৈ গৈছে। অৰ্থাৎ এজোপা গছ 10জন পুত্ৰতকৈও বেছি লাগতিয়াল বা গুৰুত্বপূৰ্ণ। গছ গছনিয়ে আমাৰ প্ৰাণী জগতৰ একমাত্ৰ জীয়াই থকাৰ উৎস। গছ গছনিয়ে প্ৰাণী জগতৰ কাৰণে প্ৰয়োজনীয় অক্সিজেন যোগান ধৰে আৰু প্ৰাণী জগতে এৰি দিয়া অৰ্থাৎ অপ্ৰয়োজনীয় কাৰ্বন ডাই অক্সাইড শোষণ কৰি আমাৰ পৰিৱেশ নিয়ন্ত্ৰণ কৰে। গছ গছনিয়ে পৰিৱেশ নিয়ন্ত্ৰণ কৰাৰ লগতে মাটি খনন কাৰ্য ৰোধ কৰে, মানুহৰ প্ৰয়োজনীয় সামগ্ৰী, আচবাব, ইন্ধন আদি যোগান ধৰে। সেয়ে আমি ডিফৰেষ্টেশ্যন অৰ্থাৎ গছ কটাৰ বিপৰীতে ৰিফৰেষ্টেশ্যন অৰ্থাৎ আমি গছ পুলি পুনৰ ৰোপণ কৰাত গুৰুত্ব দিয়াটো একান্ত কামনীয়। বৰ্তমান সময়ত আমাৰ পৃথিৱীত নকওঁ, মই ভাৰতবৰ্ষলৈকে আহোঁ, প্ৰায় 16% 16% গছ গছনি আছে। কিন্তু আচলতে আমাৰ প্ৰয়োজনীয় গছ গছনিৰ পৰিমাণ হ'ব লাগে মাটিকালি হিচাপত 25%। গতিকে এই যি 9% বা 9% আমাৰ যি ঘাটি হৈ আছে, সেই ঘাটি যদি আমি পূৰাব পাৰোঁ, তেতিয়াহ'লে আমাৰ প্ৰাণী জগতৰ বাবে আমাৰ পৃথিৱীখন বৰ অনুকূল পৰিৱেশৰ হ'ব। বন মহোৎসৱে মানুহক গছ গছনি সংৰক্ষণ কৰাত সচেতন কৰি আহিছে। এই সময়ছোৱাত আমি বৃক্ষৰোপণ কৰোঁ আৰু এই বৃক্ষৰোপণৰ যোগেদি আমি আমাৰ পৰিৱেশটো খুব সুন্দৰ কৰি গঢ়ি তোলাত আমি আগবাঢ়োঁ। কিন্তু দুখৰ কথা এয়ে যে এই বন মহোৎসৱ শেষ হোৱাৰ পিছত আমি এই কথাখিনিৰ গুৰুত্ব পাহৰি যাওঁ। অৰ্থাৎ এনেবোৰ উৎসৱ আমাৰ লিখিত ৰূপতেই থাকি যায়, ফলত আমাৰ যি গ্ল'বেল ৱাৰ্মিং অৰ্থাৎ গোলকীয় উষ্ণতা, এই গোলকীয় উষ্ণতাৰ নিয়ন্ত্ৰণ লাহে লাহে আমাৰ নাম কমি গৈছে। আৰু এসময়ত এনেকুৱা হ'বগৈ যে আমাৰ এই ধুনীয়া পৃথিৱীখনত জীৱ জগত জীয়াই থকাৰ বাবে বৰ দুৰূহ হৈ পৰিব। আমি আচলতে ভগৱানক ধন্যবাদ দিব লাগিব যে আমাৰ এই সৌৰজগতৰ আটাইকেইটা গ্ৰহটিৰ ভিতৰত আমাৰ পৃথিৱীখনেই আটাইতকৈ সুন্দৰ, আৰু মানুহ বা গছ গছনি অৰ্থাৎ জীৱ জগত জীয়াই থকাৰ বাবে এক অনুকূল পৰিৱেশৰ সৃষ্টি কৰিছিল। আন কোনো গ্ৰহত এনেধৰণৰ জীৱ জন্তু আমি দেখিবলৈ নাপাওঁ। সেয়ে আমি আমাৰ পৃথিৱীখনক খুব ধুনীয়া ধৰণত আমি সজাই পৰাই তুলিবলৈ হ'লে এনে মহোৎসৱৰ যোগেদি আমি গছ গছনি ৰোপণ কৰি আমাৰ পৰিৱেশটো সুন্দৰ কৰি সজাই তুলিব লাগিব। এয়ে আমাৰ বন মহোৎসৱৰ মূল লক্ষ্য আৰু উদ্দেশ্য।
0: ধন্যবাদ। বন মহোৎসৱ সপ্তাহ সম্পৰ্কে জয়ন্ত শইকীয়া ডাঙৰীয়াই কৰা এই আলোকপাতে নিশ্চয় আপোনালোকক আপ্লুত কৰিছে। সঁচাকৈয়ে আমাৰ এই পৃথিৱীখন বৰ মোহনীয়। গছ লতা, তৰু তৃণ, পৰ্বত কন্দৰ তথা বিবিধ প্ৰজাতিৰ প্ৰাণীকুলেৰে পৰিপূৰ্ণ এই পৃথিৱী হৈছে সৌৰজগতৰ একমাত্ৰ গ্ৰহ য'ত জীৱকুল বৰ্তি আছে। প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ ৰম্যভূমি হৈছে আমাৰ এই ধৰিত্ৰী। এই প্ৰকৃতিক আধাৰ হিচাপে লৈ গীতিকাৰে গীত ৰচনা কৰে, কবিয়ে কবিতা লিখে আৰু চিত্ৰকৰে তুলিকা বোলায়। যুৱবন্ধু, এই প্ৰকৃতিকে আশ্ৰয় কৰি আমাৰ ৰূপকোঁৱৰে লিখিছে, সেউজী সেউজী সেউজী অ' সেউজী ধৰণী ধুনীয়া।

0: শ্রোতা বন্ধু, আমাৰ এই সেউজী ধৰণীখন অতি মনোমোহা। 1950 চনত আৰম্ভ হোৱা এই বন মহোৎসৱটি 2020 চনৰ পৰা জুলাই মাহৰ প্ৰথম সপ্তাহত পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মূলত দেশৰ নাগৰিকসকলক গছপুলি ৰোপণৰ বাবে উৎসাহিত কৰাই হৈছে এই মহোৎসৱৰ মূল লক্ষ্য। সাধাৰণতে ঘৰ, অফিচ কাছাৰী, বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, চৰকাৰী তথা বেচৰকাৰী প্ৰতিষ্ঠানসমূহত গছপুলি ৰোপণ কৰি এই উৎসৱ পালন কৰা হয়। প্ৰকৃততে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাৰ বাবে দেশৰ মাটিকালিত 33% অৰণ্য অঞ্চল থকাটো একান্তই বাঞ্ছনীয়। কিন্তু আমাৰ ভাৰতবৰ্ষত বৰ্তমান 23% মাটিকালিতহে অৰণ্য অঞ্চল আছে। অতি উদ্বেগজনকভাৱে আমাৰ দেশত প্ৰতি বছৰে প্ৰায় 1.5 নিযুত হেক্টৰ মাটিত থকা অৰণ্য নোহোৱা হৈ গৈছে। এই ক্ষেত্ৰত বননিৰ ওপৰত জীৱশ্ৰেষ্ঠ মানৱে চলোৱা অবিবেকী লুণ্ঠনৰ বাবেই বনাঞ্চল ধ্বংসৰ গৰাহত পৰিছে। অতিমাত্ৰা গৰম বাঢ়ি যোৱাৰ লগতে প্ৰদূষণে জীৱকুললৈ বিপদ মাতি আনিছে। মুঠতে প্ৰকৃতিৰ ওপৰত কৰা অত্যাচাৰৰ ফলস্বৰূপে প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হৈছে আৰু প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিছু পৰিমাণে হ'লেও ম্লান পৰিছে। যুৱ বন্ধু, অনুষ্ঠানৰ মাজতেই এয়া এটি কবিতা পাঠ কৰিছে দুৱাৰ কল্যাণ শইকীয়াই।
1: নমস্কাৰ, মোৰ নাম শ্ৰী দুৱাৰ কল্যাণ শইকীয়া। আবৃত্তি কৰিবলৈ লৈছোঁ চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ কবিতা বন কুঁৱৰী। নিজম দুপৰীয়া সুহুৰিটি মাৰি মাতিলেনো কোনে কাক, বিজন মনত কোন কোন আছে হালিছে গছৰ আগ। গহীন গছত বতাহৰ ছাতি পাত কপে থৰ থৰ, হাবিৰ মাজৰ পৰা কোনেনো বা মাতি উঠে মৰ মৰ। নিচুকলতিকা গছত সাৱতি প্ৰতি অংগে চুমাচুমি, পাতৰ আঁৰত থাকি কপৌতি কিবা কৰে জুমাজুমি। মৰমৰ গীত জুৰিলে নাজুকি মাত ফুটেই বানাই, বিৰিকে হাঁহিছে হালিছে জালিছে নৈৰ মুখলৈ চাই। কিবা কথা কয় নৈয়ে কোনো কোনো ইউটো ধেমালি যিহে, কোনে চাই নিতৌ মনৰ ধেমালি মাতিলেনো সিটিকিহে। গছৰ আগত মইনা বখিতি মাটিখিনি চুক হ'ল, শুনো শুনো শুনিবলৈ বাট চাওঁ মনতেহে পাহৰোল। সিজুপি বকুল এই এৰাবাৰী কোন কাহানি বা গ'ল, চিন এই ভেটি তামোল নেটেকো হ'ল বহুদিন হ'ল। বাঁহৰ ছায়াত গজালি গজিছে কোন দুইয়াত ঘূৰে, পাতে পাতে কিবা ফুচফুচাইছে মাৰিছে মিচকি হাঁহি। ক'লা ঘুমতীয়া সুখৰ এলা বতাহে সুৰসুৰাইহি, গাত গা লগাই কপৌ দুটিয়ে মুখতে মুক্তি আছে। অকণি ছোৱালী যখিনী কন্যা এফেৰি ফুলৰে পাহি, জানৰ কাষত পানী খুৱাইছে হৰিণা পোৱালি লাহি। চমকি চাই ৰৈ থাকে থৰে কুমাৰীৰ মুখলৈ চাই, কিনো চাইছ বুলি ছোৱালীয়ে গালত হাঁহি চৰাই। দুখোজতে লৰি পালে গৈ ঘূৰি যখিনী কুমাৰী মাছ, আহতৰ তলে নাচিছে দুজনী পিৰিবন ফুল সাজ। মুকলি চুলিৰে নাম গাই ঘূৰি চাপৰি টুক টুক টুক, ৰূপহীৰ মেল দেৱজনী খেল মানুহে নেদেখা মুখ। খিন খিন হাঁহি গল দিহা দিহি চিঙে ফুল কতজনী, কপৌৰ বাহলৈ উৰি গ'ল কোনো দিলে গৈ চুমাই কণি। খোপাত পিন্ধিছে বনৰ পখিলা আটাই আপোনা ধন, বন ফুলৰ মোৰ পিছে কোনো এবা শান্ত মানুহ মন। কি দেখিছ মৌ শ্যামল পাতিত ছয়াত বাকিনি চাম, নীল চুলি মেলাইছে কোনেনোবা মুখনি উজ্জ্বল চাম। মৰকত মণি জিলিকে শিৰত দেৱী হ'ব বন কুঁৱৰী, মুকুতাৰে অৰা লগতে ইজনা জলৰ দেৱী নিয়ৰী। চুলি বান্ধি দিছে কুঁৱৰীৰ মেলি খোপাত আৰিছে মালা, আগতে হলে বন ফুল ৰাখি ৰূপেৰে গোন্ধেৰে ভৰা। চুৰ চুৰ কৰি আনিলে বতাহে উৰাই কেতেকী বাঢ়ি, মলমলাই গ'ল দেহ বিধি, মাতিলে বতাহে আহি মৰম ভিখাৰী বিচাৰিছো দেৱী প্ৰাণৰ অমিয়া মাধৱী। মিচিকনি মাৰি হাঁহি দান দিলে দুয়ো প্ৰকৃতি কুঁৱৰী। অথিৰ বায়ুৰ শিয়ৰিল নোম উচলাইছে গৈ যান, কাৰণ নেদেখা আনন্দৰ ধৰি বুঢ়ালে প্ৰাণীৰ প্ৰাণ, কাৰণ নেদেখা আনন্দৰ ধৰে বুঢ়ালে প্ৰাণীৰ প্ৰাণ, কাৰণ নেদেখা আনন্দৰ ধৰে বুঢ়ালে প্ৰাণীৰ প্ৰাণ। ধন্যবাদ।
0: প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ প্ৰথমটি অসমীয়া ৰোমান্টিক কবিতা বনকুঁৱৰী। ধন্যবাদ দুৱাৰ, তোমাৰ কবিতা পাঠ শুনি আমাৰ শ্ৰোতাসকলে নিশ্চয় ভাল পাইছে, তোমালৈ শুভেচ্ছা জনাইছোঁ। পৰিৱেশৰ লগত সাহিত্য, কলা আৰু সংস্কৃতিৰ এক ওতঃপ্ৰোত সম্পৰ্ক আছে। মানুহে যি প্ৰাকৃতিক আৰু সামাজিক পৰিৱেশত বাস কৰে, সেই পৰিৱেশে তেওঁৰ চিন্তা, চেতনা, জীৱনধাৰা, সাহিত্য, কলা আৰু সংস্কৃতিক গভীৰভাৱে প্ৰভাৱিত কৰে। পৰিৱেশ, সাহিত্য, কলা আৰু সংস্কৃতি হৈছে একেই সূত্ৰৰে প্ৰক্ৰিয়া। সুস্থ পৰিৱেশে সাহিত্য সংস্কৃতিৰ বিকাশত সহায় কৰে। কলা আৰু সংস্কৃতিয়ে পৰিৱেশ সংৰক্ষণৰ প্ৰতি জনসচেতনতা বৃদ্ধি কৰে। যুৱ বন্ধু, অনুষ্ঠানৰ মাজতেই এয়া নগাঁও বিশ্ববিদ্যালয়ৰ ছাত্ৰ দীপ্লুৰঞ্জন হাজৰিকা।
2: প্ৰকৃতি, সাহিত্য আৰু সংস্কৃতি, এই তিনিও একে আত্মাৰ তিনিটা সুৰ। প্ৰকৃতিৰ সেউজীয়া বুকুত জন্ম লয় অনুভৱৰ বীজ, সেই অনুভৱেই সাহিত্যৰ শব্দমালাত ৰূপ পায় আৰু সংস্কৃতিয়ে তাক যুগে যুগে জীৱন্ত কৰি সমাজৰ চেতনাত সাঁচি ৰাখে। নদীৰ কলকল ধ্বনি, পাহাৰৰ নীৰৱতা, ফুলৰ সুবাস, এই সকলোবোৰে কবিৰ কলমত কাব্য হয়, শিল্পীৰ তুলিকাত ছবি হয় আৰু শিল্পীৰ কণ্ঠত সুৰ হয়। এই চিৰসেউজ জীৱন দৰ্শনক ৰূপ আৰু ৰসৰ অপূৰ্ব মাধুৰ্যৰে অমৰ কৰি থৈ গৈছে অসমৰ চিৰসেউজ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে। তেওঁৰ সৃষ্টিত প্ৰকৃতি কেৱল দৃশ্য নহয়, ই জাতিৰ আত্মা। সাহিত্য কেৱল শব্দ নহয়, ই জীৱনৰ সাধনা। সংস্কৃতি কেৱল ঐতিহ্য নহয়, ই এক চিৰপ্ৰবাহমান সভ্যতাৰ স্পন্দন। সেই অনন্ত সেউজীয়া চেতনাৰেই এটি ক্ষুদ্ৰ নিবেদন আপোনালোকৰ সন্মুখত আগবঢ়াবলৈ বিনম্ৰ প্ৰয়াস কৰিছোঁ।

শ্রোতা বন্ধু, আসলতে প্রকৃতির সৃজনী শক্তিরও এক সীমা থাকে। ধ্বংসর পরিসর নকমিলে আমার জন্মভূমির এই সৃজনীশীল শক্তিও কমি আহিব। তাহানির পৰা আজিলৈকে হাজার হাজার বর্গ কিলোমিটার অরণ্যাঞ্চল মানুষের নির্বিচার শোষণের বলি হয়েছে, বিরল প্রাণীর প্রাকৃতিক আবাসভূমি সংকুচিত হয়ে আহিছে, বন্যপ্রাণী আর গয়া রাইজর সংঘাত বাড়ি গেছে, পাহাড় মানুষ বন্যপ্রাণী সকলো ঘুণিয়া হয়েছে, ভৰলু কলং ননৈ আদি নদীর চিন নোহোৱা হৈ আহিছে। যাদব পায়েং, হরেন্দ্রনাথ মৰাং আদি বিশিষ্ট ব্যক্তিসকলৰ লগতে সরকারি তথা বেসরকারী অন্যান্য প্রতিষ্ঠানে বর্তমান সময়ত পরিবেশ সুরক্ষার বাবে অহোপুরুষার্থ চেষ্টা করেছে। যুববন্ধু আহকচোন, আজিৰ পৰাই আমিও পৰিৱেশৰ প্ৰতি দায়িত্বশীল হওঁ, পৰিৱেশৰ সুৰক্ষাৰ অৰ্থে চিন্তা কৰোঁ। প্ৰিয় শ্ৰোতা, প্ৰতি বছৰৰ দৰে এই বছৰো কালিৰ পৰা অৰ্থাৎ 1 জুলাইৰ পৰা এই বন মহোৎসৱ সপ্তাহ উদযাপন কৰা হৈছে। 7 জুলাইলৈকে এই মহোৎসৱ সপ্তাহ উদযাপন কৰা হ'ব। এই বন মহোৎসৱ সপ্তাহ সফল হওক, আমাৰ পৃথিৱীৰ বিনন্দীয়া ৰূপ বৰ্তি থাকক। শ্ৰোতাবন্ধু, আমাৰো সময় হৈ আহিল পুনৰ 102.7 মেগাহাৰ্টজত আকাশবাণী নগাঁও কেন্দ্ৰৰ দ্বাৰা প্ৰচাৰিত এনে এটি অনুষ্ঠানৰ সৈতে লগ পোৱাৰ আশাৰে মই ভাস্কৰ্যপূৰ্ণ গায়নে বিদায় লৈছোঁ। প্ৰিয় শ্ৰোতা, এই বন মহোৎসৱ সপ্তাহ আপোনালোকে কেনেধৰণে পালন কৰিছে অথবা গছপুলি ৰোপণ কৰিছে সেই সম্পৰ্কে আমাক জনাবলৈ নাপাহৰিব। আপোনালোকে আপোনালোকৰ গছপুলি ৰোপণ কৰাৰ ফটো আমালৈ প্ৰেৰণ কৰিব পাৰিব। আমাৰ নম্বৰটি হৈছে 9435053214। পুনৰবাৰ কৈছোঁ, 9435053214। প্ৰিয় শ্ৰোতা, অনুষ্ঠানৰ একেবাৰে শেষত আপোনালোকলৈ আগবঢ়াইছোঁ অৰণ্য বুলছবিৰ এটি গীত।

0: এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো, মই নিৰ্মালী শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি নতুন দিল্লীত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ, অহা 5 জুলাইত হ'বলগীয়া অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ আৰু কাছাৰ জিলাৰ লক্ষীপুৰৰ কিউ প্ৰজাতিৰ আনাৰসৰ জৈৱিক গুণগত মান আৰু সোৱাদৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত স্বীকৃতি লাভ। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে। বিভিন্ন জিলাত বান কমিছে যদিও ইয়াৰ পাছৰ পৰিস্থিতি অধিক জটিল হোৱা দেখা গৈছে। দিছপুৰত কালি এখন পৰ্যালোচনা বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কিৰেণ ৰিজিজুক ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰি মুখ্য সচিব ডঃ ৰবি কোটাই কয় যে ৰাজ্যত বৰ্তমানলৈকে 75,000 লোক বানত ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰে সৰ্বাধিক ক্ষতিগ্ৰস্ত ধেমাজি জিলাত প্ৰায় 50,000 লোক বানৰ কবলত পৰাৰ লগতে বানত 1 জন লোকৰ মৃত্যু হৈছে। জিলাখনত 8 জন লোক এতিয়াও সন্ধানহীন হৈ আছে বুলি মুখ্য সচিবগৰাকীয়ে উল্লেখ কৰে। ইপিনে উদ্ধাৰ আৰু সাহায্য অভিযান চলোৱাৰ বাবে NDRF আৰু SDRFৰ দল নিয়োগ কৰা হৈছে। তদুপৰি বানৰ ক্ষতিগ্ৰস্ত জিলাসমূহত জৰুৰী সময়ত সহায় কৰিব পৰাকৈ ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীকে ধৰি অতিৰিক্ত বাহিনী সাজু কৰি ৰখা হৈছে বুলি তেওঁ উল্লেখ কৰে। শ্ৰীকোটাই লগতে কয় যে ধেমাজি জিলাত স্থাপন কৰা 6টা আশ্ৰয় শিবিৰত বৰ্তমানেও প্ৰায় 1,000 লোকে আশ্ৰয় লৈ থকাৰ উপৰি ৰাজ্যৰ প্ৰায় 59টা স্থানত জৰুৰী বান সাহায্য বিতৰণ কেন্দ্ৰৰ জৰিয়তে বানৰ ক্ষতিগ্ৰস্ত লোকলৈ খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হৈছে। একেদৰে ধেমাজি আৰু লখিমপুৰ জিলাকে ধৰি ৰাজ্যৰ প্ৰায় 7,000 হেক্টৰ কৃষিভূমি বানত ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে বিশ্বনাথ আৰু গোলাঘাট জিলাৰ প্ৰায় 1,380 হেক্টৰ ভূমি খৰাঙৰ কবলত পৰিছে বুলি মুখ্য সচিবগৰাকীয়ে প্ৰকাশ কৰে। পৰ্যালোচনা বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী চৌহানে কয় যে অসম আৰু অৰুণাচল প্ৰদেশৰ বান পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অন্তৱৰ্তী প্ৰতিবেদন দাখিল কৰা হ'ব। ৰাজ্য দুখনৰ বানত ক্ষয় ক্ষতিৰ চূড়ান্ত মূল্যায়নৰ পাছত কেন্দ্ৰীয় চৰকাৰে যাৱতীয় সাহায্য আগবঢ়াব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে। আন্তঃৰাষ্ট্ৰীয় সমবায় দিৱসৰ লগত সংগতি ৰাখি 29 জুনৰ পৰা 6 জুলাইলৈ পালন কৰা কেন্দ্ৰীয় সমবায় মন্ত্ৰালয়ৰ 5ম প্ৰতিষ্ঠা দিৱস উদযাপনৰ অংশ হিচাপে আজি জখলাবন্ধাৰ দাৰবাগুৰি সমবায় সমিতি লিমিটেডৰ বাঘজান শাখা কাৰ্যালয়ৰ সমবায় দিৱসৰ আয়োজন কৰা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা তথা বিজ্ঞান প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই বিজ্ঞান প্ৰযুক্তিৰ ব্যৱহাৰেৰে কিদৰে সমবায় খণ্ডৰ উত্তৰণ ঘটাব পাৰি সেই বিষয়ে আলোকপাত কৰে।
1: এই সমবায় সপ্তাহৰ যি উদযাপন, এই দাৰবাগৰি সমবায় সমিতিৰ উদ্যোগত আজি কলিয়াবৰ সমজিলা এলেকাৰ প্ৰায় সকলো সমবায় একত্ৰিত হৈ এই অনুষ্ঠানটো ইয়াত অনুষ্ঠিত কৰিছে। আৰু ইয়াত এইবাৰৰ লক্ষ্য কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে সমবায় ভিত্তিত কৃষিখণ্ডৰ উন্নয়ন। গতিকে কৃষিখণ্ডত প্ৰযুক্তিৰ মাজেদি সমবায় ভিত্তিক যিটো উন্নয়নৰ কথা ভাবিছে, ই এটা খুব সুন্দৰ লক্ষ্য আৰু আমি আশা কৰিছোঁ অসমত থকা তাৰ বাবে যিখিনি প্ৰত্যাহ্বান আছে, এই প্ৰত্যাহ্বানখিনি নেওচি যাতে সকলো একত্ৰিত হৈ কৃষিৰ উন্নতিৰ ক্ষেত্ৰত প্ৰযুক্তিৰ মাজেদি আগবাঢ়িব পাৰে।
0: এই অনুষ্ঠানতে খেতিপথাৰত কিদৰে ড্ৰোন প্ৰযুক্তি ব্যৱহাৰ কৰিব পাৰি সেয়াও প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা, কলিয়াবৰ সমজিলাৰ আয়ুক্ত ৰাজবৰুৱা, নগাঁও জিলাৰ কৃষি বিষয়া নিখিল নাৰায়ণ বৰুৱা, নগাঁও জিলা সমবায় সমিতিৰ সহকাৰী পঞ্জীয়ক প্ৰবীণ বৰা, দাৰবাগুৰি সমবায় সমিতিৰ সভাপতি মহিম ৰাজখোৱা আৰু সম্পাদক আতাউৰ ৰহমানৰ লগতে 11খন সমবায় সভাপতি সম্পাদক উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত মীন পশুপালন আৰু দুগ্ধ উৎপাদনৰ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙক সাক্ষাৎ কৰে আৰু মীন তথা দুগ্ধ উৎপাদন খণ্ডত ৰাজ্যৰ সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰৰ বিশদভাৱে আলোচনা কৰে। সামাজিক মাধ্যমযোগে বৈঠকৰ সবিশেষ তথ্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে আলোচনাৰ মাজত মাছৰ উৎপাদন আৰু ৰপ্তানি বৃদ্ধি কৰি মীন পালন খণ্ডত ৰাজ্যৰ অপাৰ সম্ভাৱনাৰ সদ্ব্যৱহাৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰে। তেওঁ কয় যে অনাগত সময়ত তেওঁলোকে এই অৱধাৰণাসমূহ ফলাফলকৈ ৰূপান্তৰিত কৰে।

পৰিষদৰ প্ৰকল্প স্থাপন আৰু কৃত্ৰিম প্ৰজননৰ জৰিয়তে পশুধনৰ শ্ৰীবৃদ্ধিৰ পথ প্ৰশস্ত কৰি দুগ্ধ সমবায় খণ্ডক সুদৃঢ়কৰণক লৈ আলোচনা কৰা হ'ব। কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে আলোচনাৰ অন্তত সামাজিক মাধ্যমযোগে মীন খণ্ডত অসমৰ অপাৰ সম্ভাৱনাপূৰ্ণ ব্যৱহাৰক লৈ আলোচনা কৰা বুলি প্ৰকাশ কৰে। আলোচনাৰ ফলাফলক লৈ আস্থা প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সমন্বিত প্ৰচেষ্টাই অসমৰ মীন আৰু দুগ্ধ উৎপাদন খণ্ডৰ বিকাশ ত্বৰান্বিত কৰিব। এই প্ৰচেষ্টাই ৰাজ্যখনৰ কৃষক, উদ্যমী আৰু গ্ৰামাঞ্চলৰ জনসাধাৰণক বিশেষভাৱে উপকৃত কৰিব বুলিও তেওঁ মন্তব্য কৰে। বৈঠকত মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব ডঃ কে কে দ্বিবেদী, অসম ভৱনৰ আৱাসিক আয়ুক্ত কবিতা পদ্মনাভন আৰু সংশ্লিষ্ট মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। ইয়াৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুক সাক্ষাৎ কৰে। সাক্ষাৎকালত ডঃ শৰ্মাই অসমৰ বান পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ অহাৰ বাবে মন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বানৰ ক্ষতিগ্ৰস্ত প্ৰতিগৰাকী লোকৰ জীৱন জীৱিকা স্বাভাৱিক কৰি তোলাৰ বাবে দ্বৈত ইঞ্জিন চৰকাৰে তৎপৰতাৰে কাম আগবঢ়াই নিব। দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰীগৰাকীয়ে আজি অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কিঞ্জাৰাবু ৰামমোহন নাইডুৰ সৈতে বৈঠকত মিলিত হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অহা 5 জুলাইত হ'বলগীয়া অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা লৈছে। কামৰূপ জিলাৰ দণ্ডাধীশ দেৱকুমাৰ মিশ্ৰই এই পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা অনুসৰি 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰীক্ষাৰ্থী আৰু পৰীক্ষা পৰিচালনাৰ বাবে অনুমোদিত বিষয়াসকলৰ বাহিৰে আন লোকৰ সমাৱেশ নিষিদ্ধ কৰা হৈছে। কোকৰাঝাৰ জিলাতো অনুৰূপ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই পৰীক্ষা স্বচ্ছ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসন আৰু অসম লোকসেৱা আয়োগৰ সমন্বিত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে নিৰাপত্তা আৰু প্ৰশাসনিক ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি পৰীক্ষাৰ্থীয়ে আয়োগৰ সকলো নীতি নিৰ্দেশনা মানি চলিব লাগিব। সকলো পৰীক্ষাৰ্থীকে কিছু আগতীয়াকৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছে। তেজপুৰতো APSC পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। দৰং মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ত হ'বলগীয়া এই পৰীক্ষাৰ স্বচ্ছতা তথা নিৰাপত্তা সুনিশ্চিত কৰিবলৈ জিলা দণ্ডাধীশে নিৰ্দেশ দিছে। নলবাৰী জিলাৰ মহেন্দ্ৰ মোহন চৌধুৰী বালিকা মহাবিদ্যালয় আৰু নলবাৰী কলেজত এই পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। পৰীক্ষা কেন্দ্ৰৰ বাহিৰত শান্তি শৃংখলা বিঘ্নিত হোৱাৰ আশংকা কৰি জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহতিৰ 163 ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বৈধ নিযুক্তিপ্ৰাপ্ত বিষয়াসকলৰ বাহিৰে আন কোনো লোক উপস্থিত থাকিব নোৱাৰিব। তদুপৰি পৰীক্ষা কেন্দ্ৰলৈ মোবাইল ফোন, স্মাৰ্ট ঘড়ীকে ধৰি কোনো ধৰণৰ বৈদ্যুতিন আহিলা লৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। বজালি জিলাতো অসম লোকসেৱা আয়োগৰ পৰীক্ষা সুকলমে শান্তিপূৰ্ণ আৰু নিকা পৰিৱেশত সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনে আইন অনুসৰি নিষেধাজ্ঞামূলক আদেশ জাৰি কৰিছে। কাছাৰ জিলাৰ লক্ষীপুৰৰ বিখ্যাত কিউ প্ৰজাতিৰ আনাৰসে ইতিমধ্যে জৈৱিক গুণগত মান আৰু মিঠা সোৱাদৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ স্বীকৃতি লাভ কৰিছে বুলি খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা তথা সমবায় বিভাগৰ মন্ত্ৰীয়ে প্ৰকাশ কৰিছে। লক্ষীপুৰত অনুষ্ঠিত কাছাৰ আনাৰসৰ সম্পৰ্কীয় শস্য চপোৱাৰ পৰৱৰ্তী ব্যৱস্থাপনা কাৰ্যসূচী আৰু ক্ৰেতা বিক্ৰেতা বৈঠকত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে কিউ প্ৰজাতিৰ আনাৰস ইতিমধ্যে ডুবাইলৈ ৰপ্তানি কৰা হৈছে আৰু ইয়াৰ জৰিয়তে বিশ্ববাসীৰ সন্মুখত জিলাখনৰ কৃষকসকলৰ কঠোৰ পৰিশ্ৰম প্ৰতিফলিত হৈছে। তেওঁ কয় যে এই পদক্ষেপে শস্য চপোৱাৰ পাছত ব্যৱস্থাপনা অধিক উন্নত কৰিব আৰু ক্ৰেতা বিক্ৰেতাৰ মাজত পোনপটীয়া যোগাযোগ সুচল কৰি তুলিব। এনে পদক্ষেপে খেতিয়কৰ বাবে আনাৰসৰ নতুন বজাৰ আৰু ৰপ্তানিৰ সুযোগ সৃষ্টি কৰিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে ৰাজ্য চৰকাৰে কৃষকসকলৰ সৈতে কাছাৰৰ বিশ্বমানৰ আনাৰসত পূৰ্ণ সম্ভাৱনাৰ সদ্ব্যৱহাৰ কৰিব বুলি আশ্বাস দিয়ে। অনুষ্ঠানত আনাৰসৰ আধুনিক সংৰক্ষণ, প্ৰসংস্কৰণ, মূল্য সংযোজন আৰু ৰপ্তানিৰ সম্ভাৱনাৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ পঢ়ি দিছো। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি নতুন দিল্লীত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ। অহা 5 জুলাইত হ'বলগীয়া অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ আৰু কাছাৰ জিলাৰ লক্ষীপুৰৰ কিউ প্ৰজাতিৰ আনাৰসৰ জৈৱিক গুণগত মান আৰু সোৱাদৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত স্বীকৃতি লাভ। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও নিবেদন কৰিছোঁ আমৈ।

নমস্কাৰ নগাঁও, নমস্কাৰ প্ৰিয় শ্ৰোতা। আপোনালোক য'তেই আছে নিশ্চয় কুশলে আছে আৰু শান্তিৰে আছে। লগতে শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ অনুষ্ঠান, আপোনালোকৰ মৰমৰ অনুষ্ঠান আমৈ সজাই। এয়া ষ্টুডিঅ'ৰ মাইক্ৰফোনৰ সন্মুখত আপোনালোকৰ ৰেডিঅ' বান্ধৱী হিৰণ্যপ্ৰভা দিহিঙীয়া। আহক, পলম নকৰি আৰম্ভ কৰোঁ আজিৰ অনুষ্ঠান। ১৯৫০ চনৰ কথা। দিল্লীৰ ৰাজঘাটত তদানীন্তন কৃষি আৰু খাদ্য মন্ত্ৰী কানহায়ালাল মানিকলাল মুন্সীয়ে এটি গছপুলি ৰোপণ কৰি শুভাৰম্ভণি কৰিছিল এক সুদূৰ প্ৰসাৰী মহা উৎসৱৰ। প্ৰতি বছৰে এক সপ্তাহজুৰি অনুষ্ঠিত হোৱা এইভাগেই উৎসৱৰ নাম ৰখা হৈছিল বন মহোৎসৱ। ২০২০ বৰ্ষৰ পৰা এই মহোৎসৱটি জুলাই মাহৰ প্ৰথম সপ্তাহত পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়, কিয়নো এই সময়ছোৱাত ভাৰতবৰ্ষৰ সকলো ঠাইতে মৌচুমী বায়ুৰ প্ৰভাৱ থাকে, যাৰ ফলত গছপুলি ৰোপণৰ বাবে জুলাই মাহৰ এই সময়ছোৱা উপযুক্ত সময় বুলি গণ্য কৰা হয়। মূলতঃ দেশৰ নাগৰিকসকলক গছপুলি ৰোপণৰ প্ৰতি উৎসাহিত কৰাই এই মহোৎসৱৰ মূল লক্ষ্য। দেশত সেউজ অঞ্চলৰ পৰিসৰ বৃদ্ধি কৰি উষ্ণতা বৃদ্ধি ৰোধ কৰা, খৰাঙৰ পৰিমাণ হ্ৰাস কৰা, বৰষুণৰ পৰিমাণ বৃদ্ধি কৰা আৰু ভূমিস্খলন ৰোধ কৰা আদিৰ বাবে বন মহোৎসৱ কাৰ্যসূচীৰ জৰিয়তে প্ৰচেষ্টা চলোৱা হয়। আমৈসকল, ইতিমধ্যে নিশ্চয় আপোনালোকে অনুমান কৰিলেই যে আজিৰ অনুষ্ঠানত আমি কথা পাতিম বন মহোৎসৱ অথবা ফৰেষ্ট ফেষ্টিভেলৰ বিষয়ে কিছু কথা। আপোনালোকে বাৰু জানেনে, এজন মানুহ সুস্থভাৱে জীয়াই থাকিবলৈ হ'লে কমেও ৩৫ জোপা গছৰ প্ৰয়োজন। সেইবাবেই ক'ব পাৰি যে অৰণ্যৰ আশ্ৰয়তে সম্ভৱ হৈছে আমাৰ যথাৰ্থ জীৱন যাত্ৰা। কিন্তু দুৰ্ভাগ্যজনকভাৱে প্ৰতিদিনে অবাধ হাৰত হাবি বন ধ্বংস কৰাৰ ফলত আমাৰ ৰাজ্য অসমতেই প্ৰাক স্বাধীনতা কালৰ ৩৫% হাবিৰ বিপৰীতে সম্প্ৰতি প্ৰায় ২১% মাটিকালিতহে অৰণ্য বিৰাজমান হৈ আছে। দিনক দিনে বনাঞ্চল ধ্বংস হোৱাৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ দ্ৰুতগতিত বাঢ়ি গৈছে, যাৰ বাবে বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হৈছে। তদুপৰি অৰণ্য হ্ৰাস হোৱাৰ ফলত ধুনীয়া পৃথিৱীখনৰ এসময়ত বুকু শুৱনি কৰি ৰখা বহু মূল্যৱান প্ৰজাতিৰ বনজ সম্পদৰ বিলুপ্তি ঘটিছে আৰু জীৱ জন্তুবোৰে বাসস্থানৰ অভাৱত ভুগিছে। সেউজীয়া প্ৰকৃতিৰ মনোৰম বুকুত মুক্ত আৰু নিৰুদ্বেগভাৱে বন্যপ্ৰাণীসমূহে মুক্ত বিচৰণৰ সুবিধা পালে অনিৰ্বাচনীয় সৌন্দৰ্যৰ সৃষ্টি কৰি মানুহৰ মনত অনাবিল আনন্দ প্ৰদান কৰে। বিনন্দীয়া প্ৰকৃতিৰ মোহনীয় কমনীয় চিৰসেউজ ৰূপ যুগ যুগান্তৰৰ বাবে মানৱৰ চিৰন্তন প্ৰশান্তিৰ উৎস। বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰকৃতিপ্ৰেমী আৰু সৌন্দৰ্যপ্ৰিয়াসী লোকসকলে যাতে সেউজীয়া প্ৰকৃতিৰ লগতে আপুৰুগীয়া এই বনজ প্ৰাণীবোৰ দৰ্শন কৰি মানসিক প্ৰশান্তি লাভ কৰিব পাৰে, তাৰ বাবে সংশ্লিষ্ট বিভাগসমূহৰ লগতে আমি প্ৰতিগৰাকী অসমবাসীয়ে মনোযোগ দিয়াটো অতিকৈ প্ৰয়োজন। আমৈসকল, আহকচোন এইখিনিতেই শুনি লওঁ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচনা কৰা সেউজী সেউজী সেউজী অ' সেউজী ধৰণী ধুনীয়া শীৰ্ষক গীতটি।

আমৈসকল ভাৰত উপমহাদেশৰ অন্তৰ্গত উত্তৰ পূবত অৱস্থিত অপূৰ্ব সুন্দৰ ৰাজ্য অসমক পাৰ্বত্য অঞ্চল সমভূমি উপত্যকা নদ নদী আদিৰে প্ৰকৃতিয়ে এক অপৰূপ ৰূপ প্ৰদান কৰিছে। অসমৰ বুকুৱেদি বৈ গৈ বাংলাদেশত প্ৰৱেশ কৰা মহাবাহু ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে গঢ়ি উঠিছে নৈপৰীয়া সভ্যতা আৰু সংস্কৃতি। বুঢ়ালুইত আৰু ইয়াৰ উপনৈসমূহে অসমৰ বুকুত সৃষ্টি কৰিছে বিস্তীৰ্ণ বননিৰ। কাজিৰঙা, মানাহ, ডিব্ৰু চৈখোৱা, ওৰাং, নামেৰি, দিহিং পাটকাই, ৰাইমনা আদি ৰাষ্ট্ৰীয় উদ্যান আৰু বহুকেইখন অভয়াৰণ্য, সংৰক্ষিত বনাঞ্চল আদিৰে পৰিপূৰ্ণ অসমৰ জৈৱ বৈচিত্ৰ সেইবাবেই অতুলনীয়। মৌচুমী বায়ুৰ প্ৰভাৱ থকা অসমৰ জলবায়ু দেশৰ অন্য ঠাইৰ তুলনাত অতিশয় স্বাস্থ্যসন্মত। বৰষুণৰ মাত্ৰাও অত্যাধিক হোৱাৰ বাবে অসমত খৰাঙৰ প্ৰভাৱ আন ৰাজ্যতকৈ বহু কম আৰু সেয়েহে অসমৰ জৈৱ বৈচিত্ৰ দেশৰে অন্য প্ৰান্ততকৈ বহু পৰিমাণে চহকী। চিৰসেউজ অৰণ্য, তৃণভূমি, অৰ্কিড, বিভিন্ন প্ৰজাতিৰ স্থলচৰ আৰু জলচৰ জীৱ, বিভিন্ন প্ৰজাতিৰ চৰাই আদিৰে অসমৰ জৈৱ বৈচিত্ৰ বহু বেছি চহকী। কিন্তু অতিকৈ দুখৰ বিষয় যে দেশে প্ৰান্তে প্ৰান্তে চলিছে অৰণ্যৰ অবাধ ধ্বংসযজ্ঞ। গতিকে এই বন মহোৎসৱ অথবা ফৰেষ্ট ফেষ্টিভেলৰ এটাই উদ্দেশ্য যে আমি আমাৰ প্ৰকৃতিক ৰক্ষা কৰিব লাগিব। আমাৰ দেশৰ সেউজ অঞ্চলৰ পৰিসৰ আমিয়ে বৃদ্ধি কৰিব লাগিব। আহকচোন এইখিনিতে শুনি লওঁ দীপালী বৰঠাকুৰৰ কণ্ঠৰ এই গীতটি।

প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানত আমি বন মহোৎসৱ সপ্তাহ সম্পৰ্কে কিছু কথা পাতিলোঁ। আমি আশা ৰাখিম এই বন মহোৎসৱ সপ্তাহ সফল হ'ব আৰু আমাৰ প্ৰত্যেকজন শ্ৰোতাই বন মহোৎসৱ সপ্তাহ সফল কৰাত সহযোগিতা আগবঢ়াব। আমি প্ৰত্যেকেই আমাৰ প্ৰকৃতিৰ প্ৰতি দায়িত্বশীল হ'ম। মানুহৰ কল্যাণৰ বাবেই অৰণ্যৰ ৰক্ষণাবেক্ষণ আৰু ন ন অৰণ্য সৃষ্টি আজিৰ দিনত একান্তই প্ৰয়োজনীয় হিচাপে বিবেচিত হৈছে। অন্যথা মানুহৰ লগতে সমগ্ৰ পৃথিৱীৰে অস্তিত্ব এদিন বিপদাপন্ন হৈ পৰিব। আহক প্ৰিয় শ্ৰোতা, আমি এই বন মহোৎসৱ সপ্তাহ সফল কৰি তোলোঁ। আমি প্ৰত্যেকেই আমাৰ ধৰণীখনক আৰু অধিক সেউজীয়া কৰি তোলাত নিস্বাৰ্থভাৱে কাম কৰোঁ। প্ৰথমেই আহকচোন আমি আৰম্ভ কৰোঁ নিজৰ ঘৰখনৰ পৰাই। নিজৰ ঘৰখনৰ প্ৰত্যেকজন সদস্যৰ নামত একোটিকৈ গছপুলি ৰুওঁ, সেই গছপুলিটোক প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰোঁ। প্ৰথমেই নিজৰ ঘৰখন, তাৰ পাছত আমাৰ গাঁওখন, সমাজখন, ঠিক এনেকৈ আমি এখোজ এখোজকৈ আগুৱাই আমাৰ পৃথিৱীখনক সেউজীয়া কৰি তুলিম। প্ৰিয় শ্ৰোতা, সময়ে ইংগিত দিছে অনুষ্ঠান সামৰাৰ। অনুষ্ঠানৰ শেষত আহক শুনো এই গীতটি।

আশা ৰাখিছোঁ শ্ৰোতাসকলে গীতটি শুনি ভাল পালে। সময়ে ইংগিত দিছে অনুষ্ঠান সামৰাৰ। ইমানতে মই হিৰণ্য প্ৰভা দিহিঙে বিদায় লৈছোঁ। নমস্কাৰ, কুশলে থাকক, শান্তিৰে থাকক।

এইখিনিতে শ্ৰোতাক জনাই থওঁ যে আজি নিশা 9:15 বন মহোৎসৱ সপ্তাহ উপলক্ষে আগবঢ়োৱা হ'ব এটি বিশেষ অনুষ্ঠান। এই অনুষ্ঠানত আগবঢ়োৱা হ'ব জাগীৰোডৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ খণ্ড বন বিষয়া কল্পজিৎ দত্তৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। লগতে শুনিবলৈ পাব জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অপূৰ্ব দাস আৰু দক্ষিণ সূতাৰ গাঁৱৰ শ্ৰোতা মাধৱ হাজৰিকাৰ মতামত।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টছত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে শিক্ষকৰ অনুষ্ঠান আৰু 6 বজাত অসমীয়া আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া 6 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি নতুন দিল্লীত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী সাক্ষাৎ, অহা 5 জুলাইত হ'বলগীয়া অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ, আৰু ডিব্ৰুগড়ৰ জলসম্পদ আৰু ন্যায় বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ পৰ্যালোচনা বৈঠক। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে। বিভিন্ন জিলাত বান কমিছে যদিও ইয়াৰ পাছৰ পৰিস্থিতি অধিক জটিল হোৱা দেখা গৈছে। দিছপুৰত কালি এখন পৰ্যালোচনা বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কিৰেণ ৰিজিজুক ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰি মুখ্য সচিব ডঃ ৰবি গোটাই কয় যে ৰাজ্যত বৰ্তমানলৈকে 75,000 লোক বানত ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰে সৰ্বাধিক ক্ষতিগ্ৰস্ত ধেমাজি জিলাত প্ৰায় 50,000 লোক বানৰ কবলত পৰাৰ লগতে বানত এজন লোকৰ মৃত্যু হৈছে। এই সন্দৰ্ভত আমাৰ ধেমাজিৰ সংবাদদাতাই এইদৰে কয়।
1: চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ডাৱৰ বিস্ফোৰণৰ ঘটনাই লখিমপুৰ জিলাতো বাৰুকৈ প্ৰভাৱ পৰে। অৰুণাচলৰ গাতে লাগি থকা লখিমপুৰৰ কেইবাখনো গাঁও বানৰ কবলত পৰিছিল যদিও বৰ্তমান বিপদসীমাৰ ঊৰ্ধত আছে। বানপানীয়ে ব্ৰহ্মপুত্ৰ মথাউৰিৰ লখিমপুৰৰ ঢকুৱাখানাৰ মাটমৰা, টাকাৰচুক আদি অংশতে প্ৰভাৱ পেলাইছিল। ঢকুৱাখানা ৰাজচক্ৰৰ অন্তৰ্গত হাঁহি পঞ্চায়তৰ বৃহত্তৰ নেমুটেঙানী, কঠালগুৰি, গোৰখালী আদি অঞ্চলত লাইপুলীয়া নৈয়ে খহনীয়াৰ সৃষ্টি কৰে। শেহতীয়াকৈ ঘিলামৰা উন্নয়নখণ্ডৰ চাম্পৰা অঞ্চলত বাঢ়নী পানীৰ ফলত গোগামুখ ঢকুৱাখানা সংযোগী 22 নম্বৰ ৰাজ্যিক ঘাইপথৰ এটা অংশ বুৰ গৈ যাতায়াতৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি কৰে। অসম চৰকাৰৰ লোক নিৰ্মাণ আৰু জলসম্পদ বিভাগৰ বিষয়াবৰ্গৰ সৈতে স্থানীয় বিধায়ক নৱকুমাৰ দলে বানপানী হোৱা স্থানসমূহ পৰিদৰ্শন কৰি তাৎক্ষণিক পৰিস্থিতি নিয়ন্ত্ৰণৰ তথা ভৱিষ্যতে যাতে এনে পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সংশ্লিষ্ট বিষয়াবৰ্গৰ সৈতে ইতিমধ্যে আলোচনাত মিলিত হৈছে।
0: জিলাখনত 8 জন লোক এতিয়া সন্ধানহীন হৈ আছে বুলি মুখ্য সচিবগৰাকীয়ে উল্লেখ কৰে। ইপিনে উদ্ধাৰ আৰু সাহায্য অভিযান চলোৱাৰ বাবে NDRF আৰু SDRFৰ দল নিয়োগ কৰা হৈছে। তদুপৰি বানত ক্ষতিগ্ৰস্ত জিলাসমূহত জৰুৰী সময়ত সহায় কৰিব পৰাকৈ ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীকে ধৰি অতিৰিক্ত বাহিনী সাজু কৰি ৰখা হৈছে বুলি তেওঁ উল্লেখ কৰে। শ্ৰীকোটাই লগতে কয় যে ধেমাজি জিলাত স্থাপন কৰা 6টা আশ্ৰয় শিবিৰত বৰ্তমানেও প্ৰায় 1,000 লোকে আশ্ৰয় লৈ থকাৰ উপৰিও ৰাজ্যৰ প্ৰায় 59টা স্থানত জৰুৰী বান সাহায্য বিতৰণ কেন্দ্ৰৰ জৰিয়তে বানত ক্ষতিগ্ৰস্ত লোকলৈ খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হৈছে। একেদৰে ধেমাজি আৰু লখিমপুৰ জিলাকে ধৰি ৰাজ্যৰ প্ৰায় 7,000 হেক্টৰ কৃষিভূমি বানত ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে বিশ্বনাথ আৰু গোলাঘাট জিলাৰ প্ৰায় 1,380 হেক্টৰ ভূমি খৰাঙৰ কবলত পৰিছে বুলি মুখ্য সচিবগৰাকীয়ে প্ৰকাশ কৰে। পৰ্যালোচনা বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীচৌহানে কয় যে অসম আৰু অৰুণাচল প্ৰদেশৰ বান পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অন্তৱৰ্তী প্ৰতিবেদন দাখিল কৰা হ'ব। ৰাজ্য দুখনত বানৰ ক্ষয় ক্ষতিৰ চূড়ান্ত মূল্যায়নৰ পাছত কেন্দ্ৰীয় চৰকাৰে যাৱতীয় সাহায্য আগবঢ়াব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিভিন্ন খণ্ডৰ উন্নয়নৰ বিষয় লৈ আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে মীন, পশুপালন আৰু দুগ্ধ উৎপাদন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙক সাক্ষাৎ কৰে আৰু মীন তথা দুগ্ধ উৎপাদন খণ্ডত ৰাজ্যৰ সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰৰ বিশদভাৱে আলোচনা কৰে। সামাজিক মাধ্যমযোগে বৈঠকৰ সবিশেষ তথ্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে আলোচনাত মাছৰ উৎপাদন আৰু ৰপ্তানি বৃদ্ধি কৰি মীন পালন খণ্ডত ৰাজ্যৰ অপাৰ সম্ভাৱনাৰ সদ্ব্যৱহাৰৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰে। তেওঁ কয় যে অনাগত সময়ত তেওঁলোকে এই অৱধাৰণাসমূহ ফলাফললৈ ৰূপান্তৰিত কৰাৰ বাবে কাম কৰিব আৰু ইয়াৰ ফলত অসম দেশৰ গুৰুত্বপূৰ্ণ মীন উৎপাদন তথা ৰপ্তানি কেন্দ্ৰ হিচাপে পৰিগণিত হ'ব। দুগ্ধ উৎপাদন খণ্ড সন্দৰ্ভত ডঃ শৰ্মাই কয় যে বৈঠকত পশু চিকিৎসা সুবিধাৰ সম্প্ৰসাৰণ, পশু ঔষধি কেন্দ্ৰ স্থাপন, টেট্ৰাপেক তথা দুগ্ধ পাউডাৰ প্ৰকল্প স্থাপন আৰু কৃত্ৰিম প্ৰজননৰ জৰিয়তে পশুধনৰ শ্ৰীবৃদ্ধিৰ পথ প্ৰশস্ত কৰি দুগ্ধ সমবায় খণ্ডৰ সুদৃঢ়কৰণৰ লৈ আলোচনা কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে আলোচনাৰ অন্তত সামাজিক মাধ্যমযোগে মীন খণ্ডত অসমৰ অপাৰ সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰক লৈ আলোচনা কৰা বুলি প্ৰকাশ কৰে। আলোচনাৰ ফলাফলক লৈ আস্থা প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সমন্বিত প্ৰচেষ্টাই অসমৰ মীন আৰু দুগ্ধ উৎপাদন খণ্ডৰ বিকাশ ত্বৰান্বিত কৰিব। এই প্ৰচেষ্টাই ৰাজ্যখনৰ কৃষক, উদ্যমী আৰু গ্ৰামাঞ্চলৰ জনসাধাৰণক বিশেষভাৱে উপকৃত কৰিব বুলি তেওঁ মন্তব্য কৰে। বৈঠকত মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব ডঃ কে কে দ্বিবেদী, অসম ভৱনৰ আৱাসিক আয়ুক্ত কবিতা পদ্মনাভন আৰু সংশ্লিষ্ট মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। ইয়াৰ পিছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুক সাক্ষাৎ কৰে। সাক্ষাৎকালত ডঃ শৰ্মাই অসমৰ বান পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ অহাৰ বাবে মন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বানত ক্ষতিগ্ৰস্ত প্ৰতিগৰাকী লোকৰ জীৱন জীৱিকা স্বাভাৱিক কৰি তোলাৰ বাবে দ্বৈত ইঞ্জিনযুক্ত চৰকাৰে তৎপৰতাৰে কাম আগবঢ়াই নিব। দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰীগৰাকীয়ে আজি অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কিঞ্জাৰাপু ৰামমোহন নাইডুৰ সৈতেও বৈঠকত মিলিত হয়। ৰাজ্যৰ বন তথা পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বন বিভাগৰ বাবে চাৰিখন নতুন আঁচনিৰ বিষয়ে ঘোষণা কৰিছে। বন মহোৎসৱ উপলক্ষে পবিতৰা অভয়াৰণ্যত গছপুলি ৰোপণ কাৰ্যসূচীত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্যত অহা 10 আগষ্টৰ পৰা বৃক্ষবন্ধু আঁচনিৰ অধীনত 10 লাখ ছাত্ৰ ছাত্ৰীৰ জৰিয়তে 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। গছপুলিসমূহ তদাৰক কৰাৰ বাবে এগৰাকী জব কাৰ্ড কৰ্মীক বিশেষ দায়িত্ব দিয়া হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ফলবাৰী নামৰ আঁচনিৰ বিষয়ে ঘোষণা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ থলুৱা বজাৰতে ফল মূলসমূহ সংৰক্ষণৰ উদ্দেশ্যে বন বিভাগে এই আঁচনি গ্ৰহণ কৰিছে। জন্মদিন সেউজ সপ্তাহ শপত উদ্যান শীৰ্ষক আন এখন আঁচনিৰ সবিশেষ সদৰি কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ অধীনত ৰাজ্যৰ প্ৰতিটো বনৰক্ষী বিষয়াৰ কাৰ্যালয়ত এখন উদ্যান স্থাপনৰ লক্ষ্য লোৱা হৈছে। বন বিভাগৰ তত্বাৱধানত থকা এই উদ্যানত সকলোৱে নিজৰ জন্মদিনত এজোপাকৈ গছপুলি ৰোপণ কৰি পৰিৱেশ সেউজীয়া কৰাত সহায় কৰিব। মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ চৰচাপৰিসমূহ বনাঞ্চললৈ ৰূপান্তৰিত কৰাৰ বাবে বন বিভাগে চৰচাপৰি সেউজকৰণ আঁচনি নামৰ এখন নতুন আঁচনি গ্ৰহণ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অহা 5 জুলাইত হ'ব লগা অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা লৈছে। কামৰূপ জিলাৰ দণ্ডাধীশ দেৱকুমাৰ মিশ্ৰই এই পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা অনুসৰি 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰীক্ষাৰ্থী আৰু পৰীক্ষা পৰিচালনাৰ বাবে অনুমোদিত বিষয়াসকলৰ বাহিৰে আন লোকৰ সমাৱেশ নিষিদ্ধ কৰা হৈছে। কোকৰাঝাৰ জিলাতো অনুৰূপ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই পৰীক্ষা স্বচ্ছ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসন আৰু অসম লোকসেৱা আয়োগৰ সমন্বয়ত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে নিৰাপত্তা আৰু প্ৰশাসনিক ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি পৰীক্ষাৰ্থীয়ে আয়োগৰ সকলো নীতি নিৰ্দেশনা মানি চলিব লাগিব। সকলো পৰীক্ষাৰ্থীকে কিছু আগতীয়াকৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছে। তেজপুৰতো APSC পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। দৰং মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ত হ'ব লগা এই পৰীক্ষাৰ স্বচ্ছতা তথা নিৰাপত্তা সুনিশ্চিত কৰিবলৈ জিলা দণ্ডাধীশে নিৰ্দেশ দিছে। নলবাৰী জিলাৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয় আৰু নলবাৰী কলেজত এই পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। পৰীক্ষা কেন্দ্ৰৰ বাহিৰত শান্তি শৃংখলা বিঘ্নিত হোৱাৰ আশংকা কৰি জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বৈধ নিযুক্তিপ্ৰাপ্ত বিষয়াসকলৰ বাহিৰে কোনো লোক উপস্থিত থাকিব নোৱাৰিব। তদুপৰি পৰীক্ষা কেন্দ্ৰলৈ মোবাইল ফোন, স্মাৰ্ট ঘড়ীকে ধৰি কোনো ধৰণৰ বৈদ্যুতিন আহিলা লৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। বজালী জিলাতো অসম লোকসেৱা আয়োগৰ পৰীক্ষা সুকলমে শান্তিপূৰ্ণ আৰু নিকা পৰিৱেশত সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনে আইন অনুসৰি নিষেধাজ্ঞাসমূহমূলক আদেশ জাৰি কৰিছে। আন্তঃৰাষ্ট্ৰীয় সমবায় দিৱসৰ লগত সংগতি ৰাখি 29 জুনৰ পৰা 6 জুলাইলৈ পালন কৰা কেন্দ্ৰীয় সমবায় মন্ত্ৰালয়ৰ 5ম প্ৰতিষ্ঠা দিৱস উদযাপনৰ অংশ হিচাপে আজি জখলাবন্ধাৰ দ্বাৰবাগৰী সমবায় সমিতি লিমিটেডৰ বাগজান শাখা কাৰ্যালয়ত সমবায় দিৱসৰ আয়োজন কৰা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা তথা বিজ্ঞান প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই বিজ্ঞান প্ৰযুক্তিৰ ব্যৱহাৰেৰে কিদৰে সমবায় খণ্ডৰ উত্তৰণ ঘটাব পাৰি সেই বিষয়ে আলোকপাত কৰে। ডিব্ৰুগড় জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জলসম্পদ আৰু ন্যায় বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ সভাপতিত্বত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। সভাত সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰা, ৰাজ্যসভাৰ সাংসদ তেৰেছ গোৱালা, বিধায়ক প্ৰশান্ত ফুকন, তৰংগ গগৈ, বিনোদ হাজৰিকা, চক্ৰধৰ গগৈ, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডঃ চৈকত পাত্ৰ উপস্থিত থাকে। ৰাজ্যৰ বান পৰিস্থিতিৰ সামান্য উন্নত, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি নতুন দিল্লীত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। নিবেদন কৰিছোঁ কৃষকসকলৰ উদ্দেশ্যে প্ৰচাৰ কৰা অনুষ্ঠান কৃষকবাণী।

0: শ্রোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিছো কৃষক বাণী। প্ৰিয় কৃষক বন্ধু, অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছো কথোপকথন। এই শিতানত আমাৰ আজিৰ বিষয় হৈছে পশুধনৰ বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ। এই বিষয়ক এলানি আলোচনা ইয়াত ভাগ লৈছে হাতীচুং ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসক ডক্টৰ নৱজ্যোতি বৰা আৰু তেখেতৰ সৈতে কথা পাতিছে আমাৰ প্ৰতিনিধিয়ে। আজি শুনক এলানি কথা বতৰাৰ প্ৰথম খণ্ড। প্ৰিয় কৃষক বন্ধু, বৰ্তমান বাৰিষাৰ সময়। এই সময়ছোৱাত আমাৰ পশুধনসমূহৰ যথেষ্ট বেমাৰ আজাৰ হোৱা দেখা যায়। এই বাৰিষাৰ সময়ছোৱাত আমি পশুধনখিনি কেনেদৰে যত্ন ল'ব লাগিব, তেওঁলোকক কি কি ভেকচিন দিব লাগিব, আৰু যদি কোনো পশুধনৰ বেমাৰ আজাৰ হোৱা দেখা যায় তেতিয়াহ'লে আমি তাৰ প্ৰতিকাৰ আমি কেনেদৰে কৰিব লাগিব, এই সকলো কথা পাতিবলৈ আজি আমি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ হাতীচুং ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসক ডক্টৰ নৱজ্যোতি বৰাক। নমস্কাৰ।
1: নমস্কাৰ।
0: হয়, মই আপোনাক আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ কৃষক বাণী অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। প্ৰথমে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, বৰ্তমান সময়ত যিহেতুকে আমাৰ গ্ৰাম্যাঞ্চলত পশুধনৰ যথেষ্ট বেমাৰ আজাৰ হোৱা দেখা গৈছে, এই সময়ছোৱাত গৰুবিলাকৰ লাম্পি স্কিন ডিজিজ এই বেমাৰটো বৰ্তমান হৈ থকা দেখা গৈছে, গতিকে এই বেমাৰৰ পৰা হাত কেনেদৰে সাৰিব পাৰি, এই বেমাৰৰ লক্ষণ কি, বেমাৰ যেতিয়া আৰম্ভ হ'ব তেতিয়া আমি তৎকালীনভাৱে কি কৰিব লাগিব, এই কথাখিনি জানিম প্ৰথমে আপোনাৰ পৰা।
1: এইবাৰ নগাঁও জিলাত এই বছৰৰ প্ৰথম মাহৰ পৰাই বিভিন্ন ধৰণৰ বেমাৰে পশুধনবিলাকক আগুৰি ধৰা দেখা পোৱা গৈছে। ইয়াৰ ভিতৰত দেখা উল্লেখযোগ্য বেমাৰ আপুনি কোৱাৰ মতেই চবকা, লাম্পি ডিজিজ আৰু আফ্ৰিকান চুৱাইন ফিভাৰ। এতিয়া আপুনি কৈছে লাম্পি ডিজিজৰ বিষয়ে ক'বলৈ গ'লে, লাম্পি ডিজিজ হ'ল এবিধ ছালত হোৱা বেমাৰ আৰু গৰুৰ বেমাৰ, আৰু ইয়াৰ মহতো হয়, কিন্তু ছাগলী, গাহৰি বা মানুহৰ গালে এই বেমাৰ বিয়পি নাযায়। কাৰণ হিচাপে ইয়াৰ হৈছে সংক্ৰমণ হয়, আৰু ইয়াৰ বেমাৰৰ যোনটো পজিটিভ এজেণ্ট, সেই পজিটিভ এজেণ্টটো হৈছে এবিধ ভাইৰাছ, আৰু এই ভাইৰাছটোৱে লাম্পি স্কিন ডিজিজ কৰে, আৰু এই ভাইৰাছটো গুড পক্স ভাইৰাছৰ লগত মোটামুটি ৰিলেটেড, আৰু এই ভাইৰাছটোক আমি কেপ্ৰি পক্স ভাইৰাছ বুলি কওঁ। আৰু ইয়াৰ যোনটো সংক্ৰমণ হয়, সংক্ৰমণটো সাধাৰণতে মাখি বা চিকৰা, মহ, এইবিলাক যিবিলাক ইনচেক্ট আছে এই ইনচেক্টে কামুৰিলে সংক্ৰমণ হোৱাৰ চান্সটো খুব বেছি। বিশেষকৈ এই মনচুন মানে এই সময়ছোৱাখিনিত তাৰমানে প্ৰত্যক্ষভাৱে এই সময়খিনিত আপোনাৰ বীজা মহ মাখি এইবিলাক যথেষ্ট বেছি হয়, সিহঁতে আহি গৰুখিনিক কামুৰে, কামুৰিলে এই বেমাৰটো হ'ব পাৰে। আৰু বীজাণুযুক্ত অইন বেমাৰ, অইন বেমাৰী গৰুৰ পৰা যদি তাৰ বীজাণুযুক্ত লালটি, নাকৰ শেঙুন, ঘাঁৰ, চকুৰা বা গাখীৰ এইবিলাকৰ লগত যদি সংস্পৰ্শলৈ আহে ভাল গৰু, তেতিয়াও হ'ব পাৰে। আৰু এই ধৰক আপোনাৰ এপ্ৰিল টু অক্টোবৰ মাহটো এই বেমাৰবিলাক হোৱাৰ চান্সটো খুব বেছি। তাৰমানে মহে কামোৰা বা মাখিয়ে বা ইনচেক্টে কামোৰাৰ 4-14 দিনৰ পিছত এই বেমাৰটোৰ লক্ষণবিলাক এনেদৰে হয় যে জ্বৰ উঠে। জ্বৰ মানে 40-41 ডিগ্ৰী চেলচিয়াছলৈকে হয়, প্ৰায় 8-9 দিন ধৰি এই বেমাৰ জ্বৰ গাত থাকে, খাবলৈ মন নকৰে, গাত তীব্ৰ বিষ হয়, আৰু ছালত গুল, গোটা, গেঠেলা মৰা টেমুনা হয়, টেমুনাবিলাক প্ৰায় 0.5 চেণ্টিমিটাৰৰ পৰা প্ৰায় 5 চেণ্টিমিটাৰমান জোখৰ হয়। গোটেই দেহত, ডিঙিত, ঠেঙত, উহাৰত, স্ক্ৰটামত, চকুৰ পতাত আৰু পিঠিত দেখা যায়। ঠেং, গলবিচনী, বুকু উখহি পৰে, আৰু লেঙেৰা হয়, খোজকাঢ়িবলৈ মন নকৰে, এই তীব্ৰ বিষ যে ঘৰ গাত থাকে সেইটো কাৰণে। আৰু এইটো বেমাৰ লাহে লাহে আগবাঢ়ি গৈ থাকিলে টিমুৰমানাবোৰ কেতিয়াবা ফাটি যাব পাৰে, ঘাঁৰ চকুৰাবোৰ এৰাই যায়, ঘাঁৰ তলে তলে ছালৰ কাষেদি যিহেতু ছালৰ বেমাৰ মঙহত নধৰেগৈ, মাজত এবিধ মানে একদম হোমোজেনাইজ এটা পুজৰ সৃষ্টি হয়, হ্যাঁ আমাৰ লোচন জাতীয় বস্তুবিলাক যেনেকুৱা তেনেকুৱা ধৰণৰ এটা পুজ সৃষ্টি হয় আৰু এইটো আলাপচা নুশুকায়। তাত আকৌ মাখি আহিলে মাখিয়ে এনেকৈ পোক দিয়ে, কেতিয়াবা ইহঁতৰ এনেকুৱা হৈ যায় নিউমনিয়াও হ'ব পাৰে, তাৰপৰা এবৰ্চন হ'ব পাৰে, কেতিয়াবা মতা গৰু ইনফাৰ্লিটিও হ'ব পাৰে। আৰু সেই সময়তে দেখা পাব যে নাক চকুৰ এটি বা মুখত ঘাঁ লাগে বা চকুৰ পৰা পানী ওলায়, খাব নোৱাৰা হয়। আৰু গাখীৰ উৎপাদনো দেখা পাওঁ প্ৰায় 50-90% কমি যায়। আৰু পোৱালিৰ মৃত্যু হয় কিন্তু কম, তাৰমানে 1-5% মৰে, ইয়াৰ ভিতৰত পোৱালি বেছি আৰু বৰ্ণসংকৰ গৰুৰ ক্ষেত্ৰত এইটো বেছিকৈ দেখা পোৱা যায়।
0: হয়, গতিকে এইখিনি যিহেতুকে ৰোগৰ লক্ষণ আৰু তাৰ কাৰণেতো আমি সাৱধানতা হ'বই লাগিব, সাৱধান হ'ব লাগিব, কেনেধৰণে সাৱধান হ'ব লাগিব?
1: সাৱধান হ'ব বুলি ক'লে আমাৰ যিহেতু এইটো ভাইৰাছৰ বেমাৰ, ইয়াৰ চিকিৎসা সাধাৰণতে নাই,
0: কিন্তু
1: ভেকচিন কৰিব
0: লাগিব।
1: কিন্তু আমি অসমত ভেকচিন কৰোঁ, যোৱা বছৰ আমি কৰিছোঁ, যোৱা বছৰ মানে আমি এই শেহতীয়া প্ৰায় এপ্ৰিল মানলৈকে কৰিছোঁ। তথাপিতো কিছু কিছু গৰু থাকি যায়, কিছু গৃহস্থই গোপালকে গৰুক ভেকচিন দিবলৈ ইচ্ছা নকৰে, গাভিনী থাকিলে ইচ্ছা নকৰে, আৰু তেওঁলোকক যদিও আমি বুজাই আছোঁ প্ৰতিবাৰে, আগতে সংখ্যাবোৰ বাঢ়িছে ভেকচিন দিয়া দিব বিচৰা এটুকুৰ গোপালকৰ সংখ্যা, সেইবিলাক গৰুৱে কেতিয়াবা এই বেমাৰটো বাহক হিচাপে কঢ়িয়াই লৈ ফুৰে। আৰু ইনচেক্টটো কণ্ট্ৰল কৰিব লাগিব, মহ মাখি চিকৰা, গতিকে আপোনাৰ ওচৰত যদি পুখুৰী থাকে বা তেনেকুৱা পানী জমা হৈ থকা জেগা থাকে য'ত আপোনাৰ মহ মাখিবিলাক বেছিকৈ জন্ম হ'ব পাৰে, আৰু চিকৰা থাকিলে চিকৰাৰ ঔষধ খুৱাই বা গোহালিটো ভালদৰে ডিছইনফেক্টেন কৰি থ'ব পাৰে, আৰু বায়ু চিকৰিটি যোনটো জৈৱ সুৰক্ষা সেইটো মেইনটেইন কৰিব লাগে। জৈৱ সুৰক্ষাৰ বিষয়ত বাৰু মই পাছত কৈ আছোঁ গোটেইকেইটা বেমাৰৰ পিছত। আৰু চিকিৎসাৰ ক্ষেত্ৰত সাধাৰণতে তেনেকুৱা ডাইৰেক্ট চিকিৎসা নাই ভাইৰাছৰ বেমাৰ হিচাপে,
0: কিন্তু আগতীয়াকৈ সাৱধানতা ল'বই লাগিব,
1: ল'বই লাগিব। সাৱধানতাৰ ভিতৰত হৈছে কি, ভেকচিন প্ৰথম, তাৰপিছত ইনচেক্টালি
0: চাফা কৰা,
1: আৰু বায়' চিকিউৰিটিত যিকেইটা নিয়ম পালিব লাগে সেইকেইটা কৰিব লাগে। যদি ধৰক ঘৰত যদি ফটকে যদি এটা গৰু বেমাৰ লাগে, লগে লগে তাক অইন গৰু জাতটোৰ পৰা
0: আঁতৰ কৰাই ৰাখিব লাগে,
1: আৰু পশু চিকিৎসকৰ লগত যোগাযোগ কৰি জ্বৰৰ ঔষধ প্ৰয়োজন সাপেক্ষে আপোনাৰ ছেকেণ্ডেৰিয়েল বেক্টেৰিয়েল ইনফেকশ্যনটো ৰোধ কৰিবৰ কাৰণে এণ্টিবায়'টিকো দিবলগীয়া হ'ব পাৰে। আৰু সেই সময়ত যথেষ্ট গাৰ বিষ বা খাবলৈ মন নোযোৱা এনেকুৱা হোৱাৰ ফলত মানে সিহঁতৰ মুখতো কেতিয়াবা ঘাঁ লাগে, খাব কৰিব মন নাযায়, দুৰ্বল হয়, গতিকে সিহঁতক অলপ কোমল আহাৰ, ভিটামিনযুক্ত আহাৰ সেয়া যোগ দিব লাগে, আৰু পানীও সৰহকৈ খুৱাব লাগে। আৰু ঘাঁবিলাক আপোনাৰ 1% পটাছিয়াম পাৰ্মেংগেনেট দি পেলাই চাফা কৰি দিব লাগে। বেমাৰটো ভাল হৈ যায়গৈ এমাহ ডেৰমাহৰ পিছত, কিন্তু সেই গাৰ ছালত সেই দাগবোৰ ৰৈ যায়
0: আৰু গৰু দুৰ্বল হৈ যায়,
1: গৰু যথেষ্ট
0: দুৰ্বল হৈ যায়। হয়, আপুনি আৰু এটা কথা ক'লে যে গাভিনী অৱস্থাত ভেকচিন দিয়াটো বহুত মানে কৃষকে গোপালকে দিবলৈ নিবিচাৰে, আপোনালোকে তাৰ বাবে কেনেকুৱা ধৰণে সজাগতা কৰে, মানে কেনেকৈ সজাগ কৰে তেওঁলোকক?
1: আমি যিখিনি ভেকচিন গাভিনী অৱস্থাত

0: লাম্পি স্কিন ডিজিজ, তেওঁলোকে আমাক মানে দুখ দিয়ে যে আপোনালোকে ভেকচিনটো মাৰি থৈ যোৱাৰ কাৰণেহে বেমাৰটো লাগিল। এই কথাখিনি আমি তেওঁলোকক জনাওঁ যে FMD ভেকচিন মাৰিলে কেতিয়াও লাম্পি স্কিনৰ ডিজিজ নালাগে, বা এই লাম্পি স্কিনৰ ভেকচিন মাৰিলে কেতিয়াও FMD নালাগে, বা তেনেকৈ ধৰক HS আছে, BQ ভেকচিন আছে, এইবিলাক মাৰিলে ইটো বেমাৰ কেতিয়াও নালাগে। গতিকে ৰাইজে সেইটো যেন ভুল নুবুজে যে এটা নিৰ্দিষ্ট বেমাৰহে এই ভেকচিনটোৱে দ্বাৰা
1: প্ৰতিৰোধ কৰিব পাৰে,
0: বেমাৰৰ প্ৰতিৰোধ কৰিব পাৰে, সেইটোৱে, অইন বেমাৰ প্ৰতিৰোধ কৰিব নোৱাৰে
1: নোৱাৰে হয়।
0: আৰু এটা হৈছে কি, ৰাইজেভাৱে আজি আমি ভেকচিনটো মাৰি দিলোঁৱেই লগে লগে আজিৰে পৰাই যেন তেওঁলোকৰ প্ৰতিৰোধ, তাৰমানে ইমিউনিটি ডেভেলপ হ'ব লাগে, কিন্তু সেইটো নহয়। সেইটোৰ পৰা 14-21 দিনমান সময়ৰ পিছতহে প্ৰতিৰোধ ক্ষমতাটো
1: আহি যায়
0: ডেভেলপ হয়। কিন্তু সেই সময়খিনিৰ ভিতৰত বা যাৰ এই সময়তে যদি কিবা কাৰণে আমাৰ চকুত নপৰাকৈ যদি বেমাৰটো লাগি থাকে, হয়তো বেমাৰটোৱে দেখা দিব পাৰে, যিকোনো বেমাৰে দেখা দিব পাৰে। কিন্তু আমাৰ ভেকচিন দিয়াৰ 14-21 দিনৰ মূৰতহে তেওঁ
1: সবল হ'ব
0: প্ৰতিৰোধ কৰিব পাৰে।
1: আহিব
0: গতিকে ৰাইজৰ সেইটো এটা ভুল আছে, আমি জনাওঁ, কিন্তু ৰাইজে কিছুৱে মন কৰে, কিছুৱে আগ্ৰহ নকৰে জানিবৰ কাৰণে। গতিকে কৃষক ৰাইজে যেন মোৰ কথাষাৰ ভালদৰে মন দিয়ে।
1: আৰু এই ধৰি লওক এতিয়া লাম্পি স্কিন ডিজিজটো যেতিয়া হৈয়ে আছে বৰ্তমান সময়ত, ইয়াৰ বাবে ঘৰুৱা কিবা উপায় আছে নেকি? ঘৰুৱা কিছুমানে ধৰি লওক নিমপাত দিয়া দেখা যায় সেই ফোঁহাবোৰত, তেনেকুৱা কিবা আপুনি ক'ব নেকি ঘৰুৱাভাৱে প্ৰাকৃতিকভাৱে যিটো চিকিৎসা?
0: প্ৰাকৃতিকভাৱে চিকিৎসা বাদে নিমপাত দি কেতিয়াবা খুন্দি ঘাঁহবিলাকত লগাই দিয়ে, মাখি বা পোক নিদিবৰ কাৰণে, ডাইৰেক্ট তেনেকৈ নুশুকাব ঘাঁহটো, আৰু ঘৰ গোহালি ঘৰটোৰ ভিতৰত যদি তেনেকুৱাকৈ পিচি বা তাৰ পানী যদি নিমৰ অইল বা তেল যদি ছটিয়াই থৈ দিয়ে বা স্প্ৰে কৰে, তেনেহ'লে মহ মাখি কম হ'ব। কম হোৱাৰ লগে লগে যিহেতু এটা ইনচেক্ট বাইটৰ লগত এটা সংযোগ থকা বেমাৰ, যাৰ দ্বাৰা মানে বেমাৰটো ইটোৰ পৰা সিটোলৈ কঢ়িয়াই নিব পাৰে, গতিকে সেইটো ইনচেক্টবিলাক কমি গ'লে যথেষ্টখিনি আৰু ওচৰত মই যে ক'লো যে খাল বিল তেনেকুৱা যদি ডুবা তেনেকুৱা ঠাইবিলাক আঁতৰাই দিব লাগে, আৰু পাৰিলে এটুকুৰা আঁঠুৱা এটা তৰি থৈ দিলে ভাল। আৰু যদি মই আৰু কৈছো যে বেমাৰ হোৱাৰ লগে লগে বেমাৰী পোৱালিটো আঁতৰাই থৈ দিলে, থৈ দিয়াৰ লগে লগে তাক কামুৰি আহি যেন এটা ভাল গৰুক কামুৰিব নোৱাৰে মহ মাখি চিকৰাই, তেতিয়া নহ'ব। আৰু প্ৰত্যক্ষ যোনটো সংযোগ হয়, স্পৰ্শ হয়, ধৰক লেলাৱতীয়ে হওক, আপোনাৰ নাকৰ পানীয়ে হওক, শেঙুনিয়ে হওক, কেতিয়াবা গাখীৰ চাখীৰ দ্বাৰাতো বাঢ়ি যাব পাৰে, বেমাৰ লাগি যাব, গতিকে ছেপাৰেট কৰি দিব লাগে বেমাৰ হোৱা গৰুটোক। আৰু বাকীখিনি সিহঁতৰ মজিয়া এখন ধৰক চাফা কৰিব লাগে, তেনেকুৱা ধৰণৰ আমাৰ সহজে পৰাৰ ভিতৰত আমি পটাচিয়াম পাৰ্মেংগেনে দিও কৰিব পাৰোঁ, ৰাইজৰ তাত সাধাৰণতে ফেনাইল থাকে সেয়াও কৰিব পাৰে, ব্লিচিং পাউডাৰ কৰিব পাৰে, আমাৰ অফিচত ছডিয়াম হাইপ'ক্লোৰাইড চলিউশ্যন আছে, লৈ যাব পাৰে, আমি ৰাইজক দিছোঁ, বিশেষকৈ পিগাৰী ফাৰ্মাৰবিলাক বা FMD লগা বহুত ফাৰ্মাৰক আমি এই ছডিয়াম
1: আপোনালোকে দিছে
0: হাইপ'ক্লোৰাইড চলিউশ্যন দিছোঁ আমি চাফা কৰিব কাৰণে।
1: হয়, এতিয়া আমাৰ গোহালিবোৰত পানী জমা কৰি থয় এই গৰুৱে খাবলৈ, এইটো বাৰু উচিত নে? চাফা কৰি থাকিব লাগে, কেনেধৰণে এইটো সজাগ হ'ব লাগে?
0: যদি গোহালি ঘৰটোত আজিৰ পানীটো আজিয়ে খুৱাই বাকীখিনি ড্ৰেইন কৰি পেলাই যদি পেলাই দিয়ে, একো অসুবিধা নহয়। প্ৰথম কথা হৈছে পানীটো সদায় চাফা থাকিব লাগে, গোহালিত কেতিয়াবা দানা দি দিয়ে সেই দানা পাত্ৰটোত, সেই দানা পাত্ৰটোৰ দানাখিনি যদি সদায় চাফা নকৰে, তাত দানা পাত্ৰ দানাখিনি গেলিবলৈ ধৰিব,
1: বেক্টেৰিয়া লাগিব,
0: বেক্টেৰিয়া বা অন্য ধৰণৰ তাত ইনফেক্টেড হোৱাৰ নিচিনা চান্স এটা বহুত থাকে। আৰু সেয়া খালে যিহেতু ৰুমেন থকা এনিমেল, ৰুমেন মানে তেওঁলোকৰ পাকস্থলী, গৰুবিলাকৰ পাকস্থলী চাৰিটা, তাৰে প্ৰথম পাৰ্টটো ৰুমেন, তেতিয়া পেট ফুলি কেতিয়াবা মৰাৰ চান্স থাকে। গতিকে সদায় দানা পাত্ৰবিলাক চাফা কৰিব লাগে, পানীৰ পাত্ৰও চাফা কৰিব লাগে, আৰু পুৰণা দানা বা পানী নোখোৱাটো উচিত। এইখিনিতে কৈ থওঁ যে আমাৰ যেতিয়া অঞ্চলটোত এইবিলাক বেমাৰ লাগে, বেমাৰ লাগিলে সাধাৰণতে গৰুবিলাকক ৰেষ্ট্ৰিকশ্যন কৰি দিব লাগে, নিজৰ তাৰমানে বাউণ্ডৰীৰ ভিতৰত বা এটা নিজৰ
1: ৱাল
0: এলেকাৰ ভিতৰত ৰাখিব লাগে, ৰাজহুৱা ঠাইত বা ৰাজহুৱা গেৰ্জিং বা পথাৰত এৰি দিব নালাগে চৰিবলৈ বা এৰাল দিবলৈ নালাগে, ৰাজহুৱা পুখুৰী বা নদী এনেকুৱাত
1: পানীটো খুৱাব নালাগে। গতিকে আমাৰ কৃষক বন্ধুসকলে সজাগ হৈ থাকিব লাগে, তেতিয়াহে নিজৰ পশুধনখিনি বেমাৰৰ পৰা বচাব পাৰিব। এতিয়া আমি আহিম FMD খুৰা ফটা ৰোগ,

0: গৰুলৈ খুৰা ফাটে আৰু অলপ মুখত ঘাঁ লাগে, জ্বৰ উঠে, এনেধৰণৰ লক্ষণবিলাক হয়। গতিকে এই বেমাৰটোৰ বিষয়ে আপুনি লক্ষণ, ইয়াৰ প্ৰতিকাৰ, এই কথাখিনি আমাৰ কৃষক বন্ধুসকলক কওকচোন।
1: নৰিয়াৰ পৰা কিছু চবকা নাইবা এফ এম ডি, এই গোটেইকেইটা একেটা বেমাৰৰ নাম। এফ এম ডি ফুট এণ্ড মাউথ ডিজিজ, মুখ আৰু ভৰিত বেমাৰ। ই এবিধ অতি সংক্ৰামক বেমাৰ, ভাইৰেল বেমাৰ। এফ এম ডি বেমাৰ সাধাৰণতে এপথোৱাছ ভাইৰাছৰ দ্বাৰা হয়। ই অতি প্ৰত্যাহ্বানমূলক বেমাৰ, মানে আমাৰ ডায়েৰী ইণ্ডাষ্ট্ৰীৰ কাৰণে ই একদম অতি প্ৰত্যাহ্বানমূলক। আমাক মানে সি ভাবুকি দিব পৰা এটা বেমাৰ। সাধাৰণতে এই বেমাৰটো খুৰা ফটা পশুধন যেনে গৰু, মহ, ছাগলী, ভেড়া, গাহৰি ধে হয়। খুৰা ফটা এনে মানে সেইটো মনত ৰাখিব। এতিয়া লক্ষণবিলাকৰ ভিতৰত হৈছে কি, বেমাৰটো লগাৰ বীজাণুসমূহৰ 4-10 দিনমানৰ পিছতে জন্তুবিলাকৰ গাত যথেষ্ট জ্বৰ উঠে, খাবলৈ মন নকৰে, গাই গৰু গাখীৰো যথেষ্টভাৱে কমি যায়, মুখ আৰু ঠেঙৰ চাৰিওফালে কিছুমান সৰু সৰু পানীৰ জোলা সৃষ্টি হয়, মুখৰ পৰা লেলাৱতি পৰে, এইবোৰৰ বিষ থাকে। যোনবিলাক এটা ব্লিষ্টাৰ যে হয় বা মুখত জোলা বন্ধা বা ভৰিত যে জোলা বন্ধাৰ কথা কৈছোঁ, সৰু সৰু আমাৰ জ্বৰ খুঙৰ নিচিনা, এইবিলাকত যথেষ্ট বিষ থাকে। গৰু ম'হে খোজকাঢ়োঁতে যথেষ্ট কষ্ট অনুভৱ কৰে, কিছুমানে লেঙেৰাই খোজকাঢ়ে। যেতিয়া পানী জোলাবোৰ ফাটে, সেইবোৰ কেঁচা হৈ যায়, এইবিলাকত আকৌ ছেকেণ্ডেৰী বেক্টেৰিয়েল ইনফেকশ্যন লাগে, পোক দিয়ে, ঘাঁহবোৰ নুশুকায়, তাৰমানে এটা যথেষ্ট অশান্তিময় কষ্টকৰ
0: ৰোগ
1: এইটো। আৰু এই আপোনাৰ যাৰ ঘৰত গৰুটোৰ এই বেমাৰ হৈছে, স্পেচিয়েল এটা গোন্ধ থাকে, এই ঘাঁহ চাহবিলাকৰ গোন্ধ আছে। আপোনালোকে যদি এবাৰ এফ এম ডি লগা গৰু এটাৰ ওচৰত যদি ৰয় বা গোন্ধটো পায়, তেতিয়া আপোনালোকে ফটকে গোন্ধ পালেই গম পাব যে এইটো এফ এম ডিয়ে লাগিছে। তাৰপিছত সংক্ৰমণ ভাইৰাছবিধ অতি সহজে এটা জন্তুৰ পৰা ইটো জন্তুলৈ প্ৰত্যক্ষ সংযোগত, নাইবা সংক্ৰমিত পশুপামৰ সা সঁজুলি, বাচন বৰ্তন, খাদ্য, কাপোৰ, জোতা, চেণ্ডেল, কেতিয়াবা মটৰ গাড়ীৰ দ্বাৰাও সংক্ৰমিত হ'ব পাৰে। কেতিয়াবা নিৰ্দিষ্ট বতৰ অৱস্থাত এই ভাইৰাছবিধে বতাহৰ লগতো গতি কৰি পশুধনক আক্ৰমণ কৰিব পাৰে। এই বেমাৰটো হৈছে কি, এনেকুৱা আপোনাৰ ইহঁতৰ যোনটো বতৰৰ অৱস্থাৰ কথা যে ক'লোঁ, যদি বতৰৰ টেম্পাৰেচাৰ 50 ডিগ্ৰী চেলচিয়াছতকৈ কম থাকে আৰু বায়ুত যদি 55 মানে 55% যদি হিউমিডিটি কি আমাৰ বাষ্প বেছি থাকে, জলীয়ভাৱ বেছি থাকে, আৰু এটমস্ফিয়াৰটো যদি একদম ভাল হৈ থাকে, জেণ্টল হৈ থাকে, ই মানে এই বেমাৰটো সাধাৰণতে লগাটোৰ চান্স খুব বেছি, হাই ৰিক্স এইটো। আৰু এই যোনটো ভাইৰাছ, ই তাৰমানে অতি ঠাণ্ডাটো জীয়াই থাকিব পাৰে, হিউমিড অৱস্থাটো জীয়াই থাকিব পাৰে, আৰু ইহঁতে এই অৱস্থাটোত আৰু কম বতাহত ইটো ঠাইৰ পৰা সিটো ঠাইলৈ গতি কৰিব পাৰে। গতিকে এইটো এটা বৰ আচৰিত কথা। গতিকে এইবিলাক এই বেমাৰ যেতিয়া হৈ যায় অঞ্চলটোত, গতিকে গোটেই অঞ্চলটোত হৈ যায়। এতিয়া আপোনাক ক'লোঁ যে ডাইৰেক্ট কণ্টেক্ট আৰু এয়াৰবৰ্ণ দুয়োটাৰ দ্বাৰাই হ'ব পাৰে। গতিকে এটা ডাঙৰ কথা। আৰু যিহেতু আমি এই ভেকচিনৰ প্ৰথম প্ৰতিৰোধ হিচাপে বা প্ৰতিষেধক দিওঁ, ভেকচিন দিওঁ, ভেকচিনৰ ক্ষেত্ৰত আপোনাক এটা জনাওঁ, এফ এম ডি বেমাৰ পিকৰ্না ভাইৰাছ ডি ফেমিলি, মই প্ৰথমেই কৈছোঁ, এপথো ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয় সৃষ্ট। ইয়াৰ 7টা চিৰোটাইপ আছে, ভাগ আছে, সেইবোৰ হ'ল অ' এ চি এছিয়া 1, SAT1, SAT2 আৰু SAT3। এই 7বিধ ইমিউনলজিকেলি ডিষ্টিংক চিৰোটাইপ ভাইৰাছ এবিধৰ ভেকচিনে মাৰিলে, তাৰমানে এফ এম ডিৰো এবিধৰ অ'ৰ ভেকচিনটো মাৰিলে অ'টোহে প্ৰতিৰোধ কৰিব, এইটো নকৰে। আচৰিত কথা, কিন্তু ইয়াৰ ভিতৰত অ'টো একদম গোটেই গ্ল'বেলি আছে হাই, এইটোও আছে, প্ৰায়খিনিতে চিটো মোটামুটি নাইকিয়া হোৱা নিচিনাই হৈছে। এছিয়া ওৱানটো আমাৰ এই চাউথ মানে দক্ষিণ ভাৰত নৰ্থ দক্ষিণ ভাৰত এই অঞ্চলটোত আছে
0: আছে
1: আৰু এছ এ টি ওৱান টু থ্ৰী এইকেইটা সাধাৰণতে ছাউদাৰ্ণ আফ্ৰিকান টেৰিটৰীৰ মানে এইটো ভাইৰাছ সাধাৰণতে আমাৰ এইটো অঞ্চলত পোৱা নাযায়। কিছু কিছু অঞ্চলত হৈছে পশ্চিমীয়া দেশত ক'তটোত, কিন্তু আমাৰ ইয়াত নাই। গতিকে এই ভাইৰাছ কেইবিধৰ আমাৰ যিটো ভেকচিন আমি দিবলগীয়া হয়, গতিকে আমি ইয়াত এতিয়া এই শেহতীয়াকৈ মানে আমাৰ লাষ্ট আপোনাৰ 4 তাৰিখলৈকে আমাৰ ভেকচিনৰ দিন আছে, 4 জুলাইলৈকে আমি ভেকচিন কৰি আছোঁ। তাৰমানে এই ভেকচিনটোত অ' এ আৰু এছিয়া ওৱান চিৰ' টাইপ থকা প্ৰতিষেধক চিটা আমি দি আছোঁ বৰ্তমানেও। গতিকে আমাৰ 4 জুলাইলৈ এই ভেকচিন দি সম্পূৰ্ণ হ'ব। গতিকে এইটো হৈছে প্ৰথম আমাৰ প্ৰতিৰোধ কৰাৰ ব্যৱস্থা।
0: ইমান পৰে পশুধনৰ বিভিন্ন ৰোগ আৰু প্ৰতিকাৰ এই বিষয়ক আলোচনালানিৰ প্ৰথম খণ্ডটি শুনিলে। ইয়াত ভাগ ল'লে হাতীচুং ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসক ডক্টৰ নৱজ্যোতি বৰা আৰু তেখেতৰ সৈতে কথা পাতিলে আমাৰ প্ৰতিনিধিয়ে। ইয়াৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব কাইলৈৰ এই একে অনুষ্ঠানতে একে সময়তে। প্ৰিয় কৃষক বন্ধু, এইবাৰ আহিছোঁ আমাৰ কৃষক শিতানলৈ। এই শিতানত আমাৰ আজিৰ কৃষক বন্ধুগৰাকী হৈছে নগাঁও বিহৰী গাঁৱৰ প্ৰগতিশীল কৃষক শৰত বৰা। তেখেতৰ সৈতে থলিতে কথা পাতিছে আমাৰ প্ৰতিনিধি ইমৰাণ হুছেইনে।
2: আজি আমি উপস্থিত হৈছোঁহি নগাঁও জিলাৰ পানীখাইটিৰ সমীপৰ বিহৰী গাঁৱত আৰু ইয়াত এগৰাকী প্ৰগতিশীল কৃষকক লগ ধৰিছোঁ। তেখেত হৈছে শৰত বৰা। তেখেতে দুগ্ধ পামৰ লগত জড়িত, দুগ্ধ তেখেতসকলৰ এখন পাম আছে আৰু ইয়াত বহুতো কৃষক লগ লাগি তেখেতসকলে এটি ব্যৱসায় কৰিছে। আহকচোন আমি তেখেতৰ পৰা পোনপটীয়াকৈ শুনো। নমস্কাৰ।
3: নমস্কাৰ।
2: প্ৰথমে আপোনাৰ পৰিচয়টো দাঙি ধৰক।
3: মোৰ নাম শ্ৰী শৰত বৰা।
2: হয়।
3: মোৰ ঘৰ বিহৰী গাঁৱত।
2: হয়।
3: জিলা নগাঁও, অসম।
2: হয়। আপুনি দুগ্ধ পামৰ লগত জড়িত?
3: মই দুগ্ধ পাম, আমাৰ মধুবন এখন ছ'চাইটি আছে।
2: হয়।
3: তাতে 374 গৰাকী আমাৰ মেম্বাৰ আছে।
2: হয়।
3: তাৰোপৰিও আমি কৃষকৰ সুবিধাৰ্থে যোৱাবাৰ আমি প্ৰায় 30 কুইণ্টেল সৰিয়হ দিছিলোঁ। অসম নগাঁও এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা আনি পেলাই প্ৰায় 592 জন লোকক সেইটো ভাল সফল হৈছিলোঁ। তাৰপৰা আমি মাহ দিছিলোঁ, বুট দিছিলোঁ, মটৰ মাহ দিছিলোঁ, তাৰপিছতে তিল দিছোঁ, মাটিমাহ দিছোঁ। তেনেকৈ কৃষকসকলক অলপ সজাগ সচেতন কৰি পেলাই আগবাঢ়ি আহিছোঁ আৰু।
2: আপোনালোকৰ কিমান দিন হ'ল এই প্ৰচেষ্টা? প্ৰথমতে আপোনালোকে কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে?
3: 2021ত মই নিজেই পৰবীদাৰীৰ লগত যোগাযোগ কৰি মোৰ ঘৰৰ পৰা আহুলি তাক ৰাখি দিছিলোঁ।
2: আপোনাৰ তেতিয়া গৰু আছিলে?
3: গৰু এজনী আছিলে। তাৰপৰা আহুলি তাক ৰাখি দি পেলাই ঘৰে ঘৰে গৈ বহুত অনুৰোধ কৰি কৰি তেখেতসকলক আমাৰ ছ'চাইটিলৈ আনিলোঁ। অনাৰ পিছত এতিয়া তেখেতসকলে কিছুৱেতো 25 লিটাৰলৈকে গাখীৰ দিয়ে, কিছুৱে 1 লিটাৰো দিয়ে। তেনেকৈ আমাৰ 374জন মেম্বাৰ বৰ্তমান আছে। এতিয়া আমি পূৰবী ডেৰীত গাখীৰটো দিওঁ আৰু লগতে কৃষকসকলকো সেই সুযোগতে সজাগ কৰিবৰ কাৰণে এগ্ৰিকালচাৰ লগত যোগাযোগ কৰি
2: কৃষি বিভাগৰ লগত যোগাযোগ
3: কৰিছিলোঁ। তাৰপৰা প্ৰথম আমাক দিলে প্ৰায় 30 কুইণ্টেল সৰিয়হ। সেইখিনি প্ৰায় 2000 বিঘা মাটিত আমি সৰিয়হ খেতি কৰিছিলোঁ।
2: আপোনালোকে মানে সমজুৱাভাৱে
3: মানে প্ৰত্যেকে ব্যক্তিগত কৰিছে, কিন্তু বস্তুখিনি আমাৰ
2: পৰা গোটেইসকলে একেলগে মানে সমবেত হৈ পেলাই বিক্ৰী কৰিছে।
3: তাৰ উপৰিও সাৰো দিয়া ব্যৱস্থা কৰিছিলোঁ এগ্ৰিকালচাৰ বিভাগৰ পৰা, KVKৰ পৰা, শ্বিলঙনি ফাৰ্মৰ পৰা। আমি 3টা ডিপাৰ্টমেণ্টৰ পৰা বস্তু আনি পেলাই কৃষকসকলক দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। আৰু লগতে মোৰ নিজাববীয়া এটা অনুষ্ঠান আছে, এটা তেলৰ মিল আছে।
2: হয়।
3: তাতে ময়ো তাতে ব্যস্ত থাকোঁ আৰু যিখিনি সময় পাওঁ কৃষকসকলক সহায় কৰোঁ।
2: তেলৰ মিলটোৰ কথা যিহেতু আহিছে, আপুনি সৰিয়হৰ পৰা আনে বা তেল কেনেকৈ তৈয়াৰ কৰে বা ইয়াৰ বটলিং কৰে,
3: সেইবোৰ
2: আপোনালোকে বজাৰত বিক্ৰী কৰে, এই বজাৰ ব্যৱস্থা সম্পৰ্কে বা ইয়াৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটোৰ বিষয়ে কওকচোন।
3: তেলৰ বিষয়টো লৈ মানে মই 2024ত আমাৰ মহিলা আত্মসহায়ক গোটৰ পৰা আমাৰ মোৰ মালিকনীয়ে এটা তেলৰ মিল পাইছিলে, প্ৰায় 16 লাখমান টকাৰ এটা মিল আছিলে। তাৰে মোৰ অলপ ফাইনেন্স কৰি তেল মিলটো আনিছিলোঁ। তেলটো আছিলে আমাৰ মিলটো আছিল ডিজিটেল মিল, অট'মেটিক প্লেণ্ট, মানে তাত সৰিয়হটো আমি খালি বাকী দিলেই হ'ল, খুলি হৈ আমি উঠাব নালাগে, নিজে নিজে গোটেইখিনি হয়। আৰু ভেকুম ফিল্টাৰ আছিলে, ভেকুম ফিল্টাৰৰ আমাৰ তেলটো ফিল্টাৰ হয়। আৰু বৰ্তমান মই এতিয়া ঘৰৰ পৰাই তেলটো দি আছোঁ, দোকানত দিব পৰা হোৱা নাই, কিন্তু মই ঘৰৰ পৰাই যিখিনি দিছোঁ ডেইলি 30-40 লিটাৰ তেল মোৰ ঘৰৰ পৰাই যায়।
4: ঘৰৰ পৰাই মানে বেপাৰী আহিলে?
3: ঘৰৰ পৰাই মানে বেপাৰীক মই দিয়া নাই, মই এতিয়া বৰ্তমান মানে পাব্লিকসকলক দিছোঁ। এটা কাৰণেই, ভেজাল তেলটো নেখায় যদি এইটো তেল খায় নিজৰ শৰীৰ উপকৃত হোৱা আশাত এইটো ব্যৱস্থা কৰিছোঁ।
4: ইয়াৰ প্ৰতি লিটাৰৰ মূল্য খুচুৰা বা পাইকাৰী কেনেধৰণৰ এই বিষয়ে জনাব?
3: প্ৰতি লিটাৰ মূল্য মানে মই ন্যূনতম লৈছোঁ, একেবাৰে মানে কি ৰাইজক অলপ সুবিধা দি 180 টকা লিটাৰ, মানে অৰিজিনেল সৰিয়হ তেল, তাত কোনো মিক্স নাই। কিন্তু দাম বঢ়াব পাৰি, কিন্তু মানুহখিনিক সজাগ কৰিবৰ কাৰণে মই ৰেটটো কমাই ৰাখিছোঁ, যে ময়ো কিবা এটা পাওঁ, মানে মানুহখিনিও অলপ বুজক যে ভাল বস্তু এটা খাব লাগে, কিয়নো আজিকালি তেলত বহুত বিষাক্ত কিছুমান কেমিকেল দিয়ে, সেইটো কাৰণে মানে মই তেনেকুৱা ব্যৱস্থা এটা কৰিছোঁ।
4: আপুনি ক'লে কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত জড়িত বা কৃষি বিষয়ৰ কাৰ্যালয়ৰ লগত জড়িত, সেইসকল সমল ব্যক্তিয়ে আপোনালোকক কেনেদৰে দিহা পৰামৰ্শ দিয়ে বা কেনেধৰণৰ সুবিধা প্ৰদান কৰে এই বিষয়ে জনাওকচোন।
3: খুব ভাল দিহা পৰামৰ্শ, তাৰ মাজতে এটা কথা ক'বই লাগিব, আমাৰ কৃষি জিলা বিভাগৰ পৰা, তাৰপিছতে শ্বিলঙনি ফাৰ্মৰ পৰা, KVK-ৰ পৰা, আমাৰ অঞ্চলৰ 592 ঘৰ মানুহক যিখিনি আমি সৰিয়হ দিছিলোঁ, তেখেতসকলে ড্ৰোনৰ দ্বাৰা সাৰ সিঁচা ব্যৱস্থা কৰিছিলে, আৰু বহুত এখন ডাঙৰ মানে সভা পাতি তেখেতসকলে নিজে খৰচ বহন কৰি তেখেতসকলে মানুহখিনিক সজাগ কৰিছিল। আৰু আমাৰ তাতে এটা ক'ব লাগিব, আমাৰ যিখিনি কৃষি বিজ্ঞানী তেখেতসকলে বহুত দিহা পৰামৰ্শ দি আমাৰ মানুহখিনিক কৃষকসকলক আগুৱাই লোৱাত সহায় কৰিছিলে।
4: তেখেতসকলে কেতিয়াবা সজাগতা শিবিৰ বা তেনে প্ৰশিক্ষণৰ ব্যৱস্থা আপোনালোকক কৰিছে নেকি?
3: অঁ কৰিছে, দুবাৰেই কৰিছে তেখেতসকলে,
4: অংশগ্ৰহণ
3: কৰিছোঁ, মানে প্ৰায়খিনি মানুহে অংশগ্ৰহণ কৰিছে, যিখিনি মানে প্ৰকৃত কৃষক ওলাই আহিছে তেখেতসকলে অংশগ্ৰহণ কৰি তাৰ পৰা ভাল লাভৱান হৈছে।
4: তাৰপিছতে গাখীৰৰ কথালৈ আহোঁ, গাখীৰ বিক্ৰী আপোনালোকে ক'ত কৰে বা ইয়াৰ প্ৰতি লিটাৰ মূল্য কেনেকুৱা ধৰণৰ পাইকাৰী খুচুৰা?
3: গাখীৰ বিক্ৰীটো আমি আমাৰ পূৰ্বী ডায়েৰীয়ে আমাৰ ঘৰৰ পৰা গাখীৰটো লৈ যায়হি গাড়ী দি, তাৰপিছতে আমাৰ কঠিয়াজলী চাৰিআলিত BMC আছে, তাত শীতলীকৰণ কৰি গুৱাহাটীলৈ পাঞ্জাববাৰীলৈ তেখেতসকলে ছাপ্লাই কৰে। আৰু বিক্ৰীটো হ'ল, আমাক ৰেটটো গাখীৰৰ ওপৰত নিৰ্ধাৰণ হয়, বৰ্তমান এতিয়ালৈকে 84 টকালৈকে লিটাৰ হৈছে গাখীৰৰ, কিন্তু ন্যূনতম 30 টকাও আছে, গাখীৰৰ ওপৰত নিৰ্ভৰ কৰি পেলাই ৰেটটো হয়। আৰু গাখীৰ আমি যিটো আমি পইচা পাওঁ, সেই পইচাটো তেখেতসকলে প্ৰত্যেকৰ একাউণ্টত সোমোৱাই দিয়ে,
4: একাউণ্ট পে কৰে, মানে কৰি দিয়া হয়। আপোনালোকৰ লগত যিসকল কৃষক আছে, যিসকল ধৰক আপোনাৰ লগত জড়িত হৈ আছে, তেখেতসকলৰ সহযোগিতা কেনেকুৱা ধৰণৰ?
3: তেখেতসকলৰ সহযোগিতা ভাল,
4: তেখেতসকল লাভৱান হৈছেনে?
3: ভাল লাভৱান হৈছে, এনেকুৱা আগতে তেনেকুৱা কৃষক নাছিলে, এতিয়া কিন্তু এজনজন কৃষকে প্ৰায় 20 কুইণ্টললৈকে সৰিয়হ বিক্ৰী কৰিব পৰা হৈছে, তেনেকৈ ধান 100 মোন 150 মোন বিক্ৰী কৰিব পৰা হৈছে, সেই সুবিধাখিনি পাইছে, আৰু সেইকাৰণে তেওঁলোকো আগবাঢ়ি আহিছে, বিশেষকৈ উঠি অহা প্ৰজন্ম বহুখিনি ল'ৰাই মানে এই ক্ষেত্ৰত আগবাঢ়ি আহিছে।
4: আপোনাৰ ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে কওক।
3: ভৱিষ্যত পৰিকল্পনা মোৰ এটা সপোন আছিলে যে মই নিজৰ লগতে যদি মোৰ উদ্যোগটোৰ পৰা 20টা পৰিয়ালক সংস্থাপন দিব পাৰোঁ, সেই সপোনটো বাস্তৱ কৰা মোৰ বহুত আশা আছে। সেইটো কৰিবলৈ ভগৱানৰ ওপৰত সদায় মই প্ৰাৰ্থনা কৰি থাকোঁ যে মই কিবা এটা ভাল কৰিব পাৰোঁ।
4: কৰিব পাৰে, হয়, মানুহে ইচ্ছা কৰিলে সকলো কৰিব পাৰে,
3: কৰিব
4: মানে মনৰ লগতে কথা,
3: হয়,
4: যিহেতু আমাৰ অসমীয়াত এটা প্ৰবাদ বাক্য আছে, মন কৰিলেই চন বাকৰি মাতিলে।

0: নহয় জানো? আপোনাৰ লগত কথা পাতি ভাল লাগিল, আগলৈ এনেদৰে কেতিয়াবা আকৌ লগ পাম। আজিৰ কথা বতৰা তেনেহ'লে আমি ইমানতে সামৰিছোঁ।
1: শেষত মই নগাঁও জিলাৰ আকাশীবাণী কেন্দ্ৰৰ মানে আমাৰ ছাৰক ধন্যবাদ দিছোঁ যে আমি আমাৰ ছ'চাইটিৰ ফালৰ পৰা এনেকুৱা এটা মানে পদক্ষেপ লোৱাৰ ভাল সুবিধা এটা পালোঁ। সেইটো কাৰণে তেখেতসকলক পুনৰ ধন্যবাদ দিছোঁ। হয়,
0: আপোনালৈ ধন্যবাদ থাকে। নমস্কাৰ।
2: ইমান পৰে নগাঁও বিহৰী গাঁৱৰ এগৰাকী প্ৰগতিশীল কৃষক শৰত বৰাৰ সৈতে থলিতে হোৱা কথা বতৰা শুনিলে। তেখেতৰ সৈতে কথা পাতিলে আমাৰ প্ৰতিনিধি।

এয়া আকাশবাণী নগাঁও। এইখিনিতে শুনক আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ আগতীয়া পৰিচিতি। আজি সন্ধিয়া 7:05 নিবেদন কৰা হ'ব এটি বৃন্দগীত, ৰচনা বিষ্ণুপ্ৰসাদ ৰাভাৰ। 7:20 নিবেদন কৰা হ'ব নয়নমণি ডেকাৰ কণ্ঠত আধুনিক গীত। 7:30 সুৰলহৰী। 8:02 নিবেদন কৰা হ'ব যুৱৰাগিনী। 8:32 অসমীয়া বোলছবি গীতৰ অনুষ্ঠান। 9:15 আগবঢ়োৱা হ'ব বন মহোৎসৱ সপ্তাহ উপলক্ষে আগবঢ়োৱা এটি বিশেষ অনুষ্ঠান। এই অনুষ্ঠানত আছে জাগীৰোডৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ খণ্ড বন বিষয়া কল্পজিৎ দত্তৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। লগতে শুনিবলৈ পাব জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অপূৰ্ব দাস আৰু দক্ষিণ সূতাৰগাঁৱৰ শ্ৰোতা মাধৱ হাজৰিকাৰ মতামত। 9:30 নিবেদন কৰা হ'ব এখনি নাট শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট। 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজি নিশা 10:30 শ্ৰোতাই শুনিবলৈ পাব লণ্ডনত অনুষ্ঠিত ICC মহিলাৰ T20 ক্ৰিকেট বিশ্বকাপ 2026ৰ ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ'বলগীয়া খেলৰ বিৱৰণী। এয়াই আছিল আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ আগতীয়া পৰিস্থিতি। এই আকাশবাণী নগাঁও খন্তেক পিছতেই আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ। উন্নয়ন প্ৰক্ৰিয়াক লৈ আলোচনা। বন মহোৎসৱৰ সৈতে সংগতি ৰাখি বন বিভাগৰ বাবে 4খন নতুন আঁচনি ঘোষণা। ৰাজ্যৰ বিভিন্ন জিলাত VBG ৰামজী আঁচনিৰ শুভাৰম্ভ। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনৰ ব্যৱস্থা। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি স্পেইন, অষ্ট্ৰিয়া আৰু পৰ্টুগাল, ক্ৰোৱেছিয়াৰ খেল। বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিভিন্ন খণ্ডৰ উন্নয়নৰ বিষয় লৈ আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে মীন, পশুপালন আৰু দুগ্ধ উৎপাদন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙক সাক্ষাৎ কৰে আৰু মীন তথা দুগ্ধ উৎপাদন খণ্ডত ৰাজ্যৰ সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰৰ বিষয়ভাৱে আলোচনা কৰে। সামাজিক মাধ্যমযোগে বৈঠকৰ সবিশেষ তথ্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে আলোচনাত মাছৰ উৎপাদন আৰু ৰপ্তানি বৃদ্ধি কৰি মীন পালন খণ্ডত ৰাজ্যৰ অপাৰ সম্ভাৱনাৰ সদ্ব্যৱহাৰৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰে। তেওঁ কয় যে অনাগত সময়ত তেওঁলোকে এই অৱধাৰণাসমূহ ফলাফললৈ ৰূপান্তৰিত কৰাৰ বাবে কাম কৰিব আৰু ইয়াৰ ফলত অসম দেশৰ গুৰুত্বপূৰ্ণ মীন উৎপাদন তথা ৰপ্তানি কেন্দ্ৰ হিচাপে পৰিগণিত হ'ব। দুগ্ধ উৎপাদন খণ্ড সন্দৰ্ভত ডঃ শৰ্মাই কয় যে বৈঠকত পশু চিকিৎসাৰ সুবিধাৰ সম্প্ৰসাৰণ, পশু ঔষধি কেন্দ্ৰ স্থাপন, টেট্ৰাপেক তথা দুগ্ধ পাউডাৰ প্ৰকল্প স্থাপন আৰু কৃত্ৰিম প্ৰজননৰ জৰিয়তে পশুধনৰ শ্ৰীবৃদ্ধিৰ পথ প্ৰশস্ত কৰি দুগ্ধ সমবায় খণ্ডৰ সুদৃঢ়কৰণক লৈ আলোচনা কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে আলোচনাৰ অন্তত সামাজিক মাধ্যমযোগে মীন খণ্ডত অসমৰ অপাৰ সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰক লৈ আলোচনা কৰা বুলি প্ৰকাশ কৰে। আলোচনাৰ ফলাফলক লৈ আস্থা প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সমন্বিত প্ৰচেষ্টাই অসমৰ মীন আৰু দুগ্ধ উৎপাদন খণ্ডৰ বিকাশ ত্বৰান্বিত কৰিব। এই প্ৰচেষ্টাই ৰাজ্যখনৰ কৃষক, উদ্যমী আৰু গ্ৰামাঞ্চলৰ জনসাধাৰণক বিশেষভাৱে উপকৃত কৰিব বুলিও তেওঁ মন্তব্য কৰে। বৈঠকত মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব ডঃ কে কে দ্বিবেদী, অসম ভৱনৰ আৱাসিক আয়ুক্ত কবিতা পদ্মনাভন আৰু সংশ্লিষ্ট মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। ইয়াৰ পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুক সাক্ষাৎ কৰে। সাক্ষাৎকালত ডঃ শৰ্মাই অসমৰ বান পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ অহাৰ বাবে মন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বানত ক্ষতিগ্ৰস্ত প্ৰতিগৰাকী লোকৰ জীৱন জীৱিকা স্বাভাৱিক কৰি তোলাৰ বাবে দ্বৈত ইঞ্জিনযুক্ত চৰকাৰে তৎপৰতাৰে কাম আগবঢ়াই নিব। দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰীগৰাকীয়ে আজি অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কিঞ্জাৰাপু ৰামমোহন নাইডুৰ সৈতেও আলোচনাত মিলিত হয়। বৈঠকত নেতা দুগৰাকীয়ে অসমৰ বিমান যোগাযোগ আৰু পৰিবহণ খণ্ডৰ ভৱিষ্যৎ পৰিকল্পনা খণ্ডৰ সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰে। তেওঁলোকে লগতে অসমক পূব ভাৰতৰ গুৰুত্বপূৰ্ণ বিমান আৰু বাণিজ্য কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে শিলচৰ, মানস, উমৰাংচু, মাজুলী, ডিফু আৰু চৰাইদেউৰ প্ৰস্তাৱিত 6টা গ্ৰীণফিল্ড বিমান বন্দৰ আৰু হাফলঙত স্থাপন কৰিবলগীয়া হেলিপৰ্টৰ কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। শিলচৰৰ নতুন বিমান বন্দৰৰ অধিকাংশ প্ৰস্তুতিমূলক কাম সম্পূৰ্ণ হৈছে আৰু প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰালয়ক অনুৰোধ জনোৱা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ডঃ শৰ্মাই কয় যে আজিৰ বৈঠকত ৰূপহী বিমান বন্দৰৰ সম্প্ৰসাৰণ আৰু এয়াৰবাছৰ সহযোগত অসমত বিমান পৰিবহণ কেন্দ্ৰ গঢ়ি তোলাৰ পৰিকল্পনাৰো পৰ্যালোচনা কৰা হয়। উন্নত যোগাযোগ ব্যৱস্থাই ৰাজ্যৰ যুৱ প্ৰজন্মৰ বাবে নতুন সুযোগ আৰু বিকাশৰ দুৱাৰ মুকলি কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। ৰাজ্যৰ বন তথা পৰিৱেশ মন্ত্ৰী জয়ন্ত মুল্য বৰুৱাই বন বিভাগৰ বাবে 4খন নতুন আঁচনিৰ বিষয়ে ঘোষণা কৰিছে। বন মহোৎসৱ উপলক্ষে পবিতৰা অভয়াৰণ্যত গছপুলি ৰোপণ কাৰ্যসূচীত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্যত অহা 10 আগষ্টৰ পৰা বৃক্ষবন্ধু আঁচনিৰ অধীনত 10 লাখ ছাত্ৰ ছাত্ৰীৰ জৰিয়তে 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। গছপুলিসমূহ তদাৰক কৰাৰ বাবে এগৰাকী জব কাৰ্ড কৰ্মীক বিশেষ দায়িত্ব দিয়া হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ফলবাৰী নামৰ আঁচনিৰ বিষয়ে ঘোষণা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ থলুৱা বজাৰতেই ফল মূলসমূহ সংৰক্ষণৰ উদ্দেশ্যে বন বিভাগে এই আঁচনি গ্ৰহণ কৰিছে। জন্মদিন, সেউজ, শপত, উদ্যান শীৰ্ষক আন এখন আঁচনিৰ সবিশেষ সদৰি কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ অধীনত ৰাজ্যৰ প্ৰতিটো বনৰক্ষী বিষয়াৰ কাৰ্যালয়ত এখন উদ্যান স্থাপনৰ লক্ষ্য লোৱা হৈছে। বন বিভাগৰ তত্বাৱধানত থকা এই উদ্যানত সকলোৱে নিজৰ জন্মদিনত এজোপাকৈ গছপুলি ৰোপণ কৰি পৰিৱেশ সেউজীয়া কৰাত সহায় কৰিব। মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ চৰ চাপৰিসমূহ বনাঞ্চললৈ ৰূপান্তৰিত কৰাৰ বাবে বন বিভাগে চৰ চাপৰি সেউজকৰণ আঁচনি নামৰ এখন নতুন আঁচনি গ্ৰহণ কৰিছে। এই আঁচনিৰ অধীনত চৰসমূহত পৰিৱেশ অনুযায়ী বিভিন্ন গছৰ গুটি ড্ৰোনৰ সহায়ত ছটিয়াই চৰ অঞ্চলসমূহক বনাঞ্চললৈ ৰূপান্তৰিত কৰাৰ প্ৰয়াস কৰা হৈছে। বন মহোৎসৱত অংশগ্ৰহণ কৰাৰ পাছত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে ৰাজ্যত অবৈধ কাঠফলা কালৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। বন বিভাগে দুৰ্গম এলেকাসমূহতো এনে কল উৎখাত কৰা বুলি মন্তব্য কৰে।
1: ইতিমধ্যে আমাৰ অবৈধ কাঠফলা মিলৰ ওপৰত একচন চলি আছে। যোৱা তিনিদিন আগৰ পৰা আমাৰ বিভাগৰ সকলো বিষয়া কৰ্মচাৰীয়ে গাঁৱে গাঁৱে ভিতৰুৱা অঞ্চলত চৰ অঞ্চলত বিভিন্ন ঠাইত গৈ অবৈধ কাঠফলা মিল ভাঙি আছে আৰু প্ৰতিটো দিনেই মোৰ তাত ৰিপৰ্টিং কৰি আছে। প্ৰতিদিনেই 40-50টা 60টা এনেকুৱা মিল ভাঙি আছে। যথেষ্ট ৰাইজেও আমাক ইনফৰ্মেশ্যন দি আছে আৰু এতিয়া আমি বিষয়াসকলক নিৰ্দেশনা দিছো যে নিজৰ নিজৰ ডিভিজন বা নিজৰ নিজৰ ৰেঞ্জত যিমান অবৈধ কাঠফলা মিল আছে 100% ধ্বংস কৰিব লাগিব আৰু যদি ধ্বংস কৰিব নোৱাৰে সেই বিষয়াজন লাইবল হ'ব। গতিকে প্ৰত্যেক ৰেঞ্জ অফিচাৰে নিজৰ ৰেঞ্জত থকা 100% এনেকুৱা অবৈধ কাঠফলা মিল ধ্বংস কৰি আমাক ৰিপৰ্ট দিব। ডিভিজনত DFOজনে ৰিপৰ্ট দিব লাগিব আৰু সেই ৰিপৰ্টৰ ওপৰত আমি নিশ্চিত হ'ম যে অসমত এইটো বন্ধ হৈছে।
0: শ্ৰীবৰুৱাই লগতে কয় যে সমাগত বাজেট অধিৱেশনত পূৰ্বৰ দৰে এইবাৰো অসমৰ ৰাইজৰ সকলো দিশৰ উন্নয়ন, বিকাশ আৰু কল্যাণৰ বাবে বাজেট নিৰ্ধাৰণ কৰা হ'ব। ৰাজ্যত আজিৰে পৰা জীৱিকা অভিযান VBG Ramji আঁচনি ৰূপায়ণ কৰা হৈছে। শিক্ষা, তথ্য প্ৰযুক্তি আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰী ডাঃ অনুজ পেগুৱে ধেমাজি জিলাত আঁচনিখন শুভাৰম্ভ কৰি কয় যে পূৰ্বৰ MG NREGA আঁচনিৰ তুলনাত অধিক উন্নত এই আঁচনিখনৰ জৰিয়তে জিলাখনৰ গ্ৰামাঞ্চলৰ পৰিয়ালসমূহক বছৰি 125 দিনৰ নিশ্চিত কৰ্মসংস্থাপন প্ৰদানেৰে গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ লক্ষ্য লোৱা হৈছে। তেওঁ কয় যে কামৰ বাবে আবেদন, আবণ্টন আৰু মজুৰি প্ৰদান প্ৰক্ৰিয়া পূৰ্বতকৈ অধিক ক্ষিপ্ৰ আৰু স্বচ্ছভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে এই আঁচনিখন সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে পৰিচালনা কৰা হ'ব। শ্ৰীপেগুৱে আঁচনিখনৰ অধীনত গ্ৰাম্য আন্তঃগাঁথনি নিৰ্মাণ, জল সুৰক্ষা, জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ ৰোধ কৰা আৰু জীৱিকাৰ স্থায়ী উৎস সৃষ্টিৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্যখনৰ বাবে 2144 কোটি টকা বিনিয়োগ সাপেক্ষ এই আঁচনিৰ অধীনত জিলাখনৰ প্ৰতিখন গাঁও পঞ্চায়তে গড়ে 1 কোটি টকাকৈ লাভ কৰিব। অনুষ্ঠানত চিচিবৰ গাঁও সমষ্টিৰ বিধায়ক জীৱন গগৈ, ধেমাজি জিলাৰ আয়ুক্তৰ লগতে জিলা প্ৰশাসনৰ বিষয়াসকলো উপস্থিত থাকে। চিৰাং জিলাতো আজি আঁচনিখনৰ শুভাৰম্ভ কৰা হয়। চিৰাং জিলাৰ গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত কাজলগাঁৱত থকা জিলা কেন্দ্ৰ সভাকক্ষত অনুষ্ঠিত অনুষ্ঠানত BTCৰ কাৰ্যবাহী সদস্য জেমছ বসুমতাৰী, পাৰিষদ, জিলা গ্ৰামোন্নয়ন বিভাগৰ প্ৰকল্প সঞ্চালক, খণ্ড উন্নয়ন বিষয়াৰ লগতে আন বহু কেইবাগৰাকী উচ্চ পৰ্যায়ৰ বিষয়া উপস্থিত থাকে। কামৰূপ জিলাত আজি হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আঁচনিখনৰ শুভাৰম্ভ অনুষ্ঠান আয়োজন কৰা হয়। অনুষ্ঠানত হাজো শুৱালকুছি সমষ্টিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাস, গ্ৰামাঞ্চল আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব ডঃ বল্লীপু কল্যাণ চক্ৰৱৰ্তী আৰু কামৰূপৰ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
2: অহা 5 জুলাইত হ'বলগীয়া অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা লৈছে। কামৰূপ জিলাৰ দণ্ডাধীশ দেৱকুমাৰ মিশ্ৰই এই পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা অনুসৰি পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰীক্ষাৰ্থী আৰু পৰীক্ষা পৰিচালনাৰ বাবে অনুমোদিত বিষয়াসকলৰ বাহিৰে আন লোকৰ সমাৱেশ নিষিদ্ধ কৰা হৈছে। কোকৰাঝাৰ জিলাতো অনুৰূপ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই পৰীক্ষা স্বচ্ছ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসন আৰু অসম লোকসেৱা আয়োগৰ সমন্বয়ত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে নিৰাপত্তা আৰু প্ৰশাসনিক ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি পৰীক্ষাৰ্থী আয়োগৰ সকলো নীতি নিৰ্দেশনা মানি চলিব লাগিব। সকলো পৰীক্ষাৰ্থীকে কিছু আগতীয়াকৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছে। তেজপুৰতো APSC পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। দৰং মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ত হ'বলগীয়া এই পৰীক্ষাৰ স্বচ্ছতা তথা নিৰাপত্তা সুনিশ্চিত কৰিবলৈ জিলা দণ্ডাধীশে নিৰ্দেশ দিছে। নলবাৰী জিলাৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয় আৰু নলবাৰী কলেজত এই পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। পৰীক্ষা কেন্দ্ৰৰ বাহিৰত শান্তি শৃংখলা বিঘ্নিত হোৱাৰ আশংকা কৰি জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বৈধ নিযুক্তিপ্ৰাপ্ত বিষয়াসকলৰ বাহিৰে কোনো লোক উপস্থিত থাকিব নোৱাৰিব। তদুপৰি পৰীক্ষা কেন্দ্ৰলৈ মোবাইল ফোন, স্মাৰ্ট ঘড়ীকে ধৰি কোনো ধৰণৰ বৈদ্যুতিন আহিলা লৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। বজালী জিলাতো অসম লোকসেৱা আয়োগৰ পৰীক্ষা সুকলমে শান্তিপূৰ্ণ আৰু নিকা পৰিৱেশত সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনে আইন অনুসৰি নিষেধাজ্ঞামূলক আদেশ জাৰি কৰিছে। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে। বিভিন্ন জিলাত বান কমিছে যদিও ইয়াৰ পাছৰ পৰিস্থিতি অধিক জটিল হোৱা দেখা গৈছে। লখিমপুৰৰ ঘিলামৰা উন্নয়ন খণ্ডৰ চামপৰা অঞ্চলত বাঢ়নী পানীৰ ফলত গগামুখ ঢকুৱাখানা সংযোগী 22 নম্বৰ ৰাজ্যিক ঘাইপথৰ এটা অংশ বুৰ গৈ যাতায়াতৰ সমস্যাৰ সৃষ্টি কৰিছে। লোক নিৰ্মাণ আৰু জলসম্পদ বিভাগৰ বিষয়াবৰ্গৰ সৈতে আজি স্থানীয় বিধায়ক নৱকুমাৰ দলে এই অংশ পৰিদৰ্শন কৰি শেহতীয়া পৰিস্থিতিৰ বুজ লয়। তাৎক্ষণিকভাৱে পৰিস্থিতি নিয়ন্ত্ৰণ তথা ভৱিষ্যতে যেনে এনে পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে বাঢ়নী পানীৰ মূল উৎসৰ পৰাই সমস্যা সমাধান কৰি পথছোৱাক সুৰক্ষিত কৰি তোলাৰ বাবে পৰিকল্পনা যুগুত কৰিবলৈ তেওঁ সংশ্লিষ্ট বিষয়াক নিৰ্দেশ দিয়ে। লখিমপুৰৰ বান পৰিস্থিতি সন্দৰ্ভত আমাৰ সংবাদদাতা হিমাদ্ৰী দিহিঙীয়াৰ পৰা জানো আহক।
3: চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ডাৱৰ বিস্ফোৰণৰ ঘটনাই লখিমপুৰ জিলাতো বাৰুকৈ প্ৰভাৱ পৰে। অৰুণাচলৰ গাতে লাগি থকা লখিমপুৰৰ কেইবাখনো গাঁও বানৰ কবলত পৰিছিল যদিও বৰ্তমান বিপদসীমাৰ ঊৰ্ধত আছে। বানপানীয়ে ব্ৰহ্মপুত্ৰ মথাউৰিৰ লখিমপুৰৰ ঢকুৱাখানাৰ মাটমৰা, টাকাৰচুক আদি অংশতে প্ৰভাৱ পেলাইছিল। ঢকুৱাখানা ৰাজহচক্ৰৰ অন্তৰ্গত হাঁহি পঞ্চায়তৰ বৃহত্তৰ নেমুটেঙানি, কঠালগুৰি, গোৰ্খালী আদি অঞ্চলত লাইপুলীয়া নৈয়ে খহনীয়াৰ সৃষ্টি কৰে। শেহতীয়াকৈ ঘিলামৰা উন্নয়ন খণ্ডৰ চামপৰা অঞ্চলত বাঢ়নী পানীৰ ফলত গোগামুখ ঢকুৱাখানা সংযোগী 22 নম্বৰ ৰাজ্যিক ঘাইপথৰ এটা অংশ বুৰ গৈ যাতায়াতৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি কৰে। অসম চৰকাৰৰ লোক নিৰ্মাণ আৰু জলসম্পদ বিভাগৰ বিষয়াবৰ্গৰ সৈতে স্থানীয় বিধায়ক নৱকুমাৰ দলে বানপানী হোৱা স্থানসমূহ পৰিদৰ্শন কৰি তাৎক্ষণিক পৰিস্থিতি নিয়ন্ত্ৰণৰ তথা ভৱিষ্যতে যাতে এনে পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সংশ্লিষ্ট বিষয়া বৰ্গৰ সৈতে ইতিমধ্যে আলোচনাত মিলিত হৈছে।
2: কাছাৰ জিলাৰ লখিমপুৰৰ বিখ্যাত কিউ প্ৰজাতিৰ আনাৰসে ইতিমধ্যে জৈৱিক গুণগত মান আৰু মিঠা সোৱাদৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত স্বীকৃতি লাভ কৰিছে বুলি খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা তথা সমবায় বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে প্ৰকাশ কৰিছে। এই সন্দৰ্ভত আমাৰ বাতৰি বিভাগৰ প্ৰতিবেদন।
4: কিউ আনাৰস এবিধ অতি জনপ্ৰিয় আৰু বাণিজ্যিকভাৱে গুৰুত্বপূৰ্ণ আনাৰসৰ প্ৰজাতি। পাতৰ কাষত কাঁইট নথকা এই আনাৰস অতি সোৱাদযুক্ত আৰু এটা ফলৰ ওজন 1.5-3 কিলোগ্ৰাম পৰ্যন্ত হয়। পকা অৱস্থাত এই ফলৰ ৰং গাঢ় হালধীয়া আৰু ৰসাল হয়। মন্ত্ৰী কৌশিক ৰায়ে আজিৰ অনুষ্ঠানত কয় যে কিউ প্ৰজাতিৰ আনাৰস ইতিমধ্যে ডুবাইলৈ ৰপ্তানি কৰা হৈছে আৰু ইয়াৰ জৰিয়তে বিশ্ববাসীৰ সন্মুখত জিলাখনৰ কৃষকসকলৰ কঠোৰ পৰিশ্ৰম প্ৰতিফলিত হৈছে। তেওঁ কয় যে এই পদক্ষেপে শস্য চপোৱাৰ পাছৰ ব্যৱস্থাপনা অধিক উন্নত কৰিব আৰু ক্ৰেতা বিক্ৰেতাৰ মাজৰ পোনপটীয়া যোগাযোগ সুচল কৰি তুলিব। এনে পদক্ষেপে খেতিয়কৰ বাবে আনাৰসৰ নতুন বজাৰ আৰু ৰপ্তানিৰ সুযোগ সৃষ্টি কৰিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁৰ লগতে ৰাজ্য চৰকাৰে কৃষকসকলৰ সৈতে কাছাৰৰ বিশ্বমানৰ আনাৰসত পূৰ্ণ সম্ভাৱনাৰ সদব্যৱহাৰ কৰিব বুলি আশ্বাস দিয়ে। অনুষ্ঠানত আনাৰসৰ আধুনিক সংৰক্ষণ, প্ৰসংস্কৰণ, মূল্য সংযোজন আৰু ৰপ্তানিৰ সম্ভাৱনাৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। কাছাৰৰ সংবাদদাতা আশীৰাণী দাসৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই নিৰ্মালী শৰ্মা।
0: ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত হ'বলগীয়া নক আউট পৰ্যায়ৰ এখন খেলত স্পেইন অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পুৱতি নিশা 4:30 বজাত হ'বলগা নক আউট পৰ্যায়ৰ আন এখন খেলত পৰ্তুগাল ক্ৰোৱেছিয়াৰ সন্মুখীন হ'ব। ইপিনে কাইলৈ পুৱা 8:30 বজাত হ'বলগীয়া একেটা পৰ্যায়ৰ আন এখন খেলত ছুইজাৰলেণ্ড আলজেৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত আজি পুৱা ছান ফ্ৰান্সিস্কো বে এৰিয়া ষ্টেডিয়ামত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত সহ আয়োজক আমেৰিকাই বছনিয়া হাৰ্জে গভিনাক 2-0 গোলত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ, উন্নয়ন প্ৰক্ৰিয়াক লৈ আলোচনা। বন মহোৎসৱৰ সৈতে সংগতি ৰাখি বন বিভাগৰ 4খন নতুন আঁচনি ঘোষণা। ৰাজ্যৰ বিভিন্ন জিলাত ভি ভি জি ৰামজি আঁচনিৰ শুভাৰম্ভ। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনৰ ব্যৱস্থা আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি স্পেইন অষ্ট্ৰিয়াৰ আৰু পৰ্তুগাল ক্ৰোৱেছিয়াৰ খেল। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এইখিনিতে শুনক আমাৰ কেন্দ্ৰৰ পৰা কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ আগতীয়া পৰিচিতি।

কাইলৈ আমাৰ কেন্দ্ৰৰ অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:55 পৰা। 6:00 হিন্দী আৰু 6:05 ইংৰাজী বাতৰি আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 6:15 ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা। 6:30 নিবেদন কৰা হ'ব বন মহোৎসৱ উপলক্ষে যুগুত কৰা যুৱ তৰংগ অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ। 7:00 নিয়োগ বাতৰি আৰু 7:15 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:15 নিবেদন কৰা হ'ব সুপ্ৰভাত আৰু 7:30 মূৰ্চনা। 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 8:30 গীতিমালিকা, 9:00 পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলা ৰেহৰূপ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 9:20 জিকিৰ শুনিবলৈ পাব। 9:30 এখন আলেখ্য প্ৰচাৰ কৰা হ'ব। 10:00 এটি সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান আৰু ইয়াৰ পিছতে অসমীয়া গীত শুনিবলৈ পাব। দিনৰ 11:00 পৰা বিয়লি 4:30 শ্ৰোতাই আকাশবাণী গুৱাহাটী, আকাশবাণী দিল্লী আৰু আকাশবাণী মুম্বাই কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা অনুষ্ঠানসমূহ আমাৰ কেন্দ্ৰৰ যোগেদি শুনিবলৈ পাব।

কাইলৈ বিয়লি 4:30 বজাত নিবেদন কৰা হ'ব যুৱ তৰংগৰ পুনৰ প্ৰচাৰ। 5 বজাত হিন্দীত বাতৰি, 5:05 বিবিৰ ভাৰতীয় অনুষ্ঠান আৰু 5:15 অসমীয়া আঞ্চলিক বাতৰি ৰিলে কৰি শুনোৱা হ'ব। 5:25 নিবেদন কৰা হ'ব আমৈ, 5:45 বিদ্যাৰ্থী অনুষ্ঠান আৰু 6 বজাত অসমীয়া আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 6:10 প্ৰচাৰ কৰা হ'ব কৃষকবাণীৰ পুনৰ প্ৰচাৰ। 6:44 শ্ৰোতাই আঞ্চলিক বাতৰি শুনিবলৈ পাব। আগবঢ়োৱা হ'ব এটি বৃন্দগীত। 7:10 অসমীয়া বাতৰি। 7:20 আধুনিক গীতৰ অনুষ্ঠানত শ্ৰোতাই শুনিবলৈ পাব সাবৃতি দাসৰ কণ্ঠত আধুনিক গীত। 7:30 সুৰলহৰী। 8 বজাত অসমীয়া মুখ্য বাতৰিৰ শিৰোনাম শুনিবলৈ পাব। 8:02 কথা শিল্প অনুষ্ঠানটি আগবঢ়োৱা হ'ব। 8:22 শ্ৰোতাই হিন্দী বোলছবি গীতৰ অনুষ্ঠান শুনিবলৈ পাব। 8:45 সমাচাৰ সন্ধ্যা, 9 বজাত News@9 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 9:15 নিবেদন কৰা হ'ব নিজৰা। 9:25 নিশাৰ আঞ্চলিক বাতৰি। 9:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান শ্ৰোতাই শুনিবলৈ পাব। এয়াই আছিল আমাৰ কেন্দ্ৰৰ পৰা কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ আগতীয়া পৰিস্থিতি।

এয়া আকাশবাণী নগাঁও। শ্ৰোতালৈ এবাৰ আগবঢ়াইছো বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচনাৰে এটি বৃন্দগীত।

শ্ৰোতাই ইমান পৰে বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচনাৰে বৃন্দগীতটি শুনিলে। এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

Iya, Akahbani. বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। ভাৰত আৰু জাপানৰ সম্পৰ্ক অতি বিশেষ আৰু দেশখনৰ সৈতে অৰ্থনৈতিক সহযোগিতাৰ ক্ষেত্ৰত সফলতাৰ ভালেমান উদাহৰণ আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ 2026 বঁটাৰ বাবে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে আবেদন আহ্বান কৰিছে। চলিত বৰ্ষত ৰেলযোগে সামগ্ৰী পৰিবহণৰ হাৰ বিগত বৰ্ষৰ জুন মাহৰ তুলনাত 4% বৃদ্ধি হৈছে বুলি ৰেল মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত নকআউট পৰ্যায়ৰ এখন খেলত স্পেইন অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আৰু 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা কলকাতাত অহা 25 জুলাইত আৰম্ভ হ'ব। ভাৰত আৰু জাপানৰ মাজৰ সম্পৰ্ক অতি বিশেষ আৰু দেশখনৰ সৈতে অৰ্থনৈতিক সহযোগিতাৰ ক্ষেত্ৰত সফলতাৰ ভালেমান উল্লেখযোগ্য উদাহৰণ আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি ভাৰত জাপান যুটীয়া অৰ্থনৈতিক মঞ্চত ভাষণ দি শ্ৰীমোদীয়ে কয় যে জাপানৰ বিশেষজ্ঞতা আৰু বিনিয়োগ ভাৰতৰ গতি আৰু ব্যাপকতাৰ সৈতে মিলিত হলে সমগ্ৰ বিশ্বই ইয়াৰ পৰা উপকৃত হয়। তেওঁ কয় যে দুয়োপক্ষই আজি তেওঁলোকৰ অংশীদাৰিত্ব অধিক গতিশীল তথা গভীৰ কৰি তোলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে অৰ্থনৈতিক সুৰক্ষা, কৃত্ৰিম বুদ্ধিমত্তা, প্ৰতিৰক্ষা আৰু স্বাস্থ্যকে ধৰি বিভিন্ন খণ্ডত ভাৰত আৰু জাপানে কেইবাখনো চুক্তিত উপনীত হয়। এই বুজাবুজিৰ চুক্তিয়ে উভয় ৰাষ্ট্ৰৰ মাজত অংশীদাৰিত্ব ভৱিষ্যতৰ বাবে অনুকূল আৰু সুদূৰ প্ৰসাৰী কৰি তুলিব। শ্ৰীমোদীয়ে কয় যে বিশ্বৰ অৰ্থনীতিয়ে বৰ্তমান যোগান শৃংখলাৰ অৱনতি, ব্যৱসায়িক অনিশ্চয়তা আৰু গোলকীয় চাহিদা হ্ৰাসৰ দৰে সমস্যাৰ সৈতে যুঁজ দিব লগা হৈছে। তেওঁ কয় যে ভাৰত সম্প্ৰতি বিশ্বৰ সবাতোকৈ বেগেৰে বৃদ্ধি হোৱা মুখ্য অৰ্থব্যৱস্থাত পৰিণত হৈছে আৰু বিগত বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বৃদ্ধি 7.7% হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত 12 বছৰত ভাৰতে কাইজেন আদৰ্শ মানি চলাৰ ফলত চৰকাৰে নিৰন্তৰ উন্নতিৰ জৰিয়তে আৰ্থিক ৰূপান্তৰ ঘটাবলৈ সক্ষম হৈছে। তেওঁ কয় যে কেইমাহমান পূৰ্বে ভাৰত চৰকাৰে কৰ ব্যৱস্থাৰ সংশোধন, সুপ্ৰশাসন আৰু ব্যৱসায়িক সুগমতাৰ বাবে পৰৱৰ্তী পৰ্যায়ৰ সংস্কাৰ সাধন কৰিছিল। ইয়াৰ জৰিয়তে ব্যক্তিগত খণ্ডৰ বাবে বিভিন্ন ক্ষেত্ৰ মুকলি হয় আৰু ভালেমান গুৰুত্বপূৰ্ণ খণ্ডয়ো উদগনি লাভ কৰে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই কাৰণতে যোৱা 4 বছৰৰ পৰা জাপান বেংক ফৰ ইণ্টাৰনেশ্যনেল কৰ্পৰেচনে জাপানী ব্যৱসায়ৰ বাবে ভাৰত সবাতোকৈ আশাজনক স্থান হিচাপে পৰিগণিত হৈ আহিছে বুলি প্ৰকাশ কৰিছে। জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইছিয়ে সহযোগিতাৰ বিভিন্ন খণ্ডৰ ভিতৰত শক্তি সুৰক্ষা সবাতোকৈ গুৰুত্বপূৰ্ণ খণ্ডসমূহৰ অন্যতম বুলি মত প্ৰকাশ কৰে। তেওঁ শেহতীয়াকৈ অনুষ্ঠিত G7 শীৰ্ষ সন্মিলনত শক্তি সুৰক্ষা অধিক শক্তিশালী কৰাৰ বাবে 3টা প্ৰস্তাৱ প্ৰস্তুত কৰাৰ বিষয়েও উল্লেখ কৰে। শ্ৰীমতী টাকাইছিয়ে পাৱাৰ এছিয়া পদক্ষেপৰ জৰিয়তে তেওঁৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত কাম অব্যাহত আছে বুলি উল্লেখ কৰে। এই অনুষ্ঠানতে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে হাৰিয়ানাৰ খৰখোদাত মাৰুতি সুজুকীৰ চতুৰ্থটো বাহন নিৰ্মাণ কেন্দ্ৰ উদ্বোধন কৰে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোয়েলে আজি কয় যে বিনিয়োগ হৈছে জাপানৰ সৈতে ভাৰতৰ কৌশলগত অংশীদাৰিত্বৰ মূল চাবিকাঠি। ইয়াৰ ফলত দ্বিপাক্ষিক চুক্তি অধিক শক্তিশালী হৈ উঠাৰ আশা কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। এটা ব্যক্তিগত টেলিভিছন চেনেলে আয়োজন কৰা এছিয়াৰ শতিকাক বিশেষ ৰূপ দিয়াত ভাৰত জাপানৰ কৌশলগত আলোচনাৰ গুৰুত্ব শীৰ্ষক এটা অনুষ্ঠানত অংশ লৈ শ্ৰীগোৱেলে কয় যে ভাৰতৰ দক্ষ কৰ্মীসকলৰ বাবে ইয়াৰ জৰিয়তে বিভিন্ন সা সুবিধাৰ পথ মুকলি হ'ব। আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সকলোৰে বাবে সম উন্নয়ন নিশ্চিত কৰাত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে বুলিও তেওঁ লগতে উল্লেখ কৰে। এই অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে জাপানৰ সৈতে ভাৰতৰ গভীৰ সম্পৰ্ক, দেশখনৰ বৈচিত্ৰময় মুক্ত বাণিজ্য চুক্তি আৰু পশ্চিম এছিয়াৰ সংকটৰ প্ৰভাৱ হ্ৰাস কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা আদি বিভিন্ন বিষয় সম্পৰ্কে কৰা ভালেমান প্ৰশ্নৰো উত্তৰ দিয়ে। প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ 2026 বঁটাৰ বাবে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে আবেদন আহ্বান কৰিছে। 5-18 বছৰ বয়সৰ শিশু আৰু কিশোৰ কিশোৰীয়ে দেখুওৱা অসাধাৰণ কৃতিত্বৰ স্বীকৃতিস্বৰূপে এই বঁটা আগবঢ়োৱা হয়। আবেদনসমূহ দাখিল কৰাৰ অন্তিম দিন অহা 31 জুলাই ধাৰ্য কৰা হৈছে। awards.gov.in অনলাইন পৰ্টেলযোগেও আবেদনসমূহ দাখিল কৰিব পাৰিব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এই বঁটাৰ বাবে উপযোগী হিচাপে বিবেচিত প্ৰাৰ্থীসকলৰ নাম যিকোনো ভাৰতীয় নাগৰিক, বিদ্যালয় নাইবা অনুষ্ঠান প্ৰতিষ্ঠানে বাছনি কৰি দাখিল কৰিব পাৰিব। তদুপৰি শিশুসকলে নিজেও তেওঁলোকৰ নাম দাখিল কৰিব পাৰিব। প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ
বঁটা ক্ৰীড়া, সমাজসেৱা, বিজ্ঞান আৰু প্ৰযুক্তি, পৰিৱেশ তথা কলা আৰু সংস্কৃতি বিষয়ত অসাধাৰণ কৃতিত্ব দেখুওৱা শিশুক প্ৰদান কৰা হয়। বিপদজনক পৰিস্থিতিত প্ৰদৰ্শন কৰা অসামান্য সাহসৰ বাবেও এই বঁটা আগবঢ়োৱা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। চলিত বৰ্ষত ৰেলযোগে সামগ্ৰী পৰিবহণৰ হাৰ 4% বৃদ্ধি হৈছে। বিগত বৰ্ষৰ জুনৰ তুলনাত চলিত বছৰৰ একে সময়ছোৱাত এই বৃদ্ধি পঞ্জীভুক্ত হৈছে বুলি ভাৰতীয় ৰেল বিভাগে প্ৰকাশ কৰিছে। যোৱা মাহত ৰেলযোগে 14,20,00,000 টন সামগ্ৰী পৰিবহণ হৈছে বুলি ৰেল মন্ত্ৰালয়ে অৱগত কৰে। চলিত বছৰৰ জুনত ৰেলযোগে ভ্ৰমণ কৰা যাত্ৰীৰ সংখ্যাও চকুত লগাকৈ বৃদ্ধি হৈছে বুলি মন্ত্ৰালয়ে লগতে প্ৰকাশ কৰিছে। 63,81,00,000 যাত্ৰীয়ে যোৱা মাহত ৰেলযোগে ভ্ৰমণ কৰিছে বুলি প্ৰকাশ কৰি এই সংখ্যা বিগত বৰ্ষৰ জুনতকৈ অধিক বুলিও মন্ত্ৰালয়ে উল্লেখ কৰে। উল্লেখযোগ্য যে যোৱা জুনত নতুনকৈ উদ্বোধন কৰা 4টা ৰেল সেৱাৰ সৈতে দেশত সৰ্বমুঠ অমৃত ভাৰত ৰেল সেৱা 72লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ হাওৰা আৰু কামাখ্যাৰ মাজত আৰম্ভ হোৱা বন্দে ভাৰত শ্লিপাৰ সেৱাকে ধৰি দেশত বন্দে ভাৰত ৰেল সেৱাও 164লৈ বৃদ্ধি পাইছে। অযোধ্যা উন্নয়ন কৰ্তৃপক্ষই ৰাম মন্দিৰৰ দান বৰঙণি আত্মসাত গোচৰৰ অন্যতম অভিযুক্ত লৱকুশ মিশ্ৰৰ এটা নিৰ্মাণৰত সম্পত্তিৰ ওপৰত এখন জাননী জাৰি কৰিছে। আকাশবাণীৰ বাতৰি বিভাগক অযোধ্যা উন্নয়ন কৰ্তৃপক্ষৰ সম্পাদকে জনোৱা অনুসৰি ভৱন নিৰ্মাণৰ নীতি নিয়ম উলংঘাৰ সন্দেহত এই জাননী জাৰি কৰা হৈছে। এই সম্পত্তি তেওঁৰ পন্নী সুপ্ৰিয়া মিশ্ৰৰ নামত পঞ্জীয়ন কৰা আছিল। সম্পাদকগৰাকীয়ে জনোৱা মতে কৰ্তৃপক্ষই এসপ্তাহৰ ভিতৰত এই জাননীৰ সঁহাৰি জনাবলৈ মালিকপক্ষক নিৰ্দেশ দিছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কলকাতাত কাইলৈ পশ্চিমবংগ বিধানসভাৰ নৱনিৰ্বাচিত সদস্যসকলৰ বাবে দুদিনীয়া দিগবলন কাৰ্যসূচী উদ্বোধন কৰিব। এই কাৰ্যসূচীৰ লক্ষ্য হৈছে নৱনিৰ্বাচিত সদস্যসকলক সমিতি ব্যৱস্থা, বিত্তীয় তদাৰকী, সংসদীয় বিশেষাধিকাৰ আৰু বিধায়িনী দলত উদীয়মান ডিজিটেল পদক্ষেপকে ধৰি সংসদীয় আৰু বিধানসভাৰ কাৰ্যকলাপৰ বিভিন্ন দিশৰ সৈতে পৰিচয় কৰাই দিয়া। লোকসভা সচিবালয়ে কয় যে এই অনুষ্ঠানৰ জৰিয়তে বিধায়ক, নিৰ্বাচনী বিষয়া আৰু সংসদীয় বিশেষজ্ঞসকলৰ মাজত মত বিনিময় আৰু অভিজ্ঞতাৰ আদান প্ৰদানৰ বাবেও এখন মঞ্চ প্ৰস্তুত হ'ব। কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশ, কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে অংশগ্ৰহণ কৰিব। অসমত ৰাষ্ট্ৰীয় বৰষুণ নিৰ্ভৰশীল অঞ্চল প্ৰাধিকৰণ পুঁজিৰে ৰূপায়িত বনৰীয়া ধান সংৰক্ষণ প্ৰকল্পই লেখত ল'বলগীয়া সাফল্য অৰ্জন কৰিছে। এই প্ৰকল্পৰ অধীনত ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণে শোণিতপুৰ জিলাৰ বৰজুলি এলেকাক জৈৱ বৈচিত্ৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত কৰা হৈছে। বনৰীয়া ধানৰ প্ৰাৰম্ভিক সংৰক্ষণ তথা ব্যৱস্থাপনা শীৰ্ষক এই প্ৰকল্পৰ জৰিয়তে প্ৰাকৃতিকভাৱে উৎপন্ন এলেকাত ধান সংৰক্ষণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত হ'বলগীয়া নকআউট পৰ্যায়ৰ এখন খেলত স্পেইন অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পুৱতি নিশা 4:30 বজাত টৰণ্টত হ'বলগীয়া নকআউট পৰ্যায়ৰ আন এখন খেলত পৰ্তুগাল ক্ৰোৱেছিয়াৰ সন্মুখীন হ'ব। ইপিনে কাইলৈ পুৱা 8:30 বজাত হ'বলগীয়া একেটা পৰ্যায়ৰ আন এখন খেলত ভেংকুভাৰত ছুইজাৰলেণ্ড আলজেৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত আজি পুৱা অনুষ্ঠিত এখন খেলত বেলজিয়ামে ছেনেগালক 3-2 গলৰ ব্যৱধানত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ছান ফ্ৰান্সিস্কোৰ বে এৰিয়া ষ্টেডিয়ামত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত সহ আয়োজক আমেৰিকাই বছনিয়া হাৰ্জেগোভিনাক 2-0 গলত পৰাস্ত কৰে। কলকাতাত অহা 25 জুলাইত 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ হ'ব। এই প্ৰতিযোগিতাৰ খেলসমূহ ৰাঁচি, ইম্ফল, শ্বিলং আৰু গুৱাহাটীত অনুষ্ঠিত হ'ব। 23 আগষ্টলৈ চলিবলগীয়া প্ৰতিযোগিতাৰ কলকাতাত উদ্বোধনী খেল অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ভাৰত আৰু জাপানৰ সম্পৰ্ক অতি বিশেষ আৰু দেশখনৰ সৈতে অৰ্থনৈতিক সহযোগিতাৰ ক্ষেত্ৰত সফলতাৰ ভালেমান উদাহৰণ আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ 2026 বঁটাৰ বাবে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে আবেদন আহ্বান কৰিছে। চলিত বৰ্ষত ৰেলযোগে সামগ্ৰী পৰিবহণৰ হাৰ বিগত বৰ্ষৰ জুনৰ তুলনাত 4% বৃদ্ধি হৈছে বুলি ৰেল মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত নকআউট পৰ্যায়ৰ এখন খেলত স্পেইন অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আৰু 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা কলকাতাত অহা 25 জুলাইত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টছত এয়া আকাশবাণী নগাঁও নিবেদন কৰিছোঁ আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত আজি শ্ৰোতালৈ আগবঢ়াইছোঁ নয়নমণি ডেকাৰ কণ্ঠত আধুনিক গীত। শিল্পীৰ কণ্ঠত প্ৰথমেই শুনাবলৈ লৈছোঁ আনন্দীৰাম দাসৰ ৰচনাৰে এই গীতটি।

শ্ৰোতালৈ এইবাৰ আগবঢ়াইছোঁ নয়নমণি ডেকাৰ কণ্ঠত আন এটি আধুনিক গীত, ৰচনা ৰত্নকান্ত বৰকাকতিৰ।

0: শ্ৰোতাই ইমান পৰে নয়নমণি ডেকাৰ কণ্ঠত আধুনিক গীত শুনিলে। এয়া আকাশবাণী নগাঁও। এতিয়া লৈছোঁ খন্তেক বাণিজ্যিক বিৰতি।
1: হেল্ল'
2: ৰাজেশ ডাঙৰীয়া, পুলিচ থানাৰ পৰা কৈছোঁ।
1: আকৌ
2: আপোনাক ডিজিটেল এৰেষ্ট কৰা হৈছে। অন্য এটা কোঠালৈ যাওক। অকলে আপোনাৰ পাৰ্চেলত ড্ৰাগছ পোৱা গৈছে। কেছ দীঘল হ'ব।
3: 10 লাখ দিয়ক, বাচি যাব।
1: ছাৰ ইমান ক'ত পাম?
3: এটা লিংক পঠিয়াইছোঁ, এতিয়া প্ৰচেছিঙৰ বাবে 2 লাখ দিয়ক, বাকীখিনি পিছত।
1: ছাৰ 2 লাখ?
4: কি হ'ল দেউতা?
1: মাজনী এখেতে কৈছে যে মোৰ পাৰ্চেলত ড্ৰাগছ পোৱা গৈছে।
2: আরে
1: কাটি দিলে?
4: ভয় না খাব দেউতা, ডিজিটাল এরেস্ট বুলি একো নাই, এবুর হইছে প্রবঞ্চনা।
1: প্রবঞ্চনা?
4: পুলিশ, ব্যাংক, RBI ইত্যাদির নাম লৈ আহিব পৰা সাইবার অপরাধীর ফোন বা ভিডিও কলৰ পৰা সাবধানে থাকিব। তেওঁলোকলৈ কোনো পয়সা নপঠিয়াব আর ততালিকে পুলিশক জনাব। যদিহে টেঙৰ আমি নেদেখুওৱা
1: তেন্তে পয়সা হেরুৱাবা।
5: RBI কয়
6: জানি লওক, সতর্ক হৈ ৰওক।
7: CP Grams, Centralized Public Grievance Redressal and Monitoring System.
8: ये है हर भारतीय नागरिक की शिकायत पर त्वरित कार्यवाही की गारंटी का पोर्टल। CP Grams एक ऐसी विश्वसनीय प्रणाली जो प्रत्येक नागरिक को सशक्त बनाती है
7: और सुशासन के हर स्तर पर अधिकारियों के जवाबदेही सुनिश्चित करती है। CP Grams, संवेदनशील, असरदार, जवाबदेह। आज ही लॉग इन करें CP Grams।
9: আপুনি বাৰু চকুৰ বিভিন্ন সমস্যাত ভুগি আছে নেকি?
10: তেন্তে চিন্তাৰ কোনো কাৰণ নাই। সুস্থ চকু, স্পষ্ট দৃষ্টি, এতিয়াৰে পৰা নগাঁৱত উপলব্ধ চকুৰ উন্নত চিকিৎসাৰ নতুন ঠিকনা অকিউলাছ আই হস্পিটেল।
9: আধুনিক মেচিনেৰে চকু পৰীক্ষা আৰু ফেকো মেচিনেৰে ছানি অপাৰেশ্যনৰ বিশেষ সুবিধা মাত্ৰ 4,000 টকাৰ পৰা।
10: গতিকে এতিয়াৰে পৰা চকুৰ সমস্যাৰ বাবে বহিৰাজ্যলৈ নগৈ চিকিৎসা কৰাওক, স্পষ্টকৈ চাওক, সুন্দৰকৈ জীয়াই থাকক আৰু আজিয়েই বুকিং কৰক
9: অকুলাছ আই হস্পিটেল।
10: খুটিকটীয়া হয়মৰ গাঁও নতুন GD হস্পিটেলৰ বিপৰীতে। যোগাযোগৰ নম্বৰ 6000-6783-83।
9: পুনৰ কৈছো 6000-6783-83।
10: মনত ৰাখিব, প্ৰতি সোমবাৰৰ পৰা দেওবাৰলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে চকুৰ সকলো চিকিৎসা সেৱা উপলব্ধ কেৱল অকুলাছ আই হস্পিটেলত।
0: FM বেণ্ডৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও। নিবেদন কৰিছো হিন্দী বুলচবি গীতৰ অনুষ্ঠান সুলহৰি। শ্ৰোতালৈ প্ৰথমে আগবঢ়াইছোঁ মুম্বাই চালচাবুল ছবিত আদনান স্বামীয়ে কণ্ঠদান কৰা এই গীতটি।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ লাকী পুলছবিত আদনান স্বামী আৰু লতা মংগেশকাৰে কণ্ঠদান কৰা এই গীতটি।

0: এই আকাশবাণী নগাঁও, এইখিনিতে লৈছোঁ খন্তেক বাণিজ্যিক বিৰতি।
1: আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। আপোনাৰ দোকান, স্বাস্থ্যকেন্দ্ৰ, বিদ্যালয়ৰ বিজ্ঞাপন প্ৰচাৰ কৰি ব্যৱসায়ৰ পৰিসৰ বঢ়াব পাৰে। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবৰ্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507 এই নম্বৰত। ফোন নম্বৰটো আকৌ এবাৰ কৈছোঁ 9864160507।

0: আকাশবাণী নগাঁও কেন্দ্রৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। নতুনকৈ প্ৰকাশিত গ্ৰন্থ, কবিতা পুথি, গীতৰ সংকলন আৰু আপোনাৰ ইউটিউব চেনেলৰ সবিশেষ জনাই পাঠক আৰু শ্ৰোতা ৰাইজক অৱগত কৰাব পাৰিব। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবৰ্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507। নম্বৰটি পুনৰ কৈছোঁ 9864160507।
1: শ্ৰোতাই সুলহৰি অনুষ্ঠানটি শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। একে সময়তে অনুষ্ঠান শুনি আছে নিউজ অন AIR এপত আৰু www.akashvani.gov.in ৱেবছাইটযোগে। অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ তুমছে আচ্ছা কৌন হে বুল ছবিত আলকা য়াগনিকে কণ্ঠদান কৰা এই গীতটি।

0: সুৰ লহৰী শ্ৰোতাই ইমান পৰে হিন্দী বোলছবি গীতৰ অনুষ্ঠান দি শুনিলে। এয়া আকাশবাণী নগাঁও। ক্ষন্তেক পিছতে অসমীয়া মুখ্য বাতৰিৰ শিৰোনাম আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো সংগীতা শৰ্মাই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিভিন্ন খণ্ডৰ উন্নয়নৰ বিষয় লৈ আলোচনা কৰে। বন মহোৎসৱৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বন তথা পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বন বিভাগৰ বাবে 4খন নতুন আঁচনিৰ বিষয়ে ঘোষণা কৰিছে। ৰাজ্যৰ বিভিন্ন জিলাত আজিৰে পৰা জীৱিকা অভিযান VBG আঁচনি ৰূপায়ণ কৰা হৈছে। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে। বিভিন্ন জিলাত বান কমিছে যদিও ইয়াৰ পাছৰ পৰিস্থিতি অধিক জটিল হোৱা দেখা গৈছে। অহা 5 জুলাইত হ'বলগীয়া অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা লৈছে। কাছাৰ জিলাৰ লক্ষীপুৰৰ বিখ্যাত কিউ প্ৰজাতিৰ আনাৰসে ইতিমধ্যে জৈৱিক গুণগত মান আৰু মিঠা সোৱাদৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত স্বীকৃতি লাভ কৰিছে বুলি খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা তথা সমবায় বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে প্ৰকাশ কৰিছে। অসমৰ ৰাষ্ট্ৰীয় বৰষুণ নিৰ্ভৰশীল অঞ্চল প্ৰাধিকৰণৰ পুঁজিৰে ৰূপায়িত বনৰীয়া ধান সংৰক্ষণ প্ৰকল্পই লেখত ল'বলগীয়া সাফল্য অৰ্জন কৰিছে। আন্তঃৰাষ্ট্ৰীয় সমবায় দিৱসৰ লগত সংগতি ৰাখি 29 জুনৰ পৰা 6 জুলাইলৈ পালন কৰা কেন্দ্ৰীয় সমবায় মন্ত্ৰালয়ৰ 5ম প্ৰতিষ্ঠা দিৱস উদযাপনৰ অংশ হিচাপে আজি জখলাপন্ধাৰ দ্বাৰবাগৰী সমবায় সমিতি লিমিটেডৰ বাগজান শাখা কাৰ্যালয়ত সমবায় দিৱসৰ আয়োজন কৰা হয়। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি স্পেইন অষ্ট্ৰিয়াৰ আৰু পৰ্তুগাল ক্ৰোৱেছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। শ্ৰোতাক এইখিনিতে জনাই থওঁ যে আজি নিশা 9:15 বন মহোৎসৱ সপ্তাহ উপলক্ষে আগবঢ়োৱা হ'ব এটি বিশেষ অনুষ্ঠান। এই অনুষ্ঠানত আছে জাগীৰোডৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ খণ্ড বন বিষয়া কল্পজিৎ দত্তৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। লগতে শুনিবলৈ পাব জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অপূৰ্ব দাস আৰু দক্ষিণ সূতাৰ গাঁৱৰ শ্ৰোতা মাধৱ হাজৰিকাৰ মতামত।

যুৱ বন্ধু, 102.7 মেগাহার্জত আপোনালোকে শুনি আছে আকাশবাণী নগাঁও। ষ্টুডিঅ'ৰ ঘড়ীৰ এতিয়া সময় 8:02 আপোনালোকলৈ আগবঢ়াইছো যুৱ ৰাগিনী। ষ্টুডিঅ'ৰ মজিয়াত এয়া মই আৰ্চিদা ৰহমান। প্ৰিয় যুৱ বন্ধু, যুৱ প্ৰজন্ম মানেই কেৱল পাৰ্টি কৰা, ৰিলছ বনোৱাই সপোন নহয়। যুৱ প্ৰজন্ম মানেই কান্ধত এখন সমাজৰ ভাৰ, দায়িত্ব, আৰু এই দায়িত্ব পালন কৰাজনেই প্ৰকৃততে এজন সুনাগৰিক। যুৱ সমাজ এখন দেশৰ ভৱিষ্যত। তেওঁলোকে দেশ গঢ়িবও পাৰে, সলনিও কৰিব পাৰে। আজি আমি মানুহবোৰ ইমানেই ব্যস্ততাপূৰ্ণ জীৱন গঢ় লৈ উঠিছো, মোবাইল ইণ্টাৰনেট অবিহনে যেন আমাৰ একো কামেই নহয়। ইণ্টাৰনেট, AIৰে যিকোনো অসম্ভৱ আজিৰ দিনত সম্ভৱ হৈছে। আমি সুখ দুখবোৰ ইণ্টাৰনেট, ছচিয়েল মিডিয়াৰ যোগেৰে প্ৰকাশ কৰোঁ। কিন্তু আমাৰ ওচৰতে যদি এজন অসহায় মানুহ দেখা পাওঁ, সেই মানুহজনক আমাৰ ঘূৰি চোৱাৰো সময় নহয়। ভূপেন হাজৰিকাদেৱে তেখেতৰ গীতৰ জৰিয়তে বহু বছৰ আগতেই কৈ গৈছিল। আহকচোন প্ৰিয় শ্ৰোতা, এই কালজয়ী গীতটো উপভোগ কৰোঁ।

ভূপেন হাজৰিকাদেৱৰ মানুহে মানুহৰ বাবে গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, জীৱনত কেতিয়াবা এনে লাগে যেন চাৰিওফালে কেৱল আন্ধাৰ আন্ধাৰ আৰু আন্ধাৰ, এজাক ধুমুহাই ভাঙি যাব খোজে সকলো। ভাল নম্বৰৰ সৈতে পাছ কৰাৰ প্ৰেছাৰ, সকলোতকৈ আগত থিয় দিয়াৰ প্ৰেছাৰ, ভাল চাকৰি এটা পোৱাৰ আশা, ঘৰৰ দায়িত্ব যেন এজাক ধুমুহা পাৰ হৈ গৈছে আপোনাৰ ওপৰৰে। কিন্তু আপোনাৰ জীৱনৰ ধুমুহাটো যিমানেই ডাঙৰ নহওক, আপুনি মনত ৰখা উচিত যে আমি কেতিয়াও পাছলৈ ঘূৰি নাচাওঁ। এই ধুমুহাক আমি ভয় নকৰোঁ, নিজৰ ওপৰত বিশ্বাস ৰাখি আমি জীৱন বাটত আগুৱাই যাম। এইবাৰ আমি শুনো আহকচোন পুলক বেনাৰ্জীদেৱে কণ্ঠদান কৰা এই গীতটি।

পুলক বেনাৰ্জীৰ কণ্ঠত গীতটি শুনিলে। ধুমুহা চিৰদিন নাথাকে। ধুমুহাই গছৰ শুকান পাত সৰায় যদিও কিন্তু শিপাডাল নষ্ট কৰিব নোৱাৰে। প্ৰিয় যুৱ বন্ধু, সময় বৰ মূল্যৱান। সময়ৰ মূল্য বুজিবলৈ আমি সময়ৰ কাম সময়ত কৰি সময়ৰ মূল্য দিয়াটো অতিকৈয়ে জৰুৰী। সময়ক কোনেও ৰাখিব নোৱাৰে, ই গতিশীল। অনুষ্ঠানত এইবাৰ শুনো আহকচোন জয়ন্ত হাজৰিকাদেৱৰ এই গীতটি।

হাজৰিকাৰ গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, এটা সময় আছিল সন্ধিয়া হ'লেই ৰেডিঅ'ত বাজি উঠিছিল কিছুমান সুৰ, আৰু আমিবোৰ সেই সুৰৰ লগতেই বিলীন হৈ আইতা মা দেউতাৰ লগত একেলগে লগ হৈ উপভোগ কৰিছিলোঁ কিছুমান মুহূৰ্ত। কিন্তু দিন বাগৰিল, আমিবোৰো ডাঙৰ হ'লোঁ। কৰ্মব্যস্ততাত সেই দিনবোৰ যেন হেৰাই যাব ধৰিলে। ইণ্টাৰনেটে মোবাইল ফোনৰ ব্যৱহাৰে আমাক আমাৰ নিজৰ মানুহবোৰৰ পৰা যেন আঁতৰাই পেলাইছে। আহকচোন, আকাশবাণী নগাঁৱৰ জৰিয়তে আমি দিনবোৰ আকৌ ঘূৰাই আনিবলৈ চেষ্টা কৰোঁ। প্ৰিয় যুৱবন্ধু, স্কুল কলেজৰ দিনবোৰৰ স্মৃতি আমাৰ সদায় মনত থাকি যায়। বিশেষকৈ স্কুল কলেজত গঢ় লৈ উঠা বন্ধুত্বৰ সম্পৰ্কৰ কথাই সুকীয়া। এই স্মৃতিবোৰ আমাৰ হৃদয়ত থাকি যায় চিৰজীৱন। বন্ধুত্বৰ ওপৰত ৰচনা কৰা, নয়ন নীলিমে কণ্ঠদান কৰা আৰু অভিনয় কৰা বন্ধু গীতটি আপোনালোকলৈ আগবঢ়ালোঁ।

0: নয়নীলিমৰ কণ্ঠত বন্ধু শীৰ্ষক গীতটি শুনিলে। অনুষ্ঠানৰ শেষত থ্ৰী ইডিয়টছ চিনেমাখনৰ এই গীতটি শুনো আহকচোন।
1: सारी उम्र हम मर मर के जी लिए, एक पल तो अब हमें जीने दो।

যুৱৰাগিনী শ্ৰোতাই ইমান পৰে অনুষ্ঠানটি শুনিলে। এইখিনিতে শ্ৰোতাক জনাই থওঁ যে আজি নিশা 9:15 বন মহোৎসৱ সপ্তাহ উপলক্ষে আগবঢ়োৱা হ'ব এটি বিশেষ অনুষ্ঠান। এই অনুষ্ঠানত আছে জাগীৰোডৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ খণ্ড বন বিষয়া কল্পজিৎ দত্তৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। লগতে শুনিবলৈ পাব জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অপূৰ্ব দাস আৰু দক্ষিণ সূতাৰ গাঁৱৰ শ্ৰোতা মাধৱ হাজৰিকাৰ মতামত।

এই আকাশবাণী নগাঁও শ্ৰোতালৈ এইবাৰ আগবঢ়াইছোঁ অসমীয়া বোলছবি গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শ্ৰোতাক শুনাবলৈ লৈছোঁ কাঞ্চনজংঘা বোলছবিৰ গীত। প্ৰথমে শুনক বোলছবিখনত জুবিন গাৰ্গ আৰু জুবলীয়ে পৰিৱেশন কৰা এই গীতটি।

0: শ্রোতাসকল, প্রতিবছরে 1 জুলাইৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে সমগ্র ভাৰততে পালন কৰা হয় বন মহোৎসৱ। বনভূমি বৃদ্ধি আৰু বন সংৰক্ষণেই এই মহোৎসৱৰ মূল উদ্দেশ্য। 1950 চনৰ পৰা বন মহোৎসৱ পালন কৰি অহা হৈছে। শ্রোতাসকল, এতিয়া আগবঢ়াইছো বন মহোৎসৱ উপলক্ষে এটি বিশেষ অনুষ্ঠান। বনভূমির প্রসঙ্গত কিছু কথা জানিবলৈ আমি উপস্থিত হয়েছিল জাগিরোডর খণ্ড বন বিষয়ার কার্যালয়ত। আমি কথা পাতিছিল জাগিরোডর খণ্ড বন বিষয়া কল্পজিৎ দত্তর লগত।
1: মোৰ নাম কল্পজিৎ দত্ত, মই বৰ্তমান জাগিৰোড খণ্ড বন কাৰ্যালয়ত খণ্ড বন বিষয়া হিচাপে কৰ্মৰত হৈ আছোঁ। গতিকে আমি যিহেতু বন বিভাগৰ লগত জড়িত, কেনেকৈ পৰিৱেশ সুৰক্ষিত হ'ব লাগে সেই সন্দৰ্ভতে আমি অহৰহ প্ৰচেষ্টা কৰি আহিছোঁ আৰু কৰি আমি থাকিবই লাগিব। বিশেষকৈ জুন জুলাই মাহত, বিশেষকৈ এই দুটা মাহত বৰষুণৰ পৰিমাণটো প্ৰচুৰ পৰিমাণে হয় জুন জুলাই। গতিকে এই দুমাহতে মানুহে যিমান যেনেকৈ পাৰে গছপুলি ৰোপণ কৰিব লাগে, কিয়নো এই সময়ছোৱাত পানীৰ পৰিমাণ যথেষ্ট পৰিমাণে পোৱা যায়। গতিকে গছপুলি এটা ৰুলে সাধাৰণতে যিটো পৰিমাণৰ পানীৰ দৰকাৰ হয় সেই পানীটো গছপুলিটোৱে পায় আৰু পুলিটো মৰি নাযায়। গতিকে বেলেগ সময়ত পুলি ৰুই পেলাই, ধৰক ছেপ্টেম্বৰ অক্টোবৰ এনেকুৱা সময়ত পুলি ৰুই দিলে সেই পুলিটো জীয়াই থকাৰ কোনো সম্ভাৱনা নাথাকে। গতিকে পুলি সকলোৱে ৰুৱক, সুৰক্ষিত কৰক, সংৰক্ষিত কৰক। সকলো প্ৰকাৰ গছপুলি ইয়াতে আছে, আম, কঁঠাল, চেগুন, কৃষ্ণচূড়া, ৰাধাচূড়া, বগীপুমা, মেহগনি, কাঞ্চন, গতিকে সকলো ধৰণৰ গছপুলি ইয়াতে আছে। কেইবাটাও আমাৰ বনানীকৰণৰ কেইবাটাও প্ৰকল্প আমাৰ ইয়াতে আছে। গতিকে আমি বন্যপ্ৰাণী সপ্তাহ বা বিশ্ব পৰিৱেশ দিৱস বুলি নহয়, আমাৰ যিহেতু
2: আমাৰ থাকেই,
1: গতিকে আমি অহৰহ হয় আমাৰ কাম চলিয়ে আছে। গতিকে আমি গছপুলি লগাই আছে বৰ্তমানেও। গছপুলি এটা ৰোপণ কৰাৰ আগত গছপুলিটোৰ আকাৰ প্ৰকাৰ বা তাৰ উচ্চতা কিমান, হা, গতিকে সেইখিনি কথা বিশেষকৈ মন কৰিবলগীয়া। পুলিটো গতিকে এটা ভাল আকাৰ প্ৰকাৰ পুলি যদি আমি সযত্নে ৰোপণ কৰোঁ, গতিকে সেই পুলিটো এটা ভাল আকাৰ প্ৰকাৰ ডাঙৰ হ'বগৈ। গতিকে তেনেকুৱা বিষয়বিলাক আমি চাব লাগিব। গছ এজোপা কাটি দিয়াৰ পিছত কিন্তু তেনেকুৱা পূৰ্ণ পৰ্যায় এজোপা গছ হ'বলৈ বহুত বছৰ লাগি যায়। গতিকে ইমান সহজ নহয় যে গছ এজোপা আমি, কাৰণ এতিয়া আজিকালি মানুহে গছ এজোপা ৰুৱে, ৰোৱাৰ পিছত সেই গছজোপা ৰোৱাৰ পিছতে মন কাণ নকৰা হৈ যায়। কিন্তু সেই এজোপা গছ ভালকৈ মন কাণ কৰি ডাঙৰ কৰিবলৈ অন্তত 2 বছৰ সময় লাগে। গতিকে ভালকৈ ৰুলেহে গছপুলি এটা ভালকৈ ডাঙৰ হ'ব।
2: পুলি এটা ডাঙৰ হোৱাৰ লগে লগে তাত আমি ছাঁও পাম, তাতে অনেক জীৱ জন্তুৱে বাস কৰিব, তাৰ ফল মূল চৰাই খাব।
1: হয় হয়, সকলোৰে সুবিধা হয়, মানুহৰ পৰা আদি কৰি জীৱ জন্তু চৰাই চিৰিকটি সকলোৰে সুবিধা এজোপা গছ থাকিলে।
2: আজিৰ দিনটোত আপুনি আমাৰ ছাত্ৰ ছাত্ৰীসকললৈ, পিতৃ মাতৃসকললৈ কি আহ্বান জনাব?
1: ছাত্ৰ ছাত্ৰীসকললৈ মোৰ এটাই আহ্বান, তেওঁলোকে উঠি অহা ভৱিষ্যত প্ৰজন্ম, গতিকে তেওঁলোকে যাতে প্ৰকৃতি কেনেকৈ সুৰক্ষিত কৰিব লাগে, কেনেকৈ গছ গছনি সংৰক্ষিত কৰিব লাগে সেই বিষয়বিলাকত তেওঁলোকে গুৰুত্ব দিব লাগে। আৰু এই বিষয়ে ধৰক কৰ্মশালা অনুষ্ঠিত হয়, এক পেৰ মাকে নাম, যিটো আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যিটো এটা আঁচনি লৈছে, সেইটো এতিয়া আমি সেই আঁচনিটো লৈ পেলাই আমি সকলোখিনি তেনেকৈ আগবাঢ়ি গৈছোঁ, এক পেৰ মাকে নাম। গতিকে সকলোৱে এটা গছপুলি ৰুৱক আৰু প্ৰকৃতি সুৰক্ষিত কৰক। যে গছপুলি এটা ৰুলেই নহয়, তাক যত্ন কৰি ডাঙৰ কৰাটোহে ডাঙৰ কথা। পুলি এটা ৰোৱাৰ পিছত তাক আৰবেৰ দি পেলাই যাতে গৰু ছাগলীয়ে খাব নোৱাৰে, আৰু সি এটা পৰ্যায়লৈ ডাঙৰ হোৱাৰ পিছত ধৰক গৰু ছাগলীয়ে নাখালে গছপুলিটো বাচি থাকে, সেই তেনেকৈ আমি ধৰক গোটেই বস্তুবিলাক চাব লাগিব। কাৰণ আমাৰ অসমত ধৰক গছ নিজে হয়, আমি ইয়াত গছৰ কাৰণে বা
2: যত্ন নললেও
1: আমাৰ নিজে হয়। আমাৰ মাটি ইমান ধুনীয়া মাটি, গতিকে আমাৰ নিজে হৈ উঠে। গতিকে যিকণ পাৰে সকলোৱে গছপুলি এটা ৰুবৰ কাৰণে বা প্ৰকৃতি সুৰক্ষিত কৰিবৰ কাৰণে আগবাঢ়ি আহে, তেতিয়াহ'লে আমাৰ অভাৱ নাই একো বস্তুৰ।
2: হয়, শ্ৰোতাসকল, আজি আপোনালোকে গম পালে জাগিৰোড অঞ্চলৰ যিসকল আমাৰ শ্ৰোতা আছে, গম পালে আজি আমি জাগিৰোড খণ্ড বন বিষয়াৰ কাৰ্যালয়ত উপস্থিত হ'লোঁ, বন সংৰক্ষণৰ কথা পাতিলোঁ। আপোনালোকৰ নিশ্চয় শুনিছে, যদি আপুনি গছপুলি ৰোপণ কৰা নাই তেতিয়াহ'লে আপোনাৰ ঘৰৰ সন্মুখত থকা গছটোকে আৰবেৰ দিয়ক, পানী দিয়ক, আৰু কাৰোবাক, আপোনাৰ কাষৰ পৰিয়ালৰ কাৰোবাৰ জন্মদিনত এটা গছপুলি উপহাৰ দিয়ক, গছপুলি ৰোপণ কৰক। আৰু গছপুলি ৰোপণ কৰিলেহে প্ৰকৃতিখন আমাৰ বৰ্তি থাকিব আৰু আমিও বিশুদ্ধ অক্সিজেন পাব পাৰিম। প্ৰকৃতি থকা মানে আমিও জীয়াই থকা। আপোনাকো আমাৰ নগাঁও কেন্দ্ৰৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চয় এই কথাৰ পৰা আমাৰ শ্ৰোতা ৰাইজ উৎসাহিত হ'ব, বৃক্ষৰোপণ কৰিবলৈ আগবাঢ়ি আহিব। আৰু এইকণ সময় দিয়াৰ কাৰণে আপোনাকো আমাৰ নগাঁও কেন্দ্ৰৰ তৰফৰ পৰা বহুতো ধন্যবাদ জ্ঞাপন কৰিলোঁ।
1: ধন্যবাদ।
0: সেয়া আছিল জাগিৰোডৰ খণ্ড বন বিষয়া কল্পজিৎ দত্ত। বন মহোৎসৱৰ প্ৰসংগত এয়া জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অপূৰ্ব দাস।
3: সামাজিক বনানীকৰণ এইটো অতি দৰকাৰী, আৰু এইটো উপস্থাপন কৰিবলৈ যাওঁতে মই এটা কথাই ক'ম যে আমি আমাৰ সেউজী ধৰণী আমি যিটো কওঁ, গতিকে সেউজী ধৰণী আমি সেউজীয়া কৰি ৰাখিবৰ কাৰণে যি আমাৰ পৃথিৱী, আমি মানুহ জীৱশ্ৰেষ্ঠ মানুহ হিচাপে যিহেতু জন্মগ্ৰহণ কৰিছোঁ, গতিকে আমাৰ গধুৰ দায়িত্ব আছে যে আমি আমাৰ নিজৰ পৰিৱেশটো ঠিক কৰি ৰাখিব লাগিব, আৰু তাৰ লগত সংগতি ৰাখি পেলাই আমি আমাৰ পৰিৱেশৰ যিখিনি কৰণীয় আছে পৰিৱেশটো ভাল কৰিবৰ কাৰণে আমি প্ৰথমতে আমাৰ যিটো পৰিৱেশৰ ছাৰাউণ্ডিঙত আমি গছপুলি ৰোপণ কৰিব লাগে। এতিয়া গছপুলি ৰোপণ কৰিবলৈ যাওঁতে আমি সাধাৰণতে কি কৰোঁ যে বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখে আমি কি কৰোঁ, বিশ্ব পৰিৱেশ দিৱসত গছপুলি লগাওঁ। কিন্তু দেখা যায় যে সেই গছপুলিবিলাক লগোৱাৰ পিছত যিটো সংৰক্ষণৰ ব্যৱস্থা, সেই সংৰক্ষণৰ ব্যৱস্থাটো আমি হাতত নলওঁ। এতিয়া প্ৰায়ে দেখা যায় যে কিছুমান ব্যক্তি ঘৰৰ সন্মুখতো তেনেকুৱা গছপুলি লগায় বিভিন্ন দল সংগঠনে, কিন্তু ওচৰ চুবুৰীয়াও কেতিয়াও এবাৰো তেওঁলোকে যে এইটো পুলিটো ৰুলে ভৱিষ্যতে যে আমাৰ কাৰণে ভাল হ'ব, অক্সিজেন যে আমি সহজলভ্য হ'ব আৰু অক্সিজেন নহ'লে যে আমি জীয়াই থাকিব নোৱাৰিম, এই কথাবিলাক আচলতে আমি প্ৰত্যেকৰে গধুৰ দায়িত্ব আৰু সেইখিনি দায়িত্ব পালন কৰিবই লাগিব। তেতিয়াহে আমাৰ এই যি পদক্ষেপ লোৱা হৈছে, সামাজিক বননীকৰণৰ যি পদক্ষেপ লোৱা হৈছে, তাৰ আচল কথাটো প্ৰকাশ হ'ব। মোৰ এটা

0: আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যেতিয়া মই কৰ্মৰত আছিলোঁ আৰু তেতিয়া আমি প্ৰতিগৰাকী শিক্ষকে এটা এটা পুলি ৰৈ সেই গোটেই পুলিটোৰ সংৰক্ষণৰ আমি ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। গতিকে মোৰ এইটো আহ্বান থাকিব যে প্ৰত্যেকগৰাকী ব্যক্তিয়ে যাতে তেনেকৈ সংৰক্ষণ কৰি যাতে গছপুলিবোৰ জীয়াই ৰাখে আৰু ভৱিষ্যত বংশধৰক বা ভৱিষ্যত প্ৰজন্মক যাতে উপহাৰ হিচাপে দি থৈ যাব পাৰে, সেইটোৱে মোৰ আজি এই বিশেষ দিনটোত মোৰ আহ্বান থাকিব। এইখিনিত এটা কথাই থাকিব যে আমি গছপুলিটো ৰুম, মোৰ ল'ৰাটোৰ জন্মদিন আছে, মোৰ ছোৱালীজনীৰ জন্মদিন আছে, সেই জন্মদিনত মই উপহাৰটো দিম আৰু সেই ধৰণেৰে আমি যদি প্ৰত্যেকেই এই কাৰ্যটোত আমি আগুৱাই লৈ যাব পাৰোঁ তেতিয়াহ'লে এইটো এটা আমাৰ এটা উদাহৰণ হৈ ৰ'ব। মই ভাবিছোঁ সেইটো এটা খুব ৰাইজৰ কাৰণে মোৰ এটা অনুৰোধ থাকিলে।
1: এয়া দক্ষিণ সূতাৰ গাঁৱৰ মাধৱ হাজৰিকা।
2: বৃক্ষৰোপণ বা বনানীকৰণ দিৱসৰ লগত ৰজিতা খোৱাই 1 জুলাই তাৰিখে বৰপাথৰী দক্ষিণ সূতাৰ গাঁৱৰ মই শ্ৰী মাধৱ হাজৰিকা, পৰিবাৰ মামণি হাজৰিকা আৰু পুত্ৰ বিক্ৰম হাজৰিকা তিনিও মিলি বাৰীত কিছু খালী মাটি থকাত লালিপমা, গমাৰি আৰু কদম গছৰ পুলি প্ৰায় 20টামান ৰোপণ কৰি বনানীকৰণ কাৰ্যৰ অংশীদাৰ হৈ খুবেই ভাল লাগিল। বাৰিষাৰ বতৰত পুলিকেইটাই নিশ্চয় সোনকালে ঠন ধৰি উঠিব আৰু ভৱিষ্যতে এই গছপুলিকেইটা যদি বাচি থাকে তেন্তে ল'ৰাটো বা আন কাৰোবাৰ কামত আহিবই। এইখিনিতে এটা কথা ক'বলৈ পাই অৱশ্যে ভাল পাম, আমাৰ ল'ৰাই বিনা কামত যধে মধে গছ কটাটো বৰ বেয়া পায় আৰু মাজে সময়ে পাৰিলে ভাল জাতৰ গছপুলি পালে কিনি আনি লগাই থাকে। অৱশ্যে বাৰীত আমাৰ আম জাম।
3: শ্ৰোতাই ইমান পৰে বন মহোৎসৱ সপ্তাহ উপলক্ষে আগবঢ়োৱা বিশেষ অনুষ্ঠানটি শুনিলে। যুগুতাই আগবঢ়ালে কিৰণ চন্দ্ৰ নাথে। এই আকাশবাণী নগাঁও, খন্তেক পিছতেই নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
4: আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় ৰেল তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত অসমৰ ঔদ্যোগিক আৰু আন্তঃগাঁথনি উন্নয়ন ত্বৰান্বিত কৰাৰ কৌশলগত পদক্ষেপ সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হয়। ৰেল ভৱনত অনুষ্ঠিত বৈঠকৰ সময়ত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অসমৰ উন্নয়নৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্প ৰূপায়ণৰ বাবে ইতিবাচক সঁহাৰি জনোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰীশৰ্মাই কয় যে বৈঠকত দেশত ছেমি কণ্ডাক্টৰ অনুকূল পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত অসমৰ ভূমিকা অধিক শক্তিশালী কৰা আৰু দূৰণিপতীয়া ৰেল যোগাযোগ ব্যৱস্থা সম্প্ৰসাৰণৰ বিষয় সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ ছেমি কণ্ডাক্টৰ ক্ষেত্ৰখনত অসমে যাতে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে নিজকে সাজু কৰি তুলিব পাৰে তাৰ বাবে ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সহযোগিতা বিচাৰে। বৈঠকত ৰাজ্যখনৰ পাহাৰীয়া জিলাসমূহলৈ যাতায়াত ব্যৱস্থা উন্নত কৰাৰ উদ্দেশ্যে প্ৰস্তাৱিত লংকা ওমৰাংচু সংযোগী নতুন ৰেল লাইনৰ আন্তঃগাঁথনিৰ লগতে প্ৰস্তাৱিত ভাৰত ভূটান ৰেল প্ৰকল্প সন্দৰ্ভতো আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে হোৱা এই বৈঠকে অসমৰ দীৰ্ঘম্যাদী ঔদ্যোগিক বিকাশ, আন্তঃগাঁথনি উন্নয়ন আৰু অৰ্থনৈতিক ৰূপান্তৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি নতুন দিল্লীত আন কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিভিন্ন খণ্ডৰ উন্নয়নৰ বিষয়ক লৈ আলোচনা কৰে। ৰাজ্যৰ বন তথা পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বন বিভাগৰ বাবে 4খন নতুন আঁচনিৰ বিষয়ে ঘোষণা কৰিছে। বন মহোৎসৱৰ উপলক্ষে পবিতৰা অভয়াৰণ্যত গছপুলি ৰোপণ কাৰ্যসূচীত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্যত অহা 10 আগষ্টৰ পৰা বৃক্ষবন্ধু আঁচনিৰ অধীনত 10 লাখ ছাত্ৰ ছাত্ৰীৰ জৰিয়তে 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। গছপুলিসমূহ তদাৰক কৰাৰ বাবে এগৰাকী জব কাৰ্ড কৰ্মীক বিশেষ দায়িত্ব দিয়া হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ফলবাৰী নামৰ আঁচনিৰ বিষয়ে ঘোষণা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ থলুৱা বজাৰতে ফল মূলসমূহ সংৰক্ষণৰ উদ্দেশ্যে বন বিভাগে এই আঁচনি গ্ৰহণ কৰিছে। জন্মদিন, সেউজ শপত উদ্যান শীৰ্ষক আন এখন আঁচনিৰ সবিশেষ আদৰি কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ অধীনত ৰাজ্যৰ প্ৰতিটো বনৰক্ষী বিষয়াৰ কাৰ্যালয়ত এখন উদ্যান স্থাপনৰ লক্ষ্য লোৱা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ চৰচাপৰিসমূহ বনাঞ্চললৈ ৰূপান্তৰিত কৰাৰ বাবে বন বিভাগে চৰচাপৰি সেউজকৰণ আঁচনি নামৰ এখন

0: নতুন আঁচনি গ্ৰহণ কৰিছে।
1: ইতিমধ্যে আমাৰ অবৈধ কাঠফলা মিলৰ ওপৰত একচন চলি আছে। যোৱা তিনিদিন আগৰ পৰা আমাৰ বিভাগৰ সকলো বিষয়া কৰ্মচাৰীয়ে গাঁৱে গাঁৱে ভিতৰুৱা অঞ্চলত চহৰ অঞ্চলত বিভিন্ন ঠাইত গৈ অবৈধ কাঠফলা মিল ভাঙি আছে আৰু প্ৰতিটো দিনেই মোৰ তাত ৰিপৰ্টিং কৰি আছে। প্ৰতিদিনেই 40, 50টা, 60টা এনেকুৱা মিল ভাঙি আছে। যথেষ্ট ৰাইজেও আমাক ইনফৰ্মেশ্যন দি আছে আৰু এতিয়া আমি বিষয়াসকলক নিৰ্দেশনা দিছোঁ যে নিজৰ নিজৰ ডিভিজন বা নিজৰ নিজৰ ৰেঞ্জত যিমান অবৈধ কাঠফলা মিল আছে 100% ধ্বংস কৰিব লাগিব আৰু যদি ধ্বংস কৰিব নোৱাৰে সেই বিষয়াজন লাইবল হ'ব।
0: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বন্যপ্ৰাণীসমূহ বানৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ আৰু ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ সময়ত নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে অসম আৰক্ষীৰ মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং আৰু নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই উদ্যানখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহ পৰিদৰ্শন কৰে। বানৰ সময়ত বন্যপ্ৰাণীৰ আশ্ৰয়স্থল আৰু আহ যাহৰ পথসমূহ সুৰক্ষিত কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত যান বাহনৰ গতিবেগ নিয়ন্ত্ৰণ কৰা, স্থানীয় ৰাইজৰ আৰু পথচাৰীৰ সুৰক্ষা সুদৃঢ় কৰাৰ সন্দৰ্ভত বিষয়াদুগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। তেওঁলোকে বৰ্তমানৰ বান পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বাবে গঠন কৰা ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বাধীন এজনীয়া তদন্ত আয়োগৰ কাৰ্যকাল পুনৰ 3 মাহলৈ বৃদ্ধি কৰা হৈছে। ৰাজ্য চৰকাৰৰ ৰাজনৈতিক বিভাগে এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে। বিশ্ব ক্ৰীড়া সাংবাদিক দিৱসৰ সৈতে সংগতি ৰাখি আজি মঙলদৈ ক্ৰীড়া সন্থাৰ কাৰ্যালয় প্ৰাংগণত এটা বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। ক্ৰীড়া সাংবাদিক সন্থাৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ উদীয়মান মহিলা কাবাডী খেলুৱৈ শান্তি কুমাৰী বড়ো আৰু প্ৰবীণ ক্ৰীড়া সংগঠক তথা প্ৰাক্তন ক্ৰীড়া সাংবাদিক বসন্ত ডেকাক সম্বৰ্ধনা জনোৱা হয়। ধেমাজি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত দীঘলী মিচিং গাঁৱত আজি বিয়লি সংঘটিত এটা দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু হয়। পথাৰৰ বোকাত লাগি ধৰা এখন ট্ৰেক্টৰৰ চেপাত যুৱকজনৰ মৃত্যু হয়। মৃত যুৱকজন ধেমাজি বালিগাঁৱৰ 28 বছৰীয়া কৃষ্ণ সোণোৱাল বুলি জানিব পৰা গৈছে। নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানে। পৰৱৰ্তী বাতৰি পুৱা 7:05 শুনিবলৈ পাব।

0: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টছত এয়া আকাশবাণী নগাঁও। নিবেদন কৰিছোঁ এখনি নাট শান্ত শিষ্ট হৃষ্টপুষ্ট মহাদুষ্টৰ ষষ্ঠ খণ্ড, চিত্ৰনাট্য ভৱেন্দ্ৰনাথ শইকীয়াৰ।
1: ৰচনা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ।
2: এইবাৰ পূজাত এইটোতে মা কাটিম, কিমান পইচা আছে জান? ক ইয়াত কিমান পইচা আছে ক, ক'ব পাৰিলে চব দি দিম। ক ক
1: ৰজ জানা নীলু চক্ৰৱৰ্তীৰ শান্ত শিষ্ট হৃষ্টপুষ্ট মহাদুষ্টৰ ষষ্ঠ খণ্ড।

0: তহঁতনো ইমান দুপৰীয়া কলে ওলাইছ?
1: এতিয়া দুপৰীয়া হৈ আছে নেকি বুঢ়ী? দুপৰীয়া কাক কয় জান?
0: হলেও এতিয়া ফুৰিবলৈ যোৱাৰ সময় হোৱা নাই দে।
1: আমিনো ফুৰিবলৈ যাম বুলি তোক কোনে কৈছে?
0: তেনেহ'লেনো কলে ওলাইছ?
1: তোৰ কি দৰকাৰ? তইতো কাম কৰ, যা ভাগ। বাহিৰত মেলি দিয়া কাপোৰবোৰ চব শুকাল, যা কাপোৰবিলাক আন, আনি ভালকৈ জাপি আনাত সজাই থ, যা। নহয় মনু,
2: অঁ এতিয়া মায়েতো কিমান ভাল পাব।
1: অঁ মায়ে ক'ব, ৰুণীজনী ইমান ভাল ছোৱালী, ইমান বুজা ছোৱালী, তাই নথকা হ'লে এইখন তাহঁতল হ'লহেঁতেন। খোৱা খোৱা, আমি আচাৰৰ জলফাই আৰু এটা খোৱা। মই না
0: ক'বতো, তহঁতৰ নিচিনা থাপৰ খোৱা পাইছ নেকি?
1: অই মনু, তই মোৰ বেলাল মাৰিছ নেকি?
2: নাই মৰা।
1: চাওক চাওক, এইডাল কি? এডাল মোৰ বেল নহয়, খোল খোল দে।
2: খোলো ৰবি, ভুলতে তোৰডাল মাৰি পেলালো।
1: ভুলতে? তোৰডাল ফুপৰীয়া হৈ গৈছে নহয়, সেইকাৰণে এতিয়া তোৰ খুব ভুল হয় নহয়।
0: কচোন মনু, তহঁত ক'লে যাবি?
2: আমি ফুটবল খেলা চাবলৈ যাম।
0: এতিয়া ফুটবল খেলা হয় নেকি?
1: নহয় নেকি? তেনেহ'লে আমি ফুটবল নেখেলা চাবলৈ যাম। কোনেও যে ফুটবল খেলা নাই সেইটোকে চাবলৈ যাম।
0: বাৰু নেলাগে ক'ব, মই নাজানিম নেকি? তহঁতে নিশ্চয় কিবা এটা কৰিবি আজি, মই বুজিছো নহয়।
1: বুজিছ যদি সুধিছ কিয়, যি বুজিছ বুজি থাক। আইৰুণী, বস্তু এটা বিচাৰি দিবি, তোক বাৰু চব ক'ম।
0: কি?
1: ইমান তোমাৰ টেমা এটা দিবি, গাখীৰৰ খালী টেমা হ'লেও হ'ব।
0: মই ক'ত পাম?
1: তাকেতো কৈছো, বিচাৰ গৈ যাচোন, পাকঘৰতে পাবি যা।
0: তই নিজে নিবিচাৰ কিয়?
1: হেই, মই পাকঘৰত সোমালে মায়ে কি লাগে, কি খাৱ, কিয় সোমাইছ, একদম হুলস্থুল লগাই দিব।
0: দিম বাৰু বিচাৰি, আগতে কচোন টেমাটোৰে কি কৰিবি।
1: ইছৰাম, শুন বাৰু, এটা ডাঙৰ মেজিক কৰিম বুজিছ, এনেকুৱা এটা যাদু কৰিম টেমাটো চুটকৈ ওপৰত উঠি নাইকিয়া হৈ যাব, তাৰপিছত আকৌ বিচনাৰ তলত ওলাই যাব।
0: তো মোৰটো হ'ব।
2: নহয় অ ৰুণী, ভুলুৱে বস্তু এটা আনিব, সেইটো থবলৈ টেমা এটা লাগে।
1: হেই গৰুটো,
2: হেই মোৰ কথা কি কৈছ, মই চব শুনি আছো।
0: অ ভুলু, তুমি কোনফালে দি আহিলা?
2: এইফালে দি আহিলো।
1: কিয় সোমাই আহিলি? বাহিৰৰ পৰা মাতিব নোৱাৰ, মুখ নাই।
2: হেই খালি একাটা কথাকে সদায় পেক পেক পেক পেক কৰি থাকে। দুৱাৰমুখত কলিং বেল লগাবি, ক্ৰিং ক্ৰিং ক্ৰিং, তাৰপিছত কথা কবি।
0: অ ভুলু, তুমি তোমাৰ দুই নম্বৰ মাতটোৰে কথা কোৱা না।
2: কম ৰবা,
0: সেয়া কি আনিছা?
2: কোটা,
0: সেয়া পিছফালে হাতত কি লৈ আছা?
2: কোটা কোটা, এইখন মন নাই,
0: সিখন আছা,
2: এয়া চোৱা, একো নাই। নহয় মানে, এয়া কি জানা ৰুণী বাইদেউ?
0: কি?
2: নিমখ।
0: নিমখ?
2: অঁ নিমখ খাই যে নিমখ।
0: ইমান সোপা নিমখ ক'লে আনিছা?
2: মানে আমি আজি এঠাইলৈ ফুৰিবলৈ যাম নহয়, তাত ইমান ডাঙৰ ডাঙৰ ৰবাব টেঙা আছে, কি বঢ়িয়া, নিমখ দি খাবলৈ আৰু বঢ়িয়া।
0: মিছা কথা কৈছা নহয়,
1: এই গৰুটোৱে নো সেইবাৰ ভিতৰলৈ কিয় লৈ আহিছে, বাহিৰতে ক'ৰবাত থৈ আহিব নোৱাৰিলি?
0: চাওঁ চাওঁ, কিয়নো সজা কথা নকৰা, এইবিলাক কি ওলাই পৰিছে, মাটি দেখোন, চাওঁ বুজিছো, তহঁত কলে ওলাইছ, তহঁতে আকৌ বৰ শিবাবলৈ যাবি।
1: চিঞৰিছ কিয়?
0: দেউতাই শুনিলে সাংঘাতিক কথা হ'ব, কিন্তু আগতে সেইদিনা কিমান হুলস্থুল কৰিছিল মনত নাই?
1: তই ফেক ফেক নকৰিলে দেউতাইনো কেনেকৈ জানিব?
0: অকল মইহে আছো নেকি, দেউতা চিনাকি মানুহ নাইকিয়া হৈছে নেকি?
2: দেউতাইনো বৰশী বোৱাটো কিয় ইমান বেয়া পায়
1: জানো? ইমানবিলাক ডাঙৰ ডাঙৰ মানুহে বৰশী বায়, আমি বৰশী বালে যে কি হয় দেউতাহে জানে।
2: বুজিছা ৰুণী বাইদেউ, ৰঞ্জিতৰ মোমায়েক যে বাগানত যে থাকে, তেখেতে লণ্ডনৰ পৰা চকা লগোৱা বৰশী মঙাই আনে জানা, এনেকে খুব জোৰে মাৰি দিয়ে বৰশীটো একদম বহুত দূৰত পৰেগৈ, তাৰ পাছত হেণ্ডেলডাল ঘূৰাই ঘূৰাই ঘূৰাই ঘূৰাই বৰশীটো টানি টানি আনি থাকে।
0: মাছ পায় নে নাপায়?
2: পাইতো, এদিন বোলে এটা ইমান ডাঙৰ 15 ফুট দীঘল মাছ লাগিছিল।
0: হয়, 15 ফুট দীঘল? তুমি দেখিছিলা?
2: হেই মাছটো আনিব নোৱাৰে দেই, মাছটোৱে বৰশীৰ সূতা চুতা ছিঙি লৈ গুচি গ'ল।
0: অ সেইটো কথা, তুমি পানীৰ তলতে মাছটো জুখি আহিছিলা।
2: মই কৈছো নেকি, ৰঞ্জিতৰ মোমায়েকেহে কৈছিল।
0: অ হয় হয়, বুজিছো বুজিছো
2: বুজিছ ৰুণী, আমি যিখিনি বৰশী পাওঁ তাৰ ওচৰতে পৰহি এটা মানুহে এটা ইমান ডাঙৰ মাছ ধৰিলে।
0: তহঁত পৰহিও গৈছিলি নেকি? ইছ ৰাম,
3: মনে মনে থাকচোন,
0: মই কিন্তু সদায় এনেকৈ নোহোৱাকৈ থাকিব নোৱাৰিম। কেতিয়াবা ফচকে মাৰ আগত ওলাই যাব, তেতিয়া মোক দায় নিদিবি।
2: ফচকে ওলাই যাব আৰু খেচকৈ তোৰ চুলিখিনি কাটি দিম, তেতিয়া মোকো দায় নিদিবি। ঠিক আছে বাৰু, আজি লাষ্ট, আজি যাম, আজিৰ পৰা আৰু নাযাওঁ। বৰশী চৰখী চব লোকক দি দিম।
0: তহঁতৰনো বৰশী ক'ত আছে?
2: আমাৰ স্কুলৰ

0: কাৰ ঘৰত
1: তাত কিয় থ
0: ঘৰলৈ আনিলে যে দেউতাই ভাঙি পেলাব
1: সেয়ানো কাৰ বৰশী আমাৰ বৰশী আমি চকীদাৰক পইচা দিছো সি বনাই দিছে তোৰনো ইমানকৈ পেঘেনে পেঘেনে সুধি থকাৰ কি দৰকাৰ
2: সুধিলেনো কি হয়
0: বুজিছ ৰুণী আমি সদায় আটা আৰু ময়দাৰ টোপ দি বৰশী মাৰোঁতো পৰহি সেই মানুহটোৱে ক'লে তাত থকা মাছবিলাকে বোলে আটা আৰু ময়দা নাখায় কেঁচুহে খায় সেইকাৰণে আমি আজি কেঁচু টোপ দিম
1: ভুলুৱে কেঁচুবিলাক ক'ত পালা
3: আজি ৰাতিপুৱাৰ পৰা আমাৰ পিছফালে বাৰীত খান্দি খান্দি উলিয়াইছো
1: তই এতিয়া ফিচফিচাই থাকিব নালাগে তেমাৰ লগত গৈ যা

0: এইখিনিতে ভাল হ'ব দে। ইহ, ইয়াত ইমান বোকা, সৌখিনিত ঘাঁহ আছে, তালৈ যাওঁ ব'ল।
1: বোকালৈ যদি ইমান ভয় কৰ, চকী এখন লৈ নাহিলি কিয়? ব'ল, আৰু কিন্তু পেন পেন কৰি নাথাকিবি।
0: চাওঁ, টেমাটো খুলচোন। নহয়, হেৰি কৰ, এইখিনিতে লুটিয়াই দে।
2: ইয়ে, এডাল কেঁচুৱে লৰচৰ কৰি আছে।
0: কৈ বাপু, বৰশীত তই কেঁচু লগাব পাৰিবি?
1: মই নোৱাৰোঁ।
0: তইতো পাৰিবি,
1: মই নলগাওঁ।
0: মই কেঁচু গোটাই আনিছোঁ, তহঁতে বৰশীত লগা।
2: হাতেৰে লগাব লাগিব নেকি বাপু?
1: হাতেৰে নলগাই ভৰিৰে লগাবি নেকি? চাওঁ, সেই বাইডালে
2: বাপু নুচুবি।
1: হেই, ঘিন কৰ যদি সেইফালে চাই থাক। অই বোলো, এই সূতাডাল ধৰি থাক।
0: বগা বগা সেইবোৰ পুজ ওলাইছে, ঘাৰ পৰা যে ওলাই দিম একদম মুখে দিব।
1: ভালকৈ ধৰ,
2: তোৰ ঘিন লগা নাই বাপু?
1: ঘিন লাগিলে বৰশীব হ'ব নেকি? তহঁতে মুখেৰেহে উস্তাদি মাৰি থাক।
0: অঁ,
1: এইটো হ'ল, সিটো বৰশী চাওঁ।
0: আৰু নালাগে দে, এটা বৰশীকে বাওঁ
1: দে। অঁ, এইডাল ধৰি থাক। কেঁচু ৰ ৰাতি তিৰবিৰাই থাকে জান।
2: হয়?
1: অঁ, তই যদি কেঁচু ৰসেৰে কাগজত আখৰ লিখ, তেন্তে দিনত কাগজখনত একো নেদেখ, কিন্তু ৰাতি আখৰবোৰ জিলিকি থাকিব।
0: হ'ব দে, আৰু নাচিবি।
1: বাছ,
2: তই আগতে হাতখন ধুই ল।
1: ধুম ৰ, আগতে বৰশী দুটা পেলাই ল। চাওঁ, আঁতৰ হ। অঁ, এইটো ইয়াত, আৰু এইটো এফালে পেলাওঁ ৰবি। বৰশীটো পুনিৰ মাজত সেই মুকলি ঠাইডোখৰত পেলাব লাগিব নহয়, ইমান পাৰলৈ মাছ আহিব নেকি? বাছ, এতিয়া হাতখন ধুই লওঁ ৰবি। হাতখন গোন্ধাইছে নেকি? শুনিছাচোন,
0: মুখতে লগাই দিছে ভাই।
1: বহ এতিয়া, চবেই পুঙা দুটালৈ চাই থাকিবি, বুজিছ? অঁ, বোলো এতিয়া তই গান এটা গা।
0: মই?
1: অঁ,
0: কোনটো গান?
1: তই জাননো কোনটো? যেনেকৈহে সুধিছে, সি যেন ঢেৰ গান জানে।
0: জাননো?
1: গা তেনেহ'লে।
0: হ'ব দে, সেইটো সেইটো গান গাব নালাগে।
1: মই হিন্দীটোও জানো, গাওঁ। নালাগে, থ।
0: ই গাওঁ?
1: নেলাগে বুলি কৈছোঁ নহয়।
0: গাওঁ দে না, গালেনো কি হয়?
1: একো নহ'লেও নালাগে।
0: প্ৰথম কিহে অকণমান বেয়া হয়, পিছৰখিনি খুব ভাল হয়, বুজ? আমাৰ মায়ে পিছৰখিনি দুবাৰ তিনিবাৰকৈ গাবলৈ কয়।
1: বৰমাৰ আগত গাবি যা।

0: বহি বহি আমনি লাগিছে অ বাপু।
1: এবাৰ খুটিয়াইছিল নহয়, আকৌ খুটিয়াব চাবি?
0: যেতিয়া খুটিয়াব তেতিয়া বাৰু চাম, এতিয়া কিবা এটা কৰো দে।
2: সেইকাৰণে মই গান গাব খুজিছিলো।
1: আকৌ ঠিক আছে, আমি পদ্য পদ্য খেলোৱা।
0: অঁ বঢ়িয়া, কি পদ্য পদ্য?
1: মানে মই এটা লাইন ক'ম, তেতিয়া মনুৱে সেই লাইনটোৰ লগত মিলাই এটা নতুন লাইন ক'ব, তাৰপিছত তই এটা কবি, তেতিয়া আকৌ মই এটা ক'ম,
2: তাৰপিছত কি হ'ব?
1: শেষত যোনে মিলাব নোৱাৰিব সি হাৰিব।
0: লাইনো মিলিব লাগিব, কিন্তু বেছি দীঘল আৰু বেছি চুটি লাইন হ'লে নহ'ব।
2: মই ভালকৈ বুজা নাই।
1: বুজিবি ৰবি, এবাৰ আৰম্ভ হ'লেই বুজিবি। ঠিক আছে, ষ্টাৰ্ট
0: ষ্টাৰ্ট।
1: মই ক'লো সেই যো আমৰ পুলি।
0: মই ক'ম ৰ, মই গ'লো তাতে আছে এটা কুলি।
2: কি কুলি?
0: কুলি,
2: কুলি চৰাই।
0: বুজিছো, তই ক এতিয়া।
2: কম ৰবি,
0: কুলি কুলি কুলি।
1: দেৰি হ'লে এইটো খেল নহ'ব, ফট ফটকৈ ক'ব লাগিব।
2: ৰবিচোন, মই আজিহে শিকিছো।
0: ঠিক আছে,
2: মই গ'লো মাৰি দিলো এক গুলি।
1: মই ক'লো ছিগি গ'ল চব চুলি।
0: মই ক'লো উৰি গ'ল চব ধূলি।
2: মই ক'লো বুটামটো গ'ল খুলি,
1: তোক মাতো বেঙা বুলি,
0: ফুলপাহ আছে পুলি।
2: মই ক'লো হাতখন ধূলি,
0: এ নিমিলিল চুটি হ'ল, ফুলপাহ আছে পুলি, হাতখন ধূলি নিমিলিল।
1: বুজিছো বুজিছো, ঠিক আছে।
2: মই ক'লো হাতখন কিয় ধূলি,
1: তথাপিতো নম্বৰ কটা যাব, ধূলি আগতে বাৰু হৈ গৈছে, মনুৱে কৈছিল নহয় উৰি গ'ল চব ধূলি।
2: সেই ধূলিহে মই হাত ধোৱাৰ কথাহে কৈছো, এইটো ধূলি বেলেগ নহয় নেকি?
1: হয় তথাপি, ঠিক আছে বাৰু, মনুৱে ক।
0: দেখিছ লৰিছে, টান মাৰি দে বাপু। এই ৰবি, লৰিছেহে, একদম ডুবাই নিবলৈ দে। নিছে নিছে।

0: গুচি গল নেকি? এৰি দিলে বুঝছ, সি মানে খুটিয়াই চালে নেখালে, কলৈ যাব সি, আকৌ আহিব চাবি। ঠিক আছে, তই কি কৈছিলি বোলো?
1: হাতখন কিয় ধুলি?
0: মই ক'লো কোনে কয় বেয়া বুলি।
1: মই ক'লো গছজোপা কোনে ৰুলি? মই ক'লো গধূলিতে কিয় শুলি?
0: মই ক'লো চেনিখিনি দে গুলি।
1: নহ'ব নহ'ব, গুলি এবাৰ হৈ গৈছে।
0: কেতিয়া?
1: মই কোৱা নাই, মাৰি দিলো এক গুলি।
0: এইটো বন্দুকৰ গুলিহে।
1: নহ'ব, এক নম্বৰ কটা গ'ল।
0: বাপু বাপু, দেখিছো এইবাৰ পোঙাটো খুব লৈছে। নিলে বাপু নিলে, লাগিছে নেকি বাপু?
2: কিবা এটা লাগিছে,
1: লাগিছে লাগিছে,
0: জোৰ লাগিছে।
2: মই ধৰ
1: বাপু, ভালকৈ সূতাডাল যদি চিগি যায় মাছ হয়তো
0: হয় হবলা, চিলাই দিলে টানি লৈ যায় নহয়।
1: খুব জোৰে টানি নিদি, সূতাডাল যদি ভটককৈ চিগি যাব।
0: শিৱডাল এৰি খালি সূতাডাল লৈ টানো নেকি?
1: ৰাতি অইন মানুহ এটাও নাই ভাই।
0: ৰবিচোন কলৈ যাব সি, তাক আনিমে আজি টানি টানি। আহিছে আহিছে ৰবি, মই দেখিলো
1: ইমান জোৰকাৰ আহিছিলে বাপু,
0: ৰবি ৰবি, ভয় লাগিছে নহয় মাছটো মুখত। মই সেইটো ভালকৈ লাগিছে বুজিছ, দাদা নিচিঙিলে সিয়াৰ যাব নোৱাৰে। এতিয়া তাৰ মুখৰ পৰা বৰশীটো কেনেকৈ উলিয়াবি?
1: সূতাডাল চিঙি দিওঁ,
0: বৰশীটো যে তাৰ মুখতে থাকি যাব। ৰবি ৰহ, অলপ বহি লওঁ।
1: কি মাছ এইটো বাপু? বৰালি মাছ। এনেকুৱা মাছ এটা এদিন যে দেউতা আনিছিল, কি নাম আছিল পাহৰি গ'ল নহয়, কান্দুলি মাছ নেকি বাৰু?
0: এ নহয় অ, এইটো শ'ল মাছ, শ'ল।
1: তই কেনেকৈ জানিলি?
0: মই আগৰ পৰাই জানো, সিদিনা সেই মানুহটোৱে যে ধৰিছিল সেইটো গৰৈ মাছ বুলি কোৱা নাছিল,
1: কৈছিল
0: গৰৈ মাছৰ নিচিনা ডাঙৰ মাছটোকে শ'ল মাছ বোলে।
1: এইটো খুব ডাঙৰ শ'ল মাছ নহয় বাবু? এক কেজিমান ওজন হ'ব চাগৈ নহয়? চাচোন চা, মই দুইখন হাতেৰে খামোচ মাৰি ধৰিবই নোৱাৰো, এইটো চুবই নোৱাৰি, ইমান জাপ মাৰে, এইটো নমৰে কিয়?
0: শ'ল মাছ বহুত পৰ্যায় থাকে।
1: নমৰিলে এইটো কি কৰিবি
0: ভাবিছো ৰ?
1: হয়তো মাছটো কি কৰিবি বাপু?
0: সেইটোহে আচল কথা।
1: ঘৰলৈতো মাছটো নিব নোৱাৰি, বোলো মই যদি মাছটো ঘৰলৈ নিওঁ তেন্তে মায়ে মাছটোৰ ছাল গুচাব আৰু দেউতাই মোৰ পিঠিৰ ছাল গুচাব।
3: বাপু আমি জানো মাছটো ঘৰলৈ নিব পাৰিম।
0: তাকেতো, হয় দেটো মনে মনে পৰি থাক না
1: বাপু। মাছটো আকৌ পানীত পেলাই দিওঁ দে, সিটো জীয়াই আছে।
0: ইমান কষ্ট কৰি ইমান ডাঙৰ মাছটো ধৰিছো, এতিয়া পানীত এৰি দিম নেকি?
1: আমাৰ ঘৰলৈ নিলেও দেউতাইতো আমাকো মাৰিব।
0: মাৰিবতো,
1: তেনেহ'লে এটা কাম কৰোঁ দে।
0: কি?
1: যাওঁতে বাটতে মাছটো কাৰোবাক বেচি দিম দে।
0: হয়, এইটো বৰ বেয়া কথা হ'ব, আমিতো বেচিবলৈ মাছ ধৰা নাই নহয়, ফূৰ্তি কৰিবলৈহে ধৰিছোঁ।
1: গধূলি হ'ব এতিয়া ভাই, মোৰো ভয় লাগিছে। কি কৰ, চোলাটো খুলিছোঁ কিয়?
0: মোৰ গেঞ্জিটোৰে তহঁতে মাছটো হেঁচা মাৰি ধৰ, মই বৰশীটো তাৰ মুখৰ পৰা এৰুৱাম। তাৰপাছত গেঞ্জিটোৰ এইখিনিত এটা গাঁঠি দি এটা মোনা কৰিম, তাতে মাছটো ভৰাই লৈ যাম।
1: কলৈ? আমাৰ ঘৰলৈ? নালাগে ভাই।
0: বলচোন, বাটে বাটে কথা পাতি গৈ থাকিম নহয়। ধৰ ধৰ ধৰ এতিয়া।

0: মনে মনে মনে মনে তোর বাথরুমৰ পৰা সৰু বাল্টি এটা আধা বাল্টি পানী লৈ আগৈ যা, এইফালে ঘূৰি আহিবি যা।
1: ক'ত থবি?
0: আমাৰ বিচনাৰ তলত থবি।
1: ই নালাগে ভাই, মাৰ আলমাৰিটোৰ পিছফালে যে ফাকটো আছে, আমি যে ক্ৰিকেট বেট থওঁ, সৰু বাল্টিটো তাত সোমাব।
2: আইঅ'
0: ইমান চুচু কিয়?
1: এইটো ইমান জঁপিয়াইছে।
0: জঁপিয়ালে একো নহয়, এইটো সোনকালে যা।

0: মা মা, তই ধুনা জ্বলাইছ, আজি বৰ মহ ওলাইছে নহয়। নহয় মা, শুকান নাৰিকলৰ বাকলিৰে ধুনা জ্বলাবলৈ খুব ভাল নহয়। মই জ্বলাই দিওঁ দে, মই জ্বলাই দিওঁ।
1: নালাগে, যা তই তোৰ কাম কৰগৈ, হাত ভৰি ধুলি।
0: ধুলোতো চা, এইটো কেৰুৱা চা, একদম চাফা, ভৰি তলখন চা, দেখিছ?
1: চা আঁতৰ হ,
2: ময়ো ধুলো চা, চাওঁ বিচনীখন দেচোন, মই ধুনা মলাটো বিচি দিওঁ।
1: চা তহঁত আঁতৰ হৈ যাচোন।
0: আমা, আজি মোৰ এটা বস্তু খাবলৈ বৰ মন গৈছে অ।
1: হা, তোৰনো কি খাবলৈ মন নাযায়?
0: নহয় মানে, আজি আমি ফুৰি আহিছোঁ নহয়, তেতিয়া দেখিছোঁ বজাৰৰ পৰা মানুহবিলাকে খুব শ'ল মাছ কিনি নিছে, ইমান ডাঙৰ ডাঙৰ।
2: কি বঢ়িয়া মাছ, মাছবিলাকে একদম জপিয়াই আছে, জপিয়াই আছে।
0: এজন মানুহক আমি এনেই সুধিলোঁ, তেতিয়া মানুহজনে ক'লে আজি বোলে বজাৰত আৰু বহুত শ'ল মাছ আছে,
2: খুব সস্তা হৈছে বোলে। কালি যিটো মাছ 12 টকা আছিল, আজি বোলে সেইটো 5 টকাতে দিয়ে।
1: দিব তোৰ মুখখন চাই।
0: হয় বুইছ, আজি খুব সস্তা হৈছে।
1: চাওঁ মই ধুনাখিনি দি আহ।
0: তই বাৰু কৈ থাক, আমাৰ কথাটো শুনি থাক। বুইছ মা, মই আজি শ'ল মাছ খাবলৈ বৰ মন গৈছে।
2: মোৰো
0: দেন আমাৰ পইচা, শ'ল মাছ এটা কিনি আনোগৈ। আজি ইমান সস্তা হৈছে, দেউতা যাবই নালাগে, ময়ে পাৰিম। দেন আমা,
2: দেন আমা,
1: চা পৰ্দাখন দাঙি ধৰ।
0: ধৰিছো বাৰু, দিবি মা।
1: এ মিছামিচিকৈ দিগদাৰ,
0: মিছামিচিকৈ নহয়, সঁচাকৈ মা, মোৰ খুব মন গৈছে। সদায় কওঁ নেকি কিবা খাবলৈ মন গৈছে বুলি, ইমান দিনৰ মূৰত আজিহে কৈছোঁ।
2: তহঁতৰ হাতত পইচা থাকে কাৰণে তহঁতে যি মন যায় তাকে খাই থাক, আমিতো মন যোৱা বস্তু খাবলৈ নাপাওঁৱেই।
0: দিবি মা, দিবি নহয়। ঠিক আছে, মই জোতা পিন্ধো, যাম শ'ল মাছ কিনিম, আহিম 20 মিনিট।
1: অইন এদিন খাবি থ, আজি মাংস আনিছো।
0: কি আনিছ?
1: দেউতাৰে মাংস আনি থৈছে।
0: তই মিছাকৈ কৈছ?
1: কি আকৌ মিছাকৈ কৈছ? চা গৈ পাকঘৰ, মই মাংস বাচি কুটি একেবাৰে মছলা চছলা পিচি চব ঠিক কৰি থৈছো।
0: ঠিক কৰি থৈছো, কি ভাবিছিলি মাংস আনিবলৈ?
1: কেনেকুৱা কথাবোৰ কয় দেখোন এইটোৱে?
0: আজি মাংস আনিবলৈ কোনে দিছিল? মাংস আনিবলৈ আৰু দিন নাপালি।
1: তহঁতৰ আজি শ'ল মাছক খকে ধৰিছে বুলি আমি কেনেকৈ জানো? মই আলমাৰিটোৰ সিফালে ধুনা দিওঁ, চেপটো একেবাৰে মহৰ বাঁহ হৈছে।
0: নালাগে, তই আলমাৰি চেপত ধুনা দিব। আৰুনি,

0: বুন্দা মেকুৰীটো মাংস চব খাব আৰু কৈ দিছো মোক আজি মাংস ফাংস নিদিবি কিয় বা তহঁতে আনিছ তহঁতে খা নাখাওঁ মই
1: ঠিক আছে বাৰু আজি মাংস খাম এটা কল মাছ আজি আনি থওঁ কাইলৈ খাম পইচা দে
2: মোৰ হাতত পইচা নাই
1: ই নাই বলচোন জুটকেছ খুলিবি বলচোন
2: নাই বুলি কৈছো নহয়
1: নাই
2: নাইতো
1: এতিয়া নাই দুপৰীয়া যেতিয়া চাদৰৰ পাৰি বিচাৰ মানুহটো আহিব তেতিয়া পইচা ওলাব
2: ওলাবতো সেয়া তই শ'ল মাছ খাবলৈ থোৱা পইচা নেকি কিবা সেয়া মোৰ পইচা
1: সেয়া তেওঁৰ পইচা তেওঁ চাকৰি কৰি পইচা আনিছে দেউতাৰ পইচা চুৰ কৰিব
2: আই বাপু
1: মনমান থাক
2: হে শুনিছ
1: তই যাচোন যা
2: এ ৰ হ
1: ইহঁতৰ আজি খুব খং উঠিছে তই যা
2: ৰ সেইটো কিহে ঘুটমুটা আছে চাওঁ
1: ক'তনো কিহে ঘুটমুটা আছে তই এনেই কিবা কিবি শুনি থাক যা যা
2: যাওঁ ৰ এই দেচোন হাত ভৰি ধুই আহোঁ
3: কি কৰিবি এতিয়া বাপু মাছটোৱে খুব ঘটঘটাই আছে
1: তোক ঠেকে চামৰি খালত পেলাই দিম
3: আইৰণী তোৰ স্কলাৰশ্বিপৰ পইচা আছে
4: আইৰণী
3: যাবি ৰবিচোন তোৰ হাতত পইচা আছে
1: থাকিলে কি হ'ল তহঁতে সদায় কিবা এটা কৰিবি আৰু মই সদায় পইচা ভৰি থাকিম
3: নহয় পইচা নালাগে নহয় আমি মাছটো বজাৰৰ পৰা আনিছো বুলি কম আৰু পইচাটো ধাৰলৈ দিছো বুলি কম
1: ঠিক আছে বাৰু
3: মনু চাৰ্ট পেণ্ট পিন্ধি ওলা গৈ যা দুইটা যাম মই বেগটোত মাছটো ভৰাই খিৰিকেদি পাৰ কৰি দিম তই সেইফালে ৰাস্তালৈ ওলাই যাবি বুজিছ
1: বুজিছো
3: বেগা ওলাই গৈ যা
4: বাথৰুমৰ চুকত সেইটো কাৰ গেঞ্জি শুকুৱাই থৈছ মনু আ মনু
3: মোৰ গেঞ্জি তই চিনি নাপাওঁ নেকি
2: বাপু গেঞ্জিটো দেখোন বোকাই পানীয়ে লেতেৰা পেতেৰা কেচেমা কেচেম গোন্ধাইছে
3: সেইটো তোৰে গেঞ্জি সেইকাৰণে গোন্ধাইছে
5: শ'ল মাছ নানিলে আজি ঘৰত থাকিব নোৱাৰা হম যেন পাইছো
2: আপুনিতো লাইদি দি সিহঁতক নষ্ট কৰিলে
5: নহয় হে চাওঁ এইফালে আহ এইফালে এনেয়ে এপাক ঘূৰি আহো বুইছা পাওঁ যদি আনিম নাপাওঁ যদি গুচি আহিম সিহঁতে ইমানকৈ ধৰিছে যেতিয়া
1: দেউতা দেউতা
5: কি হল তই আকৌ ওলাই আহিলি কিয়
1: শুনকচোন
5: কি হল কি হল নক কিয়
1: দেউতা মই এটা কথা কম আপুনি কিন্তু খং নকৰিব
5: কি হল তোৰ কি কথা নক কিয় ক কান্দিছ কিয়

0: তই কিয় কৈ দিলি?
1: দেউতাই যেতিয়া মাছ আনিবলৈ ওলাইছে তেতিয়া নক'লে হ'ব নেকি?
0: দেউতাই আৰু কি কৈছে?
1: মাক মাছটো খুব ভালকৈ ৰান্ধিবলৈ কৈছে, ভুলুকো মাতিবলৈ কৈছে, চবকে ফূৰ্তি কৰি খাবলৈ কৈছে।
0: আৰু
1: আৰু কৈছে দেউতাই কাইলৈ ভাতো নাখায়, ভাতৰ টেবুললৈকো নাযায়, লঘোণে থাকিব।
0: হয় কিয়?
1: তেতিয়াহে বোলে তহঁতৰ জ্ঞান হ'ব। তহঁতে যি কৰিলি কৰিলি, কিন্তু ইমান মিছা কথা কিয় ক'লি? সেইটোহে বেছি দুখৰ কথা হ'ল।
2: মুনি,
1: কি হ'ল?
2: মাছটো ৰাতিপুৱা কাৰোবাক দি দিবি।
1: এতিয়া দিলেও লাভ নাই, দেউতাই এসাঁজ লঘোণে থাকিব বুলিছে, থাকিবই।
2: সেইটো মাছ ৰান্ধিলে ময়ো ভাত নাখাওঁ।
0: ময়ো নাখাওঁ।

0: শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ৰচিত নাটকলানিৰ ষষ্ঠ খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ৰুণী সংগীতা শইকীয়া, বাপু সত্যকাম ফুকন, মনু মুক্তিকাম ফুকন, ভুলু অমিতাভ গগৈ, দেউতাক নীলু চক্ৰৱৰ্তী আৰু মাক মীৰা দাস। বাণীবন্ধনৰ সহযোগী আছিল বীণা দাস মান্না, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ।
1: শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট শ্ৰোতা ইমানপৰে নাটখনি শুনিলে। এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। প্ৰথমে শুনাবলৈ লৈছোঁ ইউ শ্ৰীনিবাসে পৰিৱেশন কৰা মেণ্ডলিন বাদন ৰাগ সৰা সংগীত।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শ্ৰোতালৈ এবাৰ আগবঢ়াইছোঁ উস্তাদ ৰাছিদ খানে পৰিৱেশন কৰা খেয়াল ৰাগ হামিৰ।

আজিৰ অনুষ্ঠানত শ্ৰোতাই ইউনিভাৰ শ্ৰীনিবাসে পৰিৱেশন কৰা মেণ্ডলিন বাদন, উস্তাদ ৰাছিদ খানে পৰিৱেশন কৰা খেয়াল শুনিলে।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতেই 10:30 বজাৰ পৰা শ্ৰোতাই শুনিবলৈ পাব লণ্ডনত অনুষ্ঠিত ICC মহিলাৰ T20 ক্ৰিকেট বিশ্বকাপ 2026ৰ ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ'বলগীয়া খেলৰ চলন্ত বিৱৰণী।